আকাশবাণী তেজপুৰ, আজি শুক্ৰবাৰ 1433 ভাস্কৰাব্দৰ, আহাৰ মাহৰ আজি 18 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 3 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: মৃত্যু পাতলাই দিয়ে। বিপদে বা দুখে মানুহৰ উপকাৰ কৰে, ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা বিশ্বাস বঢ়ায়। সেইবাবে অনেকজন জ্ঞানী আৰু সাধুলোকে নিজৰ বিপদ কমি যোৱাতকৈ বিপদ বাঢ়ি যোৱাটোহে সমৰ্থন কৰে। সুখ সমৃদ্ধিৰ মাজত লালিত পালিত মানুহে ঈশ্বৰৰ অস্তিত্ব স্বীকাৰ কৰিবই নোখোজে। কোনো মানুহৰ ভাগ্যত অৰ্থ সম্পত্তি আদি বিষয়ভোগৰ প্ৰাচুৰ্যৰ বাবে জগতৰ অনেক লোকেই ঈশ্বৰলৈ পাহৰে, মানৱোচিত কৰ্মও পাহৰে। সেইবাবে জ্ঞানী লোকে নিজৰ জীৱনটো অভাৱ অনাতন আৰু দাৰিদ্ৰ্যৰ মাজেৰে পাৰ কৰি নিবলৈ বিচাৰে। কোৱা বাহুল্য মাথোন যে এনে নিৰ্লোভ তথা কষ্টৰ জীৱন যাপন কৰাৰ বাবে মানুহৰ অন্তৰত সাধুতাৰ একান্ত প্ৰয়োজন। যথাৰ্থতে সাধু হ'ব নোৱাৰিলে মানুহ কেতিয়াও এনে উত্তম জীৱনৰ অধিকাৰী হ'ব নোৱাৰে। এই সম্পৰ্কে শাস্ত্ৰত কোৱা হৈছে যে কোনো লোকে যদি বেদবিহিত কৰ্তব্য কৰ্ম একো নকৰে, অথবা কোনো লোকে সাধু নাম লৈও অসাধুৰ কাম কৰে, তেনেহ'লে যিসকল লোকৰ এই দুবিধ অৰ্থাৎ ক্ৰিয়াহীন আৰু সাধু নাম লৈও অসাধুৰ নিয়মত চলা লোকৰ নীতি বিগৰ্হিত ব্যৱহাৰ দেখিও অন্তঃকৰণত কোনো চঞ্চলতা উপস্থিত নহয়, সেইসকল লোকক যথাৰ্থ সাধু বুলি বুজিব লাগে। যিসকল লোকে ভাল মন্দ দুয়োবিধ মানুহকে সমদৃষ্টিৰে চাবলৈ সক্ষম হৈছে, সেইসকলেই যথাৰ্থ সাধু নাম পাবৰ যোগ্য হৈছে বুলি বুজিব লাগে। যিসকল লোকে ভাল মন্দ বিচাৰ কৰিব নাজানে তেওঁলোক অতি অধম বা অসাধু। যিসকল লোকে এইটো ভাল এইটো মন্দ বিচাৰ কৰিব পৰা হৈ ভাল পথত চলে বা চলিবলৈ যত্ন কৰে আৰু মন্দ পথ ত্যাগ কৰে বা মন্দ নীতি ত্যাগ কৰিবলৈ যত্ন কৰে, সেইসকল মধ্যম লোক। তেওঁলোক ভৱিষ্যতে সাধু বুলি গণ্য হ'বৰ আশা আছে। কিন্তু যিসকল লোকে ভাল বা মন্দ দুয়োকো পৰিহাৰ কৰে, ভালকো ভাল নবোলে বেয়াকো বেয়া নবোলে, সেইসকলেই যথাৰ্থ সাধু। এই বিশ্বজগতৰ সৃষ্টি স্থিতি আৰু সংহাৰৰ সৈতে জড়িত কাৰ্যসমূহ একমাত্ৰ সত্ব ৰজহ আৰু তম এই তিনি গুণৰ মাধ্যমেৰে চালিত হয়। আমি মানুহৰ অন্তৰত যত প্ৰকাৰ ভেদ কল্পনা কৰিব পাৰোঁ সেই তিনি গুণৰ আশ্ৰয়তহে সকলো কল্পনাৰ কাৰ্য হয়। যেতিয়া মানুহে সাধনাৰ বলত পৰমেশ্বৰৰ সমীপলৈ আগবাঢ়ি যায় তেতিয়া তেওঁ প্ৰথমে তমগুণৰ পৰা আঁতৰি যায়, ক্ৰমে ক্ৰমে ৰজগুণৰ পৰা আঁতৰি যায় আৰু সাত্বিক জীৱন যাপন কৰে। তাৰ পাছত ক্ৰমাৎ সত্বগুণৰ পৰা আঁতৰি গৈ নিৰ্গুণ অৱস্থাত ৰয়গৈ। ঈশ্বৰ নিৰ্গুণ, সেই ঈশ্বৰক পাবলৈ হ'লে মানুহো নিৰ্গুণ হ'ব লাগিব। যেতিয়া জীৱ নিৰ্গুণ অৱস্থাত পৰেগৈ তেতিয়া জীৱই ভালকো ভাল বুলি তালৈ আগ্ৰহ নকৰে আৰু বেয়াকো বেয়া বুলি ঘৃণা নকৰে।
1: আজিৰ মুকুতামালাৰ কথাখিনি পীতাম্বৰ দেৱগোস্বামীৰ ৰচনাৰ পৰা লোৱা হ'ল।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো আজমল হুছেইন আৰু সংগীবৃন্দৰ কণ্ঠত কেইটিমান জিকিৰ।

0: আজমল হুছেইন আৰু সংগীবৃন্দৰ কণ্ঠত জিকিৰ খেতি শুনিলে। সংগীসকল আছিল হামিদুৰ ৰহমান আৰু শামছুদ্দিন হক। বাদ্যযন্ত্ৰত সহযোগ কৰিলে তবিউৰ ৰহমান, ৰহিমুদ্দিন আহমেদ আৰু কুলেন ডেকাই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰিছো গান্ধী প্ৰসংগ।
1: গান্ধী প্ৰসংগ।

0: এয়া মোৰ সত্য অন্বেষণৰ কাহিনী গ্ৰন্থৰ এটি অধ্যায়ৰ পাঠ।
1: সোমবাৰে মোক লগ ধৰিবলৈ ডাক্তৰ মেহতা ভিক্টৰিয়া হোটেললৈ গ'ল। তালৈ গৈ আমি সেই ঠাই এৰাৰ বাতৰি পাই তেওঁ আমাৰ নতুন ঠিকনাত উপস্থিত হ'লগৈ। মোৰ নিজৰ দোষত জাহাজত থকা অৱস্থাতে মোৰ গাত বেচুৱে দেখা দিছিল।

আমি জাহাজত গা পা ধোৱা কামত সাগৰৰ পানী ব্যৱহাৰ কৰিছিলোঁ। সাগৰৰ পানীত চাবোন মিহলি হৈ নাযায়। মই হলে এই পানীতেই চাবোন লগাইছিলোঁ। সভ্য বোলাবলৈ গৈ সদায় চাবোন ব্যৱহাৰ কৰিছিলোঁ আৰু ফলত মোৰ গা পৰিষ্কাৰ নহৈ তাত তৰপে তৰপে মলিহে হৈ যাবলৈ ধৰিলে আৰু শেষত গাত বেচুৱে দেখা দিলে। ডাক্তৰ মেহতাক দেখুৱাত তেওঁ এচিটিক এচিড লগাবলৈ ক'লে। এচিডৰ পুৰণিত কন্দাৰ কথা এতিয়াও মই পাহৰা নাই। মেহতাই মই থকা কোঠালিটো আৰু তাৰ সা সৰঞ্জাম দেখি অসন্তোষ প্ৰকাশ কৰিলে। তেওঁ ক'লে, এনেকৈ তোমাৰ নচলিব। আমি বিলাতলৈ অহাৰ উদ্দেশ্য কেৱল লিখা পঢ়া শিকাই নহয়, ইংৰাজ জীৱনৰ অভিজ্ঞতা লাভো এটা প্ৰধান উদ্দেশ্য। এইকাৰণেই তুমি কোনো ইংৰাজ পৰিয়ালৰ লগত থকা উচিত। কিন্তু এনে কৰাৰ আগতে সেই বিষয়ে তোমাৰ কিছু শিক্ষাৰ আৱশ্যক। বাৰু, মই তাৰ দিহা কৰিম। মই কৃতজ্ঞতাৰে সৈতে তেওঁৰ কথা মানি ললোঁ আৰু তেওঁ থকা ঠাইলৈ গ'লোঁ। তেওঁ মোক বৰ মৰম কৰিছিল আৰু তেওঁ মোৰ সুখ সুবিধালৈ সদায় চকু দিছিল। তেওঁ মোক নিজৰ ভায়েকৰ দৰে চাইছিল আৰু ইংৰাজী আদব কায়দা মোক সদায় শিকাইছিল। ইংৰাজী ভাষাৰ ব্যৱহাৰতো তেওঁ মোক পাকৈত কৰি তুলিছিল। মোৰ খোৱা বোৱা কিছু সমস্যা হৈ উঠিল। নিমখ আৰু মছলা নিদিয়াকৈ সিজোৱা আলু শাক আদি মই অকণো ভাল পোৱা নাছিলোঁ। লেণ্ডলেডীগৰাকী মোৰ আহাৰক লৈ বিপাঙত পৰিল। পুৱা উটমিল সিজোৱা আমি খাইছিলোঁ আৰু ইয়াৰে মোৰ ভোকো গুচিছিল। কিন্তু আবেলি আৰু ৰাতি মই ভোকত থাকিবলগীয়া হৈছিল। মোৰ বন্ধুগৰাকীয়ে মোক সদায় মাংস খাবলৈ অনুৰোধ কৰি আছিল। মই কিন্তু মোৰ প্ৰতিজ্ঞামতে এইবিলাকৰ পৰা আঁতৰি আছিলোঁ। আবেলি আমি ৰুটি আৰু জাম খাইছিলোঁ। অলপ সৰহকৈ মোৰ খোৱাৰ অভ্যাস আছিল, কিন্তু দুডোখৰ বা তিনিডোখৰতকৈ সৰহ ৰুটি খোৱা ভদ্ৰতা বিৰোধী বুলি সৰহকৈ মই নাখাইছিলোঁ। ইয়াৰ উপৰি আবেলি আৰু ৰাতিৰ কাৰণে গাখীৰৰ বন্দোবস্ত নাছিল। বন্ধুগৰাকীয়ে মোৰ এনে গতি দেখি বৰ খং কৰি কৈছিল, তুমি মোৰ ভাই হোৱা হলে তোমাক আকৌ দেশলৈ উভতাই পঠালোহেঁতেন। এই দেশৰ অৱস্থা একো নজনাকৈ অশিক্ষিতা মাৰাৰ আগত কৰা প্ৰতিজ্ঞা এটাৰ মূল্য কি? ইয়াক দৰাচলতে প্ৰতিজ্ঞা বুলিবই নোৱাৰি। আইনমতেও ই প্ৰতিজ্ঞাৰ শাৰীত নপৰে। তুমি কেৱল কুসংস্কাৰৰ বশতহে এই কথাত লাগি আছা আৰু এই জেদৰ কাৰণে তোমাৰ একো লাভ নহয়। এসময়ত মাংস খাইছিলা আৰু এতিয়া নিতান্ত আৱশ্যক হোৱা সত্ত্বেও তুমি মাংস নোখোৱা। কেনে আচৰিত তোমাৰ আচৰণ! মই হলে অচল অতল, নিজৰ প্ৰতিজ্ঞা নেৰিলোঁ। প্ৰতিদিন বন্ধুগৰাকীয়ে এই বিষয়ে মোৰ লগত তৰ্ক কৰিবলৈ ধৰিলে। মোৰ মুখত নহয়ৰ বাহিৰে আন কথা নাছিল। তেওঁ যিমানেই যুক্তিতৰ্কৰে মোক বুজাবলৈ চেষ্টা কৰে, মই সিমানেই অচল অতল হৈ প্ৰতিজ্ঞাকহে আঁকোৱালি ধৰিবলৈ যত্ন কৰোঁ। মোক সহায় কৰিবলৈ প্ৰতিদিন মই ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা কৰিছিলোঁ আৰু প্ৰাৰ্থনা পূৰণ হ'ল। ইয়াতেই মনত বৰ বল পালোঁ। ঘৰুৱা সেৱিকা ৰম্ভাই সৰুতেই মোৰ হিয়াত বিশ্বাসৰ যি গুটি সিঁচিছিল, এতিয়াহে তাৰ ফল ভোগ কৰিলোঁ। এদিন বন্ধুজনে মোৰ আগত বেণ্ঠাম থিয়ৰী অফ ইউটিলিটি বোলা কিতাপখন পঢ়িবলৈ ধৰিলে। মই মহা বিপদত পৰিলোঁ। এই কিতাপৰ ভাষা মোৰ পক্ষে অবুদ্ধ আছিল। তেওঁ এই বিষয়ে আলোচনা আৰম্ভ কৰি দিলে। মোক ক্ষমা কৰিব, এই দুৰ্বুদ্ধ কথাবোৰ মই ঢুকি নাপাওঁ বুলি মই ক'লোঁ। মই স্বীকাৰ কৰোঁ যে মাংস খোৱা উচিত, কিন্তু মই প্ৰতিজ্ঞা ভংগ কৰিবলৈ অপৰাগ। মই এই বিষয়ে আপোনাক তৰ্কত পৰাস্ত কৰা দূৰত থাকক, একো কৰিব নোৱাৰোঁ। অনুগ্ৰহ কৰি মই মূৰ্খ বা অবাধ্য বুলি ভাবি ক্ষমা কৰক। মই জানো আপুনি মোক ভাল পায় আৰু আপুনি মোৰ মংগলকাংক্ষা কৰে। আপুনি মোৰ উপকাৰৰ কাৰণে এই তৰ্ক কৰিছে বুলি মই জানো, কিন্তু এই প্ৰতিজ্ঞা মই কেতিয়াও ভাঙিব নোৱাৰোঁ। বন্ধুগৰাকীয়ে আচৰিত হৈ মোৰ ফালে চাই কিতাপখন বন্ধ কৰি ক'লে, বেছ, মই আৰু তৰ্ক নকৰোঁ। ময়ো মনে

0: আনন্দ পালো। তেওঁ এই বিষয়ে আৰু কেতিয়াও আলোচনা কৰা নাছিল, কিন্তু মোৰ সুখ স্বচ্ছন্দতাৰ কাৰণে তেওঁ সদায় যত্ন কৰিছিল।
1: মোৰ সত্য অন্বেষণৰ কাহিনী গ্ৰন্থৰ এটি অধ্যায়ৰ পাঠ শুনিলে। এয়া গান্ধীজীৰ এটি প্ৰিয় ভজন।

কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠৰ ভজন্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটী। অনুষ্ঠান শুনিছে মহাবাহুৰ পৰা। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এফৰ 411.5 মিটাৰত 729 কিলোহাৰ্টছত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টছত। অনুষ্ঠান পৰিচিতি।

আজি পুৱা 9:20 লাইভ ফোন ইন প্ৰভাতী তৰংগ আগবঢ়াব ইন্দ্ৰজিৎ দাসে। দিনৰ 12:30 আইডৰ বুলনি অনুষ্ঠানৰ স্বাস্থ্য শিতানৰ বিষয়, ঋতুস্ৰাৱৰ সময়ত ল'ব লগা সাৱধানতা। অতিথি হিচাপে উপস্থিত থাকিব ডাক্তৰ ৰূপশিখা দত্ত। অনুষ্ঠানটি আগবঢ়াব ভাস্বতী কলিতাই। 1:20 হৰেন্দ্ৰ চন্দ্ৰ নাথ আৰু সংগীসকলৰ দ্বাৰা পৰিৱেশিত ওজাপালি। নিশা 8:02 উপন্যাস পাঠ অনুষ্ঠানত ধাৰাবাহিক উপন্যাস জলপদুমৰ পানচৈৰ 7ম খণ্ড, ৰচনা দিলীপ ফুকনৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 10:00 ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ সৈতে সংগতি ৰাখি আগবঢ়োৱা অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন ঋতুপৰ্ণ দাসৰ।

পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি, 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 7:30 সংগীতা বৰঠাকুৰৰ কণ্ঠৰ গীত শুনিবলৈ পাব, 8:30 গীতিমালিকা, শিল্পী সুদক্ষিণা শৰ্মা, দিলীপ শৰ্মা, মৃণাল শৰ্মা, পূৰবী গগৈ আৰু হৃদয়ানন্দ গোস্বামী, 9:15 জিলাৰ ৰেহৰূপ, 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত শৈক্ষিক অনুষ্ঠান উমাংগ, 11:05 পৰাগমালা লাইভ,

চাৰে এঘাৰ বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি প্ৰামাণ্য আলেখ্য মেখেলা উজোৱা পথ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, প্ৰযোজনা সহযোগী প্ৰাণজিৎ প্ৰীতম কলিতা। দিনৰ 12:15 একক হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান, আজিৰ ছবি বাঘৱান। 1:10 আৰু সন্ধিয়া 7:45 কস্তুৰী বৰাৰ কণ্ঠত আধুনিক গীত। 1:35 জয়ন্ত গগৈৰ গীতাৰ বাদন, হৰেণ কলিতাৰ কণ্ঠত লোকগীত। 1:50 8:00 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 পৰিণীতা গোস্বামীৰ কণ্ঠত আধুনিক গীত। 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান আৰু 4:30 বৰো অনুষ্ঠান।

বিয়লি 5:25 সংস্কৃত শিক্ষাৰ পাঠ অনুষ্ঠানত অংশগ্ৰহণ কৰিব কনৌজ বৈশ্য আৰু মৌচুমী কুমাৰীয়ে। আজি 37তম খণ্ড। অনুষ্ঠানটি পৰিচালনা কৰিব নলিনী দেৱী মিশ্ৰই। 5:45 বিদ্যাৰ্থী অনুষ্ঠানত এখন আলেখ্য টমাছ আলভা এডিশ্যন, ৰচনা ডক্টৰ ৰমেশ চন্দ্ৰ গোস্বামী। আজি দ্বিতীয় খণ্ড।

সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত এটি আলোচনা, মৌ পালন স্বাবলম্বনৰ সম্ভাৱনাময় পথ। আলোচনাটিত অংশগ্ৰহণ কৰিব ডক্টৰ হিমাদ্ৰী ৰাভা আৰু ক্ষেমাৰাজ গৌতমে। আগ ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই। প্ৰযোজনা উৎপল।

6:40 আজমল হুছেইনৰ সংগীত বৃন্দৰ কণ্ঠত জিকিৰ, 7:05 বৃন্দগান, 7:20 আধুনিক গীতৰ অনুষ্ঠান আকৌ শুনোৱা হওক, 7:30 ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা 2026, 7:35 পূবালীৰ সুৰত ৰাভা গীত পৰিৱেশন কৰিব জ্যোতিপ্ৰসাদ ৰাভা আৰু সংগীসকলে, নিশা 8:20 ডক্টৰ অমৰজ্যোতি কাশ্যপৰ ইংৰাজী কথিকা এনভাইৰনমেণ্ট চেনিটেশ্যন থ্ৰু ছলিড ৱেষ্ট ৰিচোৰ্চ মেনেজমেণ্ট, 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত আৰু 9:30 জীৱনৰ দিশবাণী অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট শিক্ষাবিদ, গৱেষক আৰু লিখক ডক্টৰ বিজয় কৃষ্ণ দেৱশৰ্মা, সাক্ষাৎ গ্ৰহণ অৱনী কুমাৰ ভাগৱতীৰ, প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ, অনুষ্ঠান পৰিচিতি ইমানেই।

বিবিধ ভারতী গুৱাহাটীর বিভিন্ন অনুষ্ঠানত ভাগ লোবলৈ আপুনি আমালৈ হোৱাটছএপত মেসেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকর পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45
1: অগ্নিযুগৰ গান
2: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান
2: ও মোৰ প্ৰিয় জনগণ মই গাওঁ তোমাৰ গান
1: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
3: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

জন ৱেলচি হায়াট নামৰ উদ্ভাৱক এজনে নাইট্ৰচেলুলোজ, কেম্ফৰ আৰু এলকহলৰ মিশ্ৰণ ঘটাই প্ৰথমে চেলুলয়েড প্ৰস্তুত কৰিছিল। চেলুলয়েড আৱিষ্কাৰৰ লগত এটা আমোদজনক ঘটনা জড়িত হৈ আছে। এবাৰ সোনবাইন নামৰ ৰসায়ন বিজ্ঞানী এজনে পাকঘৰৰ জুইত গাঢ় ছালফিউৰিক এচিড আৰু গাঢ় নাইট্ৰিক এচিডৰ মিশ্ৰ এটা গৰম কৰি থাকোঁতে হঠাৎ পাত্ৰটো ভাগি থাকিল। তেওঁ লৰালৰিকৈ ঘৈণীয়েকে পাকঘৰত ব্যৱহাৰ কৰা কপাহী কাপোৰৰ এপ্ৰন এটাৰে মজিয়াত পৰি যোৱা এচিডখিনি মুচি পেলাইছিল। এপ্ৰনটো শুকাবৰ বাবে মেলি থওঁতে সেইটোত বিস্ফোৰণ ঘটি জুই লগা তেওঁ লক্ষ্য কৰিছিল। এই ঘটনাৰ পৰা বিজ্ঞানীজনে উপলব্ধি কৰিলে যে কপাহী সূতাত থকা চেলুলজৰ লগত এচিডৰ বিক্ৰিয়া ঘটি গান কটন নামৰ বিস্ফোৰক দ্ৰব্য উৎপন্ন হৈছে। ইয়াৰ পাছত সোনবাইনে চেলুলজ থকা আন কিছুমান পদাৰ্থক যেনে কাগজ আদিক নাইট্ৰিক এচিড আৰু ছালফিউৰিক এচিডৰ মিশ্ৰৰ সৈতে বিক্ৰিয়া কৰিবলৈ দিও চেলুলজ নাইট্ৰেট উৎপাদন কৰিলে। তেওঁ ইয়াকো লক্ষ্য কৰিছিল যে এই নতুন পদাৰ্থটো জলৰোধী হোৱাৰ উপৰিও ইয়াক সহজে যিকোনো আকৃতিত গঢ় দিব পাৰি। সোনবাইনে তেতিয়া বিজ্ঞানী মাইকেল ফেৰাডেলৈ চিঠি লিখি এই সকলো কথা জনালে। এই নতুন পদাৰ্থবিধেৰে তেওঁ কেইবাটাও সুন্দৰ সুন্দৰ পাত্ৰও তৈয়াৰ কৰিছিল। দুৰ্ভাগ্যবশতঃ তেওঁ সেই বিষয়ৰ গৱেষণা বেছি দূৰ আগবঢ়াব নোৱাৰিলে। সম্পূৰ্ণৰূপে নাইট্ৰ সংযোজিত চেলুলোজ যে এটা উৎকৃষ্ট বিস্ফোৰক, সেই আৱিষ্কাৰে তেওঁক বেছিকৈ আকৃষ্ট কৰিলে আৰু তেওঁৰ গৱেষণাৰ দিশো সলনি হ'ল। 1862 চনত আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী এখনত সমবেত হোৱা প্ৰায় 29,000 গৰাকী প্ৰদৰ্শকৰ ভিতৰৰে এগৰাকী আছিল আলেকজেণ্ডাৰ পাৰ্কছ নামৰ বিজ্ঞানী। পাৰ্কছে পাৰ্কেচাইন নামৰ এটা নতুন পদাৰ্থ উলিয়াইছিল যাৰ ভেটি আছিল চেলুলোজ। কিন্তু পদাৰ্থটোত নাইট্ৰ সংযোজনৰ মাত্ৰা সোনবাইনৰ পদাৰ্থটোতকৈ কম আছিল। 1862 চনৰ পাছত পাৰ্কেচাইন বিভিন্ন ৰঙত উৎপাদন কৰা হৈছিল আৰু ইয়াৰ পৰা মেডেল, ফণী, বুটাম, চুৰি, কটাৰীৰ নাল, নলী, কলম আদি বস্তু তৈয়াৰ কৰা হৈছিল। পাৰ্কেচাইন সৰহ পৰিমাণে উৎপাদন কৰা প্ৰথম প্লাষ্টিক হ'লেও ই বাণিজ্যিকভাৱে সফল নহ'ল। 19 শতিকাৰ মাজভাগতে কোনো বিশেষ কাৰণবশতঃ বিলিয়াৰ্ড খেলৰ বল তৈয়াৰ কৰিবলৈ হাতীৰ দাঁতৰ প্ৰয়োজন হৈছিল। কিন্তু সেই সময়ত হাতীৰ দাঁত পাবলৈ বৰ অসুবিধা আছিল, সেয়ে হাতীৰ দাঁতৰ সলনি ব্যৱহাৰ কৰিব পৰা এবিধ পদাৰ্থৰ প্ৰয়োজন বৰকৈ অনুভৱ কৰা হৈছিল আৰু এনে পদাৰ্থ উৎপাদন কৰিব পৰা জনলৈ $10,000 পুৰস্কাৰ দিয়া হ'ব বুলি ঘোষণা কৰা হৈছিল। জন হায়াতে এই প্ৰত্যাহ্বান গ্ৰহণ কৰে আৰু বিলিয়াৰ্ড বল তৈয়াৰ কৰাৰ বাবে হাতীৰ দাঁতৰ সৈতে সাদৃশ্য থকা এবিধ পদাৰ্থ উদ্ভাৱন কৰে আৰু ইয়াৰে নাম দিয়া হয় চেলুলয়েড। ইয়াৰ আগৰ প্লাষ্টিকটোৰ দৰে দেখা চেলুলয়েডবোৰৰ ভেটি আছিল চেলুলোজ নাইট্ৰেট। কিন্তু পোনপ্ৰথমবাৰৰ বাবে হায়াতে ইয়াৰ প্ৰস্তুতিত দ্ৰাৱক হিচাপে এলকহল আৰু প্লাষ্টিককাৰক হিচাপে কেম্ফাৰ সংযোগ কৰিছিল। চেলুলয়েডেই সফলভাৱে বাণিজ্যিক উৎপাদন কৰা প্ৰথম সাংশ্লেষিক প্লাষ্টিক।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালি হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালি হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480

0: ৬৫ টকাৰ পৰা ৮৫,৯২০ টকালৈ, লগত অন্যান্য মানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ৩০ বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ ৮ জুলাই। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা ১০০টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে ১৬,৪০০ টকাৰ পৰা ৪০,৫০০ টকালৈ, লগত অন্যান্য মানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত এমএছচি ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স ১৮ বছৰৰ পৰা ৩০ বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ ৪ জুলাই। নিয়োগ বাতৰি ইমানেই।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in। নতুন ভাৰত, নৰূপত আকাশবাণী।

0: বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া 7:05 বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী ছনায়ে টাকাইছিয়ে পাকিস্তানৰ সীমান্তৰ পৰা চলোৱা সন্ত্ৰাসবাদসহ সকলো ধৰণৰ সন্ত্ৰাসবাদক স্পষ্টভাৱে গৰিহণা দিছে। ভাৰত জাপানে অৰ্থনৈতিক সুৰক্ষাৰ গুৰুত্বৰ প্ৰতি দুয়োখন দেশে নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে পুনৰ প্ৰকাশ কৰিছে। ষোড়শ বিত্ত আয়োগৰ পৰামৰ্শ সম্পৰ্কে আলোচনা কৰাৰ বাবে আজি নতুন দিল্লীত ৰাজ্যিক পঞ্চায়ত মন্ত্ৰীসকলৰ এখন ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰা হৈছে। জম্মু কাশ্মীৰৰ পেহেলগাম আৰু ৱালতল দুয়োটা পথেৰে আজি বাৰ্ষিক অমৰনাথ যাত্ৰা আৰম্ভ হ'ব আৰু স্পেইন আৰু পৰ্তুগালে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী ছনায়ে টাকাইছিয়ে পাকিস্তানৰ সীমান্তৰ পৰা

হোৱা সন্ত্ৰাসবাদসহ সকলো ধৰণৰ উগ্ৰবাদ আৰু সন্ত্ৰাসবাদক স্পষ্টভাৱে গৰিহণা দিছে। নতুন দিল্লীত কালি অনুষ্ঠিত ভাৰত জাপান বাৰ্ষিক শীৰ্ষ সন্মিলনৰ অন্তত জাৰি কৰা এটা যুটীয়া বিবৃতিত দুয়োগৰাকী নেতাই যোৱা বৰ্ষৰ 22 এপ্ৰিলত জম্মু কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়ে। তেওঁলোকে লগতে যোৱা 10 নৱেম্বৰত সংঘটিত দিল্লীৰ সন্ত্ৰাসবাদী ঘটনাকো নিন্দা কৰে। প্ৰধানমন্ত্ৰীদ্বয়ে সুচল আৰু সমৃদ্ধিশালী ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ লক্ষ্যত উপনীত হোৱাৰ বাবে সমভাৱাপূৰ্ণ দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ প্ৰতি থকা প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়েও উল্লেখ কৰে। ভাৰত জাপান বিশেষ কৌশলগত আৰু গোলকীয় সহযোগিতাৰ অন্যতম ভেটি হিচাপে অৰ্থনৈতিক সুৰক্ষাৰ গুৰুত্বৰ প্ৰতি দুয়োখন দেশে নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে পুনৰ প্ৰকাশ কৰিছে। অৰ্থনৈতিক সুৰক্ষা সহযোগিতা সম্পৰ্কীয় ভাৰত জাপান যুটীয়া ঘোষণা পত্ৰত অৰ্থনৈতিক সুৰক্ষা সহযোগিতা পাৰস্পৰিক বিশ্বাস, উমৈহতীয়া প্ৰমূল্য আৰু পাৰস্পৰিক স্বাৰ্থৰ ওপৰত আধাৰিত বুলি উল্লেখ কৰা হৈছে। দুয়োখন দেশৰ সমৃদ্ধি, সুৰক্ষা আৰু অৰ্থনৈতিক ভৱিষ্যত পৰস্পৰৰ সৈতে গভীৰভাৱে সম্পৃক্ত হৈ আছে বুলি ঘোষণাপত্ৰত প্ৰকাশ কৰা হৈছে। উন্নীত, মুক্ত তথা স্বতন্ত্ৰ ভাৰত প্ৰশান্ত মহাসাগৰ এলেকা আৰু বিকাশৰ বাবে পাৰস্পৰিক তথা সৰ্বাত্মক অগ্ৰগতি বিষয়ক মহাসাগৰ উদ্যমে দুয়োপক্ষক অৰ্থনৈতিক সুৰক্ষা সহযোগিতা সুদৃঢ় কৰাৰ বাবে উৎসাহিত কৰা বুলি ঘোষণাপত্ৰত উল্লেখ কৰা হৈছে। দুয়োপক্ষই ছেমিকণ্ডাক্টৰ, গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ, তথ্য আৰু যোগাযোগ প্ৰযুক্তি, নিকা শক্তি আৰু ভেষজ খণ্ডত দ্বিপাক্ষিক সহযোগিতা সুদৃঢ় কৰিব। পঞ্চায়তীৰাজ মন্ত্ৰালয়ে 16 বিত্ত আয়োগৰ পৰামৰ্শ সম্পৰ্কে আলোচনা কৰাৰ বাবে আজি নতুন দিল্লীত ৰাজ্যিক পঞ্চায়ত মন্ত্ৰীসকলৰ এখন ৰাষ্ট্ৰীয় কৰ্মশালা আয়োজন কৰিছে। কৰ্মশালাখনত এখন কেন্দ্ৰীয় পঞ্চায়তীৰাজ মন্ত্ৰী ৰঞ্জন সিঙে অধ্যক্ষতা কৰিব। পঞ্চায়তীৰাজ দপ্তৰৰ ৰাজ্যমন্ত্ৰী প্ৰফেচাৰ এছ পি সিং বাঘেলেও কৰ্মশালাত ভাগ ল'ব। কৰ্মশালাত 16 বিত্ত আয়োগৰ গ্ৰাম্য স্থানীয় নিকায় অনুদানৰ সফল ৰূপায়ণৰ বাবে বিত্ত মন্ত্ৰালয়ৰ ব্যয় বিভাগে আগবঢ়োৱা নীতি নিৰ্দেশনা সম্পৰ্কে আলোচনা কৰা হ'ব। কৰ্মশালাত নিজস্ব উৎসৰ জৰিয়তে সংগৃহীত ৰাজহ বৃদ্ধি কৰি পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহৰ বিত্তীয় বহন ক্ষমতা সুদৃঢ় কৰাৰ বিষয়টোত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব। কৰ্মশালাখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ শ্ৰেষ্ঠ পদ্ধতি ভগাই লোৱাৰ, ৰূপায়ণৰ প্ৰত্যাহ্বানক লৈ আলোচনা কৰাৰ আৰু বিত্ত আয়োগৰ অনুদানৰ ফলপ্ৰসূ ব্যৱহাৰৰ বাবে ব্যৱহাৰিক ৰণনীতি বিনিময় কৰাৰ বাবে মঞ্চ প্ৰদান কৰিব। কেন্দ্ৰ আৰু ৰাজ্যৰ মাজৰ সহযোগিতা সুদৃঢ় কৰা তথা 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ পৰিকল্পনা অনুযায়ী পঞ্চায়তসমূহক উন্নত শাসন, আন্তঃগাঁথনি, ৰাজহুৱা সেৱা আৰু সৰ্বাত্মক গ্ৰাম্য উন্নয়নৰ সবল কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে শক্তিশালী পৰিকাঠামো বিকশাই তোলাত কৰ্মশালাখনে সহায় কৰিব বুলি আশা কৰা হৈছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি কলকাতাত পশ্চিমবংগ বিধানসভাৰ নৱনিৰ্বাচিত সদস্যসকলৰ বাবে আয়োজিত দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ উদ্বোধন কৰিব। নৱনিৰ্বাচিত বিধায়কসকলক সংসদীয় কাৰ্যপ্ৰণালী, সমিতি ব্যৱস্থা, বিত্তীয় তদাৰকী আৰু ডিজিটেল ব্যৱস্থাৰ দৰে গুৰুত্বপূৰ্ণ দিশসমূহৰ সৈতে অৱগত কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। লোকসভা সচিবালয়ে প্ৰকাশ কৰা অনুসৰি এই অনুষ্ঠানে জনপ্ৰতিনিধি আৰু সংসদীয় বিশেষজ্ঞসকলৰ মাজত অভিজ্ঞতা বিনিময়ৰ এখন উপযুক্ত মঞ্চ প্ৰদান কৰিব। দুদিনীয়া কাৰ্যসূচীত এগৰাকী দক্ষ বিধায়কৰ কৰ্তব্য আৰু আচাৰ আচৰণ সম্পৰ্কীয় কেইবাটাও কাৰিকৰী অধিৱেশন অন্তৰ্ভুক্ত কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ কথা। জম্মু কাশ্মীৰৰ পেহেলগাম আৰু ৱালটোল দুয়োটা পথেৰে আজি বাৰ্ষিক অমৰনাথ যাত্ৰা আৰম্ভ হ'ব। এই 57-দিনীয়া তীৰ্থযাত্ৰাৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ ভক্তই পবিত্ৰ অমৰনাথ গুহা দৰ্শন কৰাৰ সম্ভাৱনা আছে। ভক্তসকলে প্ৰতিবছৰে ভগৱান শিৱৰ আশীষ বিচাৰি প্ৰাকৃতিকভাৱে বৰফেৰে গঠিত শিৱলিংগ দৰ্শনৰ উদ্দেশ্যে প্ৰায় 3,888 মিটাৰ উচ্চতাত অৱস্থিত পবিত্ৰ অমৰনাথ গুহা ভ্ৰমণ কৰে। অহা 28 আগষ্টত ৰাখী বন্ধনৰ দিনা এই যাত্ৰাৰ সামৰণি পৰিব। অমৰনাথ গুহা দৰ্শনৰ বাবে অহা তীৰ্থযাত্ৰীৰ প্ৰথমটো দল কালি কটকটীয়া সুৰক্ষাৰ মাজত অনন্তনাগ জিলাৰ নুনৱান আৰু গান্দেৰবল জিলাৰ ৱালটলস্থিত দ্বৈত মূল শিবিৰত উপস্থিত হয়। জম্মু কাশ্মীৰৰ উপৰাজ্যপাল মনোজ সিনহাই কালি পুৱা জম্মুৰ ভগৱতী নগৰ যাত্ৰীনিবাসৰ পৰা পতাকা জোকাৰি তীৰ্থযাত্ৰীৰ প্ৰথমটো দলক ৰাওনা কৰিছিল। তীৰ্থযাত্ৰীৰ প্ৰথমটো দলত 4,822 গৰাকী ভক্ত আছে। ইয়াৰ ভিতৰত 2,510 গৰাকীয়ে পেহেলগাম পথেৰে আৰু 2,312 গৰাকীয়ে ৱালটল পথেৰে অমৰনাথ গুহালৈ যাত্ৰা কৰিব। তীৰ্থযাত্ৰীসকলৰ বাবে সুচল আৰু নিৰাপদ যাত্ৰা সুনিশ্চিত কৰাৰ উদ্দেশ্যে দুয়োটা পথতেই পৰ্যাপ্ত সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে। দুয়োটা পথত জিৰণি চৰা, খাদ্য বিপণী, স্বাস্থ্যসেৱা

আৰু উদ্ধাৰকাৰী দলৰ বাবে প্ৰয়োজনীয় সুবিধাৰ দিহা কৰা হৈছে। ছিৰিয়াৰ ৰাজধানী ডামাস্কাছৰ এখন কেফেত কালি এটা বোমা বিস্ফোৰণত কমেও 9 জন লোক নিহত হয়। দেশখনৰ গৃহ মন্ত্ৰালয়ে জনোৱা অনুসৰি ৰাজধানী চহৰখনৰ হিজাজ জিলাত অৱস্থিত ন্যায় প্ৰসাদৰ পৰা মাত্ৰ 100 মিটাৰ দূৰত্বত থকা কেফেখনৰ ভিতৰত বিস্ফোৰক সামগ্ৰী লুকুৱাই ৰখা হৈছিল। এই ঘটনাত আন 20 গৰাকী লোক আহত হোৱা বুলি ছিৰিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এতিয়ালৈকে কোনো উগ্ৰপন্থী সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই। থাইলেণ্ডৰ উত্তৰ পূব প্ৰান্তৰ মুগদাহান প্ৰদেশত কালি পদযাত্ৰাত অংশ লোৱা ধৰ্মগুৰুসকলৰ এটা দলক এজন 11 বছৰীয়া কিশোৰে চলাই অহা এখন বাহনে মহতিয়াই নিয়ে। এই শোকাবহ পথ দুৰ্ঘটনাত 9 গৰাকী বৌদ্ধ ভিক্ষুৱে প্ৰাণ হেৰুৱায়। চৰকাৰী সূত্ৰই জনোৱা মতে মুগদাহান প্ৰদেশৰ মুঠ 35 গৰাকী ধৰ্মগুৰুৱে এই ধৰ্মীয় যাত্ৰাত অংশ লৈছিল। ইয়াৰে 5 গৰাকী ভিক্ষুৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আন 4 গৰাকীয়ে চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। দুৰ্ঘটনাত আহত আন 13 গৰাকী লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, যাৰ ভিতৰত 3 গৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। স্পেইনে বিশ্বকাপ ফুটবল প্ৰতিযোগিতা

0: নামতে মুগধান প্ৰদেশৰ মুঠ 35 গৰাকী ধৰ্মগুৰুৱে এই ধৰ্মীয় যাত্ৰাত অংশ লৈছিল। ইয়াৰে 5 গৰাকী ভিক্ষুৰ ধিতাতে মৃত্যু হোৱাৰ বিপৰীতে আন 4 গৰাকীয়ে চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। দুৰ্ঘটনাত আহত আন 13 গৰাকী লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, যাৰ ভিতৰত 3 গৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। স্পেইনে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে যোৱা নিশা কেলিফৰ্ণিয়াত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত অষ্ট্ৰিয়াক 3-0 পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। স্পেইনৰ হৈ মিকেল ওয়েৰজাৱালে 36 মিনিটত গ'ল দি দলক 1-0 অগ্ৰগতি প্ৰদান কৰে। ইয়াৰ পাছত পেড্ৰো পৰুই 66 মিনিটত দ্বিতীয়টো গ'ল দি দলৰ স্থিতি সুদৃঢ় কৰে। ওয়েৰজাৱালে 89 মিনিটত আৰু এটা গ'ল দি দলৰ জয় নিশ্চিত কৰে। স্পেইন প্ৰি কোৱাৰ্টাৰ ফাইনেলত পৰ্টুগালৰ সন্মুখীন হ'ব। পৰ্টুগালে কিছু সময় পূৰ্বে সমাপ্ত হোৱা নকআউট পৰ্যায়ৰ এখন খেলত ক্ৰোৱেছিয়াক 2-1 পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। বেলজিয়াম, আমেৰিকাৰ যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ড ইতিমধ্যে প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইংলেণ্ডে সোমবাৰে হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত মেক্সিকোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে সহ আয়োজক আমেৰিকা মঙলবাৰে হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ সন্মুখীন হ'ব। ফ্ৰান্স, নৰৱে, কানাডা, মৰক্কো, ব্ৰাজিল আৰু পেৰাগুৱেও প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। মহিলাৰ টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আয়োজক ইংলেণ্ডে দক্ষিণ আফ্ৰিকাক 40 ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। লণ্ডনৰ কেনিংটন অভেলত অনুষ্ঠিত কালি দ্বিতীয়খন ছেমিফাইনেল খেলত বিজয়েৰে দলটোৱে খিতাপ দখলৰ অন্তিম যুঁজত অষ্ট্ৰেলিয়াৰ মুখামুখি হোৱাটো নিশ্চিত কৰে। খেলখনত প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ লাভ কৰি ইংলেণ্ডে নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 169 ৰান সংগ্ৰহ কৰে। নাট ছেভাৰ ব্ৰাণ্টে 47টা বলত 75 ৰান কৰে। প্ৰত্যুত্তৰত 170 ৰানৰ লক্ষ্য অনুসৰণ কৰি দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই মাত্ৰ 129 ৰানহে কৰিবলৈ সমৰ্থ হয়। অহা দেওবাৰে লণ্ডনৰ ঐতিহাসিক লৰ্ডছ ক্ৰিকেট খেলপথাৰত বিশ্বকাপৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী সোনাইয়ে তাকাইশিয়ে পাকিস্তানৰ সীমান্তৰ পৰা চলোৱা সন্ত্ৰাসবাদসহ সকলো ধৰণৰ সন্ত্ৰাসবাদক স্পষ্টভাৱে গৰিহণা দিছে। ভাৰত জাপানে অৰ্থনৈতিক সুৰক্ষাৰ গুৰুত্বৰ প্ৰতি দুয়োখন দেশে নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে পুনৰ প্ৰকাশ কৰিছে। ষোড়শ বিত্ত আয়োগৰ পৰামৰ্শ সম্পৰ্কে আলোচনা কৰাৰ বাবে আজি নতুন দিল্লীত ৰাজ্যিক পঞ্চায়ত মন্ত্ৰীসকলৰ এখন ৰাষ্ট্ৰীয় কৰ্মশালা আয়োজন কৰা হৈছে। জম্মু কাশ্মীৰৰ পেহেলগাম আৰু ৱালটল দুয়োটা পথেৰে আজি বাৰ্ষিক অমৰনাথ যাত্ৰা আৰম্ভ হ'ব। আৰু স্পেইন আৰু পৰ্টুগালে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি মানে পৰৱৰ্তী বাতৰি পুৱা 7:55 বুলি ক'ব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা অনুষ্ঠানটি প্ৰযোজনা কৰিছে কাৰ্তিক সূত্ৰধৰে। অনুষ্ঠানটি আগবঢ়াইছে শশাংকদীভালৈয়ে।

0: গীত ৰেডিঅ'ৰ যোগেদি প্ৰকাশত আগভাগ লৈছিল। 1938 চনত গীত বাণীবন্ধনৰ বাবে কলিকতালৈ যাত্ৰা কৰে আৰু 1943 চনত বাল্যবন্ধু কমল নাৰায়ণ চৌধুৰীৰ উদ্যোগত কলিকতাৰ ৰেডিঅ'ত অসমীয়া গীতৰ প্ৰযোজক হিচাপে যোগদান কৰিছিল। তাৰ পৰৱৰ্তী সময়ত 1948 চনত গুৱাহাটী শ্বিলং অনাতাঁৰ কেন্দ্ৰত তেওঁ যোগদান কৰে। এটিমনৰ জীয়া ইতিহাস আলেখ্যখনিৰ বাবে 1976 চনত তেখেতে আকাশবাণীৰ সৰ্বশ্ৰেষ্ঠ সংগীতালেখ্যৰ পুৰস্কাৰ লাভ কৰিছিল। তেখেতে 1979 চনত আকাশবাণীৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: প্ৰিয় শ্ৰোতা, বিশিষ্ট সাহিত্যিক শিক্ষাবিদ গিৰিধৰ শৰ্মাৰ আজি উপজা দিন। 1973 চনত ৰঙিয়াত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত গিৰিধৰ শৰ্মাদেৱে সভাপতিৰ আসন অলংকৃত কৰিছিল। এবছৰীয়া সময়খিনিত তেখেতে সাহিত্য সভা পত্ৰিকাখনিক মাহেকীয়া আলোচনীলৈ ৰূপান্তৰিত কৰিছিল। ইয়াৰ উপৰিও অসমৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি সাহিত্য সভাৰ নতুন শাখা গঠন কৰাত নেতৃত্ব দিয়াৰ লগতে বিভিন্ন জনগোষ্ঠীৰ মিলনভূমি অসমত ৰাজ্যভাষা অসমীয়া চলিব লাগে বুলি প্ৰচাৰ কৰিছিল। তেখেত আছিল আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাতা। শিক্ষাবিদ গিৰিধৰ শৰ্মাৰ জন্ম হয় নলবাৰী জিলাৰ ককয়া গাঁৱত 1912 চনৰ 3 জুলাই তাৰিখে। তেখেতৰ দেউতাকৰ নাম আছিল ৰাধাকান্ত শৰ্মা আৰু মাকৰ নাম আছিল দশমী প্ৰিয়া দেৱী। সৰুকালতে পিতৃহাৰা হোৱা গিৰিধৰ শৰ্মাই মাকৰ তত্ত্বাৱধানত প্ৰাথমিক আৰু মজলীয়া বিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰে আৰু সেই সময়ত লাভ কৰা জলপানীয়ে তেওঁক উদগনি যোগাইছিল। 1933 চনত গিৰিধৰ শৰ্মাই সুখ্যাতিৰে চামতা হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। গিৰিধৰ শৰ্মাই গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষকতাৰে তেওঁৰ কৰ্মজীৱনৰ পাতনি মেলিছিল। 1935 চনত তেখেতে নৰ্মাল পাছ কৰে। সেইখিনি সময়তে তেখেতে অসম বোৰ্ডৰ আদি, মধ্য আৰু উপাধি পৰীক্ষা দি কৃতিত্বৰে উত্তীৰ্ণ হয় আৰু চৰকাৰী স্কুলত সংস্কৃত শিক্ষক হিচাপে নিযুক্তি লাভ কৰে। তেখেতে প্ৰাইভেট পৰীক্ষাৰ্থী হিচাপে ক্ৰমে IA আৰু BA পৰীক্ষা দি উত্তীৰ্ণ হোৱাৰ লগে লগে অসম স্কুল ছাৰ্ভিচত গ্ৰেজুৱেট শিক্ষক হিচাপে নিযুক্তি লাভ কৰে। পিছলৈ তেওঁ অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু কটন মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে নিয়োগ লাভ কৰিছিল। 1951 চনমানৰ পৰা তেওঁ গুৱাহাটীৰ ৰিহাবাৰীত থাকিবলৈ লয় আৰু তাত এখন উন্নয়ন সমিতি গঠন কৰে। পিছলৈ সেই উন্নয়ন সমিতিৰ পৰিচালনাত এটি ৰাজহুৱা নামঘৰ, এখন নাট্যমঞ্চ, এটি পুথিভঁৰালকে ধৰি কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিল। ৰিহাবাৰীত থকা প্ৰাথমিক বিদ্যালয়খনৰ সম্পাদক হৈ সেই বিদ্যালয়খনৰ উন্নতিৰ কাৰণে চেষ্টা কৰাৰ লগতে 1956 চনত এখন মজলীয়া ইংৰাজী বিদ্যালয় প্ৰতিষ্ঠা কৰে। এক কথাত ক'বলৈ গ'লে এইখনেই আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ আৰম্ভণি কৰিছিল। 1958 চনত আৰ্য মহাবিদ্যালয় সুপ্ৰতিষ্ঠিত হয় আৰু শৰ্মাদেৱে 1962 চনৰ পৰা 1975 চনলৈ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ পদৰ পৰা অৱসৰ গ্ৰহণৰ পিছত তেওঁ ঘৰতে পূৰ্বদেশ মুদ্ৰণ নামৰ এটি ছপাশাল খোলে আৰু এই ছপাশালটোৱে অসমীয়া সাহিত্যৰ প্ৰসাৰ আৰু প্ৰচাৰত বিশেষ অৰিহণা আগবঢ়াইছিল। তেখেতৰ গ্ৰন্থ সংকলন হ'ল অসমীয়া ভাষাৰ ব্যাকৰণ, অসমীয়া অভিধান, সংস্কৃত ব্যাকৰণ চন্দ্ৰিকা, প্ৰৱেশিকা ৰচনা শিক্ষা, সংস্কৃত গ্ৰামাৰ এণ্ড কম্পজিচন, শৰ্মাছ এংলো আছামিজ ডিকচনাৰী আদি, অনুদিত পুথি, গল্পগুচ্ছ, দেৱী চৌধুৰাণী, কৰ্মযোগী পুৰুষ আদি। এগৰাকী ভাৰতীয় শিক্ষাবিদ, ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী, সমাজ সংস্কাৰক আৰু সাহিত্যিক হংসা জীৱৰাজ মেহতাৰ আজি উপজা দিন। তেওঁৰ পিতৃ মনুভাই মেহতা বৰোদা আৰু বিকানেৰ ৰাজকীয় ৰাজ্যৰ দিৱান আছিল। তেওঁৰ স্বামীৰ নাম আছিল গুজৰাটৰ প্ৰথম মুখ্যমন্ত্ৰী জীৱৰাজ নাৰায়ণ মেহতা। 1945 চনত তেওঁ মুম্বাইত অৱস্থিত শ্ৰীমতী নাথিবাই দামোদৰ ঠকৰচি মহিলা বিশ্ববিদ্যালয় আৰু 1949 চনত নৱগঠিত বৰোদা বিশ্ববিদ্যালয়ৰ তেওঁ উপাচাৰ্য হিচাপে নিযুক্তি লাভ কৰিছিল। ইয়াৰ

ৰঘুনাথ চৌধাৰীয়ে কৈছিল, জীৱনৰ কোনো কথাতে গৌৰৱ নকৰিবা, যদি তুমি সঁচাই উপযুক্ত তেন্তে তোমাৰ জ্ঞান বুদ্ধিমত্তাক লৈ সমাজেই গৌৰৱ কৰিব।

আকাশবাণীত কর্মরত হৈ ভাল কর্মরে আমাক গৌরবান্বিত করা ব্যক্তিসকলক আমি সোঁৱৰণ কৰিব খুজিছো। সেই ব্যক্তিসকলৰ ভিতৰত পুৰুষোত্তম দাস অন্যতম। ষষ্ঠ শ্রেণীত পঢ়ি থাকোতেই তেওঁ অসমীয়া গীত লিখি সুৰ কৰি গাইছিল। তেখেতে কলিকতা তথা অসমত গুৱাহাটীত প্ৰতিষ্ঠা হোৱা প্ৰথমটো অনাতাৰ কেন্দ্ৰৰ ষ্টাফ আৰ্টিষ্ট আছিল। তেখেতে নামনি অসমত প্ৰচলিত গীতকে ধৰি বৰগীত, কামৰূপী লোকগীত, গোৱালপৰীয়া

লগে লগে তেওঁ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হৈছিল। 1959 চনত ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰিছিল। তেওঁ বৰোদা মহাবিদ্যালয়ৰ পৰা 1918 চনত দৰ্শন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল। সাংবাদিকতা আৰু সমাজতত্ত্বত উচ্চ শিক্ষা লাভ কৰিবলৈ তেওঁ 1919 চনত ইংলেণ্ডলৈ গৈছিল। 1918 চনত তেওঁ সৰোজনী নাইডু আৰু পাছত 1922 চনত মহাত্মা গান্ধীক লগ পাইছিল। হংসা মেহতাই মহাত্মা গান্ধীৰ পৰামৰ্শৰ সৈতে সংগতি ৰাখি বিদেশী কাপোৰ আৰু সুৰা বিক্ৰী কৰা দোকানৰ পিকেটিঙৰ আয়োজন কৰিছিল আৰু স্বাধীনতা আন্দোলনৰ কাৰ্যকলাপত অংশগ্ৰহণ কৰিছিল। 1932 চনত স্বামীৰ সৈতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। পাছত তেওঁ বোম্বে বিধান পৰিষদলৈ নিৰ্বাচিত হৈছিল। স্বাধীনতাৰ পাছত তেওঁ 15 গৰাকী মহিলাৰ ভিতৰত আছিল যি ভাৰতীয় সংবিধান খচৰা সংবিধান সভাৰ অংশ আছিল। তেওঁ মৌলিক অধিকাৰ সম্পৰ্কীয় উপদেষ্টা সমিতি আৰু উপসমিতিৰ সদস্য আছিল। তেওঁ ভাৰতত মহিলাসকলৰ বাবে সমতা আৰু ন্যায়ৰ পোষকতা কৰিছিল। তেওঁ 1926 চনত বোম্বে বিদ্যালয় সমিতিলৈ নিৰ্বাচিত হৈছিল আৰু 1945 চনৰ পৰা 1946 চনলৈ অল ইণ্ডিয়া ৱিমেন কনফাৰেন্সৰ অধ্যক্ষ হৈছিল। তেওঁ 1946 চনত মহিলাৰ স্থিতিৰ ওপৰত নিউক্লিয়াৰ উপসমিতিত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। 1950 চনত তেওঁ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ উপাধ্যক্ষ হৈছিল। তেওঁ ইউনেস্কোৰ কাৰ্যবাহী পৰিষদৰ সদস্যও আছিল। তেওঁ গুজৰাটী ভাষাত অৰ্ণু অদ্ভুত স্বপ্ন, ববলানা পৰাক্ৰমো আদি কৰি কেইবাখনো শিশুৰ বাবে উপযোগী গ্ৰন্থ লিখিছিল। তেওঁ বাল্মীকি ৰামায়ণৰ অৰণ্যকাণ্ড, বালকাণ্ড আৰু সুন্দৰাকাণ্ড অনুবাদ কৰিছিল। তেওঁ বহুতো ইংৰাজী সাহিত্য অনুবাদ কৰিছিল, তাৰে ভিতৰত উল্লেখযোগ্য হৈছে গুলিভাৰ্ছ ট্ৰেভেল। প্ৰিয় শ্ৰোতা, এগৰাকী সাহিত্যিক, শিক্ষাবিদ, প্ৰবন্ধকাৰ আৰু অধ্যাপক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ আজি স্মৃতি দিৱস। তেখেতে অসমীয়া সাহিত্য সংস্কৃতিলৈ বিভিন্ন লিখনিৰ যোগেদি বৰঙণি আগবঢ়াই গৈছে। তেখেতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তথা বৈষ্ণৱ ধৰ্মৰ বহুল প্ৰচাৰ কৰিছিল। তেওঁ বৃন্দাবনত শ্ৰীমন্ত শংকৰদেৱ সেৱা সংঘৰ মন্দিৰ আৰু যাত্ৰীনিবাস স্থাপনত আগভাগ লৈছিল। তেওঁ উত্তৰ গুৱাহাটীত আনন্দ সমিতি স্থাপন কৰিছিল আৰু এই সমিতিৰ উল্লেখযোগ্য কাম আছিল আলোচনা চক্ৰ আৰু আনন্দৰাম পুথিভঁৰাল স্থাপনৰ যোগেদি অসমীয়া ভাষা সাহিত্যৰ উন্নতি সাধন কৰা। উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে উত্তৰ গুৱাহাটীৰ কমলদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰিছিল। 1938 চনৰ পৰা 1959 চনৰ ডিচেম্বৰ মাহলৈ সুদীৰ্ঘ 21 বছৰ কাল কটন মহাবিদ্যালয়ত অসমীয়া বিভাগৰ অধ্যাপক হিচাপে নিজৰ দায়িত্ব পালন কৰিছিল। কটন মহাবিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত 1960 চনত বৃন্দাবনৰ বৈষ্ণৱ পাৰমাৰ্থিক বিশ্ববিদ্যালয়ৰ শ্ৰী শংকৰদেৱ আসনৰ বাবে গৱেষণা অধ্যাপক হিচাপে নিযুক্তি লাভ কৰিছিল। মামণি ৰেচম গোস্বামীয়ে উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ অধীনতে ৰামায়ণী সাহিত্যৰ গৱেষণা কৰিছিল। তেওঁ 1970 চনত অসম সাহিত্য সভাৰ থিং অধিৱেশনত সভাপতিত্ব কৰিছিল। তেওঁ আনন্দৰাম বৰা পুথিভঁৰাল শ্ৰী শ্ৰী শংকৰদেৱ সংঘৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে 1905 চনৰ 13 জানুৱাৰীত উত্তৰ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰত জন্মগ্ৰহণ কৰিছিল। পঢ়াশালীয়া জীৱন উত্তৰ গুৱাহাটীতে আৰম্ভ কৰি 1918 চনত উত্তৰ গুৱাহাটী মাইনৰ স্কুলৰ শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পাছত তেওঁ গুৱাহাটীৰ কটন কলেজিয়েট স্কুলত নাম লগায় আৰু 1922 চনত গণিত বিষয়ত লেটাৰ নম্বৰ সহ প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। 1926 চনত দৰ্শন বিষয়ত কটন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ কটন মহাবিদ্যালয়ত ইংৰাজী বিষয়ত স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰিছিল যদিও বঙালী বিষয়তহে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তেখেতৰ সাহিত্য কৰ্মসমূহৰ ভিতৰত প্ৰবন্ধ সংকলন, অসমীয়া প্ৰাক শংকৰী যুগৰ বিষ্ণু আৰু বৈষ্ণৱ, মাধৱ কণ্ডলীৰ ৰামায়ণ আদি, গ্ৰন্থ সংকলন কথাগুৰুচৰিত, অসমীয়া ৰামায়ণী সাহিত্য, অসমীয়া সাহিত্য সেৱক ৰজনীকান্ত বৰদলৈ, কথা সাহিত্য লক্ষ্মীনাথ বেজবৰুৱা, ভক্তি বিবেক আদি।

ইতিহাসৰ পাতলুটিয়ালে আমি পাওঁ বিশ্বৰ নৱম উচ্চতাৰ শৃংগ নাংগা পৰ্বত। অষ্ট্ৰিয়াৰ আৰোহণকাৰী হেৰমান বুলে প্ৰথমবাৰৰ বাবে আৰোহণ কৰে 1953 চনৰ আজিৰ তাৰিখত। জাৰ্মান উপন্যাসিক আৰু চুটিগল্প লেখক ফ্ৰান্স কাফকাৰ জন্ম হৈছিল 1883 চনৰ আজিৰ তাৰিখত। আমেৰিকান

0: অভিনেতা আৰু প্ৰযোজক টম ক্ৰুজৰ জন্ম হৈছিল 1962 চনৰ আজিৰ তাৰিখত। ভাৰতীয় অভিনেতা, গায়ক আৰু চলচ্চিত্ৰ পৰিচালক অমিত কুমাৰৰ জন্ম হৈছিল 1952 চনৰ আজিৰ তাৰিখত। ভাৰতীয় ক্ৰিকেটাৰ হৰভজন সিঙৰ জন্ম হৈছিল 1982 চনৰ আজিৰ তাৰিখত। ভাৰতীয় কবি, উপন্যাসিকা, সংগীতজ্ঞ আৰু সমাজকৰ্মী স্বৰ্ণ কুমাৰী দেৱীৰ মৃত্যু হৈছিল 1932 চনৰ আজিৰ তাৰিখত।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান। জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: প্ৰিয় শ্ৰোতা, এতিয়া আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিৰ মাজলৈ। প্ৰতিৰক্ষাৰ পৰা কৃত্ৰিম বুদ্ধিমত্তালৈ, আৰ্থিক সুৰক্ষাৰ পৰা স্বাস্থ্যখণ্ডলৈ, শক্তিখণ্ডৰ পৰা বিনিয়োগলৈ নতুন দিগন্ত অভিমুখে ভাৰত জাপানৰ বুজাবুজি চুক্তি। 10 বছৰত জাপানে ভাৰতত প্ৰায় 6,00,000 কোটি টকা বিনিয়োগৰ সিদ্ধান্ত। আন্তঃগাঁথনি, অৰ্থনৈতিক বিকাশ, সামৰিক সহযোগিতা বৃদ্ধিৰে ভাৰতৰ সৈতে চীনক ৰুধিবলৈ উত্তৰ পূবত দৃষ্টি জাপানৰ। দিল্লীত অসামৰিক বিমান পৰিবহণ ৰেলমন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। অসমত অতি সোনকালে নিৰ্মাণ হ'ব 6টাকৈ বিমানবন্দৰ। এখন সেউজ অসম গঢ়াৰ লক্ষ্যৰে আকাশমাৰ্গৰ পৰা চৰ চাপৰি ড্ৰোনেৰে সিঁচিব বীজ, এই কথা প্ৰকাশ কৰিছে বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ অধীনৰ ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ মুৰব্বী হিচাপে প্ৰথমজন অসমীয়া মনোজ কুমাৰ শৰ্মা বৰদলৈৰ কাৰ্যভাৰ গ্ৰহণ। গভীৰ সংকটত সৰ্থেবাৰীৰ কাঁহ শিল্প, কামৰ সন্ধানত বহিৰাজ্যলৈ গমন কহাৰৰ। এতিয়া আহিছোঁ খেলৰ বাতৰিলৈ। ফিফা বিশ্বকাপ ফুটবলৰ এখন খেলত ছেনেগালক 3-2 গ'লত হৰুৱালে বেলজিয়ামে। বস্নিয়া আৰু হাৰ্জেগোভিনাক 2-0 গ'লত হৰুৱাই প্ৰি কোৱাৰ্টাৰত আমেৰিকা। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই শশাংকটি ভালৈ অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ নিবেদন কৰিছো সংগীতা বৰঠাকুৰৰ কণ্ঠৰ কেইটিমান গীত।

0: Hunane no Huna. সংগীতা বৰঠাকুৰৰ কণ্ঠৰ গীত গাইটি শুনিলে।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: Work from home, অধিক বেতন, মাত্র এটা ক্লিকতে। আরে ওয়াহ,
6: ফসিলে
7: অসিনাকি লিংকত ক্লিক নকৰিব। আরবিআই এ কয়,
8: জানি রক, সতর্ক হৈ রক।
9: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
10: হয়,
9: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
10: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
9: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
10: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।

0: সঁচাকৈয়ে বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।

0: বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: मेरे प्यारे देशवासियों, जब हमारे दृढ़ संकल्प के साथ सामूहिक भागीदारी का संगम होता है तो पूरे समाज के लिए अद्भुत नतीजे सामने आते हैं। इसका सबसे ताजा उदाहरण है एक पेड़ माँ के नाम। ये अभियान अद्भुत अभियान था। जन भागीदारी का ऐसा उदाहरण वाकई बहुत प्रेरित करने वाला है। पर्यावरण संरक्षण को लेकर शुरू किए गए इस अभियान में देश के कोने कोने में लोगों ने कमाल कर दिखाया है। मैं ऐसे सभी प्रयासों की हृदय से सराहना करता हूं। मेरा आपसे भी आग्रह है कि एक पेड़ माँ के नाम इस पवित्र अभियान से आप जरूर जुड़िए।
2: आकाशवाणी विज्ञापन दियक অগণিত শ্রোতার কাক চাপক।
3: আউ ভয়েস গেটস ইউ হার্ড এভরিওয়্যার।
2: বিজ্ঞাপন জনসাধারণক সজাগ করিবলৈ আর সরকারি আসনির বিষয়ে অবগত করাবলৈ আমার ফোন নম্বরটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপনার হৈতে।
4: এয়া আকাশবাণী গুৱাহাটীর মহাবাহু। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং।
5: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় কালি কেন্দ্রীয় রেল তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণবর হৈতে এখন গুরুত্বপূর্ণ বৈঠকত মিলিত হয়। বৈঠকত অসমৰ ঔদ্যোগিক আৰু আন্তঃগাঁথনি উন্নয়ন ত্বৰান্বিত কৰাৰ কৌশলগত পদক্ষেপ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। ৰেল ভৱনত অনুষ্ঠিত বৈঠকৰ সময়ত মুখ্যমন্ত্রী ডক্টৰ শর্মায় অসমৰ উন্নয়নৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্প ৰূপায়ণৰ বাবে ইতিবাচক সঁহাৰি জনোৱাৰ বাবে কেন্দ্রীয় মন্ত্রীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। ডক্টৰ শর্মায় কয় যে বৈঠকত দেশত ছেমিকণ্ডাক্টৰ অনুকূল পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত অসমৰ ভূমিকা অধিক শক্তিশালী কৰা আৰু দূৰণিবতীয়া ৰেল যোগাযোগ ব্যৱস্থা সম্প্ৰসাৰণৰ বিষয় সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ ছেমিকণ্ডাক্টৰ ক্ষেত্ৰখনত অসমে যাতে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে নিজকে সাজু কৰি তুলিব পাৰে তাৰ বাবে ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সহযোগিতা বিচাৰে। বৈঠকত ৰাজ্যখনৰ পাহাৰীয়া জিলাসমূহলৈ যাতায়াত ব্যৱস্থা উন্নত কৰাৰ উদ্দেশ্যে প্ৰস্তাৱিত লংকাৰ পৰা উমৰাংচুন নতুন ৰেললাইনৰ আন্তঃগাঁথনিৰ লগতে প্ৰস্তাৱিত ভাৰত ভূটান ৰেল প্ৰকল্প সন্দৰ্ভতো আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে হোৱা এই বৈঠকে অসমৰ দীৰ্ঘম্যাদী ঔদ্যোগিক বিকাশ, আন্তঃগাঁথনি উন্নয়ন আৰু অৰ্থনৈতিক ৰূপান্তৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে। মুখ্যমন্ত্রী ডক্টৰ শর্মায় কালি নতুন দিল্লীত আন কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিভিন্ন খণ্ডৰ বিষয়ে উন্নয়নৰ বিভিন্ন বিষয়ক লৈ আলোচনা কৰে। সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই কালি অসম নাগালেণ্ড সীমান্ত অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চল, নাম্বৰ সংৰক্ষিত বনাঞ্চল আৰু দৈয়াং সংৰক্ষিত বনাঞ্চলৰ সীমামূৰীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰে। সীমান্ত অঞ্চলৰ ৰেংমা পানীত থকা চি আৰ

0: ৰাজ্যসভাৰ চাউনিত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে জ্যেষ্ঠ বিষয়াসকলৰ সৈতেও বাৰ্তালাপ কৰে। তেওঁ সীমান্ত অঞ্চলৰ উন্নয়নমূলক কাম কাজ, সুৰক্ষা ব্যৱস্থা আৰু সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত বিষয়াসকলৰ সৈতে আলোচনা কৰে। সীমান্তৰ স্থানীয় লোকসকলৰ সৈতে মন্ত্ৰীগৰাকীয়ে পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰে। মন্ত্ৰী শ্ৰীবৰাৰ সৈতে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনেও সীমান্ত অঞ্চল পৰিদৰ্শন কৰে। গোলাঘাট জিলাৰ আয়ুক্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক, সৰুপথাৰ সমজিলাৰ আয়ুক্ত, সীমান্ত দণ্ডাধীশ, বন বিভাগৰ বিষয়াৰ লগতে অন্যান্য জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসকলেও এই পৰিদৰ্শন কালত অংশ লয়। সীমান্ত অঞ্চল পৰিদৰ্শন কৰি মন্ত্ৰী শ্ৰীবৰাই এইদৰে কয়।
1: মাননীয় মন্ত্ৰী ইনষ্ট্ৰাকশ্যন মতে আমি আজি ইয়ালৈ আহিছোঁ আৰু আমাক এই বিষয়ে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই অৱগত কৰি আছে সময়ে সময়ে। আমি গোটেই এৰিয়াটো ঘূৰিলোঁ, যোৱা সময়ছোৱাত যিবিলাক সমস্যাৰ মুখামুখি হৈছে সীমান্তত বসবাস কৰা ৰাইজ, সেই কথাখিনি আমি বিস্তৃতভাৱে আলোচনা কৰিছোঁ। তো আমি সীমান্তত বসবাস কৰা ৰাইজক আশ্বস্ত কৰিব খোজোঁ যে জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ কাৰণে চৰকাৰে সদা সতৰ্ক হৈ আছে আৰু আমি সীমান্তত বসবাস কৰা লোকক আহ্বানো জনাইছোঁ যাতে তাত শান্তি বিৰাজ কৰে আৰু ডেভেলপমেণ্টৰ উন্নয়নৰ কাম কাজবোৰ যাতে কৰি থাকে। আৰু এই বিষয়টো আমি আজি যিখিনি পালোঁ এই কথাখিনি আমি মাননীয় মুখ্যমন্ত্ৰীক আমি অৱগত কৰোঁ।
0: ডিব্ৰুগড় জিলা প্ৰশাসনে কালি চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰৰ পাৰত উচ্ছেদ অভিযান চলায় আৰু ডেৰ কিলোমিটাৰ জুৰি থকা অবৈধ বসতিসমূহ উৎখাত কৰে। ডিব্ৰুগড় পূব ৰাজচক্ৰৰ চক্ৰ বিষয়া সমুজ্জ্বল বৰাৰ তত্বাৱধানত চলা এই অভিযানত ডিব্ৰুগড় চহৰ সুৰক্ষা মথাউৰী আৰু ব্ৰহ্মপুত্ৰৰ পাৰৰ মাজৰ অংশত অবৈধভাৱে নিৰ্মাণ কৰা ঘৰ দুৱাৰসমূহ উচ্ছেদ কৰা হয়। অভিযানৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত চক্ৰ বিষয়াগৰাকীয়ে কয় যে ব্ৰহ্মপুত্ৰৰ পাৰৰ প্ৰায় ডেৰ কিলোমিটাৰ এলেকা দখলমুক্ত কৰা হৈছে। এই ভূমি মথাউৰী সুৰক্ষা মণ্ডলৰ ভিতৰত পৰে আৰু বান ব্যৱস্থাপনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বাবে গঠন কৰা ন্যায়াধীশ সৌমিত্ৰ শইকীয়া নেতৃত্বাধীন এজনীয়া তদন্ত আয়োগৰ কাৰ্যকাল পুনৰ তিনি মাহলৈ বৃদ্ধি কৰা হৈছে। ৰাজ্য চৰকাৰৰ ৰাজনৈতিক বিভাগে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বন্যপ্ৰাণীসমূহ বানৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ আৰু ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ সময়ত নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে অসম আৰক্ষীৰ মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং আৰু নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কালি উদ্যানখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহ পৰিদৰ্শন কৰে। বানৰ সময়ত বন্যপ্ৰাণীৰ আশ্ৰয়স্থল আৰু আজাহৰ পথসমূহ সুৰক্ষিত কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত যান বাহনৰ গতিবেগ নিয়ন্ত্ৰণ কৰা, স্থানীয় ৰাইজ আৰু পথচাৰীৰ সুৰক্ষা সুদৃঢ় কৰা সন্দৰ্ভত বিষয়া দুগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। তেওঁলোকে বৰ্তমানৰ বান পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছোঁ সুদক্ষিণা শৰ্মাৰ কণ্ঠৰীতি গীতেৰে। গীতৰ কথা লীলা গগৈৰ, সুৰ আৰু প্ৰযোজনা মুকুল বৰুৱাৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰু কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনোৱা হওক মৃণাল শৰ্মাৰ কণ্ঠৰ এটি গীত। গীতটি লিখিছে কৌস্তুভমণি শইকীয়াই, প্ৰযোজনা কৰিছে তৰুণ শৰ্মাই।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ তৰুণ শৰ্মাই লিখা আৰু বিদ্যুৎ বৰাই প্ৰযোজনা কৰা এটি গীত। গীতটি গাইছে পৌৰৱী গগৈয়ে।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: গীতিমালিকা অনুষ্ঠানৰ শেষত এইবাৰ শুনো আহক আনিছো জবানৰ কথা আৰু ৰূপম জ্যোতি বৰাৰ প্ৰযোজনাৰে হৃদয়ানন্দ গোস্বামীৰ কণ্ঠত এই গীতটি।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ হেৰু শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি খাই খাই বাতৰিত আছে। ৰাজ্যৰ বান পৰিস্থিতি উন্নত। ধেমাজি আৰু ডিব্ৰুগড়ৰ 25,000ৰো অধিক লোক এতিয়াও বানৰ কবলত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত 4গৰাকী কেন্দ্ৰীয় মন্ত্ৰী সাক্ষাৎ। ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ বিষয় লৈ আলোচনা। 10,00,000 ছাত্ৰ ছাত্ৰীক গছপুলি ৰোপণৰ সৈতে জড়িত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত। ড্ৰোনৰ সহায়ত 20 ছটিয়াই চৰ চাপৰি সেউজ কৰাৰ পৰিকল্পনা। সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ অসম নাগালেণ্ড সীমান্ত অঞ্চল পৰিদৰ্শন। আৰু স্পেইন আৰু পৰ্তুগালৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। নমস্কাৰ, বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে। অৱশ্যে এতিয়াও 2খন জিলাৰ 25,000ৰো অধিক লোক বানৰ কবলত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ প্ৰায় 25,100গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে আৰু 393.44 হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। জিলা দুখনত বান প্ৰভাৱিত লোকৰ বাবে স্থাপন কৰা 4টা উদ্ধাৰ আৰু সাহায্য শিবিৰত এতিয়াও 129গৰাকী লোকে আশ্ৰয় লৈ থকা বুলি প্ৰাধিকৰণে জানিবলৈ দিছে। বছৰৰ প্ৰথমটো বানত বিভিন্ন জিলাত মথাউৰি, পথ, দলং আৰু অন্য আন্তঃগাঁথনিৰো ক্ষতি হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেই কালি অত্যধিক বৰষুণ আৰু পানীৰ সৈতে ৰেলপথত প্ৰভাৱ পেলাব পৰা ৰাজ্যৰ 30টা স্থানক বিপজ্জনক অঞ্চল হিচাপে চিনাক্ত কৰে। ৰেল বিভাগে বাৰিষা এই স্থানসমূহত যাতে কোনো অঘটন সংঘটিত নহয় তাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। স্পৰ্শকাতৰ ৰেললাইনসমূহত নিৰীক্ষণকাৰী নিয়োগ কৰাৰ উপৰি 50 কিলোমিটাৰ ব্যৱধানত মজুতকৰণ গোট স্থাপন কৰা হৈছে। এই গোটসমূহত যিকোনো অঘটনৰ মোকাবিলা কৰিব পৰাকৈ ৰেল ট্ৰেক নিৰ্মাণৰ সকলো সামগ্ৰী মজুত কৰি ৰখা হৈছে বুলি উত্তৰ পূব সীমান্ত ৰেলৱেই প্ৰকাশ কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে বানে উটুৱাই লৈ যোৱা ধেমাজিৰ চিমেণ্ট চাপৰিৰ ৰেল দলংখন পুনৰ নিৰ্মাণ কৰাৰ বাবে RDSO দলে নক্সা প্ৰস্তুত কৰি আছে। নদীখনৰ গতিপথ সলনি হোৱাৰ বাবে এইবাৰ দলংখন দীঘলকৈ নিৰ্মাণ কৰি সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে চিন্তা কৰা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে কালি নতুন দিল্লীত 4গৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে সুকীয়া সুকীয়া বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰী

0: সাক্ষাৎকালত মন্ত্ৰীকেইগৰাকীৰ সৈতে মীন, দুগ্ধ উৎপাদন আৰু বিমান পৰিবহণ খণ্ডৰ বিকাশৰ বাবে দীৰ্ঘম্যাদী পৰিকল্পনা প্ৰস্তুত কৰাৰ লগতে ৰাজ্যৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপন প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰি তোলাৰ বিষয়ে আলোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে পুৱাৰ ভাগত মীন, পশুপালন আৰু দুগ্ধ উৎপাদন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙক সাক্ষাৎ কৰে আৰু মীন তথা দুগ্ধ উৎপাদন খণ্ডত ৰাজ্যৰ সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰৰ বিশদভাৱে আলোচনা কৰে। বৈঠকত অসমৰ জলসম্পদক সঠিকভাৱে ব্যৱহাৰ কৰি কেনেকৈ ৰাজ্যখনক দেশৰ ভিতৰত অন্যতম মীন উৎপাদন আৰু ৰপ্তানি কেন্দ্ৰ হিচাপে গঢ়ি তুলিব পাৰি সেই বিষয়টোৱে আগস্থান লাভ কৰে। তেওঁলোকে অত্যাধুনিক প্ৰসংস্কৰণ কেন্দ্ৰ নিৰ্মাণ আৰু সুচল বজাৰ সংযোগৰ জৰিয়তে মীন খণ্ডক উদ্যোগৰ ৰূপ দিয়াৰ পৰিকল্পনাক লৈও আলোচনা কৰে। ইয়াৰোপৰি শ্বেত বিপ্লৱক ত্বৰান্বিত কৰিবলৈ দুগ্ধ সমবায়সমূহক শক্তিশালী কৰা, পশু চিকিৎসা সেৱাৰ আধুনিকীকৰণ আৰু টেট্ৰাপেক তথা গাখীৰৰ পাউডাৰ প্ৰস্তুত কৰা কাৰখানা স্থাপনৰ বিষয়লৈও তেওঁলোকে মত বিনিময় কৰে। ইয়াৰ পাছত কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুক তেওঁ দেখা কৰে। দুয়োগৰাকী নেতাই শেহতীয়া বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ সাহায্য আৰু সংস্থাপনৰ বিষয়ক লৈ আলোচনা কৰে। অলপতে অসমৰ বান পৰিস্থিতি ব্যক্তিগতভাৱে পৰ্যবেক্ষণ কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক কৃতজ্ঞতা জনাই মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ৰাজ্য চৰকাৰে প্ৰতিটো পৰিয়ালৰ জীৱিকা পুনৰ নিশ্চিত কৰাৰ বাবে দায়বদ্ধতাৰে কাম কৰি আছে। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত অসম চৰকাৰে গ্ৰহণ কৰা পূৰ্ব প্ৰস্তুতি আৰু ক্ষীপ্ৰ ব্যৱস্থাপনাৰ প্ৰশংসা কৰে। তেওঁ কয় যে ডঃ শৰ্মাৰ সবল নেতৃত্বত অসমে বিকাশৰ নতুন শিখৰত উপনীত হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কিঞ্জাৰাপু ৰামমোহন নাইডুৰ সৈতেও বৈঠকত মিলিত হয়। বৈঠকত নেতা দুগৰাকীয়ে অসমৰ বিমান যোগাযোগ আৰু পৰিবহণ খণ্ডৰ ভৱিষ্যৎ পৰিকল্পনা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে। তেওঁলোকে লগতে অসমক পূব ভাৰতৰ গুৰুত্বপূৰ্ণ বিমান আৰু বাণিজ্য কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে শিলচৰ, মানস, উমৰাংচু, মাজুলী, ডিফু আৰু চৰাইদেউৰ প্ৰস্তাৱিত ছটা গ্ৰীণফিল্ড বিমান বন্দৰ আৰু হাফলঙত স্থাপন কৰিবলগীয়া হেলিপৰ্টৰ কাম কাজৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰে। বৈঠকত ৰূপশ্ৰী বিমানবন্দৰৰ সম্প্ৰসাৰণ আৰু এয়াৰবাছৰ সহযোগত অসমত বিমান পৰিবহণ কেন্দ্ৰ গঢ়ি তোলাৰ পৰিকল্পনাৰো পৰ্যালোচনা কৰা হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে উন্নত যোগাযোগ ব্যৱস্থাই ৰাজ্যৰ যুৱ প্ৰজন্মৰ বাবে নতুন সুযোগ আৰু বিকাশৰ দুৱাৰ মুকলি কৰিব বুলি আশা প্ৰকাশ কৰে। সন্ধিয়াৰ ভাগলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় ৰেল তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে মিলিত হয়। বৈঠকত অসমৰ ঔদ্যোগিক আৰু আন্তঃগাঁথনি উন্নয়ন ত্বৰান্বিত কৰাৰ কৌশলগত পদক্ষেপ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। ৰেলভৱনত অনুষ্ঠিত বৈঠকৰ সময়ত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অসমৰ উন্নয়নৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্প ৰূপায়ণৰ বাবে ইতিবাচক সঁহাৰি জনোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্যখনক সেউজ কৰি তোলাৰ বাবে অহা 10 আগষ্টৰ পৰা 10 লাখ ছাত্ৰ ছাত্ৰীক গছপুলি ৰোপণৰ সৈতে জড়িত কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে বৃক্ষবন্ধু আঁচনিৰ অধীনত ৰাজ্যৰ 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে। বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে এই গছপুলিসমূহ চোৱাচিতা কৰাৰ বাবে এগৰাকী জব কাৰ্ড কৰ্মীক বিশেষ দায়িত্ব দিয়া হ'ব। ফলবাৰী নামৰ আঁচনিৰ বিষয়ে ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ থলুৱা বজাৰতেই ফল মূলসমূহ সংৰক্ষণৰ উদ্দেশ্যে বন বিভাগে এই আঁচনি গ্ৰহণ কৰিছে।
1: এই বন সপ্তাহৰ লগতে আমি পৰিকল্পনা কৰি এটা কাম আৰম্ভ কৰিবলৈ বিচাৰিছো যে অহা আগষ্ট মাহৰ 10 তাৰিখৰ পৰা আমি অসমৰ প্ৰায় 10 লাখ ছাত্ৰ ছাত্ৰীক আমি বৃক্ষৰোপণৰ লগত বা সেউজকৰণৰ লগত জড়িত কৰিব বিচাৰিছো। অহা আগষ্ট মাহৰ 10 তাৰিখৰ পৰা 14 তাৰিখলৈকে এই বছৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আমি 1 কোটি গছ লগাবৰ কাৰণে সিদ্ধান্ত লৈছো আৰু এই 1 কোটি গছ নৱম মানৰ পৰা তাৰ ওপৰৰ যিমান ছাত্ৰ ছাত্ৰী আছে বিভিন্ন হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী কলেজ, ইঞ্জিনিয়াৰিং, মেডিকেল ইত্যাদি কলেজত যিসকল ছাত্ৰ ছাত্ৰী আছে সকলোকে আমি জড়িত কৰিম আৰু 10 লাখ ছাত্ৰ ছাত্ৰীৰ জৰিয়তে আমি এগৰাকী ছাত্ৰ ছাত্ৰীয়ে 10 জোপাকৈ গছ লগাব। গতিকে 1 কোটি গছ লগাবৰ কাৰণে আমি পৰিকল্পনা কৰিছো আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এই গছপুলি লগোৱা অভিযানত জড়িত হ'ব তেওঁলোকক আমি বৃক্ষ বন্ধু নামেৰে প্ৰমাণ পত্ৰও দিম। আমি ৰাইজৰ সহায় সহযোগিতা বিচাৰিছো যাতে সেউজকৰণৰ এই আঁচনি কেইখন সফল কৰিব পাৰোঁ।
0: আনহাতে ড্ৰোনৰ সহায়ত বীজ ছটিয়াই চৰ চাপৰি সেউজ কৰাৰো ৰাজ্য চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। জন্মদিন সেউজ শপত উদ্যান শীৰ্ষক আন এখন আঁচনিৰ বিষয়ে সদৰি কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আঁচনিৰ অধীনত ৰাজ্যৰ প্ৰতিটো বনৰক্ষী বিষয়াৰ কাৰ্যালয়ত এখন উদ্যান স্থাপনৰ লক্ষ্য লোৱা হৈছে। বন বিভাগৰ তত্বাৱধানত থকা এই উদ্যানত সকলোৱে নিজৰ জন্মদিনত এজোপাকৈ গছপুলি ৰোপণ কৰি পৰিৱেশ সেউজীয়া কৰাত সহায় কৰিব। ৰাজ্যত কালিৰে পৰা জীৱিকা

0: অভিযান ভি ভি জি ৰামজী আঁচনি ৰূপায়ণ কৰা হৈছে। শিক্ষা, তথ্য প্ৰযুক্তি আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰী ডাঃ অনুজ পেগুৱে ধেমাজি জিলাত আঁচনিখন শুভাৰম্ভ কৰি কয় যে পূৰ্বৰ এম জি এনৰেগা আঁচনিৰ তুলনাত অধিক উন্নত এই আঁচনিখনৰ জৰিয়তে জিলাখনৰ গ্ৰামাঞ্চলৰ পৰিয়ালসমূহক বছৰি 125 দিনৰ নিশ্চিত কৰ্মসংস্থাপন প্ৰদানেৰে গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ লক্ষ্য লোৱা হৈছে। তেওঁ কয় যে কামৰ বাবে আবেদন আবণ্টন আৰু মজুৰি প্ৰদান প্ৰক্ৰিয়া পূৰ্বতকৈ অধিক ক্ষিপ্ৰ আৰু স্বচ্ছভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে এই আঁচনিখন সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে পৰিচালনা কৰা হ'ব। শ্ৰীপেগুৱে আঁচনিখনৰ অধীনত গ্ৰাম্য আন্তঃগাঁথনি নিৰ্মাণ, জলসুৰক্ষা, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ ৰোধ কৰা আৰু জীৱিকাৰ স্থায়ী উৎস সৃষ্টিৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্যখনৰ বাবে 2144 কোটি টকা বিনিয়োগ সাপেক্ষ এই আঁচনিৰ অধীনত জিলাখনৰ প্ৰতিখন গাঁও পঞ্চায়তে গড়ে 1 কোটি টকাকৈ লাভ কৰিব। অনুষ্ঠানত চিচিবৰ গাঁও সমষ্টিৰ বিধায়ক জীৱন গগৈ, ধেমাজি জিলাৰ আয়ুক্তৰ লগতে জিলা প্ৰশাসনৰ বিষয়াসকলো উপস্থিত থাকে। চিৰাং, কামৰূপ, যোৰহাট, বজালি, শ্ৰীভূমি, চৰাইদেউ আদি জিলাতো কালি আঁচনিখনৰ শুভাৰম্ভণি অনুষ্ঠানৰ আয়োজন কৰা হয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বাবে গঠন কৰা ন্যায়াধীশ সৌমিত্ৰ শইকীয়া নেতৃত্বাধীন এজনীয়া তদন্ত আয়োগৰ কাৰ্যকাল পুনৰ 3 মাহলৈ বৃদ্ধি কৰা হৈছে। ৰাজ্য চৰকাৰৰ ৰাজনৈতিক বিভাগে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই কালি অসম নাগালেণ্ড সীমান্ত অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চল, নাম্বৰ সংৰক্ষিত বনাঞ্চল আৰু দৈয়াং সংৰক্ষিত বনাঞ্চলৰ সীমামূৰীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰে। সীমান্ত অঞ্চলৰ ৰেংমা পানীত থকা চি আৰ পি এফৰ ছাউনীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে জ্যেষ্ঠ বিষয়াসকলৰ সৈতেও বাৰ্তালাপ কৰে। তেওঁ সীমান্ত অঞ্চলৰ উন্নয়নমূলক কাম কাজ, সুৰক্ষা ব্যৱস্থা আৰু সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত বিষয়াসকলৰ সৈতে আলোচনা কৰে। সীমান্তৰ স্থানীয় লোকসকলৰ সৈতে মন্ত্ৰীগৰাকীয়ে পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰে।
1: মাননীয় মুখ্যমন্ত্ৰী ইনষ্ট্ৰাকশ্যন মতে আমি আজিও ইয়ালৈ আহিছোঁ আৰু আমাক এই বিষয়ে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই অৱগত কৰি আছে সময়ে সময়ে। আমি গোটেই এৰিয়াটো ঘূৰিলোঁ। যোৱা সময়ছোৱাত যিবিলাক সমস্যাৰ মুখামুখি হৈছে সীমান্তত বসবাস কৰা ৰাইজ, সেই কথাখিনি আমি বিস্তৃতভাৱে আলোচনা কৰিছোঁ। তো আমি সীমান্তত বসবাস কৰা ৰাইজক আশ্বস্ত কৰিব খোজোঁ যে জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ কাৰণে চৰকাৰে সদা সতৰ্ক হৈ আছে আৰু আমি সীমান্তত বসবাস কৰা লোকক আহ্বানো জনাইছোঁ যাতে তাত শান্তি বিৰাজ কৰে আৰু ডেভেলপমেণ্টৰ উন্নয়নৰ কাম কাজবোৰ যাতে কৰি থাকে। আৰু এই বিষয়টো আমি আজি যিখিনি পালোঁ এই কথাখিনি আমি মাননীয় মুখ্যমন্ত্ৰীক আমি অৱগত কৰিম।
0: নলবাৰীৰ গংগাপুৰত ৰোজ আলী নামৰ এজন যুৱকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা ছাত্ৰীগৰাকীৰ আজি পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত মৃত্যু হয়। যোৱা 33 দিন ধৰি ছাত্ৰীগৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন হৈ আছিল। উল্লেখযোগ্য যে যোৱা 31 মে'ত ৰোজ আলীৰ আক্ৰমণত ছাত্ৰীগৰাকী গুৰুতৰভাৱে আহত হৈছিল। এই আক্ৰমণত ছাত্ৰীগৰাকীৰ ককায়েক মাধুৰ্য বৰ্মনৰ মৃত্যু হৈছিল। ঘটনাৰ পাছতে আৰক্ষীৰ এনকাউণ্টাৰত আক্ৰমণকাৰী ৰোজ আলী নিহত হৈছিল। স্পেইনে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে যোৱা নিশা কেলিফৰ্ণিয়াত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত অষ্ট্ৰিয়াক 3-0 পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। স্পেইন প্ৰি কোৱাৰ্টাৰ ফাইনেলত পৰ্তুগালৰ সন্মুখীন হ'ব। পৰ্তুগালে আজি নকআউট পৰ্যায়ৰ এখন খেলত ক্ৰোৱেছিয়াক 2-1 পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
2: জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাহাশিৰ ভাৰত ভ্ৰমণৰ সময়ছোৱাত চলা আলোচনা, বুজাবুজিৰ চুক্তি, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দিল্লী ভ্ৰমণ আৰু কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী সাক্ষাতৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাহাশিৰ ভাৰত ভ্ৰমণৰ বাতৰিটো আমাৰ সমকাকতে ভাৰতত AI ছেমিকণ্ডাক্টৰ প্ৰকল্পত জাপানী বিনিয়োগ চুক্তি আৰু দৈনিক সমকাকতে চীনক ৰোধিবলৈ উত্তৰ পূবৰ দৃষ্টি জাপানৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতত বাতৰিটো ইণ্ডিয়া জাপান আনএভিল ইনিচিয়েটিভছ টু বুষ্ট টাইজ শিৰোনামেৰে প্ৰকাশ পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডু কিঞ্জাৰাপ্পুৰ সৈতে হোৱা বৈঠকৰ সময়ত অসমৰ বিমান সেৱাক লৈ কৰা বিশেষ আলোচনাক দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতে এই সাক্ষাতৰ উপৰি ডঃ শৰ্মা আন কেইবাগৰাকীও

মন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হোৱাৰ এটা বাতৰি প্ৰকাশ কৰিছে। দুষ্টচক্ৰই গুৱাহাটীত জালনটক লৈ অব্যাহত ৰখা ব্যৱসায় আৰু 100 কোটি টকাৰ জালনট চহৰখনলৈ অনাৰ উদ্বেগজনক এটা বাতৰিক অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অবৈধ নিৰ্মাণ আৰু বেদখলৰ বিৰুদ্ধে তিনিচুকীয়াত জিলা প্ৰশাসন আৰু পৌৰসভাই চলোৱা অভিযান সম্পৰ্কীয় এটা বাতৰি দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে ফুটবল বিশ্বকাপৰ এটা খবৰ, স্মৰণীয় প্ৰত্যাৱৰ্তন ঘটাই শেষ মুহূৰ্তত নাটকীয় জয় বেলজিয়ামৰ, ইতিহাস গঢ়ি বিশ্বকাপৰ প্ৰি কোৱাৰ্টাৰত আমেৰিকা শিৰোনামেৰে প্ৰকাশ কৰিছে।

0: নিক অগ্ৰদূত কাকতে ফুটবল বিশ্বকাপৰ এটা খবৰ, স্মৰণীয় প্ৰত্যাৱৰ্তন ঘটাই শেষ মুহূৰ্তত নাটকীয় জয় বেলজিয়ামৰ, ইতিহাস গঢ়ি বিশ্বকাপৰ প্ৰি কোৱাৰ্টাৰত আমেৰিকা শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি বাতৰি মাজলৈ উভতি চাওঁ।
1: ধন্যবাদ আৰু বতৰা বতৰা। স্থানীয় বতৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 36 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটা পুনৰ এবাৰ। ৰাজ্যৰ বান পৰিস্থিতি উন্নত, ধেমাজিৰ ডিব্ৰুগড়ৰ 25,000ৰো অধিক লোক এতিয়াও বানৰ কবলত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত 4 গৰাকী কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ, ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ বিষয়ক লৈ আলোচনা। 10 লাখ ছাত্ৰ ছাত্ৰীক গছপুলি ৰোপণৰ সৈতে জড়িত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত। ড্ৰোনৰ সহায়ত 20 চতিয়াই চৰ চাপৰি সেউজ কৰাৰ পৰিকল্পনা। সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ অসম নাগালেণ্ড সীমান্ত অঞ্চল পৰিদৰ্শন। আৰু স্পেইন আৰু পৰ্তুগালৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। এতিয়াৰ আঞ্চলিক বাতৰিত ইমানেই। খন্তেক পাছতে জিলাৰ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰু।
1: নমস্কাৰ, জিলাৰ ৰেহ ৰূপত আজি আপোনালোকলৈ লৈ আহিছো ওদালগুৰি জিলাৰ ৰেহ ৰূপ। আজি আমাক সংগ দিছে ওদালগুৰিৰ সংবাদদাতা নাৰায়ণ ডেকাই। বিটিচি পৰিষদীয় চৰকাৰৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে 29 জুনত ওদালগুৰিত উপস্থিত হৈ বিটিচিৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম কাজৰ পৰ্যালোচনা কৰে। পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি বিটিচিৰ উন্নয়ন, চৰকাৰী চাকৰি নিয়মীয়াকৰণ, অতিৰিক্ত বাজেট, নতুনকৈ অন্তৰ্ভুক্ত গাঁওসমূহৰ উন্নয়ন সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। এই সন্দৰ্ভত অধিক শুনক আমাৰ সংবাদদাতাৰ পৰা।
2: ওদালগুৰি আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত 29 জুনত অনুষ্ঠিত পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ বিগত চৰকাৰৰ কাৰ্যকালৰ আবণ্টিত চৰকাৰী পুঁজিৰ ব্যৱহাৰ আৰু কাম কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ উপৰি বড়োলেন গেষ্ট হাউচ, ফিক্স পে আৰু অন্যান্য বিভাগত নিযুক্তি লাভ কৰা কৰ্মচাৰীসকলৰ চাকৰি 2026-27 বিত্তীয় বৰ্ষৰ ভিতৰত নিয়মীয়াকৰণ কৰা হ'ব বুলিও ঘোষণা কৰে। বহুদিন ধৰি অপেক্ষাৰত কৰ্মচাৰীসকলৰ বাবে এই ঘোষণা আশাৰ বতৰা হিচাপে বিবেচিত হৈছে। বিটিচিৰ সীমা সম্প্ৰসাৰণ আৰু উত্তৰ অসমৰ বিভিন্ন গাঁও অন্তৰ্ভুক্তিৰ বিষয়ত মন্তব্য কৰি আগ্ৰামা মহিলাৰীয়ে কয় যে প্ৰমোদ বড়োৱে চুক্তি অনুসৰি গাঁওসমূহ বিটিচিৰ অন্তৰ্ভুক্ত কৰাটো সঠিক পদক্ষেপ আছিল, কিন্তু সেই নতুনকৈ অন্তৰ্ভুক্ত অঞ্চলসমূহৰ উন্নয়নৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত বাজেটৰ ব্যৱস্থা কৰা হোৱা নাছিল। জনসংখ্যা বৃদ্ধি পোৱাৰ পিছতো পূৰ্বৰ বাজেটৰ ওপৰত নিৰ্ভৰ কৰি উন্নয়নমূলক কাম সুচাৰুৰূপে সম্পন্ন কৰা সম্ভৱ নহয়। সেইবাবে নতুন বাজেটৰ বাবে ইতিমধ্যে আলোচনা চলি আছে বুলি তেওঁ জানিবলৈ দিয়ে। ওদালগুৰি জিলাৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰতো হাগ্ৰামা মহিলাৰীয়ে একাধিক বৃহৎ পৰিকল্পনাৰ কথা ঘোষণা কৰে। তেওঁ কয় যে ওদালগুৰিত এখন বিশ্ববিদ্যালয়, এখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ লগতে শিক্ষা, স্বাস্থ্য, যোগাযোগ, কৃষি আৰু আন্তঃগাঁথনি খণ্ডত বহু উন্নয়নমূলক প্ৰকল্প ৰূপায়ণ কৰা হ'ব। এই পদক্ষেপসমূহে জিলাখনৰ আৰ্থসামাজিক বিকাশত নতুন দিগন্ত মুকলি কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।
1: চৰকাৰী কৰ্মচাৰীসকলে পেঞ্চনৰ ফাইলৰ বাবে বহু সময় অপেক্ষা কৰি থাকিব লাগে বুলি অভিযোগ উঠাৰ সময়তে ওদালগুৰি জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে ধাৰাবাহিকভাৱে গ্ৰহণ কৰি আহিছে এক প্ৰশংসনীয় পদক্ষেপ। এই পদক্ষেপৰ অংশস্বৰূপে 1 জুলাইত পুনৰ অৱসৰ গ্ৰহণৰ 24 ঘণ্টা নহওঁতেই পেঞ্চন লাভ কৰিলে ওদালগুৰিৰ 8 গৰাকী শিক্ষক কৰ্মচাৰীয়ে। এই বিষয়ে কৈছে আমাৰ সংবাদদাতাই।
2: ওদালগুৰিৰ শিক্ষা বিভাগৰ প্ৰশংসনীয় পদক্ষেপ, অৱসৰৰ 24 ঘণ্টাৰ ভিতৰতে পেঞ্চন লাভ কৰিলে 8 গৰাকী শিক্ষক কৰ্মচাৰীয়ে। চৰকাৰী কৰ্মচাৰীসকলে পেঞ্চন ফাইলৰ বাবে বহু সময় অপেক্ষা কৰি থাকিব লাগে বুলি অভিযোগ উঠাৰ সময়তে ওদালগুৰি জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে ধাৰাবাহিকভাৱে গ্ৰহণ কৰি আহিছে এক প্ৰশংসনীয় পদক্ষেপ। এই পদক্ষেপৰ অংশস্বৰূপে 1 জুলাইত পুনৰ অৱসৰ গ্ৰহণৰ 24 ঘণ্টা নহওঁতেই পেঞ্চন লাভ কৰিলে ওদালগুৰিৰ 8 গৰাকী শিক্ষক কৰ্মচাৰীয়ে। 1 জুলাইত ওদালগুৰিৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা এটি অনুষ্ঠানৰ মাজেৰে অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীসকলক আৰনাইৰে সম্বৰ্ধনা জনোৱাৰ লগতে হাতত প্ৰভিজনেল পেঞ্চনৰ ফাইল তুলি দিয়ে ওদালগুৰিৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ভৱেন চন্দ্ৰ।

0: দেউৰীয়ে। অৱসৰপ্ৰাপ্ত শিক্ষক কেইজনক পেঞ্চনৰ ফাইল অৰ্পণ কৰি পৰিদৰ্শক ভৱেন চন্দ্ৰ দেউৰীয়ে শিক্ষক কৰ্মচাৰীসকলে শিক্ষা ক্ষেত্ৰখনত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কৰা কঠোৰ শ্ৰমক উচ্চ প্ৰশংসা কৰে।
1: ওদালগুৰি জিলাৰ অসম ভূটান আৰু অৰুণাচল প্ৰদেশৰ সংগমস্থলীৰ ভৈৰৱকুণ্ডত 30 জুনৰ আবেলি টংলা দাৰংগা ঘাটৰ তৰাবাৰীৰ হিতেশ চলিহা নামৰ 39 বছৰীয়া লোকজনে ধনশিৰি নৈৰ পাৰৰ শিলত উঠি চেলফি উঠিবলৈ গৈ নৈৰ কোবাল সোঁতত পিছলি পৰাৰ ফলত শিলত খুন্দা খাই কৰুণভাৱে মৃত্যু ঘটা ঘটনাই জিলাখনত শোকৰ ছাঁ পেলাইছে। এই বিষয়ে আমাক জনাইছে আমাৰ সংবাদদাতাই।
0: অসম, অৰুণাচল আৰু বহিৰাষ্ট্ৰ ভূটানৰ সংগমস্থলী ভৈৰৱকুণ্ড এখন সুন্দৰ পৰ্যটনস্থলী। 3খন নদীৰ সংগমস্থলী ভৈৰৱকুণ্ডৰ খৰচোতা ধনশ্ৰী নৈৰ পাৰৰ এটা শিলত উঠি একপি চেলফি উঠিবলৈ চেষ্টা কৰোঁতেই 30 জুনৰ আবেলি টংলা দৰগাঘাট টংৰাবাৰীৰ হিতেশ চলিহা নামৰ 39 বছৰীয়া যুৱকজনে ধনশ্ৰী নৈৰ কোবাল সোঁতত পিছলি পৰাৰ ফলত শিলত খুন্দা খাই কৰুণভাৱে মৃত্যু ঘটে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি নীলয় চলিহাৰ ভাতৃ সৰ্বৰোহী যুৱকজনৰ মৃতদেহ SDRF বাহিনীয়ে বৌতি নৈখনৰ শিলৰ ফাঁকত সোমাই থকাৰ পৰা বহু কষ্ট কৰি উদ্ধাৰ কৰে। এনেদৰে লগৰীয়াৰ সৈতে ফুৰিবলৈ গৈ সৰ্বৰোহী যুৱকজনৰ আকস্মিকভাৱে মৃত্যুত ওদালগুৰি জিলাত গভীৰ শোকৰ ছাঁ পৰিছে।
1: শ্ৰোতাসকল, আজিলৈ সময় হল জিলাৰ ৰেহৰূপৰ পৰা বিদায় লোৱাৰ। কাইলৈ লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। নমস্কাৰ।

0: জিলা ৰেহৰূপ অনুষ্ঠানত আজি ওদালগুৰি জিলাৰ ৰেহৰূপনীৰে আমালৈ লিখি পঠিয়ালে ওদালগুৰি জিলাৰ সংবাদদাতা নাৰায়ণ ডেকাই।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈয়ে বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
4: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাই অ'?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে মইও এবাৰ যাব লাগিব।
4: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
7: নহ'ব কিয়, হোমিঅ'ৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
6: তাৰ মানে?
7: মানেটো হ'ল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
6: তাত কি হয়?
7: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
6: মানে
7: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
6: তেতিয়াহ'লে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
8: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো প্ৰভাতী তৰংগ। আজিৰ অনুষ্ঠানত হীৰেণ ভট্টাচাৰ্যদেৱক সশ্ৰদ্ধ স্মৰণ। গান আনা নিৰ্জনতাৰ পৰা, কোলাহলৰ পৰা। আজি ষ্টুডিঅ'ত আমাৰ সৈতে উপস্থিত আছে ইন্দ্ৰজিৎ দত্ত আৰু তৰুণ চন্দ্ৰ কলিতা। ফোনযোগে সংযুক্ত হ'ব অৱনী বৰা আৰু নয়ন প্ৰসাদ। অনুষ্ঠানৰ

0: কলম কামুৰি মই বহি আছোঁ শব্দৰ দোল সাজি, সন্মুখত মোৰ অপৰিসীম অভিজ্ঞতাৰ মণিমুক্তা ৰাজি। কামিজৰ শিয়নিত দুখ দুখৰ স্থিতি, মোৰ গাত হাত থলেই পাবা হীৰেণ নামৰ কবি, পদচাৰী নদীৰ সোঁতত উতলা দুখৰ অনুভূতি।
1: তেখেতে নিজকে কয় এজন সাধাৰণ কবি বুলি, তাতেই যেন নিহিত তেখেতৰ অসাধাৰণ গুণ, যাৰ আছিল নিজৰ সৃজনশীল মননশীল বিচিত্ৰ ভাৱনাৰ বাহনস্বৰূপে শব্দৰ ব্যৱহাৰৰ অপূৰ্ব ক্ষমতা। যিয়ে মনেৰে বিশ্বাস কৰে কবি হ'ল দেশ কাল মানুহৰ ইতিহাস চেতনাই সৃষ্টি কৰা এক বিশিষ্ট কণ্ঠ বুলি, সৃষ্টিৰ আগমুহূৰ্তত সুৰৰ উপলব্ধি কৰিব পৰা এই কবিগৰাকীয়ে হ'ল সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্য, যাৰ কবিতাত বাজি থাকে এক অনন্য সাংগীতিক মূৰ্চনা। দেশ বুলি ক'লে আদেশ নালাগে, তেখেতৰ এই শাৰী কবিতাই অসমীয়া মানুহক জাতীয় ভাৱনাৰে উদ্বুদ্ধ কৰিছিল। আধুনিক কবিতাৰ ধাৰাত দেশাত্মবোধৰ এনে উদ্দীপক চিন্তা বিৰল।

নমস্কাৰ শ্ৰোতাসকল, সুপ্ৰভাত। আজিৰ আৰম্ভণি শুনিয়ে আপোনালোকে বুজি পাইছে প্ৰেম ৰ'দালিৰ কবি, সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যদেৱক সশ্ৰদ্ধ স্মৰণ কৰাৰ আমাৰ আজি এই আন্তৰিক প্ৰয়াস। যদিও 4 জুলাইত আমি হীৰুদাক স্মৰণ কৰি অনুষ্ঠান প্ৰচাৰ কৰোঁ, কিন্তু কাইলৈ শনিবাৰ আৰু প্ৰভাতী তৰংগ আমাৰ শুকুৰবাৰে প্ৰচাৰ হয়। গতিকে এদিন আগতেই আমি আজি এই বিশেষভাৱে অনুষ্ঠানটিৰ আয়োজন কৰিছোঁ। হীৰুদাৰ কথা পাতিম, তেখেতৰ কবিতাৰ কথা পাতিম, বন্ধু হিচাপে হীৰুদা কেনেকুৱা আছিল, সংগীতৰ ক্ষেত্ৰত হীৰুদা কেনেকুৱা আছিল, সংগীতৰ এগৰাকী অনুৰাগী আৰু সংগীতক ভাল পোৱা, কবিতাৰ মাজত সুৰৰ মাজত জীয়াই থকা এগৰাকী কবি গীতিকাৰ, যিগৰাকী অতি সহজ সৰল, সকলোৱে যাৰ ওচৰলৈ যাবলৈ কেতিয়াও চিন্তা কৰিব নালাগে। গুৱাহাটীত যেতিয়া গ্ৰন্থমেলা হয় তেতিয়া কাপোৰৰ জুলুঙাখনেৰে সেই গ্ৰন্থমেলাৰ বাকৰিত আমি দেখিবলৈ পোৱা এগৰাকী চিনাকি ব্যক্তি, যাৰ কাষত সদায় নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে জুম বান্ধি থাকে, পিৰিৰ পাছত পিৰিক আকৰ্ষণ কৰিব পৰা এগৰাকী কবি হীৰেণ

0: ভট্টাচাৰ্য। তেখেতক আজিৰ অনুষ্ঠানত আমি সশ্ৰদ্ধ স্মৰণ কৰিব বিচাৰিছোঁ। শ্ৰোতাসকল, আজিৰ এই অনুষ্ঠানটি আপোনালোকে ৰেডিঅ' ছেটতো শুনিব পাৰে, আপোনালোকে নিউজ অন AIR অথবা AIR ৰেডিঅ' এপতো শুনিব পাৰে, আপোনালোকে আমাৰ ফেচবুক পেজতো অনুষ্ঠানটি একে সময়তে উপভোগ কৰিব পাৰে। ফেচবুক পেজত পোনপটীয়া প্ৰচাৰৰ দায়িত্বত আছে সৌৰভ, মোক ষ্টুডিঅ'ত সহযোগ কৰিব প্ৰেৰণাই, আৰু ডিউটি ৰুমত আছে গীতালী ভট্টাচাৰ্য। যিসকল নিয়ন্ত্ৰণ কক্ষত আছে, যিসকল ট্ৰান্সমিটাৰত আছে, তেখেতসকল সদায় আঁৰতে থাকি যায়, কিন্তু তেখেতসকলৰ অৰিহণা নহ'লে অনুষ্ঠানটি আপোনালোকৰ কাষলৈ ইমান সুন্দৰকৈ গৈ নাপায়গৈ। গতিকে প্ৰতিগৰাকী ব্যক্তিক মই প্ৰথমেই অনুষ্ঠানৰ আৰম্ভণিতেই কৃতজ্ঞতা জ্ঞাপন কৰি অনুষ্ঠানটি আগবঢ়াই লৈ যাব বিচাৰিছোঁ। ইতিমধ্যে প্ৰেৰণা ঘোষণা কৰিছিল যে আমাৰ ষ্টুডিঅ'ত উপস্থিত থাকিব ইন্দ্ৰজিৎ দত্ত, তেখেত ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে। তৰুণ চন্দ্ৰ কলিতা, তেখেত আপোনালোকে জানেই সংগীতৰ ক্ষেত্ৰখনৰ এগৰাকী অতি গুণী ব্যক্তি, আৰু তেখেতৰ বিভিন্ন অনুষ্ঠানত আকাশবাণীৰ বা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চতো তেখেতক দেখিছে। ইন্দ্ৰজিৎ দত্তদেৱক ঔপন্যাসিক হিচাপে আমি জানো, এগৰাকী ভ্ৰমণ কাহিনী লেখক হিচাপে জানো, আৰু হীৰুদাৰ সৈতে তেখেতৰ যিটো বন্ধুত্ব, সেই বন্ধুত্বৰ কথা আমি ক'বই লাগিব আৰু পাতিবই লাগিব আজি। তেখেত আচলতে অন্য এতিয়া অনুষ্ঠানলৈ যাব, গতিকে প্ৰথমে আমি তেখেতৰ সৈতেই কথা পাতিম আৰম্ভণিৰ এই সময়খিনিত। শ্ৰোতাসকল, ফোন লাইনত সংযুক্ত হ'ব অবনী বৰা। হীৰুদাক অতি ওচৰৰ পৰা পাইছিল আৰু অবনীদাৰ কণ্ঠত আমি কবিতা শুনিম। হীৰুদাক লৈ নয়ন প্ৰসাদ দাদা আৰু তেখেত হীৰুদাৰ অনুৰাগীসকলে মিলি যিসমূহ পদক্ষেপ লৈ আছে, যিসমূহ কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰি থাকে, সেই সম্পৰ্কে পাতিম। নয়ন প্ৰসাদদেৱৰ সৈতেও আমি ফোনযোগে সংযুক্ত হ'ম, মাজে মাজে গীত শুনিম, হীৰুদাৰ কণ্ঠত কবিতা শুনিম আৰু আমি কথা পাতি যাম। প্ৰথমে আজি মই এতিয়া যাব বিচাৰিছোঁ ইন্দ্ৰজিৎ দত্তদেৱৰ ওচৰলৈ। প্ৰথমেই হীৰুদাৰ আপুনি অতি ওচৰৰ পৰা পোৱা এগৰাকী বন্ধু, আৰু ক'বলৈ গ'লে বন্ধু হিচাপে হীৰুদা কেনেকুৱা আছিল বা বন্ধুত্ব কি বস্তু, সেই কথা আপুনি হীৰুদা আৰু আপোনালোকৰ মাজৰ যিটো সম্পৰ্ক, সেই সম্পৰ্কটোৰ পৰাই আমি জানো। আজি কাইলৈ তেখেতক আমি সশ্ৰদ্ধ স্মৰণ কৰোঁ আচলতে, নহয় জানো, কিন্তু হীৰুদাক আমি সদায় স্মৰণ কৰোঁ, আমি সদায় তেখেত আমাৰ অন্তৰত, কিন্তু এটা দিন হিচাপে 4 জুলাই, কিন্তু আজি 3 জুলাইৰ দিনটোতে আমি এদিন আগতেই আপোনাৰ তেখেতক আমি স্মৰণ কৰি কিছু কথা তেখেতক পাতিব বিচাৰিছোঁ। প্ৰথমে আপোনাৰ ওচৰলৈ গৈছোঁ।
1: হয়, কবি হীৰেণ ভট্টাচাৰ্যৰ লগত মোৰ যি সম্পৰ্ক, আপুনি ক'লে যে বন্ধুত্ব সম্পৰ্ক, আচলতে বন্ধুত্বতকৈ বহুত বেছি গভীৰ যিটো কয় ভাতৃ, আচলতে মই তেখেতে মোক মানে এজন নিজৰ অতি আপোন ভাতৃৰ দৰে ব্যৱহাৰ কৰিছিল, আপোনজনৰ দৰে ব্যৱহাৰ কৰিছিল, আৰু তেখেতৰ এই অমল সান্নিধ্যই মোৰ জীৱনৰ এটা পৰম প্ৰাপ্তি, মোৰ জীৱনক দিলে এটা নতুন দিশ, নতুন গতি, নতুন মাত্ৰা, আৰু জীৱনৰ প্ৰতি যিটো উপলব্ধি, সেই উপলব্ধিটো আচলতে এতিয়া হীৰুদাৰ পৰাই মই পালোঁ। জীৱন সম্পৰ্কে তেখেতৰ যিটো ধাৰণা যে জীৱন মানেই হৈছে মানুহক ভালপোৱা, প্ৰকৃতিক ভালপোৱা, চৰাই চিৰিকটিক ভালপোৱা, আনকি নদী, জান, জুৰি এইবিলাকৰ লগতো আত্মিক সম্পৰ্ক স্থাপন কৰা, এই সকলোৰে লগতে ওতঃপ্ৰোতভাৱে আমি থাকিব পাৰিলে, আমাৰ জীৱন সম্পৃক্ত কৰিব পাৰিলে আচলতে জীৱনৰ যিটো আনন্দ, জীৱনৰ যিটো সুখানুভূতি বুলি কওঁ, সেইটো আমি লাভ কৰিব পাৰোঁ। তেখেতৰ পৰাই পালোঁ যে আমি মানুহক ভাল পাবলৈ হ'লে মানুহৰ মাজত আমাৰ যিটো সামাজিক দায়বদ্ধতা, সামাজিক যিটো প্ৰতিশ্ৰুতি আমি দিব খোজোঁ, গণতান্ত্ৰিক এটা ধাৰণাৰ বা গণতান্ত্ৰিক যিটো মানুহৰ প্ৰতি থকা এটা গণতান্ত্ৰিক অধিকাৰ, সেই অধিকাৰটো তেখেতে সদায় খুব বিশেষভাৱে গুৰুত্ব দিছিলে। তেখেতৰ কাৰণে সকলো মানুহে সমান, আৰু আটাইতকৈ মোৰ ভাল লাগিছিল যে তেখেতে কোনো দিন পথাৰ গছকি নোপোৱা মানুহটোৱে, বোকা গছকি নোপোৱা মানুহটোৱে, ৰ'দ বৰষুণত গৈ নোপোৱা মানুহটোৱে, তেওঁ বুকুত সদায় সামৰি ৰাখিছিলে এখন পথাৰ, এখন গাঁও, এখন নদী। মোৰ লগত যেতিয়াই কোনোবা গাঁও অঞ্চললৈ যায়, পথাৰলৈ যায়, বা বিশেষকৈ আমাৰ বেকী নদীৰ পাৰত, পাগলাদিয়াৰ পাৰত, কলহী নদীৰ পাৰত, বুৰৈ নদীৰ পাৰত আমি যিবিলাক হেৰি কৰিছিলোঁ, প্লেণ্টেশ্যন কৰিছিলোঁ, চিচু গছৰ প্লেণ্টেশ্যন কৰিছিলোঁ, খৈৰা গছৰ প্লেণ্টেশ্যন কৰিছিলোঁ, সেইবোৰ চাবলৈ হীৰুদাই যায়, আৰু সেইবিলাক প্লেণ্টেশ্যন দেখিলে হীৰুদাই

আত্মহাৰা হৈ পৰে, যেন সেইবিলাকৰ একে জীৱনেই আছে তেওঁলোকে, তেওঁলোকে যেন হিৰুদায় তেওঁলোকৰ লগত গছবিলাকৰ লগতে যেন কথা পাতিব, বতাহত ফালি জালি থকা সৰু সৰু পাতবোৰ দেখি হিৰুদায় স্তব্ধ হৈ ৰৈ যায়, বহুত সময় সেই গছবোৰকে চাই থাকে, হাতখনে কোমলকৈ লাহেকৈ মহাই দিয়ে, যেন এইবিলাক তেওঁৰ নিজৰ ল'ৰা ছোৱালীহে, এনেকুৱা ধৰণৰ এই যিটো গছ বনৰ প্ৰতি আত্মিক সম্পৰ্ক, প্ৰকৃতিৰ প্ৰতি যিটো আত্মিক সম্পৰ্ক, চৰাই চিৰিকটিৰ প্ৰতি যিটো তেওঁৰ আদৰ, সেইটোৱে মোক খুব বিশেষভাৱে আকৃষ্ট কৰিছিল। আনকি এনেকুৱাও তেখেতে মোক মানে আদৰ সাদৰ কৰিছিল যে এসময়ত মই ৰিউমেটিক পেইনত ভুগি শয্যাগত হৈ আছিলোঁ, মোৰ ভাবিলে এতিয়া চকু পানী ওলাব খোজে, তেখেতে দৰৱ আনি দিছিল, হেমিওপেথিক দৰৱ, হেমিওপেথিক দৰৱত মোৰ ভাল নহ'ল, তেতিয়া ক'লে যে আপুনি দিল্লীলৈ যাওক, দিল্লীত মই এটা ঠিকনা বিচাৰি পাইছোঁ, সেই তাত আপোনাৰ তেখেতসকলৰ দৰৱ ল'লে আপোনাৰ এইটো উপশম হ'ব বুলি মই ভাবোঁ। আচৰিত কথা, ময়ো ইমান মনত এটা মোৰ আনন্দ বা এটা সাহস পালোঁ যে মই তিনিদিনমানৰ পিছতে দিল্লীলৈ গ'লোঁ, তেখেতে যিটো ঠিকনা দিছিল সেই ঠিকনাতে মই ডাক্তৰৰ সহায় ল'লোঁ আৰু এমাহমানৰ পিছত সঁচাকৈয়ে মোৰ এই ৰোগটো সম্পূৰ্ণভাৱে নিৰাময় হ'ল। আচলতে এইটো এটা মোৰ কাৰণে অলমষ্ট মিৰেকল বুলিয়েই মই ভাবোঁ। গতিকে ঠিক সেই ধৰণৰ এজন তেওঁ মোৰ কাৰণে ডাঙৰ দাদা বা ভাতৃস্বৰূপ আছিল। তাতোতকৈ আৰু এটা কথা সদায় দেখোঁ, তেখেতে সদায় কয় যে আমাৰ প্ৰথম পৰিচয় মানুহ, শেষ পৰিচয়ো মানুহ, আমি কোনে কি কৰি আছোঁ সেইটো মূল কথা নহয়। গতিকে ময়ো ঠিক সেইদৰেই জীৱনটো কেতিয়া ল'ব পাৰিছোঁ, ল'বলৈ চেষ্টা কৰিছোঁ, মোৰ কিবা সাহিত্য সৃষ্টি কৰাৰ ক্ষেত্ৰতে হওক, অন্য কিবা সামাজিক কাম কাজৰ ক্ষেত্ৰতে হওক, তেখেতৰ যিটো অনুপ্ৰেৰণা, তেখেতৰ যিটো উৎসাহ ভাবিব নোৱাৰি। মোৰ প্ৰথম কিতাপ, উপন্যাস কিতাপ যিখন আছিল, শিৱসাগৰৰ দিখৌ নদীৰ ৰূপহী পথাৰ, আমাৰ তিনিখন গাঁও লৈ ৰচনা কৰিছিলোঁ সেই উপন্যাসখন, আমাৰ গ্ৰাম্য জীৱনৰ, তেখেতে ইমান ভাল ভাল লাগিছে, কিতাপখন প্ৰকাশ হোৱাৰ পিছত তেখেতে নিজে হাতত লৈ বিলাই ফুৰিছে বিভিন্ন ভাল প্ৰতিষ্ঠিত আমাৰ লেখকক, যাতে মই উৎসাহ পাওঁ, তেনেকুৱা ধৰণৰ সৰু এজন সাহিত্যিকক উৎসাহ দিয়া, যোগোৱা কথাটো ভাবিব নোৱাৰি। তাতোতকৈ আৰু এটা কথা মই সদায় ভাবোঁ যে কবি বুলি ক'লেই আচলতে কবি মানে হয়তো সংগীত নহ'লে হয়তো কবি হ'ব নোৱাৰে, সংগীতৰ যিটো সুৰ সেইটোৱে হয়তো কবি খুব বিশেষভাৱে বান্ধি ৰাখে। কাৰণ তেখেতে যেতিয়া আমাৰ ঘৰলৈ আহে, প্ৰায় সপ্তাহত এবাৰমান আহেই, তেতিয়া সন্ধিয়া আহে, হাতত এটুকুৰা বা দুটুকুৰা কাগজ লৈ আহে, আহি চোফাত আৰামকৈ বহে, প্ৰায় ভৰি দুটা তুলি বহে, বহি মোক লাহেকৈ আগবঢ়াই দিয়ে কাগজৰ টুকুৰা এটা বা দুটা, তাতেই সৰু বা এটা বা দুটা কবিতা থাকে, আৰু মই গম পাওঁ, মই লাহে লাহে আবৃত্তি কৰোঁ, তিনি চাৰিবাৰমান মই লাহে লাহে কবিতা এটা বা দুটা তেখেতে অনা আবৃত্তি কৰি থাকিব লাগে। তেখেতে অতি নিতাল মাৰি একে সমাধিস্থ হোৱাৰ দৰে হৈ সেই কবিতাকেইটা শুনে। পিছতহে মই গম পালোঁ আচলতে তেওঁ কবিতাটো লিখিয়ে লৈ আহিছে মোৰ ওচৰলৈ, তেওঁ মূল শব্দটোক যিটো কেন্দ্ৰ কৰি লৈছে বা ভাৱটোক কেন্দ্ৰ কৰি লৈছে, সেইটো লাইখুটা স্বৰূপ, তাৰ পিছৰ যি দুই এটা শব্দ যদি কেনেবাকৈ ইফাল ইফাল কৰিবলগীয়া হয়, ভাৱটোক যদি অলপ টানি মেলি নিবলগীয়া হয়, সুৰটোক যদি অলপ আৰু বেছি মাৰ্জিত কৰিবলগীয়া হয়, সেই কথাবোৰ তেতিয়া তেখেতে সেই নিতাল মাৰি থাকোঁতে ভাবে আৰু কেতিয়াবা মোকো সোধে দুই এটা শব্দৰ অৰ্থ। গতিকে এনেধৰণৰ ধ্যানস্থ হৈ এজন মানুহ ঠিক আৰু ঋষিৰ দৰে তেখেতে এটা একোটা কবিতা সৃষ্টি কৰিছিল। তেওঁৰ কবিতাটো এনেই ওপৰতে হোৱা বস্তু নহয়, যথেষ্ট নিজৰ আত্মাৰ পৰা নিগৰি হোৱা এটা ভাৱ, উপলব্ধি, জীৱন সম্পৰ্কে থকা গভীৰ ধাৰণা। তাতকৈও আৰু ভাল লাগে এটা কথা যে তেওঁ অসমৰ লোকসংগীতৰ প্ৰতি তেখেতৰ যিটো টান, আচলতে মোৰ লগত পৰিচয় হৈছিল ঠিক সেইটো কথাতে, বহু প্ৰায় তেতিয়া কিমান আৰু 2000 চনৰ আগৰ কথা। এদিন হঠাতে মোৰ এজন বন্ধুৱে ক'লে যে হিৰুদা আপোনাৰ ওচৰলৈ যাব খোজে, ইন্দ্ৰ দা কিয় যে আপোনাৰ বিহু নাম শুনিব খোজে আপোনাৰ ওচৰত, আপুনি বৰ ভাল বিহু নাম গায়, ক'ত শুনিলে, বোলে ময়ে কৈছিলোঁ। তাৰ ঠিক তিনিদিনমানৰ পিছত হিৰুদা আহিল, অহাৰ পিছত আমি অলপ সময় বহি চাদৰ ওপৰলৈ গ'লোঁ, ধুনীয়া বতৰ, ফৰকাল, নীলা আকাশ, তাতে মই এটা এটাকৈ বিহু গাবলৈ আৰম্ভ কৰিলোঁ, হিৰুদাই লগে লগে গাবলৈ আৰম্ভ কৰিলে। এইভাগে আমি প্ৰায় এক ডেৰ ঘণ্টা নীল আকাশৰ তলত, জোৰ বতাহ বলি আছিল, তাতেই আমি প্ৰথম দিনাখনৰ সন্ধিয়াটো কটাইছিলোঁ। তাৰ পিছৰ পৰা সেইদিনাখনেই হিৰুদা যেন এটা এনেকৈ মোহিত হ'ল, প্ৰায় আহি থাকিব ধৰিলে আৰু মোৰ তালৈ, হয়তো ভালো পাইছিলে। আৰু তাৰ লগতে এটা উপলব্ধি কৰিছোঁ যে হিৰুদা এটা তৃতীয় নয়নৰ অধিকাৰী, হয়তো সকলো কবিয়েই তেনেকুৱা, যিবিলাক ভাল কবি,

0: হস্পিটালে শ্ৰদ্ধা জ্ঞাপন কৰি বাৰ্তা প্ৰেৰণ কৰিছে। শিখামণি দত্তই কৈছে, অভিলেখাগাৰৰ পৰা শুনি থাকোঁতে গান অনা এই অনুভৱটোৱে চুই গৈছিল আমাক। প্ৰিয় কবিলৈ সশ্ৰদ্ধ প্ৰণাম। ইন্দ্ৰজিৎ দত্ত খুৰাই বৰ সুন্দৰকৈ মহান অথচ অতিকে সৰল কৰি সৰল কবিগৰাকীৰ সৈতে থকা আত্মিক সম্পৰ্কক ৰোমন্থন কৰিছে। বৰ ভাল লাগিছে, কবিৰ কৰ্মৰাজি এনেদৰেই চৰ্চা হৈ থাকক, শিখামণি দত্তই কৈছে। ধ্ৰুৱজ্যোতি কলিতাই কৈছে যে, কিছু মনোৰম অনুভৱৰ বিষয়ে জানিবলৈ সুযোগ দিয়াৰ বাবে ইন্দ্ৰজিৎ দত্ত দিবলৈ কৃতজ্ঞতা জনাইছোঁ। আপুনি কথাখিনি ইমান ধুনীয়াকৈ কৈছে, খুব ভাল পাইছে। শ্ৰোতাসকলে আমালৈ মন্তব্য প্ৰেৰণ কৰিছে। ফেচবুকত সুন্দৰকৈ চলি আছে। অস্মিতা ভাগৱতী নিভাৰাণী ৰয়ে কৈছে, হয়তো আমাৰ মিডিয়াম ৱেভত হয়তো প্ৰচাৰত কিছু অসুবিধা হৈছে, আজি বেয়া বতৰৰ বাবে আচলতে অসুবিধা হৈছে। মধুচন্দা শইকীয়া কৈছে, সোণাৰীৰ পৰা হীৰেণ ভট্টাচাৰ্যদেৱলৈ গভীৰ শ্ৰদ্ধাঞ্জলি, আজি ষ্টুডিঅ'ত উপস্থিত থকা সমল ব্যক্তিসকলক প্ৰণাম জনাইছোঁ। ইন্দ্ৰজিৎ দত্তদেৱে হিৰুদা সম্পৰ্কে আগবঢ়োৱা বক্তব্য শুনি খুবেই ভাল লাগিল। কান্ধত জুলুঙাটি ওলোমাই ৰাজপথত ঘূৰি ফুৰা, গানৰ মানুহজনক বিচাৰি ফুৰো অৰঙে দৰঙে, সুগন্ধি পখিলাৰ সুবাসে ৰিঙিয়াই মাতে ঘনে ঘনে। মধুচন্দা শইকীয়া কৈছে, ইমান ধুনীয়াকৈ আপুনি লিখিছে, কান্ধত জুলুঙাটি ওলোমাই ৰাজপথত ঘূৰি ফুৰা, গানৰ মানুহজনক বিচাৰি ফুৰো অৰঙে দৰঙে, সুগন্ধি পখিলাৰ সুবাসে ৰিঙিয়াই মাতে ঘনে ঘনে। তেওঁ সোণাৰীৰ পৰা। নৱনীতা গগৈ বৈৰাগী, প্ৰিয় কবি জানালৈ সশ্ৰদ্ধ প্ৰণাম, লাইভত আছোঁ। দীপাঞ্জলি দাস বৰুৱা, আজিৰ অতিথি কেইগৰাকীক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মই যাব বিচাৰিছোঁ তৰুণ কলিতাদেৱৰ ওচৰলৈ। তৰুণদা, কথা আৰম্ভ কৰিলে শেষ কৰিবলৈ দিগদাৰ হ'ব। হিৰুদা ইমান, তেখেত যিদৰে ইন্দ্ৰজিৎ দত্তদেৱে কৈছে, অতি সহজ সৰল এগৰাকী ব্যক্তি, মানুহক ভাল পোৱা এগৰাকী ব্যক্তি। তেওঁ কৈছে যে কবিৰ কাৰণে আচলতে মানুহেই আচলতে কবিতাৰ প্ৰেৰণা বুলি তেখেতে উল্লেখ কৰিছিল। এজন কবি এটা জাতিৰ আলোকিত অৰ্জন বুলি কৈছে তেখেতে। ইমান ধুনীয়াকৈ হিৰুদাক আমি বহুতে পাইছোঁ। প্ৰথম আপোনাৰ পৰা কিছু এটা শুনি লওঁ হিৰুদাৰ বিষয়ে। হিৰুদাৰ গানৰ প্ৰসংগলৈ পিছত আহিম, এতিয়া হিৰুদাক আপুনি কিদৰে পাইছিল সেই বিষয়ে, স্কুটাৰখনত যে সন্ধিয়া সন্ধিয়া লৈ যায় হিৰুদাই, অকণমান আপোনাৰ পৰা শুনো।
1: মই ষ্টেট বেংকত নিগুৱাৰী শাখাত তেতিয়া কৰ্মৰত, মোৰ বন্ধু এজন, তেওঁ হাউচিং বৰ্ডৰ কৰ্মচাৰী, মোক ক'লে আপোনাক হিৰুদাৰ তালৈকে লৈ যাম। বোলো ইমান ডাঙৰ মানুহ, উগুল থগুল ভাৱ এটা হ'ল হ'ল যদিও গৈ যে পালোঁ, খুব বেছি আধা মিনিটো লগা নাই। তেওঁ এটা স্বভাৱ আছিল, হেৰা এ বোলা, এইটো তাৰে ভিতৰতে মানে কাক কেনেকৈ ক'ব, ইন্দ্ৰ দাদা সৈতে বেলেগকৈ ক'ব, এটাতো হেৰি নহয়, এই বলকৈ ফুৰি আহোঁ। মোক কয়, হেৰা বৰে গোলামা লিখাৰ ছোটা খেয়াল বৰ ভাল, বহুৰ আগৰ পিছত দৌৰি নুফুৰিবা, ভালকৈ শিকা, বৰ টান কাম তুমি হাতত লৈছা, হ'ব দিয়া। ইমানখিনি মোৰ আজিয়ে সেই গোটেইকেইটা শব্দ মোৰ কাণত ঠন ঠনকৈ বাজে। তাৰপিছত হ'ল এনেকুৱা,
0: তেওঁ যিটো কথা ক'লে বহুৰ আগৰ পিছত দৌৰি নুফুৰিবা,
1: তাৰমানে ৰাগবিলাক এটা ৰাগ মানে ইনফিনিটি, যাৰ আৰম্ভণি আছে শেষ নাই, সাগৰ দৰে গভীৰ, আকাশৰ দৰে বিশাল। কৈছে সংখ্যাৰ পিছত নদৌৰিবা, গুণৰ পাছত দৌৰা। গতিকে তাৰমানে তেওঁ শাস্ত্ৰীয় সংগীতৰ বিষয়েও তেওঁ জানিছিল। তাৰপিছত মোলে, তুমি ক'ত থাকা? বোলো মই গণেশগুৰি এইফালে, আৰু ফেৰ ছুটি হ'লে আহিবা। আহি এটা সময় তেনেকুৱা হ'ল, আৰু বোলা তোমাৰ কি আছে? বোলো স্কুটাৰ। হ'ব, এই স্কুটাৰখনৰ পিছত বহি মই তেওঁ কিন্তু প্ৰথম দৃষ্টিতে খুৰা বুলি মাতিছিলোঁ, মোৰ খুৰা খুৰা যেন লাগিল। হেৰা এপাক ফুৰি আহোঁ, কাৰ ঘৰত গ'লে গানৰ কথা পাতিব পাৰিব, কাৰ ঘৰত গ'লে এটা গান শুনিব পাৰিব, তেওঁৰ মুখ্য উদ্দেশ্যটো সেইটো। আৰু সেইটো কাৰ লগত গ'লে বেছি ভাল হ'ব বিষয় লৈ পেলাই, নাটক হ'লে বেলেগ মানুহ হ'ব, কবিতাৰ কাৰণে আলোচনাত গ'লে বেলেগ মানুহ হ'ব। মই যিহেতু সংগীতৰ ছাত্ৰ এজন, আৰু গাঁৱৰ ল'ৰাৰ কাৰণে মই লোকগীতৰ কাৰণে পাগল, প্ৰতিজন ল'ৰাই তেনেকুৱা হয়। আৰু এই দুটা কথা তেওঁ মোৰ বোধহয় পাকে প্ৰকাৰে মোক নুসোধাকৈ গম পাইছিল, যি শাস্ত্ৰীয় সংগীত শিকে যদিও লোকগীত কিন্তু গাঁৱৰ ল'ৰা জানিবই। এই সপ্তাহটোত চাৰি পাঁচ

0: জিন স্কুটাৰৰ পাছফালে ইফালে সিফালে ঘূৰি মানে উদ্দেশ্যবিহীন নহয় তেনেকুৱা মানুহৰ ঘৰত। সেইকাৰণেতো গৈ এটা ঠিকনাৰ পিছত আৰু তেখেতে বেছি ঠিকনা নিবিচাৰিলে, সেইটো হ'ল আৰ্জি বৰুৱা ৰোডৰ জোনালী পথৰ ইন্দ্ৰদাৰ ঘৰটো। মই এটা কথা ক'বই লাগিব, লোকগীত আৰু লোকসংগীত, লোকসংগীতৰ ভিতৰতে গীতবিলাক পৰে বাৰু। কলিকাতাৰ এজন মানুহ, তেওঁৰ নাম ৰণজিৎ সিনহা, বিখ্যাত কবি, দক্ষিণা হাৱা বুলি তেওঁৰ এখন কবিতা পুথি আছে আৰু এখন প্ৰবন্ধৰ পুথি আছে, মাটিৰ সুৰৰ খোজে। এই কিতাপ আকৌ হেৰি ঘূৰাই মোক দিয়া, হেৰা এই পঢ়িবা, পঢ়ি আকৌ ঘূৰাই দিলোঁ। তাৰপিছত তেওঁ মোক কিতাপ তেনেকৈ দিয়া হ'ল, তিতাস একটি নদীৰ নাম, এৰা এইখন পঢ়িবা, এখনে উপন্যাস লিখিছে মানুহজনে আৰু এইখন লিখিয়ে বিখ্যাত, অদ্বৈত মল্ল বৰ্মন। তাৰপিছত ক'লে যে ৰণজিৎ সিনহাই এটা অসাধাৰণ কাম কৰি আছে, আমাৰ ইয়ালৈ তেওঁ কানিব লাগে। কি কাম কৰা? তেওঁ স্কুলত কাম কৰে, গৰম বন্ধ আৰু শীতৰ বন্ধ দুটা বন্ধ পায়, ইংৰাজী পৰিচালিত কৰা স্কুল কাৰণে শীতৰ বন্ধও পায়। এই ৰণজিৎ সিনহাই গাঁৱলৈ যায়, গাঁৱৰ মানুহবিলাকৰ লগত কথা পাতে, গান শুনে, যদি নৃত্যৰ কথা হয় নৃত্য চায়, সেই গোটেইবিলাক তেওঁ বাণীবদ্ধ কৰে আৰু ফটো তোলে। গোটেই তথ্যখিনি সংগ্ৰহ কৰি লৈ গৈ তেওঁ প্ৰবন্ধ আকাৰে লিখে, কাকতত প্ৰচাৰ কৰে। হিৰুখুৰাৰ খুব ইচ্ছা, প্ৰতিক্ষণ পাব্লিকেশ্যন বুলি কলিকাতা নিউ মাৰ্কেটৰ ওচৰৰ এটা বিৰাট প্ৰতিষ্ঠান, প্ৰকাশন গোষ্ঠী। হিৰুখুৰা মোৰ লগত কলিকতা গৈছে, মোক ক'লে হেৰি তোমাক দুটা মানুহৰ লগত চিনাকি কৰাই দিম, দুজন মানুহৰ লগত আহিবা। আহিলোঁ, গুৰু গম্ভীৰ পৰিৱেশ বোলে এখেতৰ নাম প্ৰিয়ব্ৰত দেৱ, এই প্ৰতিক্ষণ পাব্লিকেশ্যনৰ স্বত্বাধিকাৰী, আৰু এখেত ৰণজিৎ সিনহা, কবি সাহিত্যিক আৰু বৰ গান ভাল পোৱা মানুহ, এইবাৰ এখেত আমাৰ অসমলৈ আহিব, ৰাজি হৈছে। আনন্দে নধৰা হিয়া, এইটো এটা তেখেতৰ কোনোবা এটা কবিতাৰ এটা লাইন। আহি ৰণজিৎ সিনহাক হেৰিয়ে ক'লে, হেৰি ক'লে যে তৰুণ আপোনাৰ এছিষ্টেণ্ট হ'ব,
1: গাইড
0: গাই গাইড। তেওঁ ক'লে আরে তরুণ ধরে তো কোনো কথাই নেই, তরুণ এত সুন্দর বাংলা বলে, আমার কোনো কোনো সময় সন্দেহ হয় সত্যি কি তরুণ বাঙালি ছেলে নয়। আরে দাদা তরুণ থাকলে তো আর মানে খুব ভাল পালে, তো ভাষাটো যে অন্তরাই নহব। প্রথম আমি গলোগে কামাখ্যা পাহাড়ত, মন্দিরত নয় নীলাচল পাহাড়ের ভুবনেশ্বরী মন্দিরত ওসরত, ক্যামেরা এটা খুলি লই দুটামান ফটো ক্লিক করে মোক কৈছে তরুণ ইমান ধুনিয়া গুৱাহাটীখন ইমান বেয়া করে পেলালে না, কি ইয়াতে উঠিলে কি এটা নান্দনিক, এ প্রকাণ্ড প্রকাণ্ড ঘর বনাই দিলে, নীলাচলত আহি পেলাই ব্রহ্মপুত্রই নীলাচল পাহাড়ের মা কামাখ্যার চরণ ধুয়াই থাকে অনবরতে, কি এটা নৈসর্গিক পরিবেশ, একো নকৰিলে বৰঞ্চ বেয়া কৰিলে, তেওঁৰ খংটো তাতে একো নকৰিলেও একো নাছিলে, বেয়া কৰিলে যে কোনো সুন্দৰ পৰিকল্পনা নহ'ল, তাৰ ভিতৰত এটা বিৰাট ডাঙৰ এটা শিল্প সুলভ কথা নাথাকিল, কলা সুলভ কথা নাথাকিল, এইবুলি গৈ তাৰে কামখিনি শেষ কৰি আমি গ'লোঁ নহিৰা। নহিৰাত ৰামপুৰীয়া ঢুলীয়া চাৰ্কাছ বুলি এটা চাৰ্কাছৰ দল আছিল, এইটোলৈ মোৰ এটা বৰ দীঘলীয়া প্ৰবন্ধ আছে। কালক্ৰমত চাৰ্কাছ দলটোৰ যিখন চাইনবোৰ্ড এদিন দেখিলোঁ অকণমান তললৈ বেঁকা হ'ল, কেইমাহমানৰ পাছত দেখিলোঁ আৰু বেঁকা হোৱাৰ প্ৰৱণতাটো বাঢ়িল, এটা সময়ত দেখিলোঁ চাইনবোৰ্ডখন নাই। মই বোলো চাইনবোৰ্ডখন নাই মানে এই মানুহবিলাকো নাই নিশ্চয়, অসমৰ এনেকুৱা কিমান ঠাইত কিমান লোকসংগীতৰ এনেকুৱা মানুহৰ দুৰ্গতি হৈছে, কোনে ৰাখিছে তাৰ খবৰ?
1: খবৰ
0: তেওঁ বৰ ভাল পালে, চাৰ্কাছ চালে, সেইবিলাক ফটো তুলিলে, আনি আমি গ'লোঁ ৰামেশ্বৰ পাঠক ছাৰৰ ঘৰত, পাঠক ছাৰৰ লগত কথা পাতি গান শুনি

0: অপলক নেত্ৰে গান শুনি আছে, চকুৰে গান শুনি আছে, একদম যিটো দৃষ্টিৰে চাই আছে, গানো এনেকৈ গাব পাৰিনে? এই লৈ পেলাই হিৰু খুৰাৰ লগত মোৰ আত্মীয়তা আৰু বাঢ়ি গ'ল। হেৰা তোমাক বৰ ভাল পাইছেহে, তুমিতো বাংলা জানা, আৰু অলপ কিয় গান চানো গাই দিলোঁ।
1: মানে হিৰুদাৰ কাৰণেই তেখেত ইয়ালৈ আহিলে,
0: একদম
1: আমাৰ সংস্কৃতিৰ কথা তেখেতে প্ৰচাৰ
0: আহি যেতিয়া এমাহমানৰ পাছত তেখেতৰ এই লিখনিটো পঠিয়ালে আমালৈ, মই ক'লো হেৰি ঘৰতে ক'লে হেৰা এই চিহ্নাই পঠিয়াইছে নহয়, এই তুমি অলপ ভাঙনি কৰা, মোকো দিলে অলপ, মই দুপৃষ্ঠামান কৰিলোঁ। অসম হেৰি সাদিনত বৰ সুন্দৰকৈ ওলাইছিল, আৰু এই যিটো মানে সংগ্ৰহ কৰাৰ প্ৰক্ৰিয়াটোত চালিকা শক্তি ইন্দ্ৰদা, তেখেতক লৈ ইফালে ইফালে যাব লাগিব, গাড়ী এখন লাগে, মোৰতো দুচকীয়াহে, দাদাৰ এখন 118 NE গাড়ী আছিল, ফিয়েট কোম্পানীৰ বিউটিফুল গাড়ী, বৰ ধুনীয়া গাড়ীখন, সেইখন গাড়ী দিছিল আমাক ৰঞ্জিত সিনহা, আৰু সেইটো হিৰু খুৰাৰ কাৰণে দিছে। বেলেগে ক'লেও হয়তো দিলেহেঁতেন যদিও, কিন্তু এইবাৰ দিওঁতে যিটো তেওঁৰ আনন্দ
2: আনন্দ আনন্দ,
0: আৰু আমি গানৰ কথা পাছলৈ আহিম
1: আহিম। আৰু দত্তদেৱে এটা কথা কৈছে যে তেখেতে প্ৰথম বিহু নাম শুনিবলৈ তেখেতৰ ওচৰলৈ হিৰুদা গৈছিল, গতিকে আজি অকণমান শুনাই দিলে বন্ধু বা ভাতৃ, অলপ অলপ শুনাই দিয়ক, ভাল লাগিব আমাৰ,
0: এনে এফাকি
1: এনে এফাকি শুনাই দিয়ক।
3: আকৌ জোলা দৈ তোমাৰ নাম আৰু চাৰিদিন বিহু গাম, দেহালৈ নকৰো দেহালৈ নকৰো কাম, ঐ বেঙেনা নামেৰে আকৌ জোলা দৈ তোমাৰ নাম, গুটি নপচাবা আকৌ জোলা দৈ তোমাৰ নাম, বেঙেনা নামেৰে গুটি নপচাবা, ঐ পিৰালিত নিদিবা ঠাই।
0: এই যোজনা তেখেতে খুব গাইছিলে, আপোনাৰ পৰাই শুনা নহয়।
2: আৰু আটাইতকৈ এটা কথা মানে মোৰ এতিয়া বোলে হেৰি হৈ যায়, মোৰ দুচকুত পানী ওলাব খোজে, তেখেতে বিয়ানাম গাব লাগিব, বিয়ানাম দুটামান গালে মই নহয় এনেই শুনে, শুনাৰ পিছত তেখেতৰ চকু পানী ওলায়, মই আটাইতকৈ দেখিছোঁ হিৰুদাৰ কোনোদিন কেতিয়াও ক'তো চকু পানী নোলায়, বিয়ানাম যদি তেওঁ শুনি থাকে তিনিটামান বিয়ানাম শুনো লাহে লাহে, ইমানেই বিয়ানামৰ সুৰৰ তেওঁৰ এটা হেৰি মুগ্ধ হৈ যায়, ভাবিব নোৱাৰি, তাৰমানে সুৰৰ প্ৰতি বা বিশেষকৈ আমাৰ যিবিলাক লোকসংগীতৰ হেৰিত, বাইদেউ আমাৰ এটা সামাজিক জীৱনৰ হেৰিটো প্ৰতিচ্ছবি বিয়ানাম।
0: ইন্দ্ৰদাৰ ঘৰত এই যে আমাৰ একত্ৰীকৰণ বা লগ হোৱা
1: খুব জলচা হয় তেখেতৰ ঘৰত,
0: শেষত কিন্তু এটা বিয়ানাম গাব লাগে, মই সেইটো চান মায়া কালাই ওলালি ঐ, সেনাহুৰ মায়েৰাক এৰি নালৈ, ঘামে তলবলো বিচে নিলো, ঘামে তলবলো

0: আমে তল বল বিষে নিল, এইটো সাংঘাতিক। এই যে ছোৱালী এজনী, ছোৱালী এজনী বাল্য বিবাহ হৈ যায়, তাইতো একো বুজি পোৱা নাই বিয়াৰ দিনাখন। এটা সময়ত সন্ধিয়া গা পা ধুৱাই দিনটো আছে লঘনে, গা পা ধুৱাই যেতিয়া পাটৰ সাজ পিন্ধাই থৈ দিলে, ঠাণ্ডাৰ দিন এখন চাদৰো দিলে, মানে এৰি চাদৰ জাতীয়, ভোকে ভাগৰে তাই টোপনি গ'ল। এতিয়া দৰা ঘৰৰ মানুহ আহিল,
1: উঠিব লাগে,
0: কইনাক আনিব লাগে, কইনা আছে শুই, ক'লে এই দাঙি লৈ আহ, পুৰুষ প্ৰধান কথাটো আমাৰ চব কথাতে, দাঙি লৈ আহ। দাঙি লৈ আহিলে সেইকাৰণে সাত আঠ বছৰীয়া ছোৱালী ছবি দাঙিব পাৰে, সেই প্ৰথাটো কিন্তু আজিও চলি আছে। পলাই গৈছিল, ধৰি আনিলে, এই আমি সামাজিকভাৱে বিয়া দিম, এই ত্ৰিছ বছৰীয়া ছোৱালীজনীক এতিয়া এনেকৈ দাঙি অনা প্ৰথাটো কিন্তু আমাৰ আছে, আছিলে এইটো বাল্য বিবাহৰ দিনত। এই যে চানমাই, মানে ইমান মৰমৰ একদম চানমাই আকালাই অকলে,

0: ওলালিও সেনাহৰ মায়েৰাক এৰি নালৈ নালৈটোৰ কোনো হেৰি অৰ্থ নাই। আজিকালি কৰি চানমাই ডাহাৰ হ'ল মানে ডাঙৰটোক, এইটো মই দক্ষিণ কামৰূপৰ শব্দাৱলী, আজিকালি কৰি চানমাই ডাহাৰ হ'ল হা মোৰ দেহি যেন তিয়াহৰে জালি নালৈ, তিয়াহৰ জালি যে এইটো গোটেই পাঠ উদ্ধাৰ কৰা হ'ল আমাৰ দক্ষিণ কামৰূপৰ বকুৰ ওচৰৰ চমন ৰাভা নামৰ এজন ঢুলীয়া শিল্পীৰ পৰা কথাখিনি। গানটো দীঘল,
1: আৰু এটা মানে মানে কনক্লুজন দিয়ে ইয়াত লগতে, ভাবি চালে সৰু মাই জীৱনটো টেকো
0: নাই,
1: সেইটো খুব মানে সাংঘাতিক ধৰণে কয়, কিন্তু তাৰপিছত আকৌ কৈ দিয়ে জীৱন অনুপম।
2: সঁচাকৈ আজি ইমান ভাল লাগিছে কথাখিনি পাতি।
0: আৰু এটা প্ৰসংগত এই মনত পৰে নহয় কথাবিলাক, গান মানে লোকগীত, এতিয়া চহৰীয়া জীৱনৰ মানুহে গান গাইছে সেইটো বেলেগ কথা,
1: বেলেগ কথা,
0: গাঁৱলৈ গৈছে মানে মই লোকগীত শুনিমতো, আৰু হেৰা নিজৰ মাতত গোৱা, বহুতে বেছি ভাল কৰিব গৈ বৰ ভাজ দিব খোজে, ৰহন সানিব খোজে, এই যিটো গানতো যে হোজা যিটো চহা চৰিত্ৰটো গানতো থাকিব লাগিব নহয়, হেৰা এই নিজৰ মাতত গোৱা।
1: মই মই এটা কওঁ দেই, এইখিনি মন গৈছে, এতিয়া আমি মোৰ বন্ধু অনিল কুমাৰ বৰুৱা আমি দুয়ো আজি ৰাতিপুৱা মানে কথাটো কৈ খুব হাঁহিছোঁ, এজন খুব উৎসাহী নতুন গায়কে হাৰমনিয়াম তাৰমনিয়াম লৈ আহিলে হিৰুদাক মানে এটা গান শুনাব, গানটো শুনাব ভূপেন হাজৰিকাৰ, গতিকে বোলে হিৰুদাই পৰা সকলো কথাতে অঁ কয় অঁ ঠিক কোৱা, সেইটো বহি লৈ হাৰমনিয়াম বজাই এইটো গাব ধৰিছে পূৰা মানে হেৰি নকল কৰি ভূপেন হাজৰিকাৰ হেৰিত, এওঁ ক'লে কেলে তোমাৰ নিজৰ মাত নাই, নিজৰ মাত
0: আছিলোঁ লগত নিজৰ মাতত গোৱা।
1: আৰু আৰু এটা পৰিলে দেই, ইও জানে নেকি নাজানো তৰুণে, অঁ আৰু এজনে কি কৰিলে, সেইটো বেংগলী দেই, ইয়াৰ পৰা আহিছিলে আমাৰ ওচৰৰ পৰাই, তেওঁ এটা বেংগলী মানে হিৰুদাৰ গান হেৰি কৰিছে, মাঙনি কৰিছে, কৰি লৈ আহিছে হিৰুদাক মানে গাই দেখুৱাব শুনাব, নামটো দি দিছে ভট্টাচাৰ্য, মানে বেংগলীত ভট্টাচাৰ্য কয়তো, এই তুমি মোৰ নামটো অনুবাদ কৰিলা নেকি,
0: মানে তেওঁৰ ইমান সূক্ষ্ম ৰুচিবোধ, মানে মোক হেৰি এই
1: কৃষ্ণ
0: উইটি বুলি যিটো কওঁ ইংৰাজী হেৰিত মুহূৰ্ততে ওলাই যায়।
1: সেই অনিল বৰুৱাই কৈছে আজিও দেই, কৈছে মোৰ তাতে ক'লে যে হেৰি হেৰিদা নতুন কিতাপ কিবা ওলাব নেকি, কি তাপত উলিয়াম হে কিতাপ, কি তাপত উলিয়ালৈকে বুজিয়ে পোৱা নাই কি ক'লে।
0: এই একেটা কথা পিছৰ এবছৰ নে দুবছৰৰ পাছত এজন মন্ত্ৰী, মই নামটো নলওঁ, কিবা হেৰি ক'লে হিৰুদা আপোনাৰ এইবাৰ নতুন কিবা কিতাপ ওলাব নেকি, হেৰা মই পঞ্জিকা নিলিখো নহয়, পঞ্জিকাহে বছৰি বছৰি ওলোৱা কথা।
2: খুব ভাল লাগিছে আৰু বাৰ্তা আহিছে, ললিত নাথ আমাৰ এগৰাকী নিয়মীয়া শ্ৰোতা আৰু বিভিন্নগৰাকী শ্ৰোতাৰ ফালৰ পৰা আমি গম পাইছোঁ যে আমাৰ মিডিয়াম ৱেভত আজি প্ৰচাৰণত কিছু অসুবিধা হৈছে, ৰাতিপুৱা বতৰ খুব বেয়া হ'ল আৰু ট্ৰান্সমিটাৰ অলপ অসুবিধা হোৱাৰ বাবে, কিন্তু আমাৰ এপত অনুষ্ঠানী ভালকৈ চলি আছে, ফেচবুক পেজত ভালকৈ চলি আছে, গতিকে আপোনালোকে যদি ৰেডিঅ' ছেটত অসুবিধা পাইছে তেতিয়াহ'লে এপত আপোনালোকে শুনিব পাৰে। ক্ষীৰোমণি বৰুৱা ডেকা, ফুলো নুফুলো ফুলৰ পাহিত বাঁহীৰ সুৰ বিচাৰি ফুৰা খেয়ালি গীতিকাৰ কবিগৰাকীয়ে কুমলীয়া গছৰ পাতৰ কম্পনিটো সুৰ বিচাৰি পায়, বাট হেৰুৱা বাটৰুৱাৰ বাঁহীৰ সুৰত শুনে গানৰ কথা, তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছো। ক্ষীৰোমণি বৰুৱা ডেকাই ইমান ধুনীয়াকৈ লিখিছে কথাখিনি, নহয়নে? ভাৰতী দেৱী দাস, ধনজিৎ বেজবৰুৱা, নলবাৰী ডিৰুৱা গাঁৱৰ পৰা অপৰাজিতা গোস্বামী, আপুনিতো আপুনি কৈছে যে কবিগৰাকীৰ সৈতে সান্নিধ্যৰ বৰ্ণনা ইমান ভাল পাইছে, তেওঁ মানে খুব ভাল পাইছে কথাখিনি শুনি, আপোনালোকে ইমান ধুনীয়াকৈ কথাখিনি কৈ আছে। অপৰাজিতা গোস্বামী, তৰু দত্তই কৈছে যে ইন্দ্ৰজিৎ দত্ত ডাঙৰীয়াৰ সাৱলীল বৰ্ণনাই হৃদয় চুই গৈছে যেন এটা জীয়া সাধু। মদন উপাধ্যায় নগাঁৱৰ পৰা, আৰু এইখিনি সময়ত আচলতে নগাঁও কেন্দ্ৰ আৰু তেজপুৰ কেন্দ্ৰই আমাৰ আকাশবাণী গুৱাহাটীৰ অনুষ্ঠানসমূহ ৰিলে কৰে, গতিকে এই সময়ত তেজপুৰৰ শ্ৰোতাসকলেও শুনি থাকে আৰু নগাঁৱৰ শ্ৰোতাসকলকো আমি পাওঁ

0: নীলাক্ষী বৰদলৈ বৰা কবিজনাক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ, ভদ্ৰাৱতী বৰ্মন, লোকনাথ গোস্বামী, শুনি আছোঁ দেই, বৰ ভাল লাগিছে, লোকনাথে খুব ভাল পাইছে, ইমান সুন্দৰকৈ গাইছে, আপুনি গোৱা ভাল পাইছে, আৰু তৰুণদায়ো খুব ধুনীয়াকৈ গাইছে, বিহু যোজনা শুনি খুব ভাল লাগিছে, দীপাঞ্জলি দাসবৰুৱাই কৈছে, তৰু ডেকা বিয়া গীতে চকু খেমেকাই তুলিছে, শ্ৰদ্ধাৰ কবিগৰাকীৰ সহজ সৰল মুখখন বাৰে বাৰে মনত ভাঁহি উঠে, শ্ৰদ্ধাৰে স্মৰণ কৰিছে, তেখেতৰ চকু খেমেকি উঠিছে, আপুনি বিয়া নাম গাইছে,
1: শব্দবিলাক বুজাই দিলো যে
0: হয়, আৰু ইমান ভাল লগা আৰু গুৰুত্বপূৰ্ণ কথা শুনিবলৈ পাইছো, দুয়োগৰাকী সমল ব্যক্তিয়ে মুগ্ধ কৰি ৰাখিছে বুলি কৈছে চাৰু বৰুৱা, তেখেত দেৰগাঁৱৰ পৰা, ৰুমি ভট্টাচাৰ্য, ইমান সুন্দৰ আলোচনাৰ সুবাসত আমোল মোলাই আছে আমাৰ পুৱাৰ সুবাসীক্ষণ,
2: প্ৰসংগক্ৰমে মনত পৰিছে কথা এটা, শ্ৰদ্ধেয় হীৰেণ ভট্টাচাৰ্যদেৱক কবি হিচাপে অসমৰ ৰাইজে কেনেকৈ গ্ৰহণ কৰিছে বা সেই এটা বেলেগ দিশ, সেইটোত মই মাত মাতিব নাযাওঁ, মই সংগীতৰ ছাত্ৰ, সংগীতৰ ক্ষেত্ৰখনত এখেতৰ কেনেকৈ এই খবৰবিলাক পায়, যেনেকৈ বিবেকানন্দ ভট্টাচাৰ্য নগাঁৱৰ, তেখেতৰ দেউতাকৰ নাম কমলানন্দ ভট্টাচাৰ্য, বহুতে কমলাকান্ত বুলিও কয়,
3: আচলতে কমলানন্দ,
2: কমলানন্দ ভট্টাচাৰ্য, তেখেত এজন গীতিকাৰ, সুৰকাৰ আৰু গায়ক, তেখেতে গোৱা সেই গানবিলাক, সুৰ কৰা সেই গানবিলাক হিৰু খুৰাই উদ্যোগ ল'লে যে এখন কেছেট উলিয়াম, প্ৰথম গানটো হ'ল বিলত তীৰে বিৰাই পদুমৰ পাহি হৈ পাতত তীৰে বিৰাই পানী, ৰ'দত তীৰে বিৰাই জিয়াৰে পাখি হৈ ফুলনিত ফুলৰে ৰাণী, আঠোটা গানৰ এই এখন কেছেট ওলাল, কেছেটখনৰ নামো দিলে বিলত তীৰে বিদায়, মোক ক'লে হেৰা হেৰিয়ে কমলানন্দৰ এই গীতটো শুনি পেলাই লক্ষ্মীনাথ বুজবৰা দেৱী হানু কৈছিল যে কমলানন্দই যদি আৰু এটাও গান নিলিখে আৰু সুৰ নকৰে তথাপিও এই গানটো অসম জীয়াই থকা দিনলৈকে এই গীতটোৱে কমলানন্দক সোঁৱৰাই ৰাখিব, এটা গানে অনিন্দিতা পালৰ জীৱনৰ সেইটো প্ৰথম গান, সেই একেখন কেছেটতে তাই দুটা গান গাইছিলে, বিলত তীৰে বিৰাই পদুমৰ পাহি, এইটো প্ৰথম গান তাইৰ,
0: হয়,
2: জুবিনে খুব জনপ্ৰিয় কৰিছিল গানটো,
0: আৰু তাৰ পাছত যেতিয়া বকুল ফুলৰ দৰে গানটো গাইছিলে ইমান ভাল পাইছিলে, আগতে আমাৰ আকাশবাণীত অন্য শিল্পীৰ কণ্ঠটো বাণীবদ্ধ হৈ আছে, আমি আৰু কথা পাতিম, কিন্তু অবনী বৰা দাদা আমাৰ সৈতে সংযুক্ত হৈছে অনলাইনত, ফোন লাইনত সংযুক্ত হৈছে অবনী বৰা, তেখেত বিশিষ্ট আবৃত্তিকাৰ, আকাশবাণীৰ অৱসৰপ্ৰাপ্ত ঘোষক, আৰু আপোনালোক সকলোৱে চিনি পায় হিৰুদাক ওচৰৰ পৰা পাইছিল, আজি আমাৰ যিটো অনুষ্ঠানৰ শিৰোনাম গান আনা নিৰ্জনতাৰ পৰা কোলাহলৰ পৰা, যি কবিতাৰ পংক্তি হিৰুদাৰ কবিতাৰ পৰা লোৱা হৈছে, অবনীদাৰ লগত কালি কথা পাতোঁতে তেখেতেই কৈছিল যে এনেকৈ দিয়াচোন ভাল লাগিব, অবনীদা আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ আদৰিছোঁ, শুনা পাইছেনে, যোগাযোগ হয়তো বিচ্ছিন্ন হৈছে, আমি আকৌ চেষ্টা কৰিম তেখেতৰ সৈতে আমি অনুষ্ঠানত সংযুক্ত হ'বলৈ, অবনীদা আপোনাৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈছে, আকৌ আমি চেষ্টা কৰিম, আমি এক ডেৰ মিনিট সময় হিৰুদাৰ সহধৰ্মিনীয়ে হিৰুদাৰ বিষয়ে কোৱা কিছু কথা আপোনালোক শুনাব বিচাৰিছোঁ,
4: বিয়া হৈ পেলাই দাদা দেখাও নাই মেলাও নাই চবেই কৈছে, তাৰপিছত আমাৰ ওচৰতে নিৰ্মল প্ৰভা বাইদেউ থাকিছিলে বৰদলৈ, তেখেতক মানে ক'লে যে দেউতাই দিন লৈ গৈছে যে তই নিজে সুধিব পাৰিবি কেনেকুৱা কি কথা, তাৰপিছত গ'লোঁ, ক'লে যে ল'ৰাটো ক্ষীণহে বোলে, খুব ভাল এনেকৈ তেনেকৈ কৈছে মোক, আৰু ভায়াকে কৈছে নহয় ফুৰ মাৰিলে বতাহ দিলে উৰি যাব, সেইদৰে ক'লে, তাৰপিছত মোৰ অলপ চিন্তাও লাগিছে সঁচাকৈ কৈছেনে মিছা কৈছে, সঁচাকৈ কৈছোঁ দেই ফুৰ মাৰিলে বতাহ ধৰিব কিন্তু এনেকৈ ক'লে, তাৰপিছত গ'ল কথা গ'ল, বিয়াও ঠিক হৈ গ'ল, মই নাচা ক'ব পৰা নাই,
5: বিয়াৰ আগত দাদাক দেখিছিলে নে নাই,
4: নাই দেখা, একদম মগুত খালি ভৰিকেইটা দেখিছোঁ ৰণীৰ তলেদি, ই শিলত ভৰি দিব লাগে সেই ভৰিকেইটাই যি দেখিছোঁ, একো দেখা নাছিল, পিছত আৰু কিবা আখৈ চাখৈ ঘূৰাব লাগে, কিবা কিবি কৰিব লাগে, সেইবিলাক জল বাতি চাতি ঘূৰাব লাগে, সেই তেতিয়াহে দেখিছোঁ, অকণ চাই পেলাই মানে হেৰি কৰিছোঁ, ভাবিছিলোঁ আৰু তেখেতে এজন শিল্পী যদি ভালেই লাগিব, পেচ আছে, এনেকৈ গান লেখে, মোক তোমাক এনেকৈ লোকমুখত শুনিছোঁ আৰু মোৰ মামা ছোৱালীকেইজনীয়ে কয়, তাৰপিছত মই অলপ হেৰিয়েই লাগিছে, ভালেই লাগিছে বাৰু, কিন্তু যেতিয়া আহিলোঁ ভয়ো লাগিছে, মই প্ৰথম গুৱাহাটীলৈ আহিছোঁ তেতিয়া,

0: হৈ আহি পেলাই তেখেতৰ মানে আচাৰ ব্যৱহাৰ মানে প্ৰথম দিনা খুব ভয় লাগি আছিলে, কি হ'ব কি নহ'ব, কেনেকুৱা খঙালি নে চঙালি, মই একদম খুব ভয় লাগিছে মানুহটো দেখি। তাৰপিছত আৰু লাহে লাহে লাহে লাহে দেখি পেলাই খঙাল নহয়, খুব হাঁহি মৰমীয়াল মানুহৰ। প্ৰথম নিছিলে নৱকান্ত বৰুৱা, তেখেতৰ ঘৰত ফুৰিবলৈ গ'লোঁ। চবৰ ঘৰতে এনেকৈ কণ অকণ ফুৰাইছা যা বন্ধুবিলাকক, বীৰেন্দ্ৰতৰ ঘৰ তেওঁ ফুৰোৱাখিনি তেনেকৈ ফুৰালে। পিছত আৰু মানে হেৰি হয়, খুব লেটকৈ আহে, মেলে আহে। পিছত আৰু মানে সেই দুদিনমান অলপ ঠিকেই আহিছে আৰু প্ৰথম। তাৰপিছলৈ মানে এই হোৱাৰ পিছতো মানে অলপ লাহে লাহে দেৰি হয়। মোৰ ইমান বেয়া লাগে, কওঁ আৰু দেই মই এতিয়া গুচি যাম নহ'লে ঘৰৰ ইয়াৰ পৰা, হেন তেন অলপ ভয় খায়ো কেতিয়াবা লুকাই থাকোঁ। লুকাই থাকিলে ভয় খায় অলপমান। প্ৰথম খং উঠিছিলে, পিছলৈ খং চং নাইকিয়া হ'ল আৰু। আৰু তেনেকুৱাই মানুহজন যেতিয়া মিলি থাকিবই লাগিব বুলি ভাবিয়ে মই একো নকৰিলোঁ আৰু।
1: মেলোডি পাটগিৰিৰ সৈতে হিৰুদাৰ সহধৰ্মিনীৰ যি বাৰ্তালাপ আমাৰ আকাশবাণীৰ অভিলেখ আগত আছে, তাৰ পৰা কিছু অংশ আপোনালোকক শুনালোঁ। অবনী বৰা তেখেত আমাৰ সৈতে সংযুক্ত হৈছে। অবনী দা, আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ।
2: নমস্কাৰ। নমস্কাৰ।
1: আৰু আপুনি জানেই হয়
2: অকণমান এই এফএমত দিগদাৰি কৰিছে, এপত নহয় মই এফবিত চাই আছিলোঁ।
1: হয়,
2: দুইজনে কথকী মানুহ, হিৰুদাক অতি ওচৰৰ পৰা পোৱা মানুহ, তৰুণ আৰু ইন্দ্ৰজিৎ দত্ত বৰ সুন্দৰকে কথাখিনি কৈ আছে।
1: একেবাৰে সাধু যেন লাগিছে, এনেকৈ এনেকুৱাকৈ কৈছে সকলো শ্ৰোতাসকলৰ পৰা। হয়, আপোনাৰ ওচৰলৈ আহিছোঁ আজি যিটো আমি শিৰোনাম অনুষ্ঠানটোৰ দিলোঁ, নামটো আপুনি হিৰুদাৰ কবিতাৰ পংক্তিৰ পৰাই লোৱা হৈছে, কবিতাৰ শাৰী। গতিকে আজি আপোনাৰ পৰা কবিতা, হিৰুদাৰ কবিতা শুনিবলৈ পালে ভাল লাগিব আমাৰ।
2: যিটো কবিতাৰ পৰা আজিৰ অনুষ্ঠানটিৰ নামটি লোৱা হৈছে সেইটোৱে মাতিছো প্ৰথমে। কাঠ হোৱা চকুলোৰ গান, গান আনা নিৰ্জনতাৰ পৰা, কোলাহলৰ পৰা, মোৰ সুৰ নাই তোমাৰ সুৰীয়া হাতেৰে তুলি ধৰা উজ্জ্বল গান, সান্দিয়া গান, সতেজ সুগন্ধ। গানৰ গাত আছে নেকি জোনাকি, এন্ধাৰেৰে বাট কাটি যায়। গান আনা, শুনো যুদ্ধৰ গান, শান্তিৰ গান, পলাতক প্ৰাচীন নথবা আগত তৰুণ, জটিল দিনৰ প্ৰতীকী ভাষান্তৰ, কাঠ হোৱা চকুলোৰ সুঠাম নিৰ্মাণ। গান আনা, তুলি লোৱা মাটিৰ মৃদং, নিৰ্জনতাৰ পৰা, কোলাহলৰ পৰা উঠি আহে গান, মাটিৰ মাতত গানহীন মানুহৰ কল্যাণ, মাটিৰ মাতত গানহীন মানুহৰ কল্যাণ। তাৰপিছত আৰু এটা কবিতা, এই তৰুণে এটা বিয়ানাম গাইছিলে চানামাই, তাতে এটা শব্দ আছিলে তলবল মুখ, এই বিয়ানাম সেই হিৰুদাই যে বিভিন্নজনৰ পৰা, এই তৰুণেই ক'লে বিয়ানাম এটা গাব লাগে, দত্তই কৈছে লোকগীত, এইবিলাক যে শুনে, আচলতে হিৰুদাই সেই লোক জীৱনৰ পৰা লোকগীত বা যিমানখিনি লোকসংগীত তাৰ পৰা শব্দ বুটলে, মানে শব্দৰ বয়ন আৰু শব্দ চয়ন হিৰুদাই নিজেই কৈ থৈ গৈছে এই শব্দ বটলে। এই তলবলটো কওঁতেই মোৰ মনত পৰিছে হৃদয়ৰ এটা কবিতাই আছে, তোমাৰ ঘামে তলবল মুখ, আহা ভাল পোৱা মোৰ হাতত হাত থোৱা ওঠত ওঠ, আকাশৰ সুঠাম গা তাউজি, যিবোৰ ডাৱৰ শুকান সেইবোৰ তোমাৰ সতে চপৰা চপৰে নামি আহক, ধোঁৱা ধূলি উৰি এই বাটেৰে, তুমুল বৰষুণে ধুৱাই দিয়ক গছ গছনি, চৰাই চিৰিকটিৰ মাত, কোনো বাহাবিতলীয়া নিজান নৈৰ শিলচেচা পানীৰ দাপোনত জিলমিল কৰক তোমাৰ ঘামে তলবল মুখ। এই শব্দ বয়ন শব্দ চয়ন হিৰুদাৰ। আৰু এটা কবিতা গাওঁ, সেইটোলৈ সামৰিম, কাৰণ তোমাৰ আৰু আছে। তোমাৰ গান শুনিম এটা দীঘল গান, মোৰ তেজত মজি আছে এখন আকাশ,

0: আকাশ ভরা জোনা কারো এদরা ঘাহ নেই, কোনোবা জোনা খাতি ঘাহনি দরাত বহি মই তোমার গান শুনিম, এটা দীঘল গান দূর নক্ষত্রর আহ্বান, আভোগে অন্তরারে খুলি দিবা তোমার এপদ দুপদ আটাইবোৰ অলংকার, জোনাকৰ জেউতিয়ে ধোৱাই দিবহি মোৰ স্মৃতি ৰামলন বীজ, আৰু তোমাৰ উজ্জীৱিত গানৰ দুৰূহ সুৰ ভাঙি গুচি যাব দিক বিদিক। এইখিনিৰে হিৰ্জালৈ শ্ৰদ্ধাঞ্জলি জনাইছো। খুব সুন্দৰ এটা প্ৰগ্ৰেম অনুষ্ঠান শ্ৰোতাই শুনি আছে।
1: ধন্যবাদ ধন্যবাদ অমন দা, বৰ ধুনীয়াকৈ কথাখিনি কৈছে,
0: তোমাকো ধন্যবাদ।
1: হয়, খুব ভাল লাগিল আপুনি এইখিনি সময় দিলে। আৰু হিৰুদা বুলি ক'লে আচলতে আপুনি সময় দিবই, আমি এইটো জানোৱেই যে হিৰুদাৰ কাৰণে আপোনালোক সকলোৱে ইমান ধুনীয়াকৈ এতিয়াও বিভিন্ন ধৰণৰ অনুষ্ঠানো কৰি আছে, আৰু হিৰুদা বুলি ক'লে মনত আছে, আমাৰ হৃদয়ত আছে, নহয়নে অবনীদা?
0: হৃদয়ত আছে সকলোৰে।
1: হয়,

0: কোৱা, ধন্যবাদ অমন দা, বৰ ধুনীয়াকৈ কথাখিনি কৈছে,
1: তোমাকো ধন্যবাদ।
0: হয়, খুব ভাল লাগিল আপুনি এইখিনি সময় দিলে। আৰু হিৰুদা বুলি ক'লে আচলতে আপুনি সময় দিবই, আমি এইটো জানোৱেই যে হিৰুদাৰ কাৰণে আপোনালোক সকলোৱে ইমান ধুনীয়াকৈ এতিয়াও বিভিন্ন ধৰণৰ অনুষ্ঠানো কৰি আছে। আৰু হিৰুদা বুলি ক'লে মনত আছে, আমাৰ হৃদয়ত আছে, নহয়নে অবনীদা? হয়, ভাল পালোঁ, ধন্যবাদ জনাইছোঁ আপোনাক। ইমান ভাল লাগিল। আৰু হিৰুদাৰ যিটো কথা ক'লে, অবনীদাই ক'লে যে তেওঁ গীত শুনে, লোকগীত হওক, লোকসংগীত হওক, বিয়ানাম, বিহুনাম, আৰু এইবিলাক শুনি তাৰ মাজৰ পৰা আকৌ শব্দ বুটলে, শব্দ বয়ন, শব্দ চয়নৰ যিটো কথা তেখেতে ক'লে, অবনী বৰাই ক'লে, আৰু বহুতো বাৰ্তা আহিছে। আৰু বাৰ্তাসমূহ নপঢ়িলে আচলতে শ্ৰোতাসকলো বেয়া লাগিব। নিভাৰাণী ৰ ইমান সুন্দৰ অনুষ্ঠান, হিৰুদাৰ বিষয়ে কথা শুনি শুনি হেঁপাহ নপলায়। ইন্দ্ৰজিৎ দত্ত ডাঙৰীয়া আৰু তৰুণ কৰিতা দাদালৈ ধন্যবাদ জনাইছোঁ। কল্পনা বাইদেউ, অতিথি দুগৰাকীৰ কথা শুনি দুচকু সজল হৈ উঠিল, হিয়াখনত শ্ৰদ্ধাত আৰু উঠলি উঠিছে বুলি তেখেতে লিখিছে। মধুচন্দা শইকীয়া বৈশ্যই কৈছে, বিহু গীত, বিহুনা, বিয়ানাম শুনি ভাল লাগিছে। হিৰুদাৰ গীতৰ ৰুচি তথা তেখেতৰ ৰসিক স্বভাৱৰ বিষয়ে জানিব পাৰি ভাল লাগিছে। তেখেত সোণাৰীৰ পৰা, আমাৰ নিয়মীয়া শ্ৰোতা। হিৰুদাৰ কথাখিনি বৰ ৰসোত্তীৰ্ণভাৱে উপস্থাপন কৰি পৰিৱেশটো অধিক জীপাল কৰি তুলিছে বুলি অপৰাজিতা গোস্বামীয়ে কৈছে।
2: মাজতে মই এটা লাইন মাত্ৰ ক'ম, যিসকলে হেৰি দি আছে যে এছ এম এছ বা হোৱাটছএপ যে দি আছে, অসমীয়া ভাষাটোৰ ওপৰত তেওঁলোকৰ ইমান সুন্দৰ দখল,
3: খুব ভালকৈ লিখিছে,
2: ইমান ধুনীয়াকৈ লিখিছে। আমি আপোনালোকলৈ নমস্কাৰ আৰু ধন্যবাদ জনাইছোঁ।
0: এই হিৰুদাই যিটো কথা কৈছিল যে ইংৰাজী শব্দবোৰ, ইংৰাজী ভাষাটো আমি কিমান ভালকৈ বা শুদ্ধকৈ বা ভুলকৈ লিখোঁ, সেইটোত ইংৰাজী ভাষাটোৰ একো হিন্দেৰি নহয়, কিন্তু আমাৰ নিজৰ ভাষাটো আমি কিমান শুদ্ধকৈ কওঁ বা শুদ্ধকৈ লিখোঁ সেইটোৰ ওপৰত আচলতে সেই কথাটো, সেই বিষয়ে আমি আচলতে বেছিহে গুৰুত্ব দিব লাগে, যিটো হিৰুদাই খুব এই বিষয়ে কৈছিল। ৰিণু ভট্টাচাৰ্য ৰেডিঅ'ত আজি মাজে মাজে ব্যাঘাত জন্মিছে। আচলতে ৰাতিপুৱা বতৰ ইমানেই বেয়া হ'ল, আমাৰ ট্ৰান্সমিটাৰত কিছু অসুবিধা হৈছে, তাৰ বাবে আমাৰ মিডিয়াম ৱেভত বা এফ এমত মাজে মাজে অসুবিধা হৈছে, নোহোৱা নহয়। কিন্তু আপোনালোকে ফেচবুক পেজত অনুষ্ঠানটি আছে, গতিকে আপোনালোকক অনুৰোধ জনাই যিসকলে চাই আছে, মন্তব্য প্ৰেৰণ কৰিছে, সকলোৱে অনুষ্ঠানটি শ্বেয়াৰ কৰি দিয়কচোন, যাতে সৰহসংখ্যক শ্ৰোতা দৰ্শকে পৰৱৰ্তী সময়ত অনুষ্ঠানটি উপভোগ কৰিব পাৰে, কাৰণ ইমান ভাল পাইছে আপোনালোকে। এই ভাগ বতৰা কৰি দিওঁ, আমি সকলোকে ভগাই দিওঁ অনুষ্ঠানটো, নহয়নে? কৃতাঞ্জলি বৰ্মন, অতি সুন্দৰ অনুষ্ঠান। গীতালী ভট্টাচাৰ্যই কৈছে তেওঁ খুব সুন্দৰ অনুষ্ঠান। শান্তা হাজৰিকা বাইদেউ, আমাৰ এগৰাকী বিশিষ্ট কণ্ঠশিল্পী, শুনি আছোঁ, বৰ ভাল লাগিছে, বৰ সুন্দৰ অনুষ্ঠান। মঞ্জুদেৱী পেগু, আমাৰ কটন বিশ্ববিদ্যালয়ৰ পৰা তেখেতে অৱসৰ গ্ৰহণ কৰিছে, বাইদেউ কৈছে খুব ভাল লগা ৰসাল অনুষ্ঠান। ইন্দ্ৰজিৎ দত্ত দাদাৰ মুখত বিহু নাম শুনি মোক খুব ভাল লাগিছে। মঞ্জু বাইদেউ আমাৰ অৱসৰপ্ৰাপ্ত তেখেত মুৰব্বী আছিল অসমীয়া বিভাগৰ। বকুলি বৈশ্য, আজি ৰাতিপুৱাৰ পৰা ৰেডিঅ'টোৱে ইমান যে দিগদাৰ দিছে, অনুষ্ঠানবোৰ ভালকৈ শুনিব পৰা নাই, এতিয়াহে ৰেডিঅ' শুনিবলৈ পাইছোঁ। উপস্থিত থকা ব্যক্তিসকলৰ কথাবোৰ ইমান ভাল লাগিছে। বকুলি বৈশ্য, আপোনালোকে চিনি পায় বকুলি বাইদেউ।
3: ধন্যবাদ।
0: দেৱজানী চহৰীয়া, মংগলদৈৰ পৰা হীৰেণ ভট্টাচাৰ্য দেৱলৈ শ্ৰদ্ধা জনাইছোঁ। আপোনালোকৰ কথাবোৰ ইমান মধুৰ হৈছে, আপ্লুত হৈছোঁ, যেন শুনিয়েই থাকিম, শুনিয়েই থাকিম। ঠিক কবিগৰাকীৰ জীৱনটোৰ দৰে, কবিতাবোৰৰ দৰে কথাবোৰো খুব ভাল পাইছে। প্ৰশান্ত কোঁচ, তেখেত ডিব্ৰুগড় ৰাজগড়ৰ পৰা চাই আছে, বৰ ভাল লাগিছে, কবিগৰাকীলৈ প্ৰণিপাত জনাইছোঁ। কুন্তলা গোস্বামী, লোকনাথ গোস্বামী, শুনি আছোঁ, বৰ ভাল লাগিছে, হয় আপোনাৰ বাৰ্তাটি ইতিমধ্যে মই পঢ়িছোঁ। অৰ্চনা ভট্টাচাৰ্যী, তেখেতে খুব ভাল পাইছে অনুষ্ঠানটি। অস্মিতা ভাগৱতী, বিলত তীৰে বিৰাই গীতটি ইমানেই জনপ্ৰিয় হৈছিল যে সেই সময়ত বিদ্যালয় মহাবিদ্যালয়সমূহত হোৱা আধুনিক গীতৰ প্ৰতিযোগিতাত গীতটি শুনি শুনি বিচাৰকসকল বিবুদ্ধিত পৰিছিল, সকলোৱে সেইটো গীতেই গাইছিল। নিভাৰাণী হাজৰিকা, নমস্কাৰ, খুব প্ৰভাত অনুষ্ঠানী, খুব ভাল লাগিছে বুলি কৈছে। আজি ইমান বাৰ্তা আহিছে, মই এতিয়া পঢ়ি শেষ কৰিব নোৱাৰিম। মানুহৰ ভিতৰৰ আচল ৰূপটো বাটত, চোতালত, চাহমেলতহে চাব পাৰি। আজি যেন তেনেদৰে দেখা সংগীৰ পৰা কবিগৰাকীৰ নিমজ চিত্ৰখন চাই আছোঁ, ধ্ৰুৱজ্যোতি কলিতাই লিখিছে, ইমান ধুনীয়াকৈ লিখিছে।
2: সকলো
0: কৰবী গগৈ তেজপুৰৰ পৰা, অতি সুন্দৰ অনুষ্ঠান উপভোগ কৰিছোঁ, খুব ভাল লাগিছে। আবৃত্তিকাৰ অবনীদাৰ কণ্ঠত হিৰুদাৰ কবিতাই যেন প্ৰাণ পাই উঠিছে। অপৰাজিতা গোস্বামী, অবনীদা আপোনাক
3: বহুত
0: ধন্যবাদ। মধুচন্দা শইকীয়া বৈশ্যই খুব ভাল পাইছে, বাৰ্তা প্ৰেৰণ কৰিছে। তেখেতে লিখা গীত, দূৰ দুপৰীয়া কৰে গৰখীয়া, ফুদি ফুলালি বাঁহী বুকুৰ বান্ধৈ, শুনি শুনিব বিচাৰে। আপোনাৰ লিখোঁতে অকণমান খেলিমেলি হৈছে, প্ৰফুল্ল কুমাৰ বৰা। মাধুৰী দাস, দিলীপ ডেকা, আপুনি লিখিছে প্ৰেম পিঞ্জৰ, মই এক আচৰিত প্ৰেমৰ পিঞ্জৰত বন্দী, মোৰ দুৱাৰৰ

দূৰত তুমি যেন সোণালী শস্যভূমি, মই প্ৰেমৰ পিঞ্জৰত বন্দী। মোৰ প্ৰিয় কবিগৰাকীৰ এটি কবিতাৰেই তেখেতলৈ শ্ৰদ্ধাঞ্জলি। আজিৰ অনুষ্ঠানত শুনি সঁচাই বৰ ভাল লাগিছে। দৰঙৰ ভেৰুৱাৰ পৰা অনুষ্ঠানটি শুনি আছো।

0: কৰি আছিল, আজি কি ক'ব বিচাৰিব আপুনি সেই সম্পৰ্কে? হীৰুদাৰ যিটো সংগীতৰ প্ৰতি যিটো অনুৰাগ,
1: তেওঁৰ এটাই কথা মানে সদায় কয় যে আমি গান শুনিব লাগে, আৰু বিশেষকৈ লোকগীতত যিটো মাদকতা, একেটা লোকগীতে গোৱালপাৰাত গালে বেলেগ হ'ব, ধুবুৰীত গালে বেলেগ হ'ব, আৰু বেলেগ হোৱাটোৱে ইয়াৰ ধৰ্ম। কৈছে আমি সেই হেৰিত শুনিব লাগে, গোৱা প্ৰতিমা বাইদেউৰ গানকেইটা প্ৰতিমা বাইদেউৰ দৰে কণ্ঠটো মিলাই গাব নালাগে, গানটোত যিটো আত্মাৰ সোমাই আছে সেইটো চিনাকি হৈ পেলাই গানটো গাব লাগে, তেতিয়াহে গানটো গানে প্ৰাণ পাই উঠে। মই তেখেতক এটা সাংঘাতিক কাৰণত মই সদায় শ্ৰদ্ধা কৰোঁ, হয়তো কথাটো বেলেগৰ লগতো মিলিব, এই বেলেগে যে খুব এটা কুতৰ্ক বা কুৎসা ৰচনা কৰা জাতীয় এইবিলাকত যে মন্তব্য দিয়ে, তেখেতে কৈছিল হেৰা কোনে কি কয় সেইবিলাক ইমান মন কৰি থাকিব নালাগে, মন কৰিব লাগে মই কি কামত নিয়োজিত হৈ আছোঁ, আৰু ভাল কথাটোৱে এটা সংগীত, ভাল কথা ভাল আচৰণ, আমি সেই ধৰণৰ সংগীতৰ মাজত থাকিব পাৰিলে এনেই ভালে থাকিব পাৰিহে। গাঁৱৰ আমাৰ লোকগীতখিনি আমি সেই অঞ্চলৰ মানুহৰ দ্বাৰাহে গোৱাব লাগে। এতিয়া শিৱসাগৰৰ ল'ৰা এটা কামৰূপী লোকগীত গাব গ'লে নহ'ব,
2: দিব নালাগে।
1: আমাৰ কামৰূপৰ ল'ৰাৰ ভিতৰৰ ল'ৰা এটা বিহুগীত এটা হয়তো গাই দিব, কিন্তু সেই প্ৰাণটো নাথাকে তাতে। গতিকে এই কথাখিনিকে তেখেতে মানুহে যেতিয়া ফুৰিবলৈ যায় ক'ৰবাত মাতে, তেওঁক কয় হীৰুদা মই এটা কবিতা বোলো ৰ'বা, তোমালোকৰ কি খেতি কৰিছে, আহিবা কি ধান বেছিকৈ হয়, মানে মই ইয়ালৈ আহিছোঁ কবি হীৰেণ ভট্টাচাৰ্য নহয়, মানুহ হীৰেণ ভট্টাচাৰ্যজন, তোমালোকৰ ইয়াতে কৃষিৰ লগত কোন কি খেতিৰ লগত তোমালোক জড়িত, এই ধৰণৰ কথাবিলাক তেওঁৰ পৰা শিকিব লগা ইমান আছে। ইমান ইমান ভাগ্যৱান ময়ো যে তেখেতৰ ইমান 20-25 বছৰীয়া বছৰ ধৰি সান্নিধ্য পালোঁ। আৰু হেৰা বাজনাটো আনিবা মোৰ ওচৰত কৰক, বাজনাটো আনিবা। আৰু আমাৰ মিলিত স্থল হ'ল ইন্দ্ৰদাৰ ঘৰ, ইন্দ্ৰদাৰ দৰে ইমান ভাল হোষ্ট আমি কিন্তু পোৱা নাই, আমি নহয়, মই হিৰুগুৰাৰ কথা কৈছোঁ, হেৰা দত্ততালৈ যাম জানে, তাতে হেৰি কোনোবা গান গাওঁ মাতিছে, প্ৰতিমা পাই বাইদেউক, প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউক দুবাৰ ইন্দ্ৰজিত্যাৰ ঘৰত, আয়োজক যদিও হেৰি ইন্দ্ৰদা কিন্তু মধ্যমণি যোগাযোগকাৰী, সেয়া কিন্তু হীৰেণ ভট্টাচাৰ্য।
2: তাতে গ'লে সকলোৱে ইমান মানে ইমান মন প্ৰাণ খুলি দিয়ে, দুবাৰকৈ অজিত মল্ল বৰুৱা ছাৰে ৰবীন্দ্ৰ সংগীত গাইছিল মোৰ ঘৰত, কোনো বিশ্বাসেই নকৰে, মই গাম এতিয়া
0: ৰবীন্দ্ৰ
2: কাৰণে সম্ভৱ হৈছিল। আৰু এটা কথা মই খুব আজিকালি বিশেষভাৱে অনুভৱ কৰোঁ দেই, যে আমাৰ অসমীয়া ভাষা সাহিত্য সম্পৰ্কে ফেচবুক বা মোবাইল মেলিবই নোৱাৰি, হাজাৰ হাজাৰ কবিতা ডেইলি প্ৰডিউচ হৈ আছে, কিন্তু সেই অনুযায়ীটো হেৰি নাই। আচ্ছা, স্কুল কলেজবিলাকত আজিকালি অসমীয়া ভাষাৰ যি ধৰণৰ এটা শ্ৰাদ্ধ হোৱা নিচিনা হৈছে, সেইটো মোৰ খুব দুখ লাগে। এইকাৰণেই হীৰুদাই সদায় কৈছিল যে অসমীয়া ভাষাটো ইমান ৰিচ, ইমান চহকী, যিকোনো ধৰণৰ ভাৱ এটা অনুভৱ এটা প্ৰকাশ কৰিবলৈ অসমীয়া ভাষাত আপুনি হাবাথুৰি খাব নালাগে, অসমীয়া ভাষাত এইটো ৱৰ্ডটো পাব, ইংৰাজীৰ আশ্ৰয় ল'ব নালাগে, হিন্দীৰ আশ্ৰয় ল'ব নালাগে, সেই কথাষাৰ মোক সদায় মনত খুন্দিয়াই থাকে। আৰু সেইকাৰণেও নেকি অসমীয়া ভাষা সাহিত্যৰ প্ৰতি মই আচলতে যথেষ্ট শ্ৰদ্ধাশীল, আৰু আনকো সেইটোৱে কৈ থাকোঁ যে অসমীয়া ভাষাটোক কিয় নেগলেক্ট কৰে, অসমীয়া ভাষাটোতো যথেষ্ট উন্নত ভাষা, আমি বেংগলী ভাষাকে উন্নত বুলি ভাবোঁ তেনে নহয়, বঙালী ভাষাত খুব প্ৰাচীন আমাৰ অসমীয়া ভাষা। হীৰুদাই কিন্তু হাৰে হিমজুৰি এই কথাষাৰ খুব মনত আছিল, আৰু তেওঁ অলপ মাজে মাজে দুখো পাইছিল, তেওঁ নিজৰ জীৱনকালতে দেখা পালে দেখি গৈছে যে অসমীয়া ভাষাটোৰ প্ৰতি সাহিত্যৰ প্ৰতি যিটো আমাৰ শ্ৰদ্ধা থাকিব লাগে, অনুৰাগ থাকিব লাগে, চৰকাৰৰ আমাৰ সকলোৰে বিদ্যায়তনিক ক্ষেত্ৰতো সেইটো যেন ক'ৰবাত কেতিয়াবা অভাৱ, বিশেষকৈ বিশ্ববিদ্যালয় কেইখনৰ ক্ষেত্ৰতো তেওঁ অলপ তেখেতে হেৰি দেখা পাইছিল।
0: হয়, আমি অনুষ্ঠান সামৰণিৰ দিশে আগবাঢ়িছোঁ। বহু কথা ৰৈ যাব, আচলতে ৰৈ যাব, উপায় নাই। নয়ন প্ৰসাদ দা তেখেত আমাৰ

0: উপকৃত হৈছে তেখেত আকাশবাণীৰ সহকাৰী সঞ্চালকৰূপে অৱসৰ গ্ৰহণ কৰিছিল। আচলতে অৱসৰ গ্ৰহণৰ পাছত তেখেতে সহকাৰী সঞ্চালকৰূপে পদোন্নতি লাভ কৰিছিল। আমি নাট বিভাগটোক তেখেতে অতি দক্ষতাৰে পৰিচালনা কৰিছিল আৰু এগৰাকী খুব ভাল নাট্য সংগঠক, নাট পৰিচালক। নয়নদা, আপোনালোকে হিৰুদাক অতি ওচৰৰ পৰা পাইছে আৰু আপোনালোকে হিৰুদাৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ বাবে বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান কৰি আছে, নতুন প্ৰজন্মক তাত আপোনালোকে সাঙুৰি লৈছে, পিৰিৰ পাছত পিৰিলৈ যাতে এই হিৰুদাৰ সৃষ্টিৰাজি আগুৱাই গৈ থাকে তাৰ বাবে আপোনালোকৰ প্ৰচেষ্টা সদায় অব্যাহত আছে। কাইলৈ তেখেতৰ স্মৃতি দিৱস, কিন্তু আজিয়ে আমি অনুষ্ঠানটি আয়োজন কৰিছোঁ। আপুনি হিৰুদাৰ প্ৰতি শ্ৰদ্ধাৰে তেখেতক সুঁৱৰি আপুনি কি ক'ব বিচাৰিব আজিৰ অনুষ্ঠানত?
1: ধন্যবাদ ইন্দ্ৰজিৎ। প্ৰথমে মই হীৰেণ ভট্টাচাৰ্য ন্যাসৰ তৰফৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰক আন্তৰিক ধন্যবাদ জনাইছোঁ আজি এই অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে। আৰু লগতে তেখেতৰ খুবেই ঘনিষ্ঠ দুগৰাকী ব্যক্তি ইন্দ্ৰজিৎ দত্ত আৰু তৰুণ কলিতাৰ মুখেৰে বহুখিনি কথা শুনি সঁচাকৈ হিৰুদাক একেবাৰে ওচৰৰ পৰা পোৱা যেন লাগিছে। দুয়োজনকে আন্তৰিক ধন্যবাদ। অপনিদাৰ কবিতা ক'বই নালাগে, হিৰুদাৰ কবিতা অপনিদাৰ কণ্ঠত সুকীয়া ধৰণে প্ৰাণ পাই উঠে। অপনিদাৰ কবিতাও শুনিলো। ন্যাস হিৰুদা আমাক এৰি থৈ গৈছিল 2012 চনৰ 4 জুলাইৰ দিনা। তাৰ পিছৰ বছৰে 2013 চনত আমি 4 জুলাইৰ দিনা এটি অনুষ্ঠান পাতিছিলো। কিন্তু পিছত আমি নিজৰ ভিতৰত আমি যিসকল তেওঁৰ শুভাকাংক্ষী আমি আলোচনা কৰি ঠিক কৰিলো যে হিৰুদাই নিজেই কৈ গৈছে শেষৰ কবিতাটোত জীৱনৰ জয়ধ্বনি দে। গতিকে আমি সিদ্ধান্ত ললো যে 28 জুলাই তেখেতৰ উপজা দিন, একেটা মাহতে এই 28 জুলাইৰ দিনাহে আমি তেখেতৰ সুঁৱৰি আমি অনুষ্ঠান পাতিম। আৰু তেতিয়াৰ পৰা নিয়মিতভাৱে পৰিয়ালৰ বাইদেউ পাৰুল দেৱী আৰু তেওঁৰ জীয়ৰী শান্তা শৰ্মা এই দুয়োগৰাকীৰ উদ্যোগত আমি প্ৰতি বছৰে অনুষ্ঠান পাতি আহিছোঁ। এইবছৰো 28 জুলাইত গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰ প্ৰেক্ষাগৃহত এই অনুষ্ঠান অনুষ্ঠিত হ'ব। গতিকে সেইটো যোগেদি আমি সদায় আমাৰ লগতে অসমৰ বিভিন্ন ঠাইত 4 জুলাই অথবা 28 জুলাইত হিৰুদাৰ সুঁৱৰি বিভিন্নজনে বিভিন্ন অনুষ্ঠান পাতে, তেওঁলোককো ধন্যবাদ জনাইছোঁ। উল্লেখযোগ্যভাৱে মই ক'ব খোজোঁ যে যোৰহাট জিলাত প্ৰয়াত সমীৰণ বৰদলৈ আৰু তপন চাংকাকতি তেখেত আছে, তেওঁলোক দুজনে উদ্যোগ লৈ পেলাই যোৰহাটতো নিয়মিতভাৱে হিৰুদাৰ সোঁৱৰণত অনুষ্ঠান পাতি আহিছে, এই বছৰো পাতিব। এই সকলোকে ধন্যবাদ জনাইছোঁ আমি। আৰু ন্যাসৰ তৰফৰ পৰা আমি চেষ্টা কৰিছোঁ যে তেওঁৰ গীত মাতবিলাকৰ চৰ্চা হৈ থাকক, যিবোৰ গীতৰ নতুন গীত আছে যিবোৰ সুৰ হোৱা নাই সেই গীতবিলাকো যাতে বিভিন্নজনে সুৰ দি নতুনকে ৰাইজলৈ মুকলি কৰি দিয়ে সেই ক্ষেত্ৰতো আমি আগভাগ লৈছো। আৰু মই ভাবো যে আটাইতকৈ উল্লেখযোগ্য কথাটো হ'ল যে হিৰুদাৰ আপুনি জানে যে তেখেতৰ কাব্য গ্ৰন্থখিনি বিভিন্ন প্ৰকাশন গোষ্ঠীয়ে বিভিন্ন সময়ত প্ৰকাশ কৰিছে। তেখেতৰ সুগন্ধি পখিলা প্ৰকাশ কৰিছিল ষ্টুডেণ্ট ষ্টোৰ্চ প্ৰকাশনে আৰু সেইখন বোধ হয় প্ৰত্যেকৰ ঘৰতে আছে, অসমীয়া মানুহ প্ৰত্যেকৰ ঘৰতে আছে সুগন্ধি পখিলা। কিন্তু আমি সিদ্ধান্ত ললো যে তেওঁৰ গোটেইখিনি সামৰি যদি এখন ৰচনা বুলি উলিয়াব পৰা যায় সেই সূত্ৰে আমি অসম প্ৰকাশন পৰিষদক যোগাযোগ কৰিলো আৰু সচিব প্ৰমোদ কলিতা লগে লগে তেওঁ সন্মতি দিলে। আৰু 2020 চনত আন এগৰাকী হিৰুদাৰ খুব অন্তৰংগ ভাতৃসম কবি বন্ধু বিপুলজ্যোতি শইকীয়াৰ সম্পাদনাত সেই খুব বৃহৎ প্ৰায় 900 পৃষ্ঠাৰ সেই গ্ৰন্থখন সম্পাদনা কৰি ওলোৱা হ'ল। আৰু তেতিয়াৰ পৰাই এইখন প্ৰতি বছৰ গ্ৰন্থমেলাত অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰে আৰু কেইবাটাও ডাঙৰণ ইতিমধ্যে প্ৰকাশ হৈছে আৰু প্ৰত্যেকবাৰেই এই গ্ৰন্থখনৰ চাহিদা একেই আছে, সকলোৱে বিচাৰে এইখন গ্ৰন্থ। গতিকে এইখিনি কাম চলি আছে হীৰেণ ভট্টাচাৰ্য ন্যাসৰ তৰফৰ পৰা, আমি ভৱিষ্যতেও আৰু কাম কৰি যাবলৈ আমি চেষ্টা কৰিম। আৰু এই ক্ষেত্ৰত তেখেতৰ পৰিয়ালৰ যি উদ্যোগ আৰু যি তেওঁলোকৰ সদিচ্ছা তাৰ বাবে আমি আন্তৰিক ধন্যবাদ জনাবই লাগিব।
0: ধন্যবাদ জনাইছোঁ নয়ন প্ৰসাদ দাদা, আপুনি ধুনীয়াকৈ কথাখিনি কৈছে আৰু এই পদক্ষেপসমূহৰ কথা শ্ৰোতাসকলেও গম পালে। আপোনালোকৰ এই প্ৰয়াস অব্যাহত থাকক, আপোনাক আমি ধন্যবাদ জনাইছোঁ।
1: ধন্যবাদ।
0: শ্ৰোতাসকলৰ ফালৰ পৰা বাৰ্তা আহিছে যে আজিৰ এই সময়খিনি যেন ৰৈ যাওক তেনে লাগিছে। আজিৰ কল্পনা আমিন শৰ্মা, আজিৰ এই প্ৰতিকূল বতৰকো নেওচি ষ্টুডিঅ'ত উপস্থিত হোৱা অতিথি দুগৰাকীক হৃদয়ৰ পৰা কৃতজ্ঞতা। এতিয়া কথাবোৰ আমি পাতি আছোঁ, সময় শেষ হৈ আহিছে, কিন্তু আৰু এগৰাকী দিলীপ ডেকা ভিৰুৱাৰ পৰা কৈছে অনুষ্ঠানৰ সময় কিছু বঢ়াই দিলে আৰু অধিক উপকৃত হ'লোহেঁতেন, আজি আৰু অনুষ্ঠানৰ সময় বঢ়াই দিবৰ কাৰণে অনুৰোধ আহিছে।

0: বৰ ধুনীয়া অনুষ্ঠান, শ্ৰদ্ধাৰ দুয়োগৰাকী কথাবিলাক খুব ভাল লাগিছে, প্ৰণতি সান্দিল্য, আপুনি আপোনাক ধন্যবাদ জনাইছোঁ। দুয়োগৰাকী অতিথি অৱনী বৰা ছাৰ, নয়ন প্ৰসাদ ছাৰলৈ ধন্যবাদ ইমান সুন্দৰকৈ কথাখিনি প্ৰকাশ কৰাৰ বাবে, অনুষ্ঠান দি পৰিচালনা কৰাৰ বাবে ভাল পাইছে। আপোনালোকৰ আচলতে মোৰো অনুষ্ঠান শেষ কৰিবলৈ মন যোৱা নাই, শেষত আৰু হয়তো 2-3 মিনিট আমি ল'ম, তাৰপিছত যিটো পৰৱৰ্তী অনুষ্ঠান আছে। আপোনাক ইন্দ্ৰজিৎ দত্তদেৱক মই এটা কথা কওঁ, যে কালি যেতিয়া মই নয়ন প্ৰসাদ দেৱৰ সৈতে কথা পাতিছিলোঁ, তেখেতে এটা কথা কৈছে যে পৃথিৱীখনৰ আধাতকৈ বেছি দেশ আপুনি ঘূৰিছে, আৰু তেখেতে কৈছে যে এই কাহিনীবোৰ তেখেতে যিখিনি অভিজ্ঞতা অৰ্জন কৰিলে সেইবিলাক এনেই থাকি গ'লহেঁতেন যদিহে হিৰুদাই আপোনাক জোৰ নকৰিলেহেঁতেন, আৰু হিৰুদাৰ প্ৰচেষ্টাতেই সেইখিনি আপুনি লিখি উলিয়ালে আৰু মানুহে সেইখিনি পঢ়ি খুব ভাল পাইছে, সেই অভিজ্ঞতাসমূহৰ কথা গম পাইছে। অনুষ্ঠান সামৰিম, শেষত আপুনি হিৰুদাক সুঁৱৰি কি ক'ব বিচাৰিব? আমাৰ বহুত কথা আছে কিন্তু নোৱাৰিলোঁ, সময়ৰ মাজত নোৱাৰিলোঁ। হয়,
1: আচলতে নয়ন প্ৰসাদে যিটো কৈ গৈছে যে আমি অসমৰ চুকে কোণে এতিয়া আচলতে হিৰুদাৰ জন্মদিন বা বিদায়ৰ দিনটো খুব শ্ৰদ্ধাৰে কৰিব ধৰিছে, নানা ধৰণৰ অনুষ্ঠান পাতিছে। তেখেতে কোৱাৰ দৰে যোৰহাটত আচলতে যিটো সংৰক্ষণ সমিতি হ'ল, এইবাৰ তেওঁলোকে এটা বৰ ভাল পদক্ষেপ ইতিমধ্যেই লৈছে যে তেওঁলোকে এবছৰৰ পৰা এটা এৱাৰ্ড দিব হিৰুদাৰ নামত।
0: খুব ভাল এটা পদক্ষেপ,
1: খুব পদক্ষেপ। সেইটোৰ কাৰণে যিটো ৰেজিষ্ট্ৰেশ্যনৰ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোত ময়ো সংযুক্ত হৈ আছোঁ, মই ভাইচ প্ৰেচিডেণ্ট হিচাপে। সেইটো মোষ্ট এই 28 তাৰিখে আচলতে এৱাৰ্ডটো দিয়াই যাব, এৱাৰ্ডৰ ছিলেকশ্যন হৈ গৈছে কিন্তু এতিয়া আমি
0: ঘোষণা কৰা নাই।
1: সেইটো আমাৰ কাৰণে বৰ আনন্দৰ কথা, তৰুণৰ কাৰণে বৰ আনন্দৰ কথা। আচলতে কি ক'ম, হিৰুদাই গোটেই জীৱনটো ভৰাই তুলিছে, জীৱনটোক নতুন মাত্ৰা দিছে ক'লোৱেই, আৰু জীৱন যে ইমান সঁচাকৈ অনুপম হ'ব পাৰে জীৱন, সেই কথাষাৰ মানে হিৰুদাৰ কথাষাৰ মোৰ হিয়াই হিয়াই বুকুৱে বুকুৱে তেজৰ প্ৰতিটো কণিকাতেই যেন উমলি আছে, জামলি আছে, এনেকুৱা লাগে। আজি মই 82 বছৰ পাৰ হৈ গ'লোঁ কিন্তু এতিয়াও মই নিজৰ মনটো সদায় ডেকা যেন লাগি থাকে, তাৰ কাৰণেও হয়তো হিৰুদাৰ আশীষ মই লাভ কৰিছোঁ বুলি ভাবোঁ। ধন্যবাদ।
0: হয়, বৰ ধুনীয়া অনুষ্ঠান, গুৰগাঁৱৰ পৰা তেখেতে চাই আছে, ৰীণা সন্দিকৈ তেওঁ কৈছে। শেষত সুৰেৰে সামৰোঁ, সুৰৰ এগৰাকী আপুনি সাধক, সুৰেৰেই সামৰিব বিচাৰিছোঁ। হিৰুদাই ভাল পোৱা সুৰৰ কথা আৰু এটি যদি গুণগুণাই দিয়ে তেখেতে ভাল পোৱা গান, তেখেতে লিখা গান,
2: হিৰুকুৰাই নিজে লিখা
0: বা হিৰুদাই ভাল পোৱা?
2: ভাল পোৱা বহুত গান, ভাল পোৱাৰ প্ৰথম মই মানে শ্ৰেণী বিভাগ হিচাপে কৈছোঁ, ভাল পোৱাৰ প্ৰথম গানৰ শ্ৰেণীটো হ'ল লোকগীত, তাৰপিছত ভাল কথাক ভাল সুৰেৰে সজোৱা লোকগীত নহ'লেও, যেনেকৈ কমলানন্দ ভট্টাচাৰ্যৰ গীত বিলতিৰে বিৰাই পদুমৰ পাহি হৈ, তেওঁৰ কথা হৈছে কি, গান সদায় নিজৰ কাৰণে গাব লাগে, বেলেগক মনোৰঞ্জন দিবলৈ গোৱা গান সিমান ভাল নহয় যিমান নিজৰ কাৰণে গোৱা গান। তেওঁ এই বিহুৰ যোজনা যদি ইন্দ্ৰদাই গাই খোলাই, মই সেই বিয়া নামটোৰ পাছৰ যিকেইটা লাইন সেইকেইটা আকৌ এবাৰ কৈ দিছোঁ,
0: ঠিক আছে
2: কথাখিনি, চানমাই আকালাই ওলালিও চেনাহৰ মায়েৰাক এৰি নালৈ ঘামে তল বল বিচেনিলো, ঘামে তল বল মানে এই যে হোমৰ জুইকুৰা, তাৰে ওচৰত ছোৱালীজনী বহাই দিলে এৰি চাদৰ জাতীয় পাটৰ কাপোৰৰ ওপৰত এৰি চাদৰ, জুইৰ উত্তাপত তাইৰ ঘাম বিৰিঙিছে মুখত, সেইটো ঘামে তল বল বিচেনিলো, অলপ বিচি দিয়ে মোক হেৰি, আজিকালি কৰি চানমাই ডাহাৰ হ'ল হামৰ দেহি ঐ যেন তিয়াঁহৰে জালি নালৈ, সৰুতে সৰকাকাই জাখে বুই দিছিলি হামৰ দেহি ঐ পোৱান মাছ ধৰিব লাগি নালৈ, ঘামে তল বল সৰুতে সৰকাকাই জাখে বুই দিছিলি হামৰ দেহি দেহি ঐ পোৱান মাছ ধৰিবা লাগি নালৈ ঘামে তল বল বিচেনিলো, ও ঘামে তল বল বিচেনিলো।
1: সুন্দৰ,
2: সদায় গাব লাগিছিল আমি,
0: খুব ভাল লাগিল। দীপানিতা চন্দ্ৰ

0: নমস্কাৰ বাইদেউ, মন ভৰি গ'ল অনুষ্ঠানটো চাই আৰু শুনি। সময় আৰু বঢ়াব নোৱাৰে নেকি? সকলোৱে এতিয়া সময় বঢ়োৱাৰ কথা কৈছে, কিন্তু পৰৱৰ্তী অনুষ্ঠান আমি আমাৰ যিহেতু নিৰ্ধাৰিত অনুষ্ঠান আছে প্ৰচাৰ কৰিবই লাগিব। যদি সম্ভৱ হয় আমি তেখেতৰ জন্মদিনৰ সময়তো বাৰু আৰু এবাৰ হিৰুদাৰ কথা পাতিবলৈ আমি বহিম। খুব ভাল পালোঁ আপোনালোকক, আপোনালোকে অনুষ্ঠান দি উপভোগ কৰিলে। আচলতে হিৰুদাক ভাল পায় কাৰণে আজি এনেদৰে সকলোৱে হিৰুদাৰ কথা যেন আৰু শুনিম আৰু শুনিম। মই কাষতে বহি থাকি আপুনি আপোনালোকে মন কৰিছে চাগে, মই বিশেষ একো কথা কোৱা নাই, আজি মই শুনি আছোঁ, মন্ত্ৰমুগ্ধ হৈ শুনি আছোঁ, ইমান ভাল লাগিছে। আৰু যিখিনি বাৰ্তা হিৰুদাই চাগে খুব ভাল পাব, আজি ইমান ধুনীয়াকৈ লিখিছে, প্ৰতিগৰাকী অন্তৰৰ পৰা লিখিছে, সেইকাৰণে আচলতে ইমান ভাল লগা কথা। তেওঁ খুব ভাল পাইছে অনুষ্ঠানটি। হয়
1: ইন্দ্ৰ, আচলতে এই যিসকলে বাৰ্তা লিখিছে তেওঁলোক নিজে হীৰেণ ভট্টাচাৰ্যদেৱৰ এজন এনেকুৱা মানে গুণগ্ৰাহী বুলিয়ে ক'ম নে কি বুলি ক'ম, হীৰেণ ভট্টাচাৰ্যক নিজৰ মাজত সোমোৱাই ৰাখিছে, সেইকাৰণে এই শব্দবিলাকৰ প্ৰয়োগ ঘটাই তেওঁলোকে লিখিব পাৰিছে।
2: প্ৰয়োগ নহয়, অট'মেটিক আহিছে,
1: সেয়া সোমাই আছে ভিতৰত। বহুত ধন্যবাদ, আৰু এনেকুৱা অনুষ্ঠান হওক, আমাক মাতিলে আমি আকৌ আহিম। কিন্তু
0: মানে হেঁপাহ নপলাল আজি, হেঁপাহ নপলাল, ধন্যবাদ জনাইছো। সৌৰভ পোনপটীয়া প্ৰচাৰৰ দায়িত্বত আছিল, আৰু আপোনালোকে ফেচবুক পেজত পোনপটীয়াকৈ দেখিছে, অনুষ্ঠানটি শ্বেয়াৰ কৰি দিয়ক আপোনালোকে সকলোৱে, যাতে অনুষ্ঠানটি পৰৱৰ্তী সময়তো চাব পাৰে, শুনিব পাৰে এই কথাখিনি, তেওঁলোকৰ অন্তৰ চুই যোৱা কথাখিনি। ধন্যবাদ জনাইছোঁ প্ৰেৰণা খনিকৰ, ধন্যবাদ জনাইছোঁ গীতালী ভট্টাচাৰ্য, ধন্যবাদ জনাইছোঁ নিয়ন্ত্ৰণ কক্ষ ট্ৰান্সমিটাৰ থকা প্ৰতিগৰাকী আপোনালোকৰ আপোনালোকৰ সহযোগৰ বাবে। আজি ৰেডিঅ' ছেটত শুনিবলৈ FM আৰু মিডিয়াম ৱেভত কিছু অসুবিধা হৈছে প্ৰতিকূল বতৰৰ বাবে, হঠাৎ ট্ৰান্সমিটাৰত কিছু বিজুতিৰ বাবে, কিন্তু এতিয়া লাহে লাহে ভাল হৈছে, মাজে মাজে অলপ অসুবিধা হৈ আছে, কিন্তু আমি আশা কৰিছোঁ সোনকালে ভাল হ'ব। আমাৰ এপত ধুনীয়াকৈ চলি আছে অনুষ্ঠান, গতিকে আপোনালোকে শুনি থাকিব, ভালে থাকক। হিৰুদা আমাৰ মাজত সদায় থাকিব, গান অনা নিৰ্জনতাৰ পৰা কোলাহলৰ পৰা, গান অনা নিৰ্জনতাৰ পৰা কোলাহলৰ পৰা। সামৰিব বিচাৰিছোঁ আজিৰ এই অনুষ্ঠান, ভালে কুশলে থাকক, আকৌ কথা পাতিম, এনেকুৱা ভাল লগা কথাৰ মাজত আকৌ কিছু সময় আমি কটাম পৰৱৰ্তী সময়ত। আপোনালোক ভালে থাকিব, অনুষ্ঠান সামৰিছোঁ প্ৰভাতী তৰংগ।

প্ৰভাতী তৰংগ শুনিলে। অনুষ্ঠানটি আগবঢ়ালে ইন্দ্ৰজিৎ দাসে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত এটি শৈক্ষিক অনুষ্ঠান উমাংগ।

0: ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমং শুনিলে। খন্তেক পাছতে 11 বজাৰ পৰা আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। ৰাজ্যত শিশুৰ মৃত্যুৰ হাৰ চকুত লগা ধৰণে হ্ৰাস পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে 2024 চনত এই হাৰ 2018 চনৰ 41ৰ পৰা 29লৈ কমিছে। তেওঁ কয় যে বিগত বছৰকেইটাত স্বাস্থ্যখণ্ডত গ্ৰহণ কৰা সুপৰিকল্পিত নীতি, নিৰন্তৰ বিনিয়োগ আৰু স্বাস্থ্যকৰ্মীসকলৰ অক্লান্ত প্ৰচেষ্টাৰ বাবে এই সাফল্য লাভ কৰিব পৰা গৈছে। নৱজাতকৰ উপৰি প্ৰসৱৰ সময়ত মাতৃৰ মৃত্যুৰ হাৰ, কিশোৰীৰ গৰ্ভধাৰণো হ্ৰাস পাইছে আৰু শিশু জন্মৰ সময়ত স্বাস্থ্যসেৱা নিশ্চিত হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে কালি ডিব্ৰুগড় জিলাৰ নখাত গাঁও পঞ্চায়তৰ ভৰালীবাৰী কলিতা গাঁও, লাচন মিচিং গাঁও আৰু শলগুৰি কৈবত গাঁৱৰ খহনীয়া ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াসকলক খহনীয়া সমস্যা সমাধানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। তদুপৰি খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা ল'বলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। ইপিনে ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কালি জলসম্পদ আৰু ন্যায় বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ সভাপতিত্বত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰা, ৰাজ্যসভাৰ সাংসদ তেৰছ গোৱালা, বিধায়ক প্ৰশান্ত ফুকন, তৰংগ গগৈ, বিনোদ হাজৰিকা, চক্ৰধৰ গগৈ, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডঃ ছৈকত পাত্ৰ, জিলা পৰিষদৰ সভানেত্ৰী পুষ্পাঞ্জলি সোণোৱাল, আয়ুক্ত বিক্ৰম কৈৰী আদিকে ধৰি বহুকেইজন জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বন্যপ্ৰাণীসমূহক বানৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ আৰু ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ সময়ত নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে অসম আৰক্ষীৰ মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং আৰু নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কালি উদ্যানখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহ পৰিদৰ্শন কৰে। বানৰ সময়ত বন্যপ্ৰাণীৰ আশ্ৰয়স্থল আৰু আহ যাহৰ পথসমূহ সুৰক্ষিত কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত যান বাহনৰ গতিবেগ নিয়ন্ত্ৰণ কৰা, স্থানীয় ৰাইজ আৰু পথচাৰীৰ সুৰক্ষা সুদৃঢ় কৰা সন্দৰ্ভত বিষয়া দুগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। তেওঁলোকে বৰ্তমানৰ বান পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই কালি অসম নাগালেণ্ড সীমান্ত অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চল, নাম্বৰ সংৰক্ষিত বনাঞ্চল আৰু দয়াং সংৰক্ষিত বনাঞ্চলৰ সীমামূৰীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰে। সীমান্ত অঞ্চলৰ ৰেংমা পানীত থকা চি আৰ পি এফৰ ছাউনীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ সীমান্ত অঞ্চলৰ উন্নয়নমূলক কাম কাজ, সুৰক্ষা ব্যৱস্থা আৰু সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত বিষয়াসকলৰ সৈতে আলোচনা কৰে। সীমান্তৰ স্থানীয় লোকসকলৰ সৈতে মন্ত্ৰীগৰাকীয়ে পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰে। মন্ত্ৰী শ্ৰী বৰাৰ সৈতে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ দাসা, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনেও সীমান্ত অঞ্চল পৰিদৰ্শন কৰে। গোলাঘাট জিলাৰ আয়ুক্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক, সৰুপথাৰ সমজিলাৰ আয়ুক্ত, সীমান্ত দণ্ডাধীশ, বন বিভাগৰ বিষয়াৰ লগতে অন্যান্য জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসকলেও এই পৰিদৰ্শন কালত অংশ লয়। সীমান্ত অঞ্চল পৰিদৰ্শন কৰি মন্ত্ৰী শ্ৰী বৰাই এইদৰে কয়।
2: আৰু আমাক এই বিষয়ে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই অৱগত কৰি আছে সময়ে সময়ে। আমি গোটেই এৰিয়াটো ঘূৰিলোঁ। যোৱা সময়ছোৱাত যিবিলাক সমস্যাৰ মুখামুখি হৈছে সীমান্তত বসবাস কৰা ৰাইজ, সেই কথাখিনি আমি বিস্তৃতভাৱে আলোচনা কৰিছোঁ। তো আমি সীমান্তত বসবাস কৰা ৰাইজক আশ্বস্ত কৰিব খোজোঁ যে জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ কাৰণে চৰকাৰে সদা সতৰ্ক হৈ আছে আৰু আমি সীমান্তত বসবাস কৰা লোকক আহ্বানো জনাইছোঁ যাতে তাত শান্তি বিৰাজ কৰে আৰু ডেভেলপমেণ্টৰ উন্নয়নৰ কাম কাজবোৰ যাতে কৰি থাকে। আৰু এই বিষয়টো আমি আজি যিখিনি পালোঁ এই কথাখিনি আমি মাননীয় মুখ্যমন্ত্ৰীক আমি অৱগত কৰোঁ।
1: ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ প্ৰথমজন অসমীয়া মুৰব্বী হিচাপে মনোজ কুমাৰ শৰ্মা বৰদলৈয়ে কাৰ্যভাৰ গ্ৰহণ কৰিছে। তেওঁ 30 জুনত অৱসৰ গ্ৰহণ কৰা উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক জ্ঞান বাট্ৰাৰ স্থলাভিষিক্ত হৈছে। শ্ৰীশৰ্মাই প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ গুৱাহাটীৰ বৰজাৰৰ মুখ্য কাৰ্যালয়ত বিত্ত বিভাগৰ মহাপ্ৰবন্ধক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। কাজিৰঙাৰ পৰ্যটন উদ্যোগ, বিশেষকৈ জীপ ছাফাৰী ব্যৱস্থাৰ অন্যতম পথ প্ৰদৰ্শক তথা টুৰিষ্ট গাইড পুনেন গগৈৰ কালি বোকাখাটৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ

0: হৈছিল 73 বছৰ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপযোগেও শুনিব পাৰিব। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত লীনা বৰা, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, ফটিক চন্দ্ৰ বৰ্মন, হৰমোহন বৰ্মন, ট্ৰান্সমিটাৰত নিখিলেশ কুমাৰ ৰঞ্জন, ধ্ৰুৱজ্যোতি বৰ্মন, মৃগাংক কৃষ্ণাত্ৰেয়, FM ট্ৰান্সমিটাৰত কৌস্তভ দাস, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই নীলাক্ষী বৰদলৈ। এতিয়া শুনক পৰাগমালা লাইভ, আগবঢ়াইছে মেনকা দেৱী।

0: करे शोर,
1: पवन करे शोर।
0: अरे बाबा शोर नहीं, शोर शोर शोर।

0: कार्यक्रम यही समाप्त होता है।
1: पराग माला। पराग माला।
2: পরাগমালা লাইভ অনুষ্ঠানটি শুনিলে। আগবঢ়ালে মেনকা দেৱীয়ে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱবাণীৰ

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ মেখেলা উজোৱা পথ শীৰ্ষক এখনি প্ৰামাণ্য লক্ষ্য।
1: সময়ৰ বালিত চাপ ৰাখি থৈ যোৱা পুৰণি খোজবোৰেও কেতিয়াবা কাহিনী হৈ উঠে। শিলত খোদিত লিপি, পথসমূহ, ঘণ্টা ধ্বনিৰে মুখৰিত মঠ মন্দিৰ, এইবোৰ কেৱল স্থাপত্য নহয়, বৰং ইতিহাসৰ জীৱন্ত সাক্ষী। অসমৰ ঐতিহাসিক পথ, মঠ আৰু মন্দিৰসমূহে যুগে যুগে ধৰ্ম, সংস্কৃতি আৰু সমাজ জীৱনৰ পৰিৱৰ্তনৰ কাহিনী বহন কৰি আহিছে। এই স্থানসমূহত অতীতৰ সেই ধ্বনি আজিও অনুৰণিত হৈ থাকে, যিয়ে আমাৰ ঐতিহ্য, বিশ্বাস আৰু সত্তাৰ গভীৰ শিপাৰ সৈতে আমাক একাত্ম কৰি ৰাখিছে।
2: তেনে ঐতিহ্যৰ পম খেদি আপোনালোকক লৈ যাব ওলাইছোঁ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰলৈ যোৱা এক ঐতিহাসিক শিলৰ খটখটিৰ ইতিহাসৰ মাজলৈ, যিটো নৰকাসুৰে এৰাতিৰ ভিতৰত নিৰ্মাণ কৰিছিল বুলি জনবিশ্বাস আছে। যি জনবিশ্বাসৰ আঁত বিচাৰি আমি উপস্থিত হৈছোঁহি কামাখ্যা দেৱালয়ৰ বৰ্তমান বৰদলৈ পদত অধিষ্ঠিত হৈ থকা গোবিন্দপ্ৰসাদ শৰ্মাদেৱৰ ওচৰত।
1: নমস্কাৰ ছাৰ, আপোনাক আমাৰ এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। মেখেলা উজোৱা পথ আৰু নৰকাসুৰৰ প্ৰেমৰ নিদৰ্শন দাঙি ধৰা কামাখ্যা মন্দিৰত থকা দুটি পুখুৰীৰ বিষয়ে বিস্তৃত তথ্য আপোনাৰ পৰা আমি জানিব বিচাৰিম।
3: ইয়াৰ ভগৱতী মা কামাখ্যাৰ স্থান নীলাচল পৰ্বতপত পৰিচিত। সৃষ্টিৰ আৰম্ভণিতে যেতিয়া সতীদেৱী আৰু শিৱৰ বিবাহপাশত আবদ্ধ হৈছিলে, আৰু সেই সময়ত সতীদেৱীৰ দেউতাক দক্ষ ৰজাই শিৱক বিয়া দিয়াৰ ক্ষেত্ৰত খুব আপত্তিজনক কৰিছিলে। তেওঁ কোনোমতেই মানে সেই নাছিলে যে শিৱৰ লগত বিবাহপাশত আবদ্ধ হ'ব লাগে, যিহেতু শিৱ যদিও দেৱতাৰ শাৰীত পৰে, তেওঁ শ্মশানত থাকে, নঙত থাকে, মানে মনুষ্যৰ মানে সেই নপৰে বুলি তেওঁ গণ্যতা নিদিলে। আৰু যেতিয়া শিৱ আৰু পাৰ্বতী বিবাহপাশত আবদ্ধ হ'লেই, তাৰপিছতে সতীদেৱীৰ দেউতাক দক্ষৰজাই এখন ডাঙৰ যজ্ঞ আয়োজন কৰিছিলে। তেতিয়া বিশ্বব্ৰহ্মাণ্ডৰ তেওঁ সকলোখিনি দেৱ দেৱীক আমন্ত্ৰণ কৰিছিলে, কিন্তু সতীদেৱীক আমন্ত্ৰিত কৰা নাছিলে আৰু শিৱকো আমন্ত্ৰণ কৰা নাছিলে। কিন্তু সতীদেৱীয়ে শিৱক খুব প্ৰাৰ্থনা জনালে, যিহেতুকে তেওঁ দেউতাকৰ ঘৰত যজ্ঞ আয়োজন কৰিছে। তেতিয়া শিৱে ক'লে যে নাই, যিহেতু বিনা আমন্ত্ৰিত আমি তালৈ যোৱাটো অনুচিত হ'ব। কিন্তু সতীদেৱীয়ে তেওঁৰ শক্তিৰে শিৱৰ ওচৰত বিভিন্ন ৰূপত তেওঁ ৰূপ প্ৰদৰ্শন কৰিলে, শক্তি প্ৰদৰ্শন কৰিলে। তেতিয়া শিৱে তেওঁক মানে যাবলৈ অনুমতি দিলে। গৈ সতীদেৱীয়ে দেখিলে যে যজ্ঞত বিশ্বৰ সকলো দেৱ দেৱী তাত বহি যজ্ঞ আৰম্ভ কৰিছে, কিন্তু তাত শিৱ নাই। তেওঁ খুব লজ্জিত হ'ল, লজ্জিত হৈ তেওঁ অপমানিত হৈ তেওঁ যজ্ঞত প্ৰাণহুতি দিলে। শিৱটো আৰু ঈশ্বৰৰ অন্তৰ্ধামী, য'তেই নাথাকক তেওঁ গোটেই তেতিয়া বিশ্বত তেনেকুৱা ঘটনা এটা হ'ল। তেওঁ ধ্যানৰ পৰা জাগ্ৰত হৈ তেওঁ লগে লগে আহি যজ্ঞথলী পালে, আৰু যজ্ঞথলীত সতীদেৱীৰ মৃতদেহ তেওঁ কান্ধত তুলি লৈ এক তাণ্ডৱ আৰম্ভ কৰিলে। তাণ্ডৱ আৰম্ভ কৰাৰ সময়ত তেতিয়া ব্ৰহ্মা আৰু বিষ্ণুৱে দেখিলে যে

0: শিৱে যদি এইটো গতিত তেওঁ আগমন কৰে তেতিয়াহ'লে গোটেই বিশ্বব্ৰহ্মাণ্ডখন ধ্বংস হৈ যাব। তেতিয়া ব্ৰহ্মাই বিষ্ণুক ক'লে যে তোমাৰ হাতত থকা যিটো সুদৰ্শন চক্ৰ আছে সেই চক্ৰটো লগাই সতীদেৱীৰ দেহটো তুমি খণ্ডিত কৰি দিয়া। ইপিনে শিৱই সতীদেৱীৰ দেহলৈ আগমন হ'ল গোটেই বিশ্বব্ৰহ্মাণ্ডৰ ফালৰ ফালে। বিষ্ণুৱে তেতিয়া সুদৰ্শন চক্ৰৰ পিছত লগাই সতীদেৱীৰ দেহটো খণ্ড বিখণ্ড কৰিলে, আৰু খণ্ড বিখণ্ড কৰাৰ পিছত সতীদেৱীৰ দেহৰ অংগবিলাক যি যি স্থানত, মানে ভাৰতবৰ্ষতে হওক, পাকিস্তানত আছে, বাংলাদেশত আছে, চীনত আছে, বা ভাৰতবৰ্ষত আছে, উত্তৰ অঞ্চল, দক্ষিণ অঞ্চলত যিবোৰ ঠাইত সিঁচৰিত হৈ পৰিল, সেইবোৰ ঠাইত একোখন শক্তিপীঠৰ সৃষ্টি হ'ল। আৰু সেই শক্তিপীঠৰ ভিতৰত মূল শক্তিপীঠ হ'ল এই নীলাচল পৰ্বত, এইখন কামাখ্যা পাহাৰৰ ওপৰত, নীলাচল পৰ্বতৰ ওপৰত সতীদেৱীৰ যোনি অংগ পৰিলে। আৰু যোনি অংগ পৰি পৰ্দিত হোৱাৰ লগে লগে এই গোটেই পৰ্বতখন এটা নীলবৰণীয়া আকৃতি পালে, সেইকাৰণে এই পৰ্বতখনৰ নাম নীলাচল হিচাপে পৰিগণিত হ'ল। আৰু সেই নীলাচল পৰ্বততেই দেৱীৰ সতী যোনি স্থান পৰাৰ লগে লগে জাগ্ৰত হৈ উঠিল। আৰু সেই সময়ত বিশ্বকৰ্মাই পোনপ্ৰথমে মন্দিৰটো বনোৱাৰ কাৰণে ব্যৱস্থা কৰিলে। মন্দিৰটো বনোৱাৰ আগতে তেতিয়া সতীদেৱীয়ে যেতিয়া দেৱীৰ পূজাৰ কাৰণে যেতিয়া তেওঁ বিভিন্ন ৰূপত যেতিয়া প্ৰদৰ্শিত কৰিব আৰম্ভ কৰিলে, সেই সময়ত নৰকাসুৰে দেখিলে যে সতীদেৱী খুব এটা ধুনীয়া মোহনীয়া এটা দেৱী, তেওঁ যদি মই বিবাহবশত আবদ্ধ হ'ব পাৰোঁ তেতিয়াহ'লে তেওঁ লাভান্বিত হ'ব। তেওঁ বহুবাৰ চেষ্টা কৰিলে কিন্তু সতীদেৱীয়ে মানা কৰিলে। মানা কৰাত যেতিয়া সতীদেৱীয়ে বাধ্য হ'ল তেতিয়া তেওঁক কেইটামান বস্তুৰ ওপৰত তেওঁক মানে বনাবৰ কাৰণে ৰেডি কৰি দিলে যে তুমি যদি এইখিনি বস্তু বনাই দিব পাৰা তেতিয়া তোমাৰ লগত মই বিবাহত আবদ্ধ হ'ম। তেতিয়া নৰকাসুৰে অসুৰে ক'লে যে ঠিক আছে, তোমাক কি বনাব লাগে মই বনাই দিম। তাৰপিছত এক ৰাতিৰ ভিতৰত এই দেৱী মন্দিৰ আৰু পুখুৰী দুটা আৰু যাত্ৰী অহা যোৱাৰ কাৰণে, যাত্ৰী কামাখ্যা মন্দিৰৰ যেতিয়া মন্দিৰ তুমি বনাবাই ইয়ালৈ অহা যোৱাৰ কাৰণে দুটা শিলৰে পথ তুমি বনাবৰ কাৰণে ৰেডি হোৱা এক ৰাতিৰ ভিতৰত বনাবলৈ তেওঁ অনুমতি দিলে। তেতিয়া অসুৰে গোটেই তেওঁৰ সৈন্য সামন্তলৈ তেওঁ বনাবলৈ আৰম্ভণি কৰিলে। আৰম্ভণি কৰাত শেষ মুহূৰ্তত যেতিয়া দেৱীয়ে দেখিলে যে এইটো তেওঁ এতিয়া শেষ কৰি পেলাই পৰিঘটনাৰ সৃষ্টি কৰিব, তেতিয়া দেৱীয়েতো আৰু অন্তৰ্ধামী নহয়, তেওঁ লগে লগে এটা কুকুৰাৰ ৰূপ ধাৰণ কৰি ৰাতিপুৱাৰ আগ মুহূৰ্তত তেওঁ কুকুৰাৰ ডাক দি পেলাই ৰাতিপুৱাৰ এটা সেই দৃশ্য আৰম্ভ কৰিলে। তেতিয়া অসুৰে সেই কুকুৰাটো ক'ৰ পৰা আহিল বুলি কৈ গোটেই দলটোক যেতিয়া খেদি গ'ল, সেই সময়তে গোটেই আমাৰ সূৰ্য উদয় হৈ উঠিল। তেতিয়া তেওঁ যিটো সতীদেৱীৰ লগত যিটো এগ্ৰিমেণ্ট আছিল, অৰ্থাৎ যিটো কথা আছিলে, সেইটোত তেওঁ নিষ্ফল হ'ল। নিষ্ফল হোৱাৰ পিছত সেই আমাৰ যিটো এতিয়ালৈকে সকলো ভক্তগণে দেখিবলৈ পায় বা আমাৰ ইয়ালৈ যিটো ঐতিহ্য, যিটো কামাখ্যা মন্দিৰৰ ঐতিহ্য, মানে মেখালাউজ পথ বুলি এতিয়াও পৰিগণিত হৈ আছে, সেই মেখালাউজ পথ আৰু মা কামাখ্যা দেৱী মন্দিৰ আৰু লগতে পুখুৰী, সেই পুখুৰীটো এতিয়াও আমাৰ চিহ্নিত হৈ আছে। আৰু সকলো ভক্তগণ, সকলো ৰাইজে ইয়ালৈ আহে, কামাখ্যালৈ আহি যিটো পৌৰাণিক বস্তু সেই পৰিবস্তুবোৰ তেওঁ পৰিলক্ষিত হয়। আৰু সেই হিচাপত আমিও আমাৰ ওচৰলৈ যিবোৰ ভক্ত আহে বা দশনাৰ্থী আহে, আমি তেওঁলোকক সেই যুগৰে এই দুটা আমি পৰিলক্ষিত কৰোঁ।
1: বহুত বহুত ধন্যবাদ ছাৰ, আপুনি খুব সুন্দৰকৈ আমাক বৰ্ণনা কৰিছে কথাখিনি। আমি জানিব বিচাৰিছোঁ যে মেখেলাউজ পট্টিৰ নামাকৰণ কেনেকৈ কৰা হ'ল?
0: মেখেলাউজৰ পট্টিৰ নামাকৰণ এইটোৱেই যে যিসকল তীৰ্থযাত্ৰী আচলতে সেই দুটা ৰোড, ৰাস্তা দুটা এইটো কাৰণে তেওঁলোকে বনাইছিলে যে মা কামাখ্যা দেৱীৰ মন্দিৰটোৰ লগে লগে যিখিনি ভক্তগণ যাতে তেওঁলোকে কামাখ্যালৈ আহিব পাৰে, সেই উদ্দেশ্য ৰাখিয়ে দেৱীয়ে সেই দুটা নৰকাসুৰৰ দ্বাৰা তেওঁলোকে নিৰ্মিত কৰাইছিলে। আৰু সেই ৰাস্তাটোৰ নামাকৰণ মেখেলাউজ এইটো কাৰণে হ'ল যে সেই পথটো যেতিয়া উজুৱাই আহিব লাগে, ওপৰলৈ আহিব লাগে, আমাৰ যিসকল মহিলা

0: মহিলাসকলে চাব এতিয়াও পৰিলক্ষিত হয়, তেওঁলোক উঠি অহাৰ সময়ত তেওঁলোকৰ হাতত মানে দুটা ধৰি কাপোৰখন অলপ উঠুৱাই পেলাই তেওঁলোকৰ মেখেলাখন উজুৱাই উজুৱাই খোজকাঢ়ি আহিব লাগে। সেইকাৰণে সেই নামেৰে পৰিণত হৈ পেলাই এইটো মেখেলা যে পথ হিচাপত পৰিণত হৈছে।
1: আচলতে মেখেলা উজোৱা পথটোৱে আমাক সোঁৱৰাই দিয়ে ইতিহাসৰ সেই সময়ৰ কথা। জনবিশ্বাস অনুসৰি নৰকাসুৰৰ মাতৃ ভূমিদেৱীয়ে বিষ্ণুক বৰ বিচাৰিছিল যে তেওঁৰ পুত্ৰই যেন দীৰ্ঘজীৱন লাভ কৰে আৰু যথেষ্ট শক্তিশালী হয়। বিষ্ণুৱে মাতৃৰ ইচ্ছা পূৰণ কৰি এই বৰ দিছিল। বৰ দি বিষ্ণুৱে নৰকাসুৰক কামাখ্যা দেৱীক পূজা কৰিবলৈ শিকাইছিল। প্ৰথম অৱস্থাত ভালকৈ শাসন কৰা নৰকাসুৰে শোণিতপুৰৰ বানাসুৰৰ প্ৰভাৱত পৰি অত্যাচাৰী হৈ উঠিছিল। প্ৰাগ জ্যোতিষাধিপতি কিৰাতবংশীয় নৰকাসুৰ আছিল কামাখ্যা দেৱীৰ পৰম ভক্ত। প্ৰবাদ আছে যে এবাৰ নৰকাসুৰে কামাখ্যা দেৱীৰ দৰ্শন পাইছিল। দেৱীৰ স্বৰ্গীয় সৌন্দৰ্যই নৰকাসুৰক মতিভ্ৰম ঘটালে। ইয়াৰ পিছতেই নৰকাসুৰে কামাখ্যা দেৱীক বিয়াৰ প্ৰস্তাৱ দিছিল। তেতিয়া দেৱীয়ে চৰ্ত ৰাখিছিল যে কুকুৰাই ৰাতিপুৱা হোৱাৰ জাননী দিয়াৰ আগতেই যদি নৰকাসুৰে নীলাচল পাহাৰৰ নামনিৰ পৰা মন্দিৰলৈকে এৰাতিৰ ভিতৰতে খটখটি নিৰ্মাণ কৰিব পাৰে তেন্তে তেওঁ বিয়া হ'বলৈ সাজু। নৰকাসুৰে সেইমতে দেৱীক পাবলৈ নীলাচল পাহাৰৰ নামনিৰ পৰা মন্দিৰলৈ একে নিশাৰ ভিতৰতে এটা শিৰৰ খটখটি সাজে।
2: খটখটি নিৰ্মাণ কৰি ৰাতিপুৱাৰ আগতেই শেষ কৰিবৰ উপক্ৰম হোৱাত দেৱীয়ে দেখিলে কথা বিষম, সেয়েহে তেওঁ চক্ৰান্তৰ আশ্ৰয় ল'বলৈ বাধ্য হ'ল। কামাখ্যা দেৱীয়ে ভয় খাই কুকুৰা এটাৰ ডিঙিত চেপা মৰাত সি ডাক দিলে। নৰকাসুৰেও ৰাতি পোৱালে বুলি ভাবি কামটো আধাতে এৰিলে, কিন্তু পাছত প্ৰকৃত কথা গম পাই প্ৰচণ্ড ক্ৰোধত নৰকাসুৰে কুকুৰাটো খেদি খেদি গৈ বৰ্তমানৰ কুকুৰাকটা নামেৰে সেই ঠাই টুকুৰাত মায়াবী কুকুৰাটো দুচেওকৈ কাটে। এতিয়াৰ দৰং জিলাত কুকুৰাকটা নামৰ ঠাই এখন আছে। আনহাতে অসমাপ্ত খটখটিটো মেখেলা উজোৱা পথ বুলি কোৱা হয়।
1: ইয়াৰ লগতে কামাখ্যা দেৱীক বিয়া পাতিবৰ বাবে কামাখ্যা দেৱীয়ে আৰু এটি চৰ্ত দিছিল নৰকাসুৰক। সেই চৰ্তটো আছিল নীলাচল পাহাৰত দুটিকৈ পুখুৰী খান্দিব লাগিব, আৰু সেই অনুসাৰে নৰকাসুৰে দুটিকৈ পুখুৰী খান্দিছিল নীলাচল পাহাৰত। এই ক্ষেত্ৰত আমি কামাখ্যা দেৱালয়ৰ বৰদলৈ গোবিন্দ প্ৰসাদ শৰ্মা ছাৰৰ পৰা কিছু তথ্য লাভ কৰিছিলোঁ। তেখেতে আমাক এনেদৰে জনাইছিল,
2: যিহেতু আমি দেখিবলৈ পাইছোঁ যে যিটো পুখুৰী, সেই ঐতিহ্যমণ্ডিত পুখুৰীটো খন্দোৱা হৈছিল তেওঁৰ চৰ্ত এটা পূৰণ কৰিবলৈ, আৰু সেই পুখুৰীটো বৰ্তমানো আছে। আৰু দৰ্শনাৰ্থী আৰু পুখুৰীটোৰ মাজৰ সম্পৰ্কটো বৰ্তমান কেনেকুৱা ধৰণৰ
0: হয়? যিটো মা কামাখ্যা দেৱীৰ মন্দিৰৰ উত্তৰফালে যিটো পুখুৰী আছে, সৌভাগ্য কুণ্ড বুলি, সেই সৌভাগ্য কুণ্ড বুলি পুখুৰীটোৰ যিটো সোঁফালৰ পুখুৰী, সেই পুখুৰীটোত আমাৰ এটা পৌৰাণিক অধ্যয়নে আছে যে যাত্ৰীসকল দৰ্শনলৈ আহিলে পোনপ্ৰথমে সেই সৌভাগ্য কুণ্ডত ভৰিয়া ধুই, যিসকলে যাত্ৰী স্নান নকৰে তেওঁলোকে ভৰিয়া ধুই পেলাই বা স্নান কৰি তাৰ ওচৰতে চাব গণেশৰ মূৰ্তি এটা আছে। গণেশৰ মূৰ্তিটোত পূজা কৰাৰ পিছত আমাৰ পৌৰাণিক অধ্যয়ন মতে উত্তৰ দুৱাৰী সোমাই প্ৰথমে কামেশ্বৰ কামেশ্বৰী দেৱীৰ ওচৰত প্ৰাৰ্থনা জনাই মূল মন্দিৰৰ ভিতৰত গৰ্ভগৃহ স্পৰ্শন কৰি দৰ্শনৰ যিটো আমাৰ পৌৰাণিক ছিষ্টেম সেই অনুযায়ী কৰিলে তেওঁ পুনৰপ্ৰাপ্তি হয় বুলি এটা আমাৰ অধ্যয়ন আছে। আৰু সেই অনুযায়ী এতিয়াও যাত্ৰীসকলে সেই আমাৰ সৌভাগ্যকুণ্ডলৈকে আহে। সৌভাগ্যকুণ্ডত ভৰিয়াত ধুই গণেশত সেৱা কৰাৰ পিছত দেৱদেৱীৰ দৰ্শনৰ আগতেই প্ৰথমে গণেশত দৰ্শন কৰিব লাগে। এই গণেশত দৰ্শন কৰাৰ পিছতে তেওঁ মূল মন্দিৰত দৰ্শন সমাপ্ত কৰে। সৌভাগ্যকুণ্ডৰ লগত দুটা পুখুৰী আছে। দুটা পুখুৰীত এটাত আমাৰ মানুহে যাত্ৰীকে স্নান কৰে, আৰু এটা পুখুৰীৰ পৰা আমাৰ দেৱীৰ যিটো নিত্য স্নান, ৰাতি মজিৰ স্নান হয়, স্নান কৰায় সেই পানীৰে ভোগৰ কাৰণে যিটো দেৱীৰ ভোগ হয় সেই ভোগেৰে পূজাখিনি সমাপন কৰে। এতিয়া আমাৰ পৌৰাণিক অধ্যায় পৌৰাণিক আমাৰ যুগ যুগান্তৰ যিসকল পৌৰাণিকসকল আছিলে তেওঁলোকে যেনেধৰণে চলাই আহিছে আমিও আজিলৈকে একেধৰণৰ পৰ্যায়েৰে চলাই আছোঁ।
2: জানি খুব ভাল লাগিছে আৰু আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: ধন্যবাদ। সকলো আকাশবাণী কেন্দ্ৰৰ যোগেদি সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।
1: ডক্টৰ প্ৰণৱজ্যোতি ডেকা ছাৰৰ নীলাচল কামাখ্যা হাৰ হিষ্ট্ৰী এণ্ড তন্ত্ৰ ইংৰাজী গ্ৰন্থখন অসমীয়ালৈ অনুবাদ

0: পৰা জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ ভূতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ ৰক্তিম ৰঞ্জন শইকীয়া ছাৰৰ লগত মেখেলা উজোৱা পথটোলৈ উঠি যাওঁতে পোৱা কামৰূপী চিত্ৰকলা লগতে এই পথটোৰ বিষয়ে আমি কিছু কথা পাতিছিলোঁ। তেখেতে আমাক এই ক্ষেত্ৰত এনেদৰে জনাইছিল।
1: আচলতে কি, মই ডেকা ছাৰৰ লগত যেতিয়া ফিল্ড ৱৰ্ক কৰিছিলোঁ, তেতিয়া তেখেতৰ কথাবোৰ অলপ, তেখেতৰ কিতাপখনো মই ট্ৰেঞ্চলেট কৰিছোঁ, তাত অলপ কিছুমান কথা আছে এনেকুৱা কথাটো। তাত চাবচোন, আপুনি উঠি যোৱা দুইটা পথৰ কাষৰ যিখিনি মূৰ্তি, তাত বহুকেইটা মানে বুদ্ধৰ আপোনাৰ সেইটো কি এটা বিশেষ পজিচনত বহি থাকে যে সেই পজিচনটো থকা সেই চাইড পিছফালে মানে দুখন হাত কাটি এক্সট্ৰা লগাই দিছে পিছত, তাৰমানে বুদ্ধৰ মূৰ্তিখিনি কনভাৰ্ট কৰি দিছে বিষ্ণু মূৰ্তিলে। আৰু সেই ভাৰত মানে অসমত বুদ্ধিজিমটো প্ৰসাৰ আপোনাৰ তান্ত্ৰিক বুদ্ধিজিম বুলিয়ে ক'ব পাৰে। সেইটো আপোনাৰ এই 10-11 century মানে পাল ৰজাসকলৰ ওপৰত তেওঁলোক ইনফ্লুৱেঞ্চ হৈছিলে, আৰু তেওঁলোকে পাল ৰজাসকলৰ দুখনমান তামৰফলিত আপোনাৰ এই কামেশ্বৰ মহাগৌৰী আৰু এই তেনেকুৱা মানে যিবোৰ মানে বুদ্ধিষ্ট ইনফ্লুৱেঞ্চ থকা দেৱ দেৱীৰ মানে বিষয়ে উল্লেখ পোৱা যায়। গতিকে সেইখিনি 10ম শতিকা 11ম শতিকা পাল শৈলীৰ ৰজাৰ সময়ত হয়তো নিৰ্মাণ কৰা, পিছত তেওঁলোক যেতিয়া পতন হ'ল তাৰপিছত সেইখিনি আপোনাৰ বিষ্ণুলৈ কনভাৰ্ট কৰি দিয়া হ'ল। গতিকে সেই গোটেই ৰাস্তাটো নৰকাসুৰটো এটাতো মাই আছে, গতিকে সেইটো হিষ্টৰিকেলি সেইটো কোৱাটো দিগদাৰ। গতিকে সেইখিনি 10ম শতিকা মূৰ্তিখিনি 10ম শতিকাত বনাইছিলে, কিন্তু আপুনি পথটো কিন্তু তাতকৈ পুৰণি, মানে তলত শ্লেপ পাৰি পাৰি সেইটো আপুনি একদম ভিতৰত যিটো কামাখ্যা মন্দিৰৰ যিটোত মানে আৰু হেৰি জুনি পীঠখন আছে তাৰ যিখন বেৰা কেইখনৰ যিটো কটাৰ ধৰণ মানে ধৰণটোৰ লগত এই খটখটিটো মিলে, তাৰমানে সেই মন্দিৰটো যেতিয়া প্ৰথম সেই মনোভৱ গুহাটো শিলত কাটিছিলে একদম পুৰা গেনেটিক নিজ হাৰ্ড ৰক, সেইটো কটাটো ইমান ইজি নহয়। গতিকে যিখিনিয়ে কাটিছিলে সেইখিনিয়ে সেই কাষ মূৰ্তিবোৰ নহয় আপোনাৰ যিটো খটখটিটো বনাইছিলে, সেইটো মই কটাৰ লক্ষণটো চাই কৈছো। আৰু তাৰপিছত তেতিয়া এটা আপোনাৰ OSL ডেটিং কৰা হৈছিলে সেই মনোভৱ গুহাৰ একদম তলত, সেইখন মানে মাটি খহিছিলে, মাটি খহোঁতে সেই মানে OSL ডেটিং কৰিবৰ কাৰণে এক্সপ'জ নোহোৱা আপোনাৰ চেম্পল লাগে। সেই তাৰ পৰা সেই ডক্টৰ ভাগৱত দুৱৰাহঁতে চেম্পল কালেক্ট কৰি পেলাই ডেটিং কৰিছে ঠিক তলৰ মাটিখিনি, মানে আপুনি মনোভৱ গুহাটোত ঠিক তলৰ মাটিখিনি কেতিয়া জমা হৈছিলে, মন্দিৰটো বনোৱা সময়ত ডেফিনেটলি জমা হ'ব, সেইখিনি আপোনাৰ প্ৰায় 2100 বছৰ পুৰণি ওলাইছিলে। তাৰমানে কামাখ্যা মন্দিৰৰ ফাৰ্ষ্ট ষ্ট্ৰাকচাৰটো 2000 বছৰ পুৰণি। পিছত ষ্টেপ বাই ষ্টেপ 8ম শতিকাত বনোৱা কিছুমান চিন আছে, ধৰক এটা মূৰ্তি ডেকা ছাৰে কোৱা মতে সেইটো আপোনাৰ 4th-5ম শতিকাৰ, সেইটো আপোনাৰ সিংহ এটা সাপ এডাল খাই থকা এটা মূৰ্তি আছে সেইটো। গতিকে এই খটখটিটো আপোনাৰ 2000 বছৰ পুৰণি, যিটো গ্ৰুপে কাটিছিলে মানে খুব লোহা আপোনাৰ হাই কোৱালিটি আইৰণ মেনুফেকচাৰিঙৰ তেওঁলোকৰ নলেজ আছিলে, কাৰণ সেই ৰকটো যিটো কাটে সেই ৰকটো পুৰা নিচিগ্ৰ নাই বহুত হাৰ্ড, সেই ৰকটো ধুনীয়াকে কাটি দিছে। গতিকে সেই টেকনলজি থকা এটা গ্ৰুপে বনাইছিলে। তাৰপিছত স্তৰ বাৰ স্তৰ বেলেগ বেলেগ আহিছে, কিন্তু 10ম শতিকাত কাষৰ খটখটিটো কাষৰ মূৰ্তিবোৰ সেই 10ম-11ম শতিকাত কটা হৈছে।
0: নীলাচল পাহাৰৰ স্থাপত্য আৰু ভাস্কৰ্য শৈলী, অসমীয়া ঐতিহ্য, তান্ত্ৰিক উপাসনা আৰু মধ্যযুগীয় মন্দিৰ নিৰ্মাণ কলাৰ এক অপূৰ্ব সংমিশ্ৰণ। নীলাচল পাহাৰৰ মন্দিৰসমূহ, বিশেষকৈ নীলাচল শৈলী নামে জনাজাত স্থাপত্যৰ এক উদাহৰণ।
2: কালিকা পুৰাণৰ প্ৰাচীন বিৱৰণৰ লগতে 1565 চনত কোচ ৰজা নৰনাৰায়ণে কামাখ্যা মন্দিৰৰ লগতে বিভিন্ন স্থাপত্য ভাস্কৰ্যৰ পুনৰ নিৰ্মাণ কৰি বৰ্তমানৰ ৰূপ দিছিল বুলি ইতিহাসত পোৱা যায়।
0: ডক্টৰ বাণীকান্ত কাকতিয়ে তেখেতৰ মাদাৰ গডেজ কামাখ্যা গ্ৰন্থখনি নৰকাসুৰ, কামাখ্যা আৰু নীলাচল সন্দৰ্ভত এনেদৰে উল্লেখ কৰিছে। কামাখ্যা মন্দিৰক এটা অতি প্ৰাচীন দেৱী ধাম হিচাপে তেখেতে গণ্য কৰিছে, যিটো পৰৱৰ্তী সময়ত তান্ত্ৰিক ধৰ্মৰ অন্যতম কেন্দ্ৰ হৈ পৰে। তেওঁৰ মতে নৰকাসুৰে কামৰূপত আৰ্য ধৰ্ম প্ৰতিষ্ঠা কৰাৰ আগতে কামাখ্যা আছিল খিলঞ্জীয়া গোষ্ঠীসমূহৰ শক্তি পূজাৰ কেন্দ্ৰ। তেওঁ কৈছে যে কামাখ্যাৰ ধাৰণাটো যোনি বা নাৰীৰ প্ৰজনন ক্ষমতাৰ পূজাৰ সৈতে জড়িত। এই খিলঞ্জীয়া ধাৰণাটো পিছলৈ হিন্দু ধৰ্মৰ তন্ত্ৰবাদৰ সৈতে একত্ৰিত হয়, য'ত কামাখ্যা দেৱীক সতীৰ যোনিপীঠ হিচাপে গণ্য কৰা হয়। ডক্টৰ বাণীকান্ত কাকতিয়ে প্ৰমাণ কৰিছে যে কামাখ্যাৰ আৰাধনাৰ লগত জনজাতীয় পৰম্পৰা যেনে খাচী বা গাৰু জড়িত হৈ আছে, যিটো স্থানীয় প্ৰথাৰ পৰা হিন্দু ধৰ্মত সোমাই পৰিছিল।

0: সামগ্ৰিকভাৱে ডক্টৰ বাণীকান্ত কাকতিৰ এই অধ্যয়ন কামাখ্যা মন্দিৰৰ উৎপত্তি আৰু বিকাশৰ বৈজ্ঞানিক আৰু তাত্ত্বিক বিশ্লেষণৰ বাবে এক প্ৰামাণিক দলিল হিচাপে গণ্য কৰা হয়।
1: কাকতিদেৱে কামাখ্যা শব্দটোৰ উৎপত্তিৰ বিষয়তো আলোকপাত কৰিছে, য'ত কামা কামনা পূৰণ কৰা আৰু তান্ত্ৰিক পৰম্পৰাৰ মিলন আছে। তেওঁ নীলাচল পাহাৰৰ ওপৰত থকা এই মন্দিৰৰ ভৌগোলিক আৰু সাংস্কৃতিক গুৰুত্বৰ কথা উল্লেখ কৰিছে। ডক্টৰ কাকতিৰ এই গ্ৰন্থখনিত কামাখ্যাৰ তান্ত্ৰিক আৰু ঐতিহাসিক ইতিহাস সম্পৰ্কে বিভিন্ন তথ্য পোৱা যায়।
0: মেখেলা উজোৱা পথৰ পাথৰৰ খোজবোৰ সৰু বৰ অসমান আকৃতিৰ। কিছুমান অংশত শিলৰ গাঁথনি স্পষ্টকৈ দেখা যায়, যি প্ৰাচীন স্থাপত্য কৌশলৰ পৰিচয় দিয়ে। পথটোত উঠি যাওঁতে পাহাৰৰ ঢাল অনুসৰি বেঁকা বেঁকিকৈ উঠিবলগীয়া হয়। প্ৰাকৃতিক শিলৰ ওপৰত কাটি তৈয়াৰ কৰা অংশসমূহ সেই পথটোত দেখা পোৱা যায়। বৰষুণৰ পানী নামিবলৈ কিছুমান স্বাভাৱিক নলা আকৃতিৰ গঠনো আছে সেই পথটোৰ কাষতেই। পথৰ কাষে কাষে গছ লতা বনাঞ্চলৰ মাজেৰে এই পথ উজাই যায়। ইয়াৰ নিৰ্মাণ শৈলীত মধ্যযুগীয় অসমৰ প্ৰাচীন শিল স্থাপত্যৰ ছাপ দেখা পোৱা যায়। ইতিহাসবিদসকলে কয় যে এই পথ হয়তো বহু শতিকা আগতে নিৰ্মিত হৈছিল আৰু পিছলৈ ইয়াকো পুনৰ নিৰ্মাণ কৰা হৈছিল।
1: মেখেলা উজোৱা পথ ধৰ্মীয় দৃষ্টিৰে বিশেষ গুৰুত্বপূৰ্ণ। আগৰ দিনত ভক্তসকলে এই পথেদি খোজকাঢ়ি কামাখ্যা মন্দিৰলৈ গৈ পূজা অৰ্চনা কৰিছিল। এই পথেদি উঠাটো এক প্ৰকাৰ তপস্যা বুলি গণ্য কৰা হৈছিল। বৰ্তমান সময়তো বহুতো দৰ্শনাৰ্থী এই পথেৰে উঠি কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ যায়। বিশেষকৈ অম্বুবাচী মেলাৰ সময়ত এই পথৰ গুৰুত্ব বৃদ্ধি পায়। বহু সাধু সন্ন্যাসী আৰু ভক্তই আজিও পৰম্পৰাগত বিশ্বাস অনুসৰি এই পথ ব্যৱহাৰ কৰে। পাহাৰৰ নিস্তব্ধ পৰিৱেশ, চৰাইৰ কলৰৱ আৰু শিলৰ খোজেৰে ওপৰলৈ উঠাৰ অনুভৱে ভক্তৰ মনত এক আধ্যাত্মিক ভাৱ জগায়।
0: মেখেলা উজোৱা পথ কেৱল ধৰ্মীয় স্থান নহয়, ই এক গুৰুত্বপূৰ্ণ পৰ্যটন আকৰ্ষণৰ কেন্দ্ৰ। গুৱাহাটীৰ ইতিহাস জানিবলৈ অহা পৰ্যটকসকলে এই পথ পৰিদৰ্শন কৰে। ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ দৃশ্য আৰু গুৱাহাটী নগৰৰ সুন্দৰ দৃশ্য দেখা পোৱা যায়। এই পথ অসমৰ লোক ঐতিহ্য আৰু পৌৰাণিক কাহিনীৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত। বৰ্তমান এই পথক লৈও বিভিন্নজনে বিভিন্ন ধৰণে গৱেষণা কৰাও দেখিবলৈ পোৱা যায়। ই অসমৰ সাংস্কৃতিক পৰিচয়ৰ এক অংশ। মেখেলা উজোৱা পথ অসমৰ ঐতিহ্য, ইতিহাস আৰু বিশ্বাসৰ এক অপূৰ্ব সমন্বয়। ইয়াৰ সৈতে জড়িত নৰকাসুৰৰ কাহিনী আমাৰ লোকসাহিত্যৰ সমৃদ্ধিৰ বিষয়ে আমাক জ্ঞাত কৰায় আৰু ইয়াৰ পাথৰৰ খোজবোৰে অতীতৰ স্থাপত্য কৌশলৰ সাক্ষ্য বহন কৰে। এই পথ আমাৰ বাবে কেৱল এটা ঐতিহাসিক নিদৰ্শন নহয়, ই আমাৰ সংস্কৃতি আৰু আধ্যাত্মিক ঐতিহ্যৰ প্ৰতীক। ইয়াক সংৰক্ষণ কৰা আৰু ইয়াৰ ইতিহাস নতুন প্ৰজন্মক জনোৱা সকলোৰে দায়িত্ব। নীলাচল পাহাৰত অৱস্থিত কামাখ্যা ক্ষেত্ৰত কিছুমান পবিত্ৰ পুখুৰী অথবা কুণ্ড আছে। লোকবিশ্বাস অনুসৰি এই পুখুৰীসমূহ অসুৰ ৰজা নৰকাসুৰে খন্দাইছিল বুলি কোৱা হয়। সৌভাগ্য কুণ্ড, গয়া কুণ্ড, অমৃত কুণ্ড হৈছে এই কামাখ্যা মন্দিৰত থকা তিনিটা পুখুৰী। জনপ্ৰবাদ মতে নৰকাসুৰ প্ৰথম অৱস্থাত ধৰ্মপৰায়ণ আছিল আৰু দেৱী কামাখ্যাৰ উপাসকো আছিল। দেৱীৰ সন্তুষ্টিৰ বাবে তেওঁ পথ পুখুৰী খন্দাইছিল বুলি কোৱা হয়। পিছলৈ অহংকাৰ আৰু শক্তিৰ অপব্যৱহাৰত নৰকাসুৰৰ পতন ঘটে। এই পুখুৰীসমূহ কেৱল পানীৰ উৎসই নহয়, ই হৈছে ধৰ্মীয় আচাৰ অনুষ্ঠান, তীৰ্থস্নান আৰু আধ্যাত্মিক সাধনাৰ এক অংশ। বিশেষকৈ অম্বুবাচী মেলাৰ সময়ত এই কুণ্ডসমূহৰ গুৰুত্ব বেছিকৈ দেখা পোৱা যায়। কামাখ্যা ক্ষেত্ৰত থকা এই পুখুৰীৰ ইতিহাস, পৌৰাণিক কাহিনী আৰু ধৰ্মীয় বিশ্বাসৰ এক মিলনস্থলী। নৰকাসুৰৰ সৈতে জড়িত কাহিনীবোৰে এই স্থানসমূহক অধিক ৰহস্যময় আৰু পবিত্ৰ ৰূপ দিয়ে।
2: ইমান পৰে শ্ৰোতাসকলে মেখেলা উজোৱা পথ শীৰ্ষক এখনি প্ৰামাণ্য লক্ষ্য শুনিলে। যুগুতাই আগবঢ়ালে পম্পী মালাকাৰ আৰু কস্তুৰীমা দাসে। আমাৰ

কাহিনী পড়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in নতুন ভাৰত ন ৰূপত আকাশবাণী।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নাৰায়ণ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, ৰাজ্যত শিশুৰ মৃত্যুৰ হাৰ চকুত লগা ধৰণে হ্ৰাস, গ্ৰন্থবৰ্ষ 2025ৰ সৈতে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদৰ অভিলাষী প্ৰকল্প গ্ৰন্থবৰ্ষ 2025 ফেলোশ্বিপ প্ৰাপকসকলৰ নাম ঘোষণা, শ্ৰীভূমি জিলাত কৃষি আন্তঃগাঁথনি উন্নয়নৰ বাবে কম সুতত বেংকৰ ঋণ লাভৰ অনলাইন আবেদন গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ, আৰু ছুইজাৰলেণ্ড, স্পেইন আৰু পৰ্তুগালৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। ৰাজ্যত শিশুৰ মৃত্যুৰ হাৰ চকুত লগা ধৰণে হ্ৰাস পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে এই হাৰ 2018 চনৰ 41ৰ পৰা 2024 চনত 29লৈ কমিছে। তেওঁ কয় যে বিগত বছৰকেইটাত স্বাস্থ্যখণ্ডত গ্ৰহণ কৰা সুপৰিকল্পিত নীতি, নিৰন্তৰ বিনিয়োগ আৰু স্বাস্থ্যকৰ্মীসকলৰ অক্লান্ত প্ৰচেষ্টাৰ বাবেই এই সাফল্য লাভ কৰিব পৰা গৈছে। নৱজাতকৰ উপৰি প্ৰসৱৰ সময়ত মাতৃৰ মৃত্যুৰ হাৰ, কিশোৰীৰ গৰ্ভধাৰণো হ্ৰাস পাইছে আৰু শিশু জন্মৰ সময়ত স্বাস্থ্যসেৱা নিশ্চিত হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰন্থবৰ্ষ 2025ৰ সৈতে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদৰ অভিলাষী প্ৰকল্প গ্ৰন্থবৰ্ষ 2025 ফেলোশ্বিপ প্ৰাপকসকলৰ নাম ঘোষণা কৰা হৈছে। পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাৰ অধ্যক্ষতাত গঠন কৰা 10-জনীয়া সমিতিয়ে ফেলোশ্বিপ প্ৰাপকসকলক বাছনি কৰে। অসমীয়া, বাংলা আৰু বড়ো ভাষাৰ লগতে ৰাজ্যৰ অন্যান্য জনগোষ্ঠীয় ভাষাৰ বাবে মুঠ 22টা বিষয় ধাৰ্য কৰি লেখকসকলৰ পৰা পাণ্ডুলিপি আহ্বান কৰা হৈছিল। সেই অনুসৰি 512গৰাকী বিভিন্ন বিষয়ৰ মুঠ 547টা পাণ্ডুলিপি পৰিষদে লাভ কৰিছিল। এই পাণ্ডুলিপিসমূহ পৰীক্ষা কৰি বিচাৰক সমিতিয়ে 49গৰাকী লেখকক ফেলোশ্বিপৰ বাবে নিৰ্বাচন কৰে। ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে। অৱশ্যে এতিয়াও 2খন জিলাৰ 25,000ৰো অধিক লোক বানৰ কবলত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ প্ৰায় 25,100গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে আৰু 393.44 হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। জিলা দুখনত বান প্ৰভাৱিত লোকৰ বাবে স্থাপন কৰা 4টা উদ্ধাৰ আৰু সাহায্য শিবিৰত এতিয়াও 129গৰাকী লোকে আশ্ৰয় লৈ থকা বুলি প্ৰাধিকৰণে জানিবলৈ দিছে। বছৰৰ প্ৰথমটো বানত বিভিন্ন জিলাত মথাউৰি, পথ, দলং আৰু অন্য আন্তঃগাঁথনিৰো ক্ষতি হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱে কালি অত্যধিক বৰষুণ আৰু পানীৰ সৈতে ৰেলপথত প্ৰভাৱ পেলাব পৰা ৰাজ্যৰ 30টা স্থানক বিপদজনক অঞ্চল হিচাপে চিনাক্ত কৰে। ৰেল বিভাগে বাৰিষা এই স্থানসমূহত যাতে কোনো অঘটন সংঘটিত নহয় তাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। স্পৰ্শকাতৰ ৰেললাইনসমূহত নিৰীক্ষণকাৰী নিয়োগ কৰাৰ উপৰি 50 কিলোমিটাৰ ব্যৱধানত মজুতকৰণ গোট স্থাপন কৰা হৈছে। এই গোটসমূহত যিকোনো অঘটনৰ মোকাবিলা কৰিব পৰাকৈ ৰেল ট্ৰেক নিৰ্মাণৰ সকলো সামগ্ৰী মজুত কৰি ৰখা হৈছে বুলি উত্তৰ পূব সীমান্ত ৰেলৱে প্ৰকাশ কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে বানে উটুৱাই লৈ যোৱা ধেমাজিৰ চিমেনচাপৰি ৰেল দলংখন পুনৰ নিৰ্মাণ কৰাৰ বাবে RDSO দলে নক্সা প্ৰস্তুত কৰি আছে। নদীখনৰ গতিপথ সলনি হোৱাৰ বাবে এইবাৰ দলংখন দীঘলকৈ নিৰ্মাণ কৰি সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে চিন্তা কৰা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই কালি অসম নাগালেণ্ড সীমান্ত অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চল, নামবৰ সংৰক্ষিত বনাঞ্চল আৰু দৈয়াং সংৰক্ষিত বনাঞ্চলৰ সীমামূৰীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰে। সীমান্ত অঞ্চলৰ ৰেংমা পানীত থকা CRPFৰ ছাউনীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে জ্যেষ্ঠ বিষয়াসকলৰ সৈতে কথা পাতে। তেওঁ সীমান্ত অঞ্চলৰ উন্নয়নমূলক কাম কাজ, সুৰক্ষা ব্যৱস্থা আৰু সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত বিষয়াসকলৰ সৈতে আলোচনা কৰে। সীমান্তৰ স্থানীয় লোকসকলৰ সৈতে মন্ত্ৰীগৰাকীয়ে পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰে। মন্ত্ৰী শ্ৰী বৰাৰ সৈতে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনেও সীমান্ত অঞ্চল পৰিদৰ্শন কৰে। গোলাঘাট জিলাৰ আয়ুক্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক, সৰুপথাৰ সমজিলাৰ আয়ুক্ত, সীমান্ত দণ্ডাধীশ, বন বিভাগৰ বিষয়াৰ লগতে অন্যান্য জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসকলেও এই পৰিদৰ্শনকালত অংশ লয়। সীমান্ত অঞ্চল পৰিদৰ্শন কৰি মন্ত্ৰী বৰাই সকলোৰে সৈতে সীমান্তৰ বিষয়ে আলোচনা

কৰে। ৰাজ্যত কালিৰে পৰা বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান ভি বি জি ৰামজী আঁচনি ৰূপায়ণ কৰা হৈছে। শিক্ষা, তথ্য প্ৰযুক্তি আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰী ডাঃ অনুজ পেগুৱে ধেমাজি জিলাত আঁচনিখন শুভাৰম্ভ কৰি কয় যে পূৰ্বৰ এম জি এনৰেগা আঁচনিৰ তুলনাত অধিক উন্নত এই আঁচনিখনৰ জৰিয়তে জিলাখনৰ গ্ৰামাঞ্চলৰ পৰিয়ালসমূহক বছৰি 125 দিনৰ নিশ্চিত কৰ্মসংস্থাপন প্ৰদানেৰে গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ লক্ষ্য লোৱা হৈছে। তেওঁ কয় যে কামৰ বাবে আবেদন, আবণ্টন আৰু মজুৰি প্ৰদান প্ৰক্ৰিয়া পূৰ্বতকৈ অধিক ক্ষিপ্ৰ আৰু স্বচ্ছভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে এই আঁচনিখন সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে পৰিচালনা কৰা হ'ব। শ্ৰীপেগুৱে আঁচনিখনৰ অধীনত গ্ৰাম্য আন্তঃগাঁথনি নিৰ্মাণ, জল সুৰক্ষা, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ ৰোধ কৰা আৰু জীৱিকাৰ স্থায়ী উৎস সৃষ্টিৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্যখনৰ বাবে 2,144 কোটি টকা বিনিয়োগ সাপেক্ষে এই আঁচনিখনৰ অধীনত জিলাখনৰ প্ৰতিখন গাঁও পঞ্চায়তে গড়ে 1 কোটি টকাকৈ লাভ কৰিব। অনুষ্ঠানত চিচিবৰগাঁও সমষ্টিৰ বিধায়ক জীৱন গগৈ, ধেমাজি জিলাৰ আয়ুক্তৰ লগতে জিলা প্ৰশাসনৰ বিষয়াসকলো উপস্থিত থাকে। চিৰাং, কামৰূপ, যোৰহাট, বজালী, শ্ৰীভূমি, চৰাইদেউ আদি জিলাতো কালি আঁচনিখনৰ শুভাৰম্ভ অনুষ্ঠানৰ আয়োজন কৰা হয়। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰীভূমি জিলাৰ কৃষি বিষয়াৰ কাৰ্যালয়ৰ পৰা কৃষি আন্তঃগাঁথনি উন্নয়ন পুঁজি আঁচনিৰ অধীনত কৃষি আন্তঃগাঁথনি উন্নয়নৰ বাবে কম সুতত বেংকৰ ঋণ লাভ কৰাৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। জিলা কৃষি বিষয়াৰ এখন বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি জিলাখনৰ আগশাৰীৰ কৃষক, কৃষক উৎপাদক সংগঠন, কৃষক উৎপাদক কোম্পানী, আত্মসহায়ক গোট, যৌথ দায়বদ্ধতা গোট আৰু সমবায় সমিতিসমূহে এই সুবিধা লাভ কৰিব। জৈৱ উপকৰণ উৎপাদন, পুলি উৎপাদন, কৃষি সেৱা কেন্দ্ৰ, শস্য গুদাম, শস্য ভঁৰাল স্থাপন, শীতল ভঁৰাল, পেকেজিং ব্যৱস্থা, প্ৰাথমিক প্ৰক্ৰিয়াকৰণ ইউনিট, মাটিবিহীন খেতি, কাঠফুলা খেতি, পলি হাউচ, গ্ৰীণ হাউচ, এৰোপেনিক কৃষি আদি বিভিন্ন প্ৰকল্পৰ বাবে ঋণ যোগান ধৰা হ'ব। এই ঋণৰ ক্ষেত্ৰত সুদৰ ওপৰত সৰ্বাধিক 3% ৰাজ সাহায্য প্ৰদান কৰা হ'ব। এই সুবিধা সৰ্বাধিক 7 বছৰলৈকে লাভ কৰিব পাৰিব। আগ্ৰহী কৃষক আৰু কৃষক গোটসমূহে 20 জুলাইৰ ভিতৰত অনলাইন আবেদন দাখিল কৰিব পাৰিব। অধিক তথ্যৰ বাবে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ প্ৰথমজন অসমীয়া মুৰব্বী হিচাপে মনোজ কুমাৰ শৰ্মা বৰদলৈয়ে কাৰ্যভাৰ গ্ৰহণ কৰিছে। তেওঁ 30 জুনত অৱসৰ গ্ৰহণ কৰা উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক জ্ঞান বাট্ৰাৰ স্থলাভিষিক্ত হৈছে। শ্ৰীশৰ্মাই প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ গুৱাহাটীৰ বৰঝাৰৰ মুখ্য কাৰ্যালয়ত বিত্ত বিভাগৰ মহাপ্ৰবন্ধক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। তামোলপুৰ জিলাৰ ঝাৰগাঁৱত আজি পুৱা পথাৰত ভূঁই ৰুই থকাৰ সময়তে বজ্ৰপাতত এগৰাকী ৰোৱনীৰ মৃত্যু হয়। ৰোৱনীগৰাকীক বৰলকুচি গাঁৱৰ মিনতি ব্ৰহ্ম বুলি জনা গৈছে। আন কেইবাগৰাকীও ৰোৱনীৰ কথম্পি প্ৰাণ ৰক্ষা হয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বাবে গঠন কৰা ন্যায়াধীশ সৌমিত্ৰ শইকীয়া নেতৃত্বাধীন এজনীয়া তদন্ত আয়োগৰ কাৰ্যকাল পুনৰ 3 মাহলৈ বৃদ্ধি কৰা হৈছে। ৰাজ্য চৰকাৰৰ ৰাজনৈতিক বিভাগে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। ছুইজাৰলেণ্ড, স্পেইন আৰু পৰ্তুগালে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছুইজাৰলেণ্ডে আজি পুৱা 8:30 বজাত কানাডাত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত আলজেৰিয়াক 2-0 গ'লত পৰাজিত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। এম্বুলোৱে খেলখনৰ 10 মিনিটত গ'ল দি ছুইজাৰলেণ্ডক অগ্ৰগতি প্ৰদান কৰে। খেলখনৰ দ্বিতীয়াৰ্ধৰ 1 মিনিট পাছত নডৱে দ্বিতীয়টো গ'ল দি দলক শক্তিশালী স্থিতিত উপনীত কৰে। মঙলবাৰে হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত ঘানাৰ বিৰুদ্ধে দলটো অৱতীৰ্ণ হ'ব। একেদৰে পৰ্তুগালে আজি পুৱা অনুষ্ঠিত নকআউট পৰ্যায়ৰ আন এখন খেলত ক্ৰোৱেছিয়াক 2-1 গ'লত পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। মঙলবাৰে ডালাছত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত দলটো স্পেইনৰ সন্মুখীন হ'ব। ইপিনে স্পেইনে যোৱা নিশা কেলিফৰ্ণিয়াত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত অষ্ট্ৰিয়াক 3-0 গ'লত পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। স্পেইনৰ হৈ মিকেল ওয়াৰজাৱালে 36 মিনিটত গ'ল দি দলক 1-0 অগ্ৰগতি প্ৰদান কৰে। ইয়াৰ পাছত পেড্ৰো পৰৈ 66 মিনিটত দ্বিতীয়টো গ'ল দি দলৰ স্থিতি সুদৃঢ় কৰে। ওয়াৰজাৱালে 89 মিনিটত আৰু এটা গ'ল দি দলৰ জয় নিশ্চিত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যত শিশুৰ মৃত্যুৰ হাৰ চকুত লগা ধৰণে হ্ৰাস। গ্ৰন্থবৰ্ষ 2025ৰ সৈতে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদৰ অভিলাষী প্ৰকল্প গ্ৰন্থবৰ্ষ 2025 ফেলোশ্বিপ প্ৰাপকসকলৰ নাম ঘোষণা। শ্ৰীভূমি জিলাত কৃষি আন্তঃগাঁথনি উন্নয়নৰ বাবে কম সুতত বেংকৰ ঋণ লাভৰ অনলাইন আবেদন প্ৰক্ৰিয়া গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ আৰু ছুইজাৰলেণ্ড, স্পেইন আৰু পৰ্তুগালৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 বজাত শুনিবলৈ পাব।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজ আৰু নিউজ অন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াবলৈ লৈছোঁ হিন্দী চিনেমা গীতৰ অনুষ্ঠান। অনুষ্ঠানত শুনক বাগবান চিনেমাৰ কেইটিমান গীত। প্ৰথমে শুনক অমিতাভ বচ্চন, অলকা য়াগ্নিক, হেমা সরদেসাই আর আদিল শ্রীবাস্তবর কণ্ঠর এই গীতটি।
1: It's Valentine's Day.

It's Valentine's Day. Groove.

অমিতাভ বচ্চন, অলকা ইয়াগনিক, হেমা সৰদেশাই আৰু আদেশ শ্ৰীবাস্তৱৰ কণ্ঠত বাগৱান চিনেমাৰ এই গীতটি শুনিলে। এইবাৰ শুনক উদিত নাৰায়ণ আৰু অলকা ইয়াগনিকৰ কণ্ঠৰ আন এটি গীত।

শ্রোতাসকলে হিন্দী ছবি গীতৰ অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এবাৰ শুনক বাঘবান চিনেমাৰ এটি গীত অমিতাভ বচ্চন আৰু অলকা য়াগনিকৰ কণ্ঠত।

वक्त जैसे ठहर गया है यहीं, हर तरफ एक अजब उदासी है।

অমিতাভ বচ্চন আৰু অলকা ইয়াগনিকৰ কণ্ঠৰ এই গীতটিৰে হিন্দী চিনেমা গীতৰ অনুষ্ঠান আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, নিবেদন কৰিছো আইডিঅ'ৰ বুলনী।

0: আইডিয়াৰ বুলনিৰ সমুশ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই ভাস্বতী কলিতাই আজিৰ বুলনি মুকলি কৰিছোঁ। প্ৰিয় শ্ৰোতা, আজিৰ বুলনিত আমি আলোচ কৰিবলৈ লৈছোঁ মহিলাৰ ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ পৰা ৰজনীবৃত্তিলৈকে ল'ব লগা সচেতনতা। আৰু এই বিষয়ে কথা পাতিবলৈ আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত হৈছে ডক্টৰ ৰূপশিখা দত্ত। বাইদেউ নমস্কাৰ।
1: নমস্কাৰ জনাইছোঁ।
0: হয়, আপোনাক আমাৰ বুলনিলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: হয় হয় বাইদেউ, আমি ইতিমধ্যে শ্ৰোতাক কৈছোঁ যে আমি আমাৰ মহিলাৰ এটা প্ৰাকৃতিক নিয়ম, সেইটো হৈছে ঋতুস্ৰাৱ। সেই ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ পৰা শেষলৈকে, মানে আমাৰ মহিলাৰ মেনোপজ বুলিয়ে কৈছোঁ যাতে শ্ৰোতাই বুজি পায় সোনকালে, ৰজনী বৃত্তি বা মেনোপজৰ শেষ হোৱালৈকে এই সময়ছোৱাত, এই সময়খিনিৰ আমি কেনেধৰণে সচেতন হ'ব লাগে, আৰু কিছুমান যদি এনে বিহংগতিয়ে দেখা দিয়ে তেতিয়া তাক আমি ভয় নকৰি আমি কেনেকৈ আগবাঢ়ি যাব লাগে, এই কথাখিনি আজি আপোনাৰ পৰা আমি জানিম।
1: মহিলাৰ উৰ্বৰ সময়, মানে আমি যিটো ফাৰ্টাইল পিৰিয়ড বুলি কওঁ, গতিকে এজনী ছোৱালী যেতিয়া শান্তি হয় বা যেতিয়া প্ৰথম মানে পিৰিয়ডছ হয়, তেতিয়া সেই সময়টোৰ পৰা যেতিয়ালৈকে কমপ্লিটলি মানে সম্পূৰ্ণভাৱে মেনষ্ট্ৰুৱেশ্যন ফ্ল'টো বন্ধ হয় তেতিয়ালৈকে, তাৰমানে যিটো উৰ্বৰ হয়, যিটোক ইউটেৰাছ বুলি কয়, সেই ইউটেৰাছ যিকোনো জন্ম দিব পৰা সক্ষম হয়, হয় কন্যা সন্তান বা ল'ৰা সন্তান যিকোনো, কিন্তু তাতো বহুতখিনি কথা থাকে। কিন্তু উৰ্বৰতা যিটো ফাৰ্টাইল পিৰিয়ড বুলি যদি কওঁ, তাৰমানে মেনাৰ্কি টু মেনোপজ,
0: মেনাৰ্কি
1: টু মেনোপজ,
0: সেইটো সময়খিনি,
1: সেইখিনি সময়ত যিকোনো এজনী ছোৱালী বা মহিলা প্ৰেগনেণ্ট হ'বলৈ সক্ষম থাকে।
0: আৰু এটা প্ৰশ্ন বাইদেউ, আমি জানো যে আজিকালি আমাৰ খোৱা লোৱাৰ বিহংগতিয়ে হওক বা বিভিন্ন ধৰণৰ কিছুমান বিহংগতিয়ে হওক, কিছুমানৰ খুব সোনকালেই ঋতুস্ৰাৱ হয়, মানে ঋতুমতি হয় ছোৱালীবিলাক, আৰু কিছুমানৰ ক্ষেত্ৰত দেৰি হয়, সেইটো আমি কথা পাতিম। কিন্তু প্ৰথমতে আপোনাৰ পৰা এইটো জানিব বিচাৰিম,
1: আচলতে কি হয়, আমি যিটো সচৰাচৰ মাকজনীৰ ছোৱালীজনীৰ অলপ জেনেটিকেলি ডিটাৰমাইণ্ড বুলি কয়, ছাপ'জ মানে কি, মাকৰ যদি 13 বছৰ বয়সত বা 12 বছৰ বয়সত হৈছিলে, তেতিয়া ছোৱালীজনীৰো তেনেকুৱা এটা সময়তে হোৱা চান্স থাকে, আৰু কেতিয়াবা নহ'বও পাৰে। তাৰমানে যদি ছোৱালীজনী পেহীয়েক বা কৰ সোনকালে হৈছিলে, সেইটো ফালেও যাব পাৰে,
0: মানে মাক দেউতাক দুইটা,
1: কাৰণ এজনী ছোৱালীৰ দেউতাকৰ হাফ জিন থাকে, মাকৰ হাফ জিন থাকেতো, কোনফালে বেছি ডমিনেণ্ট জিন থাকে সেইটো হিচাপে হ'ব পাৰে। কিন্তু সেইবোৰ চব এৰাইও, আৰু তাৰ আগতে মই এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ ভাৰতত মানে ছোৱালীবোৰ অলপ সোনকালে ঋতুস্ৰাৱ হয় যদি আমি তুলনা কৰোঁ ইউৰোপৰ ফালৰ পৰা বা তেনেকুৱা মানে বেলেগ বিদেশৰ এইটো ছাইডৰ, ৱেষ্ট ছাইড মানে পশ্চিম ছাইডৰ, তেওঁলোকৰ সচৰাচৰ দেখা যায় 14ৰ পিছত, 14, 15, 16 এনেকুৱা। কিন্তু ৰিচেণ্টলি মানে আমি লক্ষ্য কৰি আছোঁ, আনকি মই নিজেও মানে মোৰ ল'ৰা ছোৱালী পঢ়া স্কুলৰ প্ৰিন্সিপাল এগৰাকীয়ে মোক কৈছে, বাইদেউ আজিকালি নাজানো ল'ৰা ছোৱালীবোৰৰ ইমান সোনকালে ঋতুস্ৰাৱ হয়, কেতিয়াবা ক্লাছ 4, ক্লাছ 5তে ঋতুস্ৰাৱ হয়, কিয় এনেকুৱা হৈছে বুলি তেওঁলোকেও যথেষ্টখিনি মানে চিন্তাত পৰিছে। কিছুমান ষ্টাডি হৈছে, ইয়াৰ ৰিচাৰ্চ কিছুমান হৈছে, বহুতে কি ভাবিছে, এই যিবোৰ খাদ্য সামগ্ৰী আজিকালি সিমান পিয়ৰিটি নাই, খুব এটা চবতে ভেজাল টাইপৰ হৈছে, লাহে লাহে আমি দেখিব পাইছোঁ, কাৰণ মোৰ লগৰ ছোৱালী এজনী তাইৰ 9 বছৰতে শান্তি হৈছে, শ্বি ৱাজ ইন শ্বক, তাই মানে আচৰিত হৈ গৈছিলে ইমান সোনকালে কেনেকৈ হ'ল,
0: 9 বছৰতে,
1: আৰু কেতিয়াবা 8 বছৰতো হোৱা দেখা যায়। কিন্তু খুব বেছি সোনকালে যদি হয়,
0: এইটো চিন্তাৰ বিষয় নেকি বাইদেউ,
1: মানে কি হয়, ছোৱালীজনী মেণ্টেলি প্ৰিপেয়াৰ্ড নাথাকে ন, তাই ইমানখিনি নিজকে ধোৱা পখলা কৰি কিমান চাফ চিকুণতা মেইনটেইন কৰিব লাগে বা কি খাব লাগে সেইখিনি সময়ত কেনেকৈ কি কৰিব, ইমানখিনি অলপ দিগদাৰী হয়। গতিকে যদি সেই 8 বছৰ বা 9 বছৰত বা তেনেকুৱা কিবা চিন পাইছে মাক দেউতাকে, তেতিয়া পৰাপক্ষত গাইনেকলজিষ্ট এজনৰ লগত কনচাল্ট কৰিলে ভাল।

0: ভাল হয়,
1: বেছি
0: ভাল
1: সোনকালে হোৱাটোও ভাল নহয়।
0: ভাল নহয়।
1: গতিকে 10 বছৰ বা 11 বছৰ আজিকালি খুব
0: মই
1: নৰ্মেল হৈ গৈছে।
0: সেইটোৱে সুধিব বিচাৰিছিলো, সঠিক সময় কোনখিনি বাইদেউ?
1: 10 বছৰৰ পিছত হলে ভাল, 10 বছৰৰ পৰা 13 বছৰৰ ভিতৰত হলে বা 14 কথা নাই, কিন্তু আৰু বেছি পিছুৱাই যোৱাটোও কিন্তু বেয়া। কিছুমানৰতো মানে কেনেকুৱা, এইটো প্ৰাইমেৰী এমেনৰিয়া বুলি কয় আমাৰ মেডিকেল, তাৰমানে কেতিয়াবা কিছুমান জেনেটিক ডিজিজ আছে যাৰ কাৰণে ছোৱালীজনীৰ মেনষ্ট্ৰুৱেশ্যন নহয়, মাক দেউতাকৰ বহুত চিন্তা হয়, এনেকুৱা কেছো পাইছোঁ। কেতিয়াবা 16 বছৰলৈকেও নহয়, কিন্তু সেইবোৰতকৈও ডাঙৰ বেছি ভাল হয় তেওঁলোকে যদি ছোৱালী এজনী 15 বা 16 বছৰলৈ, এস্পেচিয়েলি মানে আমাৰ ভাৰতীয় মহিলা হ'লে, ছোৱালী হ'লে এগৰাকী গাইনেকলজিষ্টক কনচাল্ট কৰিলে ভাল হয়। আৰু কেতিয়াবা জেনেটিক টেষ্ট কৰিব লগা হ'ব পাৰে, কাৰণ কিছুমান খুব বেছি দেৰিটো বেয়া। 10 বছৰত হৈছে 11 বছৰত মানে হোৱাটো বৰঞ্চ ভালহে, যদি বেছি পিছুৱাই যায় মানে 15 বছৰ ক্ৰছ কৰিলে সেইটো অলপ চিন্তাৰ বিষয় হয়। তাৰমানে কিছুমান টাৰ্ণ চিনড্ৰম বুলি কয়, এটা দেখাত ছোৱালীজনী ছোৱালীজনে দেখাত হয়, সেইটো মনোজমী বুলি কয় আমাৰ মেডিকেল ভাষাত। তাত মানে কি হয়, ছোৱালীজনী অলপ মাক বাপেকে ভাবিব পাৰে, মাক দেউতাকে ভাবিব পাৰে যে ছোৱালীজনী অলপ দেখাত বেয়া হৈছে বা কিবা হৈছে, কিন্তু প্ৰায় 15-16 বছৰলৈকে যেতিয়া মানে তাইৰ মেনষ্ট্ৰুৱেশ্যন নহয় তেতিয়া অলপ চিন্তনীয় হৈ যায়। তেতিয়া গৈ পেলাই যেতিয়া ডক্টৰৰ কাষত যায় জেনেটিক টেষ্ট কৰোৱালে তেতিয়া গম পোৱা যায় আৰু, কিছুমান তেনেকুৱা হয় আৰু।
0: হয় হয়। আৰু এটা কথা বাইদেউ, আপুনি আগতে কৈছিলে যে আমাৰ আমি এইটো সচেতন হোৱা উচিত বা অভিভাৱকসকলে কেনেকে আগৰ পৰাই, যিহেতু আমি প্ৰথমতে কথা পাতিছিলো যে সোনকালে হয় ঋতুস্ৰাৱ, তো আপুনি যিহেতু এগৰাকী চিকিৎসক তেনেকুৱা পেচেণ্ট পাইছে বা আপুনি নিশ্চয় তেনেকে পৰামৰ্শ দিয়ে অভিভাৱকসকলক বা স্কুলত বা শিশুটিক, কাৰণ কিয় আমাৰ দেহৰ লগত আমাৰ মনটো জড়িত হৈ থাকে। এটা সৰু ছোৱালী বুলিয়ে কৈছো, যেতিয়া মানে তেওঁ নভবাকে যেতিয়া ঋতুস্ৰাৱ হয় তেতিয়া হয়তো তেওঁ এটা শক এটা মনত এটা চাপ পৰিব পাৰে। এই ক্ষেত্ৰত বাইদেউ আপোনালোকে চিকিৎসক হিচাপে কি কয়, মানে অভিভাৱকসকল কেনেকে সচেতন হ'ব লাগে বা তেওঁক আগতেই আমি বুজাব লাগে, তেনেকুৱা কেনেকে সচেতন হ'ব লাগে?
1: ঠিক আছে, নাই এইটো খুব ভাল প্ৰশ্ন একচুৱেলি। তাৰমানে কেনেকুৱা হয়, যিহেতু এতিয়া দেখা গৈছে যে সময়টো অলপ আগবাঢ়ি আহিছে, যেতিয়া ছোৱালীজনী অলপ বুজা পৰা হয়, এইটো ভাবোঁ স্কুলতো টিচাৰ মানে শিক্ষক শিক্ষয়িত্ৰীবোৰে এই বিষয়ে কিছু কথা জনাটো জনোৱাটো ভাল, আৰু বিশেষকৈ মাকজনী বা ঘৰৰ আইতাক হওক, পেহীয়েক মাহীয়েক, যেনেকৈ য'ত যি সুবিধা হয় ছোৱালীগৰাকীক এইটো কথা জানিব দিবলৈ। আৰু আজিকালি বহুত এৱেৰনেছ প্ৰগ্ৰেমো হৈছে, গুড টাচ বেড টাচ সেইবোৰো শিকায়, তেনেকৈ স্কুলতো কিছুমান প্ৰগ্ৰেম কৰিব পাৰে য'ত তাহাঁতক বুজোৱা যাব যে এনেকৈ তোমাৰ এটা সময় আহিব যিটো সময়ত তোমাৰ বডি গ্ৰ'থ হয়, আৰু পুটুককৈ মেনষ্ট্ৰুৱেশ্যনটো নহয়, প্ৰথমতে অলপ ডেভেলপমেণ্ট অফ ব্ৰেষ্ট হয়, তো সেনেকুৱা কিছুমান চেঞ্জেছ আহে, গতিকে তাৰ কিছু দেৰি পিছতহে আচলতে ফ্ল'টো হয়। গতিকে এগৰাকী মাক যদি সজাগ হয় বা অভিভাৱক বুলি মই ক'ব বিচাৰিছো, গম পাব যে ছোৱালীজনীৰ এনেকুৱা এটা স্থিতি আহিছে, গতিকে তাই কেনেকে, মই বহুত দেখিছো নীতি নিয়ম কৰে, মই আপত্তি নকৰোঁ, মানে পৰিয়াল হিচাপে কিছুমানে নিয়ম নীতি কৰে, কিছুমান বেলেগ বেলেগ ৰাজ্যত বেলেগ বেলেগ নিয়ম নীতিও হয়, কিন্তু তাতকৈ বেছি মই কি বিচাৰোঁ যে ছোৱালীজনী কিমান চাফ চিকুণতা মেইনটেইন কৰে, তাৰ চাফ চিকুণ কেনেকৈ নেপকিনটো পিন্ধিব লাগে। আমাৰ সময়ত আমি নেপকিন ক'বলৈ লাজ কৰিছিলোঁ, কিন্তু আজিকালি ল'ৰা ছোৱালী কিন্তু বহুত সজাগ, তাহাঁতি যদি কিবা নাজানে মোবাইলত চাই ল'ব, কিন্তু তাতকৈ বেছি এগৰাকী মাক বা অভিভাৱকে যদি ছোৱালীজনীক বুজাই দিয়ে যে তোমাৰ মাহেলী এনেকুৱা হ'ব পাৰে, কেতিয়াবা তোমাৰ আগুৱাব পাৰে পিছুৱাব পাৰে, কিন্তু তুমি কিমান চাফ চিকুণতা বজাই ৰাখিব লাগিব, সেইখিনি নিয়মত তাই ভালকৈ খোৱা লোৱা কৰিব লাগে আৰু ৰেষ্ট ল'ব লাগে, এইটো নুচুবা সেইটো নুচুবা সেইবোৰ মই ভাবোঁ দেই, কাৰণ সেইবোৰ কোৱাতকৈ মানে তাইক সেই যিটো আহিব লগা সময়খিনিৰ কাৰণে তাইক মানসিকভাৱে প্ৰস্তুত কৰাটো বেছি ডাঙৰ কথা।
0: হয় হয় হয় বাইদেউ, আমি ঋতুস্ৰাৱৰ কথা যিহেতু পাতি আছো এই সময়ত কৈ আছো আমি, আৰু আপুনি কৈছে ইতিমধ্যে চেনিটেৰী পেড বা বিভিন্ন ধৰণৰ আজিকালি বজাৰ

0: বজাৰত বিভিন্ন ধৰণৰ ওলাইছে, টেম্পন ওলাইছে, পেড ওলাইছে, চাফ চিকুণতাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ওলাইছে, আহিলে ওলাইছে। এই ক্ষেত্ৰত বাইদেউ হাইজিন হয় বা কোনটো বেছি ভাল হয়? বহুতেই কয় আজিকালি পেডৰ ক্ষেত্ৰতো বা পেডৰ ব্যৱহাৰ, বহুতেই কিন্তু পেডৰ ব্যৱহাৰ নাজানে, বিশেষকে স্কুলীয়া ছাত্ৰীসকলে নহয় জানো। সেই বস্তুখিনি বাইদেউ কেনেকে আমি ক'ব পাৰোঁ যে বা যিকোনো মহিলা এগৰাকীয়ে পেডৰ ব্যৱহাৰ বা আমি কিমান সময় পেড কৰিব লাগে, ব্যৱহাৰ কৰিব লাগে, কিমান সময় পিছত আমি ইয়াক সলনি কৰিম, তাৰপিছতে আৰু সেই বস্তুটো আমি ক'ত পেলাম, আৰু তাৰ আগৰখিনি আমি কেনেকে পেডটো উলিয়াই আমি কেনেকে হাতখন ধুই পেলাই পেডটো উলিয়াম, বা এই গোটেই কথাখিনি বাইদেউ অকণমান কৈ দিয়কচোন।
1: নহয় এতিয়া চেনিটেৰী নেপকিন আছে, টেম্পুন আছে, কিন্তু মই কি ভাবোঁ এইটো কোম্পানী ৱাইজ বেলেগ বেলেগ হ'ব পাৰে, আৰু যোনে যিটো সুবিধাজনকভাৱে পাৰে সেইটো সুবিধা হয়। আৰু আজিকালি কিছুমান এন জি অ'য়ে বায়'ডিগ্ৰেডেবল নেপকিনছো ওলাইছে, অলপ কমতেও পায়, কাৰণ কিছুমান কোম্পানী খুব দামী দেখায়, তাহাঁতি বহুত ডাঙৰ ডাঙৰ ডাঙৰ এডভাৰটাইজ দিব দামী, কিন্তু চবেতো এফৰ্ড কৰিব নোৱাৰে। কিন্তু যিয়ে নহওক পৰিয়ালৰ মানে সুবিধাজনক হিচাপে যিখিনি যোনে যেনেকে এফৰ্ড কৰিব পাৰে তেওঁলোকে চেনিটেৰী নেপকিন ইউজ কৰাটো ভাল। আৰু মই কি ভাবোঁ, এই যেতিয়া মেনষ্ট্ৰুৱেশ্যন হ'ব লাগে, এতিয়া তাৰমানে টাইমটো যিটো কয় এইটো 28 days প্লাছ মাইনাছ 2 days বুলি কয়, তাৰমানে আজি যদি মেন্স হৈছে আকৌ নেক্সট 28 days আৰু প্লাছ মাইনাছ 2 দিনৰ হ'ব পাৰে। আৰু সেইটো কথা মনত ৰাখি মই কি ভাবোঁ, এজনী ছোৱালী যদি স্কুল যায় বা কলেজ যায়, এটা চেনিটেৰী পেড ছিংগল সেনেকৈ ধুনীয়াকৈ হাইজেনিক হিচাপে লৈ গ'লে ভাল হয়, লগত কিছু টিছু পেপাৰ আৰু বা আজিকালি এটা পলিথিন বেগ লৈ যাব পাৰে, নিউজ পেপাৰ অলপ আনৱান্টেড যিখিনি পেপাৰ ধৰ তেনেকৈ ধুনীয়াকৈ
0: নিজৰ লগতে
1: ৰাখিব লাগে। আৰু যেতিয়া হৈ যাব চেঞ্জ কৰিব লাগিলে চেঞ্জ কৰি পেলাই ধুনীয়াকৈ ডাষ্টবিনত সেইটো ডিছপ'জ কৰিব লাগে, পেলাই দিব লাগে। আৰু চাপ'জ চাবোন নাই, সেই তাত ধুবলৈ নাই, তেতিয়া এইটো চেনিটাইজাৰৰ বটল পায় আজিকালি, চেনিটাইজাৰৰ বটল এটা হাতত ৰাখিলে সুবিধাজনক হয়। কিন্তু এনেকুৱাও দেখিছোঁ, মই নিজেও হোষ্টেলত আছিলোঁ, ডাঙৰ হৈছোঁ, বহুতে ভালকৈ ডিছপ'জ নকৰে সেইটো, কাৰণ সেই বস্তু গোন্ধ বিয়পায়, বীজাণু বিয়পায়, আৰু একেটা সময়ত বহুত কেইজনী, এস্পেচিয়েলি মই কিয় ক'ব খুজিছোঁ, মই যিহেতু হোষ্টেলতে ডাঙৰ হৈছোঁ এটা সময়ত, বহুত ছোৱালীৰ ঋতুস্ৰাৱ হ'ব পাৰে এটা সময়তে, এটা দুদিন, গতিকে আৰু সেই ঋতুস্ৰাৱৰ সময়ত যিহেতু ব্লাড মানে টেষ্ট কিছু অংশক যায়, যদিও এইটো হেয়া ব্লাড নহয়, তথাপি মানুহজনী অলপ পায়, সেইটো আমি আমাৰ মানে নাগৰিক হিচাপে চবৰে দায়িত্ব
0: আৰু। হয় হয় বাইদেউ, আৰু আছে, আপুনি আগতে কৈছিলে যে আগৰ যিহেতু এটা নিয়ম নীতিত এখন সমাজ বান্ধি থাকে, তো ঋতুকালীন সময়ত আৰু আজি যিহেতু আমি কথাই পাতি আছো যে মহিলাৰ ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ পৰা ৰজনী বৃত্তিলৈকে আজি আমি কথা পাতিম, তো মাজৰ চোৱা এতিয়া আমি পাইছোঁ এই ক্ষেত্ৰত বহুতখিনি নিয়ম নীতি আছে, সামাজিক বান্ধোন আছে, বহুতখিনি এতিয়া নিয়ম নীতি নোহোৱা হৈছে, এই ক্ষেত্ৰত আমি এই ঋতুস্ৰাৱৰ সময়ত আমি কেনেধৰণৰ খোৱা লোৱা কৰিব লাগে আৰু কেনেধৰণৰ খোৱা লোৱা কৰিব নালাগে, এইটোতো কিবা অকণমান আছে চাগে, এইখিনি যদি আপুনি আমাক কৈ দিয়ে।
1: ভাল খাদ্য খাব লাগে,
0: মই খাদ্যৰ ক্ষেত্ৰত কৈছিলোঁ বাইদেউ আপোনাক, কেনেধৰণৰ
1: খাদ্য মানে যিহেতু তেজ যায়, তেজত আইৰণ থাকে, গতিকে সেইখিনি সময়ত শাক পাচলি বেছি খাব লাগে, প্ৰটিন খাব লাগে, মানে যি খাই ভাল পায় ছোৱালীজনী খাব লাগে, তাই দুৰ্বল অনুভৱ কৰিব নালাগে সেইখিনি সময়ত।
0: আৰু এটা, এই সময়ছোৱাতেই মহিলাৰ এই যিটো ঋতুস্ৰাৱ আৰম্ভ হয় মানে তেওঁলোকে এইটোৰ সন্মুখীন হ'বলগীয়া হয়, ইয়াতে বিভিন্ন ধৰণৰ সমস্যা কিছুমান আছে, কিছুমানৰ যদিও নাই, বৰ সুন্দৰকে মাহটো পাৰ হৈ যায়, কিছুমান ছোৱালী কিন্তু দেখা যায় খুব পেটৰ বিষ, এইটো এটা খুব ডাঙৰ সমস্যা বাইদেউ।
1: তাৰমানে বেলেগ বেলেগ ধৰণৰ অসুবিধা কিছুমান হ'ব পাৰে, কিছুমানৰ পেটৰ বিষটো ঋতুস্ৰাৱ হোৱাৰ আগে আগে হয়, কিছুমানৰ এদিন বা দুদিনৰ দিনা খুব বেছি হয়, 3 দিনৰ দিনাৰ পৰা নাথাকে, কিছুমানৰ আকৌ তেনেকুৱা পেটৰ বিষ নহয় কিন্তু খুব মুড চুইং হয়, মুড চুইং মানে মনটো খুব খেংখিঙীয়া হৈ যাব পাৰে, নহ'লে অলপ মনটো বেয়া বেয়া লাগি থাকিব পাৰে, এইবোৰ আচলতে গোটেইখিনি হৰম'নৰ কাৰণে হয়, তেনে মাইকী মানুহৰ বা ছোৱালী মানুহৰ দুটা হৰম'ন মেইনলি থাকে, ইষ্ট্ৰজেন আৰু প্ৰগেষ্টেৰন, আৰু যিটো ঋতুস্ৰাৱ হয় সেইটো মানে ইষ্ট্ৰজেন হৰম'নটো যেতিয়া বেছি থাকে তেতিয়া ঋতুস্ৰাৱ হয়, এই সময়খিনিত এইটো হোৱা কাৰণ বহুত থাকিব পাৰে,

0: হৰমনেল হ'ব পাৰে, কিছুমানৰ আকৌ ফেমিলিত যদি বেলেগৰ হয় তেনেকৈও হ'ব পাৰে। আৰু কিন্তু মই কি ভাবোঁ ন, বহুতৰ আমাৰ সমাজত ভাব আছে যে সেইখিনি সময়ত একো মেডিচিন খাব নালাগে। এইটো কিন্তু এটা ভুল ধাৰণা এটা, কাৰণ মেডিচিন বহুত, পেইন কিলাৰ বহুত ধৰণৰ থাকে। এটা পেইন কিলাৰ আপোনাৰ মূৰৰ বিষৰ কাৰণে হ'ব পাৰে, এটা পেইন কিলাৰ আপোনাৰ এই বাকী ধৰক মাচুলৰ কাৰণে হ'ব পাৰে। এইটো যিটো বিষ হয় সেইটো তাৰমানে উৰ্বৰ যিটো ইউটেৰাছত, এইটো খুব ষ্ট্ৰং মাচুল হয় একচুৱেলি। সেই মাচুলটো তাৰমানে কোচ খাই যায়, কোচ খায় আৰু তাৰ ভিতৰত যিখিনি মানে ধমনী হীৰা থাকে সেইবোৰ ফাটে, তাৰপিছত তেজটো ওলাই ওলাই যায়। গতিকে কিছুমানৰ সেই মাচুলটো মানে মাংসপেশীবোৰৰ কনট্ৰেকশ্যনটো বহুতে কেৰি কৰিব নোৱাৰে, বেছি হয় যায় হা। গতিকে সেইখিনি সময়ত ঔষধ খোৱাটো একো বেয়া নহয়, কাৰণ মিনিমাল যিটো মানে হা, অকল সেই পেইনটো গুচোৱাকে। কাৰণ যদি নাখায় সেই ছোৱালীজনী বিষটো হৈ থাকিব, তেজ গৈ থাকিব, তাই একেবাৰে লেবেজান হৈ যাব পাৰে, সেইটো বেছি ডেঞ্জাৰাছ। গতিকে যি তেওঁৰ কিবা চিনাকি ডক্টৰক কনচাল্ট কৰি চিকিৎসকৰ লগত পৰামৰ্শ লৈ পেলাই মেডিচিন খালে একো বেয়া নহয়। কিন্তু এই যে কোনো আইতাই কৈছে মেডিচিন নাখাবা, মা কৈছে নাখাবা, সেই তেনেকুৱা ধাৰণাবিলাক আচলতে ভুল হয়। বহুতে মই নিজে এইবোৰ যিয়ে মই কৈছোঁ ন, এইবোৰ চব মোৰ নিজৰ মানে অভিজ্ঞতাৰ পৰা কৈ আছোঁ আৰু।
1: এতিয়া ছোৱালী এগৰাকী যিহেতু ছোৱালী হৈ জন্ম হৈছেই, তেওঁ বিয়া হ'বই লাগিব, বোৱাৰী হ'বই লাগিব, নহয় বাইদেউ? আৰু বোৱাৰী হোৱাৰ পিছতেই আমাৰ এটা আহি যায় জীৱনৰ এটা অধ্যায় আহে, সেইটো হৈছে মা খোৱা আহি যায় সেইটো। এতিয়া বাইদেউ সেই সময়খিনি কওক এতিয়া আপুনি, আমি কেতিয়াৰ পৰা আমি মানে গৰ্ভধাৰণৰ সময়টো, যিটো সময় উপযুক্ত সময়, সেইখিনি সময়খিনি কওক।
0: বৰ ভাল কথা সুধিলা। আচলতে মহিলাগৰাকী যেতিয়া ভাবে, আজিকালিতো বেছিভাগে ধুনীয়াকে মানে আলোচনা কৰি প্লেন কৰিয়ে কৰে বেছিভাগ আমি দেখা পাওঁ। গতিকে এই যিটো মেনষ্ট্ৰুৱেশ্যন পিৰিয়ড কৈছোঁ, মই অলপ আগতে কৈছিলোঁ, আজি যদি হৈছে আৰু 28 তাৰিখ, আৰু 28ৰ মানে আজিৰ 28 দিন মানে আৰু প্লাছ মাইনাছ 2 দিন, মাজত যদি ধৰোঁ আমি 14, গতিকে 14টো তাৰমানে অভুলেশ্যন পিৰিয়ড বুলি কয়, তাৰমানে ডিম্বটো ওলাই আহে। চ' গতিকে আৰু সেই সময়খিনি তাৰমানে 14, মই আজি 1 তাৰিখ বুলি যদি ধৰোঁ, তাৰমানে 14 তাৰিখে অভুলেশ্যন হয়, তাতো দুদিন আগপিচ হয় অলপ চলপ। গতিকে সেই মাজৰ যিটো দিন হ'ব, তাৰ পৰা দুদিন আগত আৰু দুদিন পিছত যদি সংগম, তেতিয়া মানে এগৰাকী মহিলাৰ প্ৰেগনেণ্ট হোৱাটো, গৰ্ভধাৰণ হোৱাটো মেক্সিমাম চান্স থাকে আৰু।
1: বয়সটোৰ কথা সুধিছিল, মানে মহিলা এগৰাকীৰ সঠিক
0: বয়সটো কিন্তু এটা কথা দেই। আগতেতো বহুত সোনকালে বিয়া হৈছিলে, 18 বছৰ আগতে বিয়া হৈছিলে, তাৰপিছত লাহে লাহে এতিয়া 18 বছৰটো মানে এডাল্টহুড না কৈ পেলাই 18লৈকে, 18 বছৰ তলত বিয়া হ'বলৈ নিদিয়ে। গতিকে কিয় নিদিয়ে তাৰো বহুত কাৰণ আছে। আচলতে যিটো পেলভিছ বুলি কওঁ আমাৰ, য'ত উৰ্বৰটো থাকে, বনি পেলভিছ, আমাৰ তলৰ যিখিনি কঁকাল আৰু সেইটো, সেই বস্তুটো আমি মেডিকেলৰ ভাষাত কওঁ অসিফিকেশ্যন বুলি। গোটেই আচলতে ৰেডিয়ে নহয়, কাৰ্টিলেজ থাকে তাৰ মাজ, তাৰমানে গোটেই সেই 18 বছৰ পিছতহে গোটেই পেলভিছটো ৰেডি হয়। সেইকাৰণে আগতে আমি দেখিছিলোঁ আমাৰ আইতাহঁতৰ বা তেনেকৈ বহুত জন্মৰ পিছতে ঢুকাইছিলে, বাচ্চাবোৰ নীতি বেছি দিন জীয়াই নাথাকে, গৰ্ভপাত হয় তেনেকৈ। তো আচলতে 18 বছৰ হোৱাৰ পিছতহে এজনী ছোৱালী সক্ষম হয় এইটো ধাৰণ কৰিবলৈ, গৰ্ভধাৰণ কৰিবলৈ সক্ষম হয়। আৰু যিটো তাৰ পৰা 21 ইয়াৰ্ছ হ'লে বেছি ভাল হয়। আচলতে মই কিয় কৈছোঁ, মানসিকভাৱেও অলপ প্ৰস্তুত হয় আৰু কি খাব লাগে জানিব, কি নিজকে কেনেকৈ চম্ভালিব লাগিব জানিব, কাৰণ বিয়া হৈ এখন সম্পূৰ্ণ বেলেগ এটা পৰিয়ালত গুচি যায়, তাত গৈ পেলাই নিজকে এডজাষ্ট কৰা গোটেইখিনি। কাৰণ এটা কথা ছোৱালীজনীয়ে সদায় মনত ৰাখিব লাগে, নিজকে যিয়ে নকৰক, আজি মই বহুত দেৰিকৈ কিছুমান বস্তু অনুভৱ কৰিছোঁ, নিজৰ সদায় নিজৰ খেয়াল ৰাখিব লাগিব। কোনোবাই মোৰ খেয়াল ৰাখোঁ বুলি ভাবি থাকিলে নহ'ব। গতিকে যেতিয়ালৈকে তাই মানসিক

0: ভাবে নিজকে প্ৰস্তুত কৰিব লাগিব যে মই এটা নতুন জীৱন এটা আঁকোৱালি ল'বলৈ ওলাইছোঁ। গতিকে তাৰ কাৰণে মই ফিজিকেলি, মেণ্টেলি, শাৰীৰিকভাৱে আৰু মানসিকভাৱে নিজকে প্ৰস্তুত কৰিব লাগিব, তেতিয়া ভাল হয়। আৰু অলপ সোনকাল হ'লে ভাল, মানে 30 ইয়াৰ্ছৰ পিছত গৰ্ভধাৰণ কৰিলে আকৌ কিছুমান প্ৰব্লেম আহে, চাম জেনেটিক ডিজিজেছ লাইক ডাউনছ এণ্ড অল।
1: এনে বাইদেউ, এনে কিমান মানলৈকে ধৰক আপোনালোকে চিকিৎসকসকলে, আজিকালি এটা কথা দেখিবলৈ পোৱা যায় বাইদেউ, আগতে যেনেকৈ সোনকালে বিয়া হৈছিলে, আজিকালি কিন্তু সেইটো বিপৰীত হৈছে। সকলোৱে পঢ়া শুনা কৰি নিজৰ এটা স্বাৱলম্বনৰ পথ এটা লৈ, কেৰিয়াৰটো বাছি লৈ সুন্দৰকৈ যেতিয়া গোটেইখিনি আমাৰ মানে চম্ভালি হৈ গ'ল, তাৰপিছতহে মাক হ'বলৈ আগবাঢ়ে।
0: প্ৰেগনেণ্ট হ'ব, কিন্তু সেই লাহে লাহে পিছুৱাই গৈ আছে। আগৰ মানুহে স্বাৱলম্বী হোৱাৰ পিছতহে, এইটো সঁচা কথা, চবে এইটো লাহে লাহে বস্তুটো আমি দেখা পাইছোঁ। কিন্তু বয়স যিমানে বাঢ়ি গৈ থাকে কিছুমান অসুবিধা হয়, তাৰমানে কি হয়, কনচিভ কৰিবলৈও অলপ দিগদাৰি হ'ব পাৰে। আৰু তাতকৈ ডাঙৰ কথা শিশুটোৰ ক্ষেত্ৰত, সেইটোৱে মই ক'ব বিচাৰিছিলোঁ, এই জেনেটিক ডিজিজ বিশেষকৈ ডাউন চিনড্ৰমটো তেতিয়া কমন হয়। 35 ইয়াৰ্ছৰ পিছততো বহুত বেছি চান্সেছ থাকে।
1: হয় বাইদেউ, আমি ঋতুস্ৰাৱৰ কথা পাতিলোঁ, তাৰপিছত আহি পেলাই আমি মহিলাৰ গৰ্ভধাৰণৰ কথা পাতিলোঁ, এতিয়া আমি লাহেকৈহে বাইদেউ আমি ৰজনী বৃত্তি মানে মেনোপজলৈকে আহিছোঁ, মহিলা এগৰাকী। সেইটো হোৱাৰ আগে আগে মহিলা এগৰাকী বিভিন্ন ধৰণৰ শাৰীৰিক বিসংগতিয়ে দেখা দিয়ে, ইয়াৰ পৰা তেওঁ কেনেকৈ পৰিত্ৰাণ পাব বা কেনেকুৱা ধৰণৰ লক্ষণে দেখা দিলে তেওঁ গম পাব, এইখিনি বাইদেউ আমাক কওক।
0: মই কি ভাবোঁ নহয়, এই যিটো মেন'পজ হয়, এইটো মই অলপ আগতে কৈছিলোঁ, ইষ্ট্ৰজেন আৰু প্ৰগেষ্ট্ৰন দুটা হৰম'নৰ মাইকী মানুহৰ গাত থাকে। চ' সেই ইষ্ট্ৰজেনৰ লেভেলটো কমি আহে লাহে লাহে। আৰু মেন'পজতকৈ আৰু এটা শব্দ আছে, পেৰিমেন'পজেল ফেজ। পেৰিমেন'পজেল মানে মেন'পজ মানে কমপ্লিট মেন্সটো বন্ধ হৈ যোৱা, আৰু কিছু তাৰ কমপ্লিট বন্ধ হোৱাৰ আগৰ পৰাই, এইটো প্ৰায় 45 ইয়াৰ্ছৰ পৰা 52-53 এনেকুৱা হ'ব পাৰে। এইটো আকৌ সলনি হয় দেই, মাইকী মানুহ লৈ বেলেগ বেলেগ হয়। কিছুমানৰ কেতিয়াবা কি হ'ব পাৰে, হৈ গ'ল, 3-4 মাহ নাই, আকৌ হ'ব, আকৌ নহ'ব, তাৰপিছত তেনেকৈ 2 বছৰমান থাকি থাকি পূৰা বন্ধ হৈ যায়। কিছুমানৰ আকৌ এবাৰ বন্ধ হ'ল যে হ'ল আৰু নাই আৰু,
1: মানে লক্ষণটো কেনেকৈ বাইদেউ দেখা দিয়ে?
0: সেইটো এটা কয় হট ফ্লাশ্বেছ বুলি কয়, আমাৰ খুব গাটো গৰম গৰম লাগিব কিছুমান সময়ত, তাৰপিছত কিছুমান সময়ত একো নাই, কথা নাই বতৰা, বিৰাট গৰম লাগিব, তাৰপিছত মুড চুইং বুলি কয়, তাৰমানে মনটো সেই খেলি মেলি লাগি থাকে, খং উঠিব নালগা ঠাইতো কেতিয়াবা খং উঠিব পাৰে, তাৰপিছত কেতিয়াবা আকৌ বহুত দুখ লাগিব পাৰে, তাত নিজে ভাবিব পাৰে, হাৰে কেলে এনেকুৱা মনটো লাগিছে। তেতিয়া মই সেইটোৱে কৈছোঁ, যেনেকৈ অলপ আগতে আমি কৈছিলোঁ যে মেনাৰ্কি মানে ঋতুস্ৰাৱ হোৱাৰ আগতে যেনেকৈ মাকজনীয়ে ছোৱালীজনীক সজাগ কৰি উঠায়, তেনেকৈ যিহেতু গোটেই জীৱনটো গ'লে, সেইখিনি সময়ত মহিলাগৰাকী গোটেই নিজে নিজকে সজাগ কৰি ল'ব লাগিব যে মোৰ এই জীৱনটো আহিছে। আৰু ভালেই হৈছে মোৰ সেই মাহে মাহে নেপকিনবোৰ বেগত লৈ লৈ ফুৰিব নালাগে, মাহে মাহে তেজৰ দান তেজ দান দি থাকিব নালাগে ন, তাতকৈ মই য'ত ইচ্ছা যাব পাৰোঁ, য'তে ইচ্ছা মই ফুৰিব পাৰোঁ, আজি অমুকৰ ঘৰত পূজা আছে, কালি বোলে পৰ্ব আছে, মই যাব পাৰোঁ। সেই ভাল ভাল বস্তুবোৰ যদি ভাবিবলৈ আৰম্ভ কৰে, তেতিয়া এই মনটো যে বেয়া লগা, মনটো কিবা লগা, সেই বস্তুবোৰ নহয়, তাৰমানে
1: মানে আমি
0: একচেপ্ট কৰিব লাগিব,
1: ইতিবাচক বস্তুবিলাক আমি বেছিকে আনিব
0: লাগিব,
1: যে আমাৰ মেন'পজ হ'ব আমি জানো, হৈছে, ইয়াৰে যিখিনি নেতিবাচক সেইখিনি আমি বাদ দি যদি ইতিবাচকখিনি আমি লওঁ,
0: একেবাৰে সঁচা
1: কথা, আমি আগবাঢ়ি
0: যাওঁ, মানে আজি অলপ মনটো বেয়া লাগে, এইটো কাৰণে হৈছে নেকি, বাদ দে, মই গান এটা শুনিলোঁ বা কিতাপ এখন পঢ়িলোঁ, নাই মই আজি অলপ ফুৰি চুৰি আহোঁ, নহ'লে মোৰ তেনেকুৱা এটা, মানে চব সেই ইতিবাচক কথাবোৰ যদি কৰে। আৰু তথাপি যদি কিছুমানৰ হ'ব পাৰে যে, মই নকওঁ যে এইটো কেতিয়াবা অলপ দিগদাৰি হ'ব পাৰে, থাইৰয়ড লেভেলৰ ডিফাৰেঞ্চ আহিব পাৰে, গাটো বেয়া লাগি আছে বা মোৰ অলপ অসুবিধা পাই আছোঁ, কিন্তু তেতিয়া ডক্টৰক দেখাব লাগে, ডক্টৰক দেখালে, চিকিৎসকক দেখালে, চিকিৎসকে আপোনাক কিছুমান ব্লাড টেষ্ট কৰিব দিব পাৰে, সেই অনুসাৰে যদি দৰৱ দৰকাৰ হয়, খুব কমৰ দৰকাৰ হয়।

0: মইনকক যদি দৰৱ দৰকাৰ হয় কেতিয়াবা হৰ্মনেল টেবলেট দৰকাৰ হ'ব পাৰে, যদি খুব বেছি হৰ্মনেল ইম্বেলেঞ্চ মানে চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে দেই তেতিয়া। কিন্তু মই তাতকৈ কি ভাবোঁ, সেইখিনি সময়ত যদি এগৰাকী মহিলাই য়োগা কৰে বা কোনোবা আজিকালি যেনেকৈ জুম্বা ক্লাছ ওলাইছে, জুম্বাত গ'ল একে বয়সৰ বা একে এটা নতুন এনভাইৰনমেণ্ট পাব, বা কোনোবা এৰোবিক্স কৰিলে বা একো নাই, ঘৰৰ বাগানখনতে অলপমান মাটি খুচৰি ফুল ৰুলে বা অলপ খোজকাঢ়িলে, সদায় কিন্তু এটা নিয়ম ৰাখি নিজকে সুখী ৰাখিব লাগে সেইখিনি সময়ত। ভাল ভাল পোৱা কাম, কোনোবাই যদি পেইণ্টিং ভাল পাইছে পেইণ্টিং কৰক, ঊল গুঠি ভাল পাইছে নহ'লে, আৰু নিজৰ মই কি ভাবোঁ, মাইকী মানুহবোৰৰ ন এটা ভাৱ আছে সদায় বেলেগৰ কাৰণে কামবোৰ কৰি থাকি গ'ল, প্ৰথমতে বিয়া হ'ল, হা বিয়া হ'ল, ল'ৰা ছোৱালী ডাঙৰ কৰিলে, এই সময়খিনিত কোনোবাই মোক কিবা দিব বুলি আশা কৰাতকৈ তেওঁ কি কি ভাল পাইছিলে সেইবোৰ কাম কৰিলে কিজানি বেছি ভাল মই ভাবোঁ।
1: সেই যিটো আমাৰ মেনোপজৰ সময়, ৰজনী বৃত্তিৰ সময়, সেইটো মানে বেদনাদায়ক নহ'ব, নহয় জানো?
0: নহয়, এইটো একেবাৰে বেদনাদায়ক নহয়। বহুতে ভাবে মই মানে আৰু ধুনীয়া হৈ নাথাকি মোৰ মেন্স বন্ধ হৈ যায়, মই এইবোৰ নিজে পাইছোঁ দেই, মানুহে মোৰ মানে বহুত মহিলাই শ্বেয়াৰ কৰে, গালত দাগ পৰিছে, ৱেট গেইন হৈছে, মানে শকত হৈ গৈছে, মোক মই বেয়া দেখা ধৰিছোঁ, এনেকুৱা একো নহয়। তেতিয়া যিকোনো ফিজিকেল এক্সাৰচাইজ যি ভাল পায় যি কৰি পেলাই নিজকে সুস্থ কৰি ৰাখিব লাগে। ভাল ভাল খোৱা বস্তু খাব লাগে, বেছি ফেটি ফুড খাব নালাগে, জাংক ফুড বেছি খাব নালাগে সেইখিনি সময়ত। আটাইতকৈ ডাঙৰ কথা মই কওঁ, এই যেতিয়া মেন'পজ হয় নহয় তেতিয়া বডিৰ মানে মেন'পজ হোৱাৰ আগৰ পৰা, মই যিটো কৈছিলোঁ পেৰিমেন'পজেল ফেজ, তাৰ আগৰ পৰা বডিত অলপ কেলছিয়ামটো কমি যায়, গতিকে মাইকী মানুহবোৰে কেলছিয়াম থকা জাতীয় বস্তু মানে গাখীৰ, কিছুমানে গাখীৰ যদি ভাল নাপায় দৈয়ে খাওক বা যি ভাল পায়, নহ'লে কাষ্টাৰ্ড বনাই খাওক, সেইটো অলপ সাৱধান হ'ব লাগে, কাৰণ যিটো হাড়ত মানে কেলছিয়ামটো কমি যায়, যাৰ ফলত পৰিলে হাড় ভঙা মানে সম্ভাৱনা থাকে। আজি ইয়ালৈ আহি মোৰ যিখিনি নিজৰ অভিজ্ঞতা মহিলা হিচাপে ছোৱালীকালৰ পৰা পাইছোঁ নাপাইছোঁ, আৰু এজ এ ডক্টৰ আৰু চিকিৎসক হিচাপে যিখিনি মই শুনিছোঁ জানিছোঁ তাৰ পৰাই কিছু কথা কৈছোঁ। গতিকে আমি মহিলা হিচাপে সদায় মই কওঁ, আমি নিজৰ কথা নিজে ভাবিবই লাগিব, আনে কোনোবাই আমাৰ কেয়াৰ ল'ব বুলি ৰখি থাকিব নালাগে,
1: আৰু যিহেতু এইটো আমাৰ এটা প্ৰাকৃতিক নিয়ম, সেইটো আমি মানি ল'বই
0: লাগিব,
1: সেইটোকে আমি বেমাৰ বা আন বিসংগতি বুলি নাভাবি
0: নাভাবি
1: আমি আমাৰ যদি দৈনন্দিন জীৱনত সেইটো সুন্দৰকে চলাই নিব পাৰোঁ, আমি ভাবোঁ আমি সুখী হৈ থাকিম, সুস্থ হৈ থাকিম। আৰু আজি খুব সুন্দৰকে আপুনি আমাৰ মহিলাৰ ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ পৰা শেষলৈকে মানে ৰজনী বৃত্তিলৈকে কেনেধৰণে আমি থাকিব লাগে, কেনেধৰণৰ সচেতনতা আমি ল'ব লাগে, এই বিষয়ে আমাক আজি ক'লে। আপুনি ইমান সময় উলিয়াই আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আহিলে, আশা ৰাখিছোঁ আমাৰ অনুষ্ঠান শুনি থকা শ্ৰোতাসকলে আমাৰ এই অনুষ্ঠান শুনি সুফল হৈছে।
2: ইমান পৰে শ্ৰোতাসকলে মহিলা এগৰাকী ঋতুমতী হোৱাৰ পৰা ৰজনী বৃত্তিলৈকে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে এই বিষয়ে শুনিলে। ইয়াত ভাগ ললে ডক্টৰ ৰূপশিখা দত্তই, আলোচনাটিৰ আঁত ধৰিলে ভাস্বতী কলিতাই। প্ৰিয় শ্ৰোতা, ইয়াৰ লগে লগেই আমাৰ আজিৰ বুলনি ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি,
1: মানে
0: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত শুনক কস্তুৰী বৰাৰ কণ্ঠৰ দুটি গীত। প্ৰথমটি গীতৰ কথা বংকিম শৰ্মাৰ।

কস্তুৰী বৰাৰ কণ্ঠত বংকিম শৰ্মাৰ ৰচনাৰ গীতটি শুনিলে। শিল্পীৰ কণ্ঠত বংকিম শৰ্মাৰ ৰচনাৰে পুনৰ শুনক আন এটি গীত।

কস্তুৰী বৰাৰ কণ্ঠত বংকিম শৰ্মাৰ ৰচনাৰ গীতটি শুনিলে। শিল্পীৰ কণ্ঠত বংকিম শৰ্মাৰ ৰচনাৰে পুনৰ শুনক আন এটি গীত।

বংকিম শৰ্মাৰ ৰচনাৰে কস্তুৰী বৰাৰ কণ্ঠৰ আধুনিক গীত দুটি শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45 এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হৰেন্দ্ৰ চন্দ্ৰ নাথ আৰু তেখেতৰ সংগীসকল ক্ৰমে প্ৰমোদ চন্দ্ৰ নাথ, বাপন নাথ, দেবেন নাথ, ৰমেশ নাথ,

হৰেন্দ্ৰ চন্দ্ৰ নাথ আৰু তেখেতৰ সংগীসকল ক্ৰমে প্ৰমোদ চন্দ্ৰ নাথ, বাপন নাথ, দেবেন নাথ, ৰমেশ নাথ আৰু যতীন্দ্ৰ নাথৰ কণ্ঠৰ ওজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক জয়ন্ত গগৈৰ গীটাৰ বাদন।

জয়ন্ত গগৈৰ গীটাৰ বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই 1:40 বজাৰ পৰা বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পংকজনাথ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাজস্থান আৰু গুজৰাট ভ্ৰমণ কৰিব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে ভাৰত ফ্ৰান্স কৌশলগত অংশীদাৰিত্বই দুয়োখন দেশৰ মাজৰ বহনক্ষম আৰু উদ্ভাৱন কেন্দ্ৰিক বিকাশৰ চালিকা শক্তি হিচাপে কাম কৰিব। যুৱ পৰিক্ৰমা বিভাগে নতুন দিল্লীত আজি মাই ভাৰতৰ অন্তৰ্গত ঔদ্যোগিক সংস্থাৰ এখন সমাৰোহ অনুষ্ঠিত কৰে। জম্মু কাশ্মীৰৰ পেহলগাম

বাল্টল দুয়োটা পথেৰে আজি বাৰ্ষিক অমৰনাথ যাত্ৰা আৰম্ভ হ'ব। আৰু ছুইজাৰলেণ্ড, স্পেইন আৰু পৰ্তুগালে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাজস্থান আৰু গুজৰাট ভ্ৰমণ কৰিব। ৰাজস্থানত তেওঁ জয়পুৰ বিমান বন্দৰৰ নতুন টাৰ্মিনেল ভৱনটো উদ্বোধন কৰিব। প্ৰায় 480 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই ভৱনটোৰ জৰিয়তে বছৰি 20 লাখ যাত্ৰী উপকৃত হ'ব। শ্ৰীমোদীয়ে যোধপুৰত উড়ান আঁচনিৰ নতুন ৰূপ মুকলি কৰিব। এই আঁচনিৰ জৰিয়তে বিমান পৰিবহণ ক্ষেত্ৰক বিকশিত কৰাৰ লক্ষ্য লোৱা হৈছে। এই ভ্ৰমণকালতে তেওঁ ৰাজ্যখনৰ বালোত্ৰাত প্ৰায় 1,06,000 কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। এই প্ৰকল্পসমূহে পেট্ৰকেমিকেল, নগৰ পৰিবহণ, ৰেলৱে, পথ, পুনৰ নবীকৰণযোগ্য শক্তি, শক্তি ৰূপান্তৰ আদি বিভিন্ন খণ্ডক সামৰি ল'ব। দেশৰ শক্তি আৰু পেট্ৰকেমিকেল খণ্ডৰ বৃহৎ সাফল্য হিচাপে প্ৰধানমন্ত্ৰীয়ে বালোত্ৰাৰ পাছপ্ৰাদাত দেশৰ প্ৰথমটো গ্ৰীণফিল্ড শোধনাগাৰ তথা পেট্ৰকেমিকেল প্ৰকল্পটো ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব। তেওঁ 13,000 কোটিৰো অধিক টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া জয়পুৰ মেট্ৰ ৰেল প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ কামৰ আধাৰশিলা স্থাপন কৰিব। প্ৰহ্লাদপুৰৰ পৰা তৰিমূৰলৈ নিৰ্মাণ কৰিবলগীয়া এই দ্বিতীয় পৰ্যায়ৰ 41 কিলোমিটাৰ দৈৰ্ঘ্যৰ উত্তৰ দক্ষিণ মেট্ৰ কৰিডৰে সীতাপুৰা আৰু বিশ্বকৰ্মা ঔদ্যোগিক অঞ্চলৰ মাজৰ 36টা ষ্টেচনক সংযোগ কৰিব। প্ৰধানমন্ত্ৰীয়ে ৰাজস্থান চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি দিবলগীয়া প্ৰায় 54,000 যুৱক যুৱতীৰ মাজত নিযুক্তি পত্ৰও বিতৰণ কৰিব। ৰাজস্থান ভ্ৰমণ সামৰি সন্ধিয়া প্ৰধানমন্ত্ৰী গুজৰাটলৈ যাব। গুজৰাটৰ সানন্দত তেওঁ ছেমিকণ্ডাক্টৰ প্ৰকল্প উদ্বোধন কৰিব। এই প্ৰকল্প ভাৰতৰ ছেমিকণ্ডাক্টৰ নিৰ্মাণ যাত্ৰাৰ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। ইয়াৰ জৰিয়তে বিশ্বৰ ছেমিকণ্ডাক্টৰ ক্ষেত্ৰত ভাৰতৰ স্থান সুদৃঢ় হ'ব বুলি আশা কৰা হৈছে। এই প্ৰকল্পটো 7,500 কোটি টকাৰো অধিক ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে ভাৰত ফ্ৰান্স কৌশলগত অংশীদাৰিত্বই দুয়োখন দেশৰ মাজৰ বহনক্ষম আৰু উদ্ভাৱন কেন্দ্ৰিক বিকাশৰ চালিকা শক্তি হিচাপে কাম কৰিব। পেৰিছত অনুষ্ঠিত ভাৰত ফ্ৰান্স ব্যৱসায়িক ঘূৰণীয়া মেজমেলত ভাষণ দি তেওঁ কয় যে প্ৰযুক্তিগত বিকাশ, যোগান শৃংখলৰ বৈচিত্ৰ, শক্তি ৰূপান্তৰকৰণ আৰু ভূ ৰাজনৈতিক বিকাশৰ বাবে বৈশ্বিক অৰ্থনীতি সম্প্ৰতি খৰতকীয়া ৰূপান্তৰৰ দিশে গতি কৰিছে। বিত্তমন্ত্ৰীগৰাকীয়ে ফ্ৰান্সৰ ব্যৱসায়ী আৰু বিনিয়োগকাৰীসকলক বিকশিত ভাৰত 2047ৰ যাত্ৰাত ভাৰতৰ সৈতে অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়। দুয়োখন দেশৰ সমৃদ্ধিৰ বাবে তেওঁ ভাৰত ফ্ৰান্স কৌশলগত অংশীদাৰিত্বক শক্তিশালী কৰাত গুৰুত্ব দিয়ে। তেওঁ কয় যে ভাৰত আৰু ফ্ৰান্সে বিশ্বৰ কৃত্ৰিম বুদ্ধিমত্তা ব্যৱস্থাক বিকাশ কৰাৰ বাবে অংশীদাৰিত্বৰে কাম কৰি আছে। এই অংশীদাৰিত্বই বিশ্বাসযোগ্য কৃত্ৰিম বুদ্ধিমত্তা, ডিজিটেল আন্তঃগাঁথনি আৰু নতুন নতুন প্ৰযুক্তিৰ বিকাশত সহায় কৰিব বুলিও শ্ৰীমতী সীতাৰমণে উল্লেখ কৰে। অৰ্থনৈতিক সম্বন্ধৰ বিকাশত আলোকপাত কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে দুয়োখন দেশৰ মাজত থকা দ্বিপাক্ষিক বাণিজ্য বিগত দশকত দুগুণ হৈছে। তেওঁ ভাৰতত সম্প্ৰতি ফ্ৰান্সৰ প্ৰায় 1,000 কোম্পানীয়ে কাম কৰি আছে বুলি উল্লেখ কৰে। তেওঁ কয় যে ভাৰত বৰ্তমান আগশাৰীৰ ডিজিটেল অৰ্থনীতি হিচাপে উদ্ভাসিত হৈ উঠিছে। এই ক্ষেত্ৰত তেওঁ আধাৰ, UPI, ডিজি লকাৰ, ONDC আৰু ইণ্ডিয়া ষ্টেকৰ উদাহৰণ দিয়ে। তেওঁ লগতে কয় যে বিশ্বৰ সামগ্ৰিক ডিজিটেল লেনদেনৰ প্ৰায় 50% ভাৰতত হয়। শ্ৰীমতী সীতাৰমণে কয় যে ভাৰতৰ পৰিষ্কাৰ শক্তিৰ বিকাশে পুনৰ নবীকৰণ শক্তি, সেউজ হাইড্ৰজেন, বেটাৰী ষ্টৰেজ, উপকূলীয় বতাহ আৰু স্মাৰ্ট গ্ৰীডৰ ক্ষেত্ৰত বিনিয়োগৰ সুযোগ মুকলি কৰিছে। আন্তৰ্জাতিক বিত্তীয় সেৱা কেন্দ্ৰ কৰ্তৃপক্ষৰ বিকাশতো বিত্তমন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে। তেওঁ কয় যে চলিত বছৰ জুনলৈকে 1,200ৰো অধিক পঞ্জীয়নেৰে এই সেৱা কেন্দ্ৰ আগশাৰীৰ গোলকীয় বিত্তীয় হাব হিচাপে পৰিগণিত হৈছে। জাপানৰ বিভিন্ন বাতৰি কাকত আৰু সংবাদ মাধ্যমে নতুন দিল্লীত অনুষ্ঠিত 16 ভাৰত জাপান বাৰ্ষিক শীৰ্ষ সন্মিলনৰ বিষয়ে যোগাত্মক বাতৰি পৰিৱেশন কৰিছে। এই সন্মিলনত দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কক খৰতকীয়া বিকাশ সাধনেৰে বিভিন্ন কৌশলগত আৰু অৰ্থনৈতিক খণ্ডলৈ সম্প্ৰসাৰণ কৰাৰ প্ৰয়াস কৰা হয়। এই সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচিয়ে দ্বিপাক্ষিক সম্পৰ্কৰ পুংখানুপুংখ পৰ্যালোচনা কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। যুৱ পৰিক্ৰমা বিভাগে নতুন দিল্লীত আজি মাই ভাৰতৰ অন্তৰ্গত ঔদ্যোগিক সংস্থাৰ এখন সমাৰোহ অনুষ্ঠিত কৰে। প্ৰখ্যাত ঔদ্যোগিক সংস্থা বিশেষকৈ এছোচেম, FICCI, CAIT আৰু CII আদিয়ে এই সমাৰোহত অংশগ্ৰহণ কৰে। ঔদ্যোগিক অংশীদাৰিত্ব আৰু ঔদ্যোগিক সংস্থা, কৰ্পৰেট গোষ্ঠী আৰু ৰাজহুৱা খণ্ডৰ অধীনৰ সংস্থাসমূহক মাই ভাৰত পৰিৱেশতন্ত্ৰৰ সৈতে চিনাকি কৰি দিয়াই এই সমাৰোহৰ মূল উদ্দেশ্য। এই সমাৰোহৰ জৰিয়তে যুৱ প্ৰজন্মৰ উন্নয়ন আৰু ঔদ্যোগিক ব্যৱস্থাসমূহত দেশৰ যুৱ প্ৰজন্মৰ আশা আকাংক্ষা প্ৰতিফলিত কৰিবলৈ বিচৰা হৈছে। অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই কয় যে দেশৰ যুৱ প্ৰজন্ম হৈছে

0: 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰধান চাবিকাঠি। তেওঁ কয় যে উদ্যোগ আৰু মাই ভাৰতৰ সমন্বিত প্ৰচেষ্টাই দেশৰ যুৱশক্তিক ৰাষ্ট্ৰীয় উন্নয়নৰ লক্ষ্য প্ৰাপ্তিত সহায় কৰিব। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্যমন্ত্ৰী ৰক্ষা খাৰ্চেই কয় যে মন্ত্ৰালয়ে উদ্যোগৰ যুৱ প্ৰজন্মক সাঙুৰি পৃথকে পৃথকে কৰি থকা কামসমূহ লক্ষ্য কৰিব। জম্মু কাশ্মীৰৰ পেহেলগ্ৰাম আৰু বালতল দুয়োটা পথেৰে আজি বাৰ্ষিক অমৰনাথ যাত্ৰা আৰম্ভ হ'ব। এই 57 দিনীয়া তীৰ্থযাত্ৰাৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ ভক্তই পবিত্ৰ অমৰনাথ গুহা দৰ্শন কৰাৰ সম্ভাৱনা আছে। ভক্তসকলে প্ৰতিবছৰে ভগৱান শিৱৰ আশীষ বিচাৰি প্ৰাকৃতিকভাৱে বৰফেৰে গঠিত শিৱলিংগ দৰ্শনৰ উদ্দেশ্যে প্ৰায় 3,888 মিটাৰ উচ্চতাত অৱস্থিত পবিত্ৰ অমৰনাথ গুহা ভ্ৰমণ কৰে। অহা 28 আগষ্টত ৰাখী বন্ধনৰ দিনা এই যাত্ৰাৰ সামৰণি পৰিব। তীৰ্থযাত্ৰীৰ প্ৰথমটো দল আজি পুৱা অনন্তনাগ জিলাৰ নুনৱাল আৰু বালতলৰ মূল শিবিৰৰ পৰা পবিত্ৰ অমৰনাথ গুহা দৰ্শনৰ বাবে ৰাওনা হয়। উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে বাৰ্ষিক অমৰনাথ যাত্ৰাত অংশগ্ৰহণ কৰা সকলো তীৰ্থযাত্ৰীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে অমৰনাথ যাত্ৰা দেশৰ সবাতোকৈ পবিত্ৰ আৰু প্ৰাচীন তীৰ্থযাত্ৰাসমূহৰ অন্যতম। এই যাত্ৰাই দেশৰ অনাদি অনন্তকালৰ পৰা চলি অহা আধ্যাত্মিক ঐতিহ্য আৰু আস্থা তথা ভক্তিৰ শাশ্বত পৰম্পৰা সূচায়। তেওঁ লগতে ভগৱান শিৱৰ আশীষে প্ৰতিগৰাকী তীৰ্থযাত্ৰীক শান্তি আৰু আধ্যাত্মিক সন্তুষ্টি লাভত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তীৰ্থযাত্ৰীসকললৈ লিখা এখন পত্ৰত বাৰ্ষিক অমৰনাথ যাত্ৰাত এখন আধ্যাত্মিক পৰম্পৰা আৰু সাংস্কৃতিক একতাৰ শাশ্বত অধ্যায় বুলি অভিহিত কৰে। তেওঁ কয় যে পবিত্ৰ শিৱলিংগৰ দৰ্শনে লাখ লাখ ভক্তক অবিস্মৰণীয় আৰু পবিত্ৰ অভিজ্ঞতা প্ৰদান কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁৰ বাৰ্তাত কয় যে অমৰনাথ যাত্ৰা সনাতন সংস্কৃতিৰ প্ৰতি অভূতপূৰ্ব ভক্তি, ধৈৰ্য আৰু সংযমৰ পবিত্ৰ প্ৰতীক। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে অমৰনাথ যাত্ৰা পথত কটকটীয়া সুৰক্ষাৰ ব্যৱস্থা কৰিছে। ছিৰিয়াৰ ৰাজধানী ডামাস্কাছৰ এখন কেফেত কালি এটা বোমা বিস্ফোৰণত কমেও 9 লোক নিহত হয়। দেশখনৰ গৃহ মন্ত্ৰালয়ে জনোৱা অনুসৰি ৰাজধানী চহৰখনৰ হিজাজ জিলাত অৱস্থিত ন্যায় প্ৰসাদৰ পৰা প্ৰায় 100 মিটাৰ দূৰত্বত থকা কেফেখনৰ ভিতৰত বিস্ফোৰক সামগ্ৰী লুকুৱাই ৰখা হৈছিল। এই ঘটনাত আন 20 লোক আহত হোৱা বুলি স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এতিয়ালৈকে কোনো উগ্ৰপন্থী সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই। ছুইজাৰলেণ্ড, স্পেইন আৰু পৰ্টুগালে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছুইজাৰলেণ্ডে আজি পুৱা 8:30 বজাত কানাডাত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত আলজেৰিয়াক 2-0 পৰাজিত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। মঙলবাৰে হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত দলটো ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে পৰ্টুগালে আজি পুৱা অনুষ্ঠিত নক আউট পৰ্যায়ৰ আন এখন খেলত ক্ৰ'ৱেছিয়াক 2-1 পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। মঙলবাৰে ডালাছত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত দলটো স্পেইনৰ মুখামুখি হ'ব। স্পেইনে যোৱা নিশা কেলিফৰ্নিয়াত অনুষ্ঠিত খেলত অষ্ট্ৰিয়াক 3-0 পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। স্পেইনৰ হৈ মিকেল অয়াৰ জাৱালে 36 মিনিটত গ'ল দি দলক 1-0 অগ্ৰগতি প্ৰদান কৰে। ইয়াৰ পাছতে পেড্ৰ' পৰৈ 66 মিনিটত দ্বিতীয়টো গ'ল দি দলৰ স্থিতি সুদৃঢ় কৰে। অয়াৰ জাৱালে 89 মিনিটত আন এটা গ'ল দি দলৰ জয় নিশ্চিত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাজস্থান আৰু গুজৰাট ভ্ৰমণ কৰিব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে ভাৰত ফ্ৰান্স কৌশলগত অংশীদাৰিত্বই দুয়োখন দেশৰ মাজৰ বহনক্ষম আৰু উদ্ভাৱন কেন্দ্ৰিক বিকাশৰ চালিকা শক্তি হিচাপে কাম কৰিব। যুৱ পৰিক্ৰমা বিভাগে নতুন দিল্লীত আজি মাই ভাৰতৰ অন্তৰ্গত ঔদ্যোগিক সংস্থাৰ এখন সমাৰোহ অনুষ্ঠিত কৰে। জম্মু কাশ্মীৰৰ পেহেলগাম আৰু বালতল দুয়োটা পথেৰে আজি বাৰ্ষিক অমৰনাথ যাত্ৰা আৰম্ভ হ'ব আৰু ছুইজাৰলেণ্ড, স্পেইন আৰু পৰ্টুগালে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 2:30 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজ আৰু নিউজ অন AIRৰ মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হৰেণ কলিতাৰ কণ্ঠৰ দুটি লোকগীত।

0: স্বাস্থ্যবান ভবিষ্যৎ অতি প্ৰয়োজন।
1: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
2: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাসকলে লোকগীত শুনিছে হৰেণ কলিতাৰ কণ্ঠত।

0: মোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে

0: হৰেণ কলিতাৰ কণ্ঠৰ লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই 2 বজাৰ পৰা মিড ডে নিউজ আৰু 2:15 পৰা দুপহৰ সমাচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: Good afternoon. This is Akashwani and I am Valsa Williams with the midday news. The headlines. Prime Minister Narendra Modi describes Amarnath Yatra as eternal chapter in spiritual tradition and cultural unity of the country. Extends greetings to devotees. Finance Minister Nirmala Sitharaman invites French investors to partner with India's journey towards

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠান শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্দি ৰাণী ডেকা। ৰাজ্যখনক সেউজ কৰি তোলাৰ বাবে অহা 10 আগষ্টৰ পৰা 10 লাখ ছাত্ৰ ছাত্ৰীক গছপুলি ৰোপণৰ সৈতে জড়িত কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে বৃক্ষ বন্ধু আঁচনিৰ অধীনত ৰাজ্যত 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে বুলি বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। এই গছপুলিসমূহ চোৱাচিতা কৰাৰ বাবে এগৰাকী জব কাৰ্ড কৰ্মীক বিশেষ দায়িত্ব দিয়া হ'ব। আনহাতে ড্ৰোনৰ সহায়ত বিছটিয়াই চৰচাপৰি সেউজ কৰাৰো ৰাজ্য চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। জন্মদিন সেউজ শপত উদ্যান শীৰ্ষক আন এখন আঁচনিৰ বিষয়েও সদৰি কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ অধীনত ৰাজ্যৰ প্ৰতিটো বনৰক্ষী বিষয়াৰ কাৰ্যালয়ত এখন উদ্যান স্থাপনৰ লক্ষ্য লোৱা হৈছে। বন বিভাগৰ তত্বাৱধানত থকা এই উদ্যানত সকলোৱে নিজৰ জন্মদিনত এজোপাকৈ গছপুলি ৰোপণ কৰি পৰিৱেশ সেউজীয়া কৰাত সহায় কৰিব। পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী নীলিমা দেৱীয়ে বৰপেটাৰ চৰকাৰী পশুধন পামত যোৱা বুধবাৰে এটা স্বয়ংক্ৰিয় পশু খাদ্য প্ৰস্তুতকৰণ প্ৰকল্প আৰু দুগ্ধ উৎপাদন বৃদ্ধিৰ বাবে কৃষকৰ হকে চেউৰী গৰুৰ এখন নিউক্লিয়াছ

0: আধাৰশিলা স্থাপন কৰে। এই পশু খাদ্য প্ৰস্তুতকৰণ প্ৰকল্পৰ জৰিয়তে পশুধনৰ স্বাস্থ্য আৰু উৎপাদনশীলতা বৃদ্ধিৰ বাবে গুণগত মানৰ পুষ্টিকৰ খাদ্য গোপালকসকলক যোগান ধৰা হ'ব। তদুপৰি কেঁচা সামগ্ৰীৰ অপচয় হ্ৰাস কৰি উৎপাদন ব্যয় কমাব পৰা যাব বুলি আশা কৰা হৈছে। এই প্ৰকল্পত প্ৰতি ঘণ্টাত 2-3 টন পৰ্যন্ত পশু খাদ্য উৎপাদনৰ পৰিমাপক যন্ত্ৰ সংযোজন কৰা হ'ব। একেদৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অনুদানেৰে নিৰ্মাণ হ'বলগীয়া চেউৰিগৰুৰ পামখনৰ জৰিয়তে কৃষকসকলক উন্নত জাতৰ বৰ্ণসংকৰ গাই গৰু যোগান ধৰা হ'ব। 6,75,00,000 টকাৰ ব্যয় সাপেক্ষে এই প্ৰকল্পটো নিৰ্মাণ কৰা হ'ব। ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰন্থবৰ্ষ 2025ৰ সৈতে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদৰ অভিলাষী প্ৰকল্প গ্ৰন্থবৰ্ষ 2025 ফেলোশ্বিপ প্ৰাপকসকলৰ নাম ঘোষণা কৰা হৈছে। পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাৰ অধ্যক্ষতাত গঠন কৰা 10-জনীয়া সমিতিয়ে ফেলোশ্বিপ প্ৰাপকসকলক বাছনি কৰে। অসমীয়া, বাংলা আৰু বড়ো ভাষাৰ লগতে ৰাজ্যৰ অন্যান্য জনগোষ্ঠীয় ভাষাৰ বাবে মুঠ 22টা বিষয় ধাৰ্য কৰি লেখকসকলৰ পৰা পাণ্ডুলিপি আহ্বান কৰা হৈছিল। সেই অনুসৰি 512গৰাকী লেখকে বিভিন্ন বিষয়ৰ মুঠ 547টা পাণ্ডুলিপি পৰিষদে লাভ কৰিছিল। এই পাণ্ডুলিপিসমূহ পৰীক্ষা কৰি বিচাৰক সমিতিয়ে 49গৰাকী লেখকক ফেলোশ্বিপৰ বাবে নিৰ্বাচন কৰে। ডিমা হাছাও জিলাৰ জাতিংগা দলঙৰ সমীপত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে ফৰ্মেলিন কঢ়িয়াই অনা টেংকাৰৰ পৰা ৰাসায়নিক পদাৰ্থ নিৰ্গত হোৱাৰ ফলত জাতিংগা নদীৰ পানী দূষিত হোৱাৰ আশংকা বৃদ্ধি পাইছে। কাছাৰ জিলাৰ মাজেৰে বৈ যোৱা এই নদীখন বৰাক নদীৰ সৈতে একত্ৰিত হোৱাত এই নৈৰ পানী ব্যৱহাৰ নকৰিবলৈ প্ৰশাসনে জনসাধাৰণক সকীয়াই দিছে। দুৰ্ঘটনাগ্ৰস্ত টেংকাৰখনৰ 2টা চেম্বাৰ ক্ষতিগ্ৰস্ত হোৱাৰ সময়তে জাতিংগা নদীৰ সৈতে সংযুক্ত হৈ থকা জলপ্ৰপাতত ফৰ্মেলিন ছিটিকি পৰে। এই ফৰ্মেলিনযুক্ত নদীৰ পানী খোৱা, ৰন্ধা বঢ়া, গা ধোৱা, কাপোৰ ধোৱা, জলসিঞ্চন বা পশুধনৰ বাবে ব্যৱহাৰ নকৰিবলৈ প্ৰশাসনে নিৰ্দেশ জাৰি কৰিছে। কাছাৰ জিলাৰ বৰখলা আৰক্ষীয়েও এই একেটা কাৰণতে জাতিংগা নদীৰ পাৰৰ অঞ্চলসমূহৰ বাসিন্দাক অনাগত কেইদিনমানৰ বাবে নদীৰ পানী ব্যৱহাৰৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। উৰা বাতৰিত ভুল নাযাবলৈ আৰু প্ৰশাসনৰ নিৰ্দেশনা মানি চলিবলৈ জিলা প্ৰশাসনে সকলোকে আহ্বান জনাইছে। কাছাৰ জিলাৰ সামগ্ৰিক উন্নয়ন, আন্তঃগাঁথনি শক্তিশালীকৰণ আৰু জনকল্যাণমূলক প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি জিলাখনৰ অভিভাৱক মন্ত্ৰী কৃষ্ণেন্দু পালৰ অধ্যক্ষতাত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই বৈঠকত জিলাখনত সম্প্ৰতি ৰূপায়ণ হৈ থকা কল্যাণকামী আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰী শ্ৰীপালে বিভিন্ন বিভাগৰ কাম কাজ আৰু ভৱিষ্যতৰ পৰিকল্পনা সন্দৰ্ভত আলোচনা কৰে। সকলো বিভাগৰ সমন্বিত প্ৰচেষ্টাৰে জিলাখনৰ সৰ্বাংগীন আৰু বহনক্ষম উন্নয়ন নিশ্চিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। যোৰহাট জিলা দিৱসৰ অংশ হিচাপে আজি টিয়ক সমজিলা আয়ুক্তৰ কাৰ্যালয়ত যোৰহাট ডিষ্ট্ৰিক্টছ ইচ প্ৰেজেণ্ট পাৰ্চপেক্টিভ এণ্ড ইচ ফিউচাৰ শীৰ্ষক এখন আলোচনা সভা অনুষ্ঠিত হয়। এই সভাত সমাজৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে চৰকাৰী বিষয়া, কৰ্মচাৰী, জনপ্ৰতিনিধি, সমাজকৰ্মী আৰু সচেতন নাগৰিকৰ উপস্থিতিত প্ৰখ্যাত পৰিৱেশকৰ্মী যাদৱ পায়েঙে ভাষণ দিয়ে। তেওঁ নিজৰ জীৱন সংগ্ৰাম, পৰিৱেশ সংৰক্ষণ, জলবায়ু পৰিৱৰ্তন আৰু নতুন প্ৰজন্মক গছপুলি ৰোপণ আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে আগবাঢ়ি আহিবলৈ অনুপ্ৰাণিত কৰা ভাষণ আগবঢ়ায়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাই অ?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰু কি কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
4: তেন্তে মই এবাৰ যাব লাগিব।
3: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
5: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ফুলৰে দলিচা এলবামটিৰ পৰা বিমল মেধিৰ বিমল দেৱ মেধিৰ কণ্ঠৰ 2টি গীত।

এয়া আকাশবাণী তেজপুৰ। আজি শুক্ৰবাৰ, ৰাষ্ট্ৰীয় দিনপঞ্জী অনুসৰি 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 18 দিন, ইংৰাজী 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 3 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ অধিৱেশন মুকলি কৰিব লৈছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলো হাৰ্টছ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজৰ লগতে নিউজ অন এয়াৰ এপৰ মাধ্যমেৰে। আমাৰ আজিৰ এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে প্ৰমোদ চন্দ্ৰ টাইড, মৃগাংক শৰ্মা আৰু সমীৰ নাৰ্জাৰী। ট্ৰেন্সমিটাৰত আছে গোবিন ছেত্ৰী আৰু ৰাজীৱ গগৈ। পৰিৱেশনত আছে নয়ন দৈমাৰী। প্ৰচাৰণৰ সহায়ক হিমানী দাসৰ সৈতে ষ্টুডিঅ'ৰ মাইক্ৰফোনৰ সন্মুখৰ পৰা মই নৱকৃষ্ণ গোস্বামীয়ে আপোনালোকক স্বাগতম জনাইছোঁ।

0: জীৱিতেশ নাৰায়ণ গোস্বামীয়ে কৈছিল, ফলাফলেই সাৰ্থকতাৰ মাপকাঠি। এই কথা সৰগত কৰি চলিব পৰাটোৱেই কৃতিত্ব। এয়া আকাশবাণী তেজপুৰ। শ্ৰোতালৈ এতিয়া আগবঢ়াব লৈছোঁ মহিলাসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আজি এই অনুষ্ঠানৰ মনৰ কথা শিতানত শুনক অনিমা গোস্বামীৰ কণ্ঠৰ স্বৰচিত এটি কবিতা পাঠ।
1: নমস্কাৰ, মই অনিমা গোস্বামী, দক্ষিণ হজৰাপাৰ, তেজপুৰ নিবাসী। মই এটি স্বৰচিত কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ শিৰোনাম সময় বালি। আহা আহা ভাই ভনী, সকলো মিলিজুলি সাজো আমি সম্প্ৰীতিৰ এনাজৰি, য'ত নাথাকিব ধৰ্মক বিভেদ কৰা শক্তি। চাৰি গুৰুৱে দিয়া ধৰ্মৰ খুটি, লৰচৰ কৰিলে হ'ব বিজুতি। মহান আদৰ্শক নকৰিব ভেদভাৱ, টানি আনি যুক্তিবাদ। বাদ বিবাদ পৰিহাৰ কৰি সকলো মিলিজুলি সাজি যাওঁ মিলন নৌকাখনি, পাৰ হ'ম জীৱন সাগৰ। ঈশ্বৰত ভকতি ৰাখি কাম কৰোঁ দিনে ৰাতি, নিজৰ লগতে দহৰো উপকাৰ সাধি, আগুৱাই যাওঁ আমি জীৱন বাটত। দম্ভ অহংকাৰ ফুটুকাৰ ফেন, ৰৈ যাব মাথো গুণ গৰিমা, কৰা হবে তাকে জানি ভাল কাম, ৰৈ যাব চানেকি সময় বালিত। নমস্কাৰ।
0: অৰ্ধ আকাশ অনুষ্ঠানত এতিয়া শুনক বৰ্ণালী কলিতাৰ কণ্ঠৰ কেইটিমান আধুনিক গীত।

শ্ৰোতাই ইমান পৰে অৰ্ধ আকাশ অনুষ্ঠানত অনিমা গোস্বামীৰ কণ্ঠৰ স্বৰচিত এটি কবিতা পাঠ আৰু বৰ্ণালী কলিতাৰ কণ্ঠৰ আধুনিক গীত শুনিলে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া সন্ধিয়া 6 বজাত হিন্দীত আৰু 6:05 ইংৰাজীত বাতৰি আকাশবাণী দিল্লীৰ পৰা শুনিবলৈ পাব।

এয়া আকাশবাণী তেজপুৰ। শ্ৰোতালৈ এতিয়া আগবঢ়াব লৈছোঁ ভক্তিমূলক গীতৰ অনুষ্ঠান আৰাধনা। আজিৰ অনুষ্ঠানত শুনক আলিম্পন চৌধুৰীৰ কণ্ঠৰ দুটি ভজন।

শ্ৰোতা ইমানপুৰে আলিম্পন চৌধুৰী কণ্ঠৰ ভজন দুটি শুনিলে আৰাধনা অনুষ্ঠানত। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক চমুকৈ আজিৰ অনুষ্ঠান পৰিস্থিতি। কিছু সময়ৰ পিছতে শুনিবলৈ পাব গীতালি। সন্ধিয়াৰ আঞ্চলিক বাতৰি 6:45 আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত হ'ব। 7:00 হিন্দীত আৰু 7:05 ইংৰাজীত বাতৰি আকাশবাণী দিল্লীৰ পৰা আৰু 7:10 অসমীয়াত বাতৰি আকাশবাণী গুৱাহাটীৰ পৰা শুনিবলৈ পাব। 7:20 আগবঢ়োৱা হ'ব ভোদাই চোতালৰ মেল। আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো 7:50 শুনিবলৈ পাব। 8:00 মুখ্য বাতৰি কেইটিমান আকাশবাণী গুৱাহাটীৰ পৰা শুনিবলৈ পাব। 8:02 শ্ৰোতালৈ আগবঢ়োৱা হ'ব উপন্যাস পাঠ। 8:45 সমাচাৰ চেণ্ডা আৰু 9:00 News@9 আকাশবাণী দিল্লীৰ পৰা শুনিবলৈ পাব। অসমীয়া আধুনিক গীত কেইটিমান আগবঢ়োৱা হ'ব নিশা 9:15। 9:30 নিবেদন কৰা হ'ব এখনি আলক্ষ্য শোণিতপুৰৰ সেউজী পাতৰ কাহিনী ৰচনা দিলীপ কুমাৰ বৰুৱাৰ। আৰু নিশা 10:00 হিন্দী বোলছবিৰ গীত কেইটিমানেৰে আজিৰ অধিৱেশনৰ পৰিসমাপ্তি ঘটিব। শ্ৰোতা ইমানপুৰে অনুষ্ঠান পৰিস্থিতি চমুকৈ শুনিলে। এয়া আকাশবাণী তেজপুৰ। আগবঢ়াব লৈছোঁ গীতালি। আজিৰ গীতালিত শুনক হিন্দী বোলছবিৰ কেইটিমান গীত। অনুষ্ঠানৰ পোনতে শুনক সাজন কা ঘৰ বোলছবিখনৰ কুমাৰ চানু আৰু সাধনা সৰগমৰ কণ্ঠৰ এই গীতটি।

গীতালি অনুষ্ঠানৰ শেষত শুনাব লৈছোঁ আ অব লট চলিভ মূল ছবিখনৰেই কুমাৰ চানু আৰু আলকা য়াগনিকৰ কণ্ঠৰ এই গীতটি।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ৰাজ্যৰ বান পৰিস্থিতিৰ সামগ্ৰিক উন্নতি বান ক্ষতিগ্ৰস্তৰ সংখ্যা 25,000লৈ হ্ৰাস কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাৰ বিহালী আৰু বিশ্বনাথত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কৃষক পঞ্জীয়ন কাৰ্যসূচীত অংশগ্ৰহণ খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ ৰাজ্যৰ ধান ক্ৰয় ব্যৱস্থাৰ অগ্ৰগতিৰ পৰ্যালোচনা অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনসমূহৰ কটকটীয়া ব্যৱস্থা আৰু ছুইজাৰলেণ্ড স্পেইন আৰু পৰ্টুগালৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে পুলক গগৈ। ৰাজ্যৰ বান পৰিস্থিতি সামগ্ৰিকভাৱে উন্নত হৈছে, অৱশ্যে এতিয়াও দুখন জিলাৰ 25,000ৰো অধিক লোক বানৰ কবলত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ 25,090গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে আৰু 393.44 হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। জিলা দুখনত বান প্ৰভাৱিত লোকৰ বাবে স্থাপন কৰা 4টা উদ্ধাৰ আৰু সাহায্য শিবিৰত এতিয়াও 129গৰাকী লোকে আশ্ৰয় লৈ থকা বুলি প্ৰাধিকৰণে জানিবলৈ দিছে। বছৰৰ প্ৰথমটো বানত বিভিন্ন জিলাত মথাউৰি, পথ দলং আৰু অন্য আন্তঃগাঁথনিৰো ক্ষতি হৈছে। চলিত বছৰৰ বানত 2জন ব্যক্তিৰ মৃত্যু হৈছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বান আৰু আকস্মিক বানৰ ক্ষেত্ৰত জনসাধাৰণক বিশেষভাৱে সতৰ্ক হ'বলৈ আহ্বান জনায়। উত্তৰ পূব সীমান্ত ৰেলৱে কালি অত্যধিক বৰষুণ আৰু পানীৰ সৈতে ৰেলপথত প্ৰভাৱ পেলাব পৰা ৰাজ্যৰ 30টা স্থানক বিপদজনক অঞ্চল হিচাপে চিনাক্ত কৰে। ৰেল বিভাগে বাৰিষা এই স্থানসমূহত যাতে কোনো অঘটন সংঘটিত নহয় তাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। স্পৰ্শকাতৰ ৰেল লাইনসমূহত নিৰীক্ষণকাৰী নিয়োগ কৰাৰ উপৰি 50 কিলোমিটাৰ ব্যৱধানত মজুতকৰণ গোট স্থাপন কৰা হৈছে। এই গোটসমূহত যিকোনো অঘটনৰ মোকাবিলা কৰিব পৰাকৈ ৰেল ট্ৰেক নিৰ্মাণৰ সকলো সামগ্ৰী মজুত কৰি ৰখা হৈছে বুলি উত্তৰ পূব সীমান্ত ৰেলৱে প্ৰকাশ কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে বানে উটুৱাই লৈ যোৱা ধেমাজিৰ চিমেণ্ট চাপৰিৰ ৰেল দলংখন পুনৰ নিৰ্মাণ কৰাৰ বাবে RDSO দলে নক্সা প্ৰস্তুত কৰি আছে। নদীখনৰ গতিপথ সলনি হোৱাৰ বাবে এইবাৰ দলংখন দীঘলকৈ নিৰ্মাণ কৰি সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে চিন্তা কৰা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। ডিব্ৰুগড় জিলাত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বিভিন্ন বিভাগসমূহে দাখিল কৰা বান ক্ষতিৰ প্ৰস্তাৱ, হিতাধিকাৰীৰ তালিকা আৰু সমৰ্থিত নথি পত্ৰ পৰ্যালোচনা কৰে। এই অনুযায়ী জিলাখনত বান ক্ষতিগ্ৰস্তসকলক পুনৰ সংস্থাপন, অনুদান আৰু অন্যান্য ক্ষতিপূৰণ দাবীসমূহ অনুমোদন কৰা হয়। ৰাজ্য চৰকাৰৰ কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিহালী বিধানসভা সমষ্টিৰ বৰগাঙত থকা শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত আৰু বিশ্বনাথ বিধানসভা সমষ্টিৰ বিশ্বনাথ চাৰিআলিত থকা কমলাকান্ত নাট্য সমাজত জিলা কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত কৃষক পঞ্জীয়নৰ অধীনত ক্ষুদ্ৰ চাহ খেতিয়কৰ আনুষ্ঠানিক পঞ্জীয়ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰী হাজৰিকাই কয় যে ৰাজ্যৰ কৃষি ব্যৱস্থা আৰু কৃষি অৰ্থনীতিত চাহ খেতিয়কসকল অপৰিহাৰ্য আৰু অবিচ্ছেদ্য অংশ। তেওঁলোকৰ সৰ্বাংগীন উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলক কৃষক পঞ্জীয়নৰ অন্তৰ্ভুক্ত কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে

0: কয় যে কৃষক পঞ্জীয়নৰ অধীনত ক্ষুদ্ৰ চাহ খেতিয়কসকলে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৃষি কল্যাণমূলক আঁচনিসমূহৰ সুবিধাসমূহ লাভ কৰিবলৈ সমৰ্থ হ'ব। ইয়াৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী শ্ৰী হাজৰিকাই ইউৰিয়া ক্ৰয় কৰিবলৈ অহা কৃষকসকলক কিছুমান সাৰ বিক্ৰেতাই অন্যান্য 3-4 বিধ সাৰ বাধ্যতামূলকভাৱে ক্ৰয় কৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ তেওঁৰ দৃষ্টিগোচৰ হৈছে বুলিও জানিবলৈ দিয়ে। এনে কাৰ্যত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে অৱগত কৰে।
1: আজি অলপ আগত এইটো কথা মোক বিহালীটো ক'লে, ইয়াতো ক'লে যে এই অঞ্চলত যোনে সাৰ বিক্ৰী কৰে, সাৰৰ ডিলাৰসকলে ইউৰিয়া সাৰৰ লগত আৰু 4-3 বিধ কনফাৰ্ম কিনিবই লাগিব, বুলডোজ কৰে, মানে বাধ্য কৰে। অকল ইউৰিয়া কিনিলে আনিলে নহ'ব, আৰু 3-4 বিধ মন নাথাকিলেও বা ব্যৱহাৰৰ কাৰণে কাম নাথাকিলেও কিনিবই লাগিব, এনেকুৱা এটা ব্যৱস্থা কৰে। এই কামটো যদি অসমৰ কোনোবা অন্য অঞ্চলতো কৰি আছে, আজিয়ে সকলোকে সতৰ্ক কৰি দিলোঁ, এইটো কাম আজি এতিয়াৰ পৰাই বন্ধ কৰক, যদি চলি থাকে জেললৈ যাবলৈকে সাজু হওক। কৃষকক অন্যায় কৰাৰ কামটো কোনোপধ্যে আমি কম্প্ৰমাইজ নকৰোঁ, সকলোকে সকীয়াই দিছোঁ, কাৰণ এইটো অন্যায়। কোনোবাই ন্যায় কৰি আছে তেওঁৰ বিৰুদ্ধে আমি অন্যায় নকৰোঁ, তেওঁলোকে অন্যায় কৰি আছে, অন্যায়ৰ বিৰুদ্ধে কৃষকক ন্যায় দিবলৈ যাম, তাৰ কাৰণে যি ব্যৱস্থা হাতত ল'ব লাগে হ'ম, তাত কোনো কম্প্ৰমাইজ নকৰোঁ।
0: আজিৰ কাৰ্যসূচীত সাংসদ ৰঞ্জিত দত্ত, বিধায়ক মুনীন্দ্ৰ দাস আৰু পল্লৱলোচন দাস উপস্থিত থাকে। ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ অব্যাহত আছে। ধেমাজি জিলাত বানৰ প্ৰভাৱ সামান্য খাম কটাৰ পাছতে এতিয়া জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। জিলাখনত বৰ্তমানলৈকে মুঠ 17 গৰাকী লোক এই ৰোগত আক্ৰান্ত হোৱাৰ লগতে এনকেফেলাইটিছ সদৃশ ৰোগত 14 জন লোক চিকিৎসাধীন হৈ আছে। জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত 3 জন লোক সম্প্ৰতি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন হৈ আছে। জিলা স্বাস্থ্য বিভাগে এই ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণ বাবে এই পৰ্যন্ত 2000ৰো অধিক সজাগতা সভা অনুষ্ঠিত কৰাৰ উপৰি আশাকৰ্মীৰ দ্বাৰা 34,289খন ঔষধযুক্ত আঁঠুৱা বিতৰণ কৰিছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
2: খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি বিভাগটোৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত শীৰ্ষ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত অসমত ৰাজ্যিক খাদ্য আয়োগ গঠনৰ প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে এই আয়োগত মুঠ 7 জন সদস্য থাকিব। ইয়াৰ ভিতৰত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সম্প্ৰদায়ৰ পৰা 1জনকৈ সদস্য থকাৰ উপৰি ন্যূনতম 2গৰাকী মহিলা সদস্য অন্তৰ্ভুক্ত হ'ব লাগিব। খাদ্য সুৰক্ষা ব্যৱস্থাৰ ফলপ্ৰসূ ৰূপায়ণ আৰু তদাৰকীৰ বাবে এই আয়োগ গঠন কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক শীঘ্ৰে আয়োগ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্যৰ ধান ক্ৰয় ব্যৱস্থাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি শ্ৰীৰায়ে খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডক ধান বনা কলসমূহ অনুসৰণ কৰা পদ্ধতিসমূহ ভালদৰে পৰীক্ষা কৰি কোনো অনিয়ম বা বিসংগতি ধৰা পৰিলে তাৎক্ষণিকভাৱে বিহিত ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে ক্ৰয় প্ৰক্ৰিয়াত অধিক স্বচ্ছতা, দায়বদ্ধতা আৰু কাৰ্যদক্ষতা নিশ্চিত কৰাৰ লক্ষ্যৰে পুনৰ ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে ইয়াৰ সৈতে জড়িত কৰ্মচাৰীসকলৰ ৰদ বদলৰো নিৰ্দেশ দিয়ে। বৈঠকত খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ কল্যাণকামী আঁচনিৰ অধীনত মচুৰ দাইল আৰু চেনী বিতৰণৰ প্ৰস্তাৱিত কাৰ্যসূচীৰ প্ৰস্তুতিৰ সন্দৰ্ভতো আলোচনা কৰা হয়। অহা দেওবাৰে হ'বলগীয়া অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনসমূহে ব্যৱস্থা লৈছে। দৰং জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত জিলাখনত প্ৰযোজ্য হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষা কেন্দ্ৰসমূহৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অকৰ্তৃত্বশীল লোকৰ প্ৰৱেশ, অপ্ৰয়োজনীয় সমাগম আদিত বাধা আৰোপ কৰা হৈছে। তদুপৰি পৰীক্ষা কেন্দ্ৰসমূহৰ আশে পাশে লাউডস্পীকাৰ ব্যৱহাৰ, পৰীক্ষাৰ্থীসকলৰ মোবাইল ফোন, ডিজিটেল ঘড়ী, কেলকুলেটৰকে ধৰি অন্যান্য বৈদ্যুতিক সামগ্ৰীৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। দৰং জিলাত মঙলদৈ ডনবক্সো হাইস্কুল আৰু ৰঞ্জিত শৰ্মা একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই পৰীক্ষা অনুষ্ঠিত হ'ব। ধেমাজি জিলাতো অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। ধেমাজি মহাবিদ্যালয় আৰু ধেমাজি বাণিজ্য মহাবিদ্যালয় পৰীক্ষা কেন্দ্ৰ দুটাত শান্তিপূৰ্ণ, নিকা আৰু শৃংখলাবদ্ধভাৱে যাতে পৰীক্ষা অনুষ্ঠিত হয় তাৰ বাবে এই ব্যৱস্থা লোৱা হৈছে। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত আজি তামোলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বিভাগীয় পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত তামোলপুৰ জিলাৰ লোক নিৰ্মাণ বিভাগ, পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগ তথা পৌৰসভাৰ অধীনত চলি থকা বিভিন্ন উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ বুজ লোৱা হয়। সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমহিলাৰীয়ে জিলাখনত বৰ্তমান উন্নয়নমূলক কাম কাজসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰা হৈছে বুলি প্ৰকাশ কৰে। সভাত অংশ লৈ হস্ততাঁত

0: অস্ত্ৰ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে বাজেট নিৰ্ধাৰণ হোৱাৰ লগে লগে জিলাখনৰ বিভিন্ন বিভাগৰ অসম্পূৰ্ণ হৈ থকা কামসমূহ পুনৰ আৰম্ভ কৰা হ'ব বুলি জানিবলৈ দিয়ে।
1: মানে ৰিভিউ মিটিং কৰিলে প্ৰগ্ৰেছবিলাক ধুনীয়াকৈ আজি ইয়াত বিভাগে প্ৰেজেণ্টেশ্যন দিছে আৰু সেইমতে তামোলপুৰত কাম চলি আছে। আমি নিৰ্বাচন থকাৰ কাৰণে ফাইনেন্সিয়েল বাজেট যিহেতু নিয়ম আমাৰ সেইটো যে চৰকাৰ নাথাকিলে বাজেট নিদিয়ে, সেইটো কাৰণে বাজেট ল'ব পৰা নাই আৰু নতুন চৰকাৰ গঠন হোৱাৰ পিছত এতিয়া বাজেটটো হ'ব আৰু বাজেট হোৱাৰ পিছতে আমাৰ গোটেই কামবিলাক মানে নতুন নতুন কামবিলাক আৰম্ভ হ'ব। আৰু শিৱ ডাঙৰীয়া কোৱাৰ নিচিনাকৈ আজিকালি নিয়মটো বহুত ষ্ট্ৰিক্ট হৈ গ'ল, কাকো টেণ্ডাৰ নোহোৱাকৈ মানে এডভান্স এনে কাম দিব নোৱাৰে আৰু সেইটোৰ কাৰণে টেণ্ডাৰতো এতিয়া লয়েষ্ট যোনে মাৰে সিয়ে ঠিকা পাব।
0: কাছাৰ জিলাৰ সামগ্ৰিক উন্নয়ন, আন্তঃগাঁথনি শক্তিশালীকৰণ আৰু জনকল্যাণমূলক প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি জিলাখনৰ অভিভাৱক মন্ত্ৰী কৃষ্ণেন্দু পালৰ অধ্যক্ষতাত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই বৈঠকত জিলাখনত সম্প্ৰতি ৰূপায়ণ হৈ থকা কল্যাণকামী আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰী শ্ৰীপালে বিভিন্ন বিভাগৰ কাম কাজ আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ সন্দৰ্ভত আলোচনা কৰে। সকলো বিভাগৰ সমন্বিত প্ৰচেষ্টাৰে জিলাখনৰ সৰ্বাংগীন আৰু বহনক্ষম উন্নয়ন নিশ্চিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ উল্লেখ কৰে। শিৱসাগৰ আৰক্ষীয়ে মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। জিলা দণ্ডাধীশ মিত্ৰাবিন্দা গগৈৰ নেতৃত্বত আজি বিয়লি আৰক্ষীৰ এটা দলে শিৱসাগৰ নগৰৰ সমীপৰ প্ৰগতি চাৰিআলিত মাদক দ্ৰব্য ব্যৱসায়ীৰ ঘাটি উচ্ছেদ কৰে। উল্লেখযোগ্য যে জিলাখনত মাদক দ্ৰব্যৰ অবৈধ বেহাক লৈ জেঙনিকটীয়া যুৱ সংঘ, স্থানীয় যুৱ সমাজ আৰু মছজিদ পৰিচালনা সমিতিয়ে মাদক দ্ৰব্যৰ ঘাটি চিনাক্ত কৰি জিলা আয়ুক্তলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিল। এই স্মাৰকপত্ৰৰ ভিত্তিত জিলা প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰি আজি ঘাটিটো সম্পূৰ্ণৰূপে উচ্ছেদ কৰে। এতিয়া পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
2: ৰাজ্যৰ বিভিন্ন ঠাইত আফ্ৰিকান চোৱাইন ফিভাৰৰ সংক্ৰমণে সম্প্ৰতি গাহৰি পালকসকলক আতংকিত কৰি তুলিছে। নগাঁও, লখিমপুৰকে ধৰি বিভিন্ন ঠাইত আফ্ৰিকান চোৱাইন ফিভাৰৰ সংক্ৰমণত ভালেসংখ্যক গাহৰিৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। এই সন্দৰ্ভত আমাৰ এয়া বিশেষ প্ৰতিবেদন।
3: নগাঁও জিলাৰ চামগুৰি ৰাজহচক্ৰৰ অন্তৰ্গত হালুৱা গাঁৱত গাহৰিৰ দেহত আফ্ৰিকান চোৱাইন ফিভাৰৰ সংক্ৰমণ ধৰা পৰাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনৰ তৰফৰ পৰা সুৰক্ষামূলক ব্যৱস্থা হিচাপে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই অনুসৰি বৰহমপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত হালুৱা গাঁৱৰ 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত গাহৰি বা গাহৰিৰ মাংসৰ বিক্ৰী আৰু সৰবৰাহ সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰা হৈছে। গাঁওখনৰ 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ অঞ্চলটো সংক্ৰমিত এলেকা আৰু 10 কিলোমিটাৰ ব্যাসাৰ্ধ নিৰীক্ষণ এলেকা হিচাপে চিনাক্ত কৰা হৈছে। এই অঞ্চলৰ পৰা অন্য ঠাইলৈ গাহৰিৰ সৰবৰাহ কৰিব নোৱাৰিব বুলি নিৰ্দেশটোত স্পষ্ট কৰি দিয়া হৈছে। অঞ্চলটোত কোনো গাহৰিৰ মৃত্যু হলে তাৎক্ষণিকভাৱে ওচৰৰ পশুপালন বিভাগৰ লোকক অৱগত কৰিবলৈ কোৱা হৈছে। একেদৰে লখিমপুৰ জিলাৰ ঢকুৱাখিয়া চিৰিংচুক আৰু সোণাৰী চিৰিংচুক গাঁৱৰ 2 লোকৰ গাহৰি পামক আফ্ৰিকান চোৱাইন ফিভাৰৰ কেন্দ্ৰ বুলি চিনাক্ত কৰা হৈছে। জিলা দণ্ডাধীশে ইয়াৰ পৰিপ্ৰেক্ষিতত এই অঞ্চল দুটাত গাহৰি আৰু গাহৰিৰ মাংস ক্ৰয় তথা সৰবৰাহত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। তদুপৰি লখিমপুৰ জিলাৰ অধীনৰ সকলো আৰক্ষী থানা আৰু আৰক্ষী চকীক অনুমতি নোহোৱাকৈ পথৰ কাষত গাহৰি মাংস বিক্ৰী কৰাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে। ইয়াৰ লগতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, সকলো চক্ৰ বিষয়া আৰু পৌৰসভাক জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে নিৰ্দেশ দিয়া হৈছে। আকাশবাণী গুৱাহাটীৰ নগাঁও আৰু লখিমপুৰৰ সংবাদদাতা মুনীন্দ্ৰ শইকীয়া আৰু হিমাদ্ৰী দিহিঙীয়াৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া।
2: নগাঁও জিলাৰ ৰহাত নিৰ্মাণৰত জোঙাল বলহু পৰ্যটন ক্ষেত্ৰ পৰিদৰ্শন কৰি আজি পৰ্যটন মন্ত্ৰী অজন্তা নেওগে কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। তিৱা জনগোষ্ঠীৰ বীৰ জোঙাল বলহুৰ অৱদান যোগ্যমীয়া কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনা অনুসৰি প্ৰায় 50 কোটি টকা ব্যয় সাপেক্ষে এই পৰ্যটন ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে। পৰ্যটন মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোৰ শেহতীয়া অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰি বাকী থকা কামসমূহ শীঘ্ৰে সম্পন্ন কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। জোঙাল বলহু ক্ষেত্ৰক ৰাজ্যৰ ভিতৰতে অন্যতম আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ল'ব পৰা পৰম্পৰাগত সাংস্কৃতিক তথা জনগোষ্ঠীয় সংযোজনসমূহৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে আলোচনা কৰে। নিৰ্মীয়মান প্ৰকল্পটোৰ গুণগত মান অক্ষুণ্ণ ৰাখি নিৰ্ধাৰিত সময়ৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ তেওঁ সংশ্লিষ্ট কৰ্তৃপক্ষক আৰু বিভাগীয় অভিযন্তাসকলক নিৰ্দেশ দিয়ে। পৰিদৰ্শনকালত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, ৰহাৰ আয়ুক্ত ডঃ অংকিতা বৰাৰ লগতে তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, পৰ্যটন বিভাগৰ মহা প্ৰবন্ধক আৰু তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকল উপস্থিত থাকে। ছুইজাৰলেণ্ড, স্পেইন আৰু পৰ্টুগালে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছুইজাৰলেণ্ডে আজি পুৱা 8:30 বজাত কানাডাত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত আলজেৰিয়াক 2-0 গ'লত

0: বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ইছলামাবাদে সীমান্তৰ সিপাৰৰ উগ্ৰপন্থী কাৰ্যকলাপ যেতিয়ালৈকে বন্ধ নকৰে তেতিয়ালৈকে সিন্ধু জলচুক্তি স্থগিত থাকিব বুলি কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কৈছে যে ভাৰতে চলিত বছৰত $1 ট্ৰিলিয়ন মূল্যৰ সামগ্ৰী ৰপ্তানিৰ লক্ষ্য লৈছে। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউৰিয়ে আজি পুহনাত থকা মুখ্যমন্ত্ৰী আৱাসিক চৌহদত 16টা ক্ৰীড়া আন্তঃগাঁথনি প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে মুকলি কৰে। এই মিজোৰাম সম্পৰ্কত মৃত্যু হোৱা লোকৰ সংখ্যা 2595 জনলৈ বৃদ্ধি পাইছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 11:30 বজাত হ'বলগীয়া এখন খেলত অষ্ট্ৰেলিয়া ইজিপ্তৰ বিৰুদ্ধে আৰু পুৱতি নিশা 3:30 বজাত আৰ্জেণ্টিনা কেপ ভাৰ্ডিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইছলামাবাদে সীমান্তৰ সিপাৰৰ উগ্ৰপন্থী কাৰ্যকলাপ যেতিয়ালৈকে বন্ধ নকৰে তেতিয়ালৈকে সিন্ধু জল চুক্তি স্থগিত থাকিব বুলি কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে সিন্ধু জল চুক্তিৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি একে আছে। তিস্তা নদীৰ উমহিতা ব্যৱস্থাপনা আৰু পুনৰ উদ্ধাৰ আঁচনি সন্দৰ্ভত শ্ৰীজয়ছৱালে কয় যে বাংলাদেশত ভাৰতৰ উন্নয়ন প্ৰকল্পসমূহ উভয় দেশৰ উমৈহতীয়া সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি ৰূপায়ণত গুৰুত্ব দিয়া হৈছে আৰু সময়ে সময়ে এই প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্যবেক্ষণ কৰি থকা হৈছে। তেওঁ কয় যে ভাৰতে তিস্তা নৈ ব্যৱস্থাপনা সন্দৰ্ভত নিজৰ স্থিতি পূৰ্বেই বাংলাদেশক অৱগত কৰিছে।
1: India's development assistance.
2: बांग्लादेश में परियोजनाओं के लिए भारत की विकास सहायता आपसी सहमति से तय किए गए रोड मैप पर आधारित है। इसकी नियमित रूप से समीक्षा की जाती है। तीस्ता नदी प्रोजेक्ट पर हमारे विचार पहले ही बांग्लादेश को बता दिए गए हैं। तीस्ता मुद्दे पर अपने समग्र दृष्टिकोण में हम इससे जुड़े सभी घटनाक्रमों को ध्यान में रखेंगे।
0: বাংলাদেশৰ সীমাৰ ভিতৰত তিস্তা নৈ আঁচনি ৰূপায়ণৰ বাবে ইতিমধ্যে সবিশেষ প্ৰেৰণ কৰা হৈছে। তেওঁ কয় যে তিস্তা নৈৰ লগত জড়িত সকলো সমস্যা সমাধানৰ বাবে ভাৰত সাজু আছে। ভেনেজুৱেলাৰ পৰা ভাৰতলৈ অহা এগৰাকী ভাৰতীয় নাৱিকৰ শৰীৰৰ পৰা এটা গুৰুত্বপূৰ্ণ অংগ হোৱাৰ সন্দৰ্ভত বিদেশ মন্ত্ৰালয়ে কয় যে ভাৰতে এই বিষয়টো ভেনেজুৱেলা চৰকাৰক অৱগত কৰিছে। ভাৰতে ভেনেজুৱেলা চৰকাৰক এই বিষয়টোৰ এটা নিৰপেক্ষ অনুসন্ধান কৰাৰ বাবে অনুৰোধ জনাইছে বুলিও মন্ত্ৰালয়ে জানিবলৈ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা সোমবাৰে ছদিনীয়া ভ্ৰমণসূচীৰে ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডলৈ যাব। নতুন দিল্লীত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব ৰুদ্ৰেন্দ্ৰ টেণ্ডনে কয় যে শ্ৰীমোদীয়ে 6 জুলাইৰ পৰা 8 জুলাইলৈ ইণ্ডোনেছিয়াত থাকিব। এই সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে জাকাৰ্টাত বিভিন্ন কাৰ্যসূচীত ভাগ লোৱাৰ লগতে সাংস্কৃতিক আৰু ঐতিহাসিক চহৰ যজ্ঞকৰ্তালৈ যাব। তেওঁ কয় যে ইণ্ডোনেছিয়া ভ্ৰমণৰ সময়ছোৱাত দেশ দুখনৰ মাজত পাৰস্পৰিক দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে। সচিব শ্ৰীটেণ্ডনে কয় যে ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী 8 জুলাইৰ পৰা 10 জুলাইলৈ অষ্ট্ৰেলিয়াত থাকিব। অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত প্ৰধানমন্ত্ৰী ভাৰত অষ্ট্ৰেলিয়া বাৰ্ষিক সন্মিলনত ভাগ ল'ব। সন্মিলনত খনি, চাইবাৰ সুৰক্ষা, আধুনিক প্ৰযুক্তি আদি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব। ত্ৰিদেশীয় ভ্ৰমণৰ শেষ পৰ্যায়ত 10 আৰু 11 জুলাইত দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নিউজিলেণ্ডত উপস্থিত হ'ব। শ্ৰীমোদী নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লুকছনৰ সৈতে

0: বৈঠকত মিলিত হ'ব। সচিবগৰাকীয়ে কয় যে বিগত 40 বছৰত শ্ৰীমোদী হ'ব নিউজিলেণ্ড ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কৈছে যে ভাৰতে চলিত বছৰত $1 ট্ৰিলিয়ন মূল্যৰ সামগ্ৰী ৰপ্তানিৰ লক্ষ্য লৈছে। বছৰৰ প্ৰথম 3টা মাহত প্ৰায় 15% বাৰ্ষিক ৰপ্তানি ইতিমধ্যে হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
1: Our aim is not small. Our aim is to grow in the current year. We were $863 billion last year. We want to grow to $1 trillion export this year. And to reach $1 trillion, our goods export will have to increase from 440 to about 530. $90 billion increase. That is 17% growth in goods. Services will have to grow from 421 to about 470. That is how we'll reach a trillion, which is a growth of about 11%.
0: নতুন দিল্লীত উদ্যোগীসকলৰ সৈতে হোৱা এখন বৈঠকত শ্ৰীগোৱেলে কয় যে কেন্দ্ৰীয় চৰকাৰে দেশৰ ৰপ্তানি ব্যৱস্থা অধিক উন্নত কৰি তুলিছে, য'ত প্ৰতিখন ৰাজ্য, জিলা আৰু ঔদ্যোগিক গোটে সমান গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে। তেওঁ কয় যে দেশৰ অতি ক্ষুদ্ৰ, মজলীয়া আৰু বৃহৎ উদ্যোগসমূহেও যাতে দেশত ৰপ্তানি ব্যৱস্থাৰ জৰিয়তে লাভান্বিত হয় সেইটো সুনিশ্চিত কৰাৰ বাবে প্ৰয়াস অব্যাহত আছে। শ্ৰীগোৱেলে কয় যে প্ৰতিখন জিলাকে ৰপ্তানিৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। তেওঁ জানিবলৈ দিয়ে যে ৰপ্তানি ব্যৱস্থাটো সহজ কৰি তোলাৰ বাবে চৰকাৰে ব্যৱসায়িক লেনদেন সহজ কৰি তোলাৰ লগতে ব্যৱসায়িক সুচলতা যথেষ্ট উন্নত কৰিছে। ৰপ্তানিক উদগনি যোগাৰ এই ব্যৱস্থাই বিদেশতো ব্যৱসায় বাণিজ্য সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব বুলিও তেওঁ কয়। শ্ৰীগোৱেলে লগতে কয় যে 38খন বিকশিত ৰাষ্ট্ৰৰ সৈতে হোৱা মুক্ত বাণিজ্য চুক্তিয়ে ভাৰতীয় ৰপ্তানি ব্যৱস্থাক শক্তিশালী কৰি তোলাৰ লগতে বিশ্ব বজাৰত নিজৰ স্থান দখল কৰাৰ ক্ষেত্ৰত ভাৰতৰ ব্যৱসায়ীসকলক নতুন সুযোগ প্ৰদান কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পঞ্চায়তীৰাজ মন্ত্ৰালয়ে আজি নতুন দিল্লীত 16 বিত্ত আয়োগৰ পৰামৰ্শসমূহ সন্দৰ্ভত ৰাজ্যৰ পঞ্চায়ত মন্ত্ৰীসকলৰ এখন ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰে। মন্ত্ৰালয়ে জানিবলৈ দিছে যে 16 বিত্ত আয়োগৰ অধীনত মন্ত্ৰালয়ে গ্ৰামাঞ্চলৰ নিকায়সমূহৰ বাবে 435,236 কোটি টকাৰ অনুমোদন জনাইছে। এই পৰিমাণ 15 বিত্ত আয়োগৰ অধীনত বিগত 5 বছৰত অনুমোদন জনোৱা পুঁজিতকৈ প্ৰায় 84% বৃদ্ধি হৈছে। মন্ত্ৰালয়ে লগতে জানিবলৈ দিছে যে দেশৰ বিকশিত ভাৰতৰ সপোনক বাস্তৱায়িত কৰাৰ দিশে দ্ৰুতগতিত অগ্ৰসৰ হৈছে, সেয়েহে বিত্তীয়ভাৱে সবল, ডিজিটেল দক্ষতাসম্পন্ন পঞ্চায়ত ব্যৱস্থাই সৰ্বাত্মক আৰু দীৰ্ঘস্থায়ী বিকাশৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে 16 বিত্ত আয়োগে পঞ্চায়তৰ বাবে 80% প্ৰাথমিক অনুদানৰ প্ৰস্তাৱ দিছে আৰু কাম কাজৰ দক্ষতা ভিত্তিক 20% অনুদান প্ৰস্তাৱ আগবঢ়াইছে। শ্ৰীসিঙে জানিবলৈ দিয়ে যে এই কৰ্মশালাৰ জৰিয়তে ৰাজ্য চৰকাৰসমূহক আয়োগৰ ব্যৱস্থাসমূহ সফলভাৱে ৰূপায়ণ কৰাৰ বাবে বিভিন্ন নিৰ্দেশনা প্ৰদান কৰা হৈছে। 16 বিত্ত আয়োগৰ অধীনত 276,000 গ্ৰাম্য স্থানীয় নিকায় সামৰি লোৱা হৈছে বুলি পঞ্চায়তীৰাজ মন্ত্ৰালয়ে জানিবলৈ দিছে। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ'ই আজি কোহিমাত থকা মুখ্যমন্ত্ৰীৰ আৱাসিক চৌহদত 16টা ক্ৰীড়া আন্তঃগাঁথনি প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে মুকলি কৰে। এই প্ৰকল্পসমূহৰ 4টা প্ৰকল্প খেলো ইণ্ডিয়া কাৰ্যসূচীৰ অধীনৰ আৰু 12টা প্ৰকল্প ৰাজ্য চৰকাৰৰ আবণ্টিত পুঁজিৰে ৰূপায়ণ কৰা হৈছে। অনুষ্ঠানত ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী ৱাই পেট্টন আৰু টি আৰ জেলিয়াং, পৰামৰ্শদাতা, জ্যেষ্ঠ ৰাজ্যিক বিষয়াবাবসকল উপস্থিত থাকে। কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই ভাৰ্চুৱেল ব্যৱস্থাৰে এই কাৰ্যসূচীত ভাগ লয়। সামাজিক মাধ্যম এক্সত দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ'ই দেশৰ যুৱ প্ৰজন্ম আৰু ক্ৰীড়া ক্ষেত্ৰৰ বাবে গ্ৰহণ কৰা সুদূৰপ্ৰসাৰী দৃষ্টিভংগীৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে বৰ্তমান ভাৰত ক্ৰীড়াৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট আগবাঢ়িছে। তেওঁ কয় যে নাগালেণ্ডৰ যুৱক যুৱতীসকলৰ বাবে এই ক্ৰীড়া আন্তঃগাঁথনিয়ে নতুন সুযোগৰ সৃষ্টি কৰিব। ভেনিজুৱেলাত ভূমিকম্পৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 2,595 জনলৈ বৃদ্ধি পাইছে। এই ভূমিকম্পত 12,000 লোক আহত হৈছে আৰু বহু লোক এতিয়াও সন্ধানহীন হৈ আছে। ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে দেশখনত 7-দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। উল্লেখযোগ্য যে যোৱা সপ্তাহত দেশখনৰ উত্তৰ কাৰাকাছত হোৱা 7.5 আৰু 7.2 প্ৰাবল্যৰ ভূমিকম্পই দেশখনলৈ দুৰ্যোগ নমাই আনিছে। প্ৰশাসনে কৈছে যে বহু লোক এতিয়াও সন্ধানহীন হৈ আছে আৰু তেওঁলোকৰ উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে। কৰ্মচাৰী ৰাজহুৱা উজাৰপতি আৰু পেঞ্চন দপ্তৰৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি কয় যে কেন্দ্ৰীয় চৰকাৰে প্ৰতিগৰাকী ব্যক্তি

আৰু প্ৰতিষ্ঠানসমূহৰ সামৰ্থ্য বৃদ্ধি কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে। এই প্ৰতিষ্ঠানসমূহ আৰু বৃত্তিধাৰীসকলে তেওঁলোকৰ সামৰ্থ্য আৰু দক্ষতাৰে দেশৰ প্ৰাথমিক লক্ষ্যত অগ্ৰসৰ হোৱাৰ ক্ষেত্ৰত আগুৱাই গৈছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 11:30 হ'ব লগা এখন খেলত অষ্ট্ৰেলিয়াই ইজিপ্তৰ বিৰুদ্ধে আৰু পুৱতি নিশা 3:30 আৰ্জেণ্টিনা কেপ ভাৰ্ডেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে ছুইজাৰলেণ্ড, স্পেইন আৰু পৰ্টুগাল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছুইজাৰলেণ্ডে আজি পুৱা 8:30 কানাডাত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত আলজেৰিয়াক 2-0 গ'লত পৰাজিত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। এমব্লুৱে খেলখনত 10 মিনিটত গ'ল দি ছুইজাৰলেণ্ডক অগ্ৰগতি প্ৰদান কৰে। খেলখনৰ দ্বিতীয়াৰ্ধত 1 মিনিটৰ পাছত নৰৱে দ্বিতীয়টো গ'ল দি দলক শক্তিশালী স্থিতিত উপনীত কৰে। মঙলবাৰে হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। ইছলামাবাদে সীমান্তৰ সিপাৰৰ উগ্ৰপন্থী কাৰ্যকলাপ যেতিয়ালৈকে বন্ধ নকৰে তেতিয়ালৈকে সিন্ধু জল চুক্তি স্থগিত থাকিব বুলি কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কৈছে যে ভাৰতে চলিত বছৰত $1 ট্ৰিলিয়ন মূল্যৰ সামগ্ৰী ৰপ্তানিৰ

কোৱাৰ্টাৰ ফাইনেলত ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। ইছলামাবাদে সীমান্তৰ সিপাৰৰ উগ্ৰপন্থী কাৰ্যকলাপ যেতিয়ালৈকে বন্ধ নকৰে তেতিয়ালৈকে সিন্ধু জল চুক্তি স্থগিত থাকিব বুলি কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কৈছে যে ভাৰতে চলিত বছৰত $1 ট্ৰিলিয়ন মূল্যৰ সামগ্ৰী ৰপ্তানিৰ লক্ষ্য লৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।

0: মিডিয়ামেভৰ 266.66 মিটাৰত এয়া আকাশবাণী তেজপুৰ। শ্ৰোতালৈ এতিয়া আগবঢ়াব লৈছোঁ ভদাই চোতালৰ মেল।
1: এয়া আকাশবাণী তেজপুৰ, আগবঢ়াইছোঁ ভদাইৰ চোতালৰ মেল।

0: บ่ได้โอ้บ่ได
1: ้โอ้
0: มาซะแน
1: ่โอ้มาสเตอร์เฮ้ยฮ่าฮ่าฮ่าฮ่ามาตุมาลวยรวยอะซุเฮ้ ইমান গরম একেবারে উৎকট গরমত আকো হে গছ গছনিও হে নহুয়া হল নহয় এ গরম নু হে কিয় নপৰিব হে আমাৰ হে মনিছৰে দুখতে প্ৰকৃতিও হে কষ্ট পাইছে লগতে আমি হে সহা খেতিয় সকলে হে গরমত তোমাৰ হে কাম কৰিবলগিয়া হৈছে বা হে খেতি ফসল আদিও হে বেয়া হৈছে হে মাষ্টৰ হে বহি লোৱাচোন
2: আ হ'ব দিয়া ৰবা বহি লৈছো ৰবা তাতে আকো কি জানিছেনে নাই এ তুমি অকলে অকলে আছা নহয় হয় না সোন পাহিটো আহি পোৱাই নাই
1: আহিব আহিব আৰু এমাহৰ ভিতৰতে তাই আহি পাব
2: অকলে অকলে এনেকৈ থাকিলে তোমাৰ গৰমে হওক বা আন কথাবিলাকে বেছিকৈ হে জুমুৰি ধৰি ধৰে হয়নে নহয়
1: আমাৰ সৰু বোৱাৰী আকৌ হে নাতি ছোৱালী এজনীও হল নহয় এপক একমান হল
2: ভাল খবৰ নহয় জানো এতিয়া তুমি আৰু ইয়াত আচলতে অকলে থাকি মন চনো বেয়া লাগি আছে কাৰণ সেই নাতিনীজনীক দেখিবলৈ পালে তোমাৰো ভাল লাগিলহেঁতেন
1: উপায়তো নাই প্ৰকৃতিৰ হে যিবোৰ নিয়ম সেইবোৰতো আমি মানি চলিবই লাগিব
2: ঠিকে আছে দিয়া এই ল'ৰা আৰু বোৱাৰী যেতিয়া ঘৰলৈ আহিব তেতিয়া ঘৰখন একেবাৰে ভৰি পৰিব বা তোমাৰো মনটো ভাল লাগিব হয়নে নহয় এতিয়া তুমি যে গৰমৰ কথা ক'লা উপায়তো নাই গৰমৰ পৰিমাণটো বেছিকৈ পৰে এইখিনি সময়ত
1: হে গৰম নহয় কিয় নপৰিব হে গছ গছনি কাটি জানো হে তহিলং কৰা নাই হে তথা কথিত তোমাৰ হে উন্নয়নৰ নামত হে বন ধ্বংস জানো হে আমি কৰি থকা নাই
2: অৱশ্যে এই গৰম প্ৰাকৃতিকগতভাৱে নহয় আমাৰ মানৱ সৃষ্ট হয়নে নহয় কাৰণ মানুহে এফালৰ পৰাই তুমি কোৱাৰ নিচিনাকৈ গছ গছনি কাটি একেবাৰে তহিলং কৰি পেলাইছে কল কাৰখানা ঘৰ দালান এইবিলাক বনাই গোটেইখন তোমাৰ একেবাৰে কংক্ৰিটৰ এখন নগৰ বা চহৰ কৰি পেলাইছে
1: হয় হয় সেইকাৰণেহে ভাৰত চৰকাৰেও তোমাৰ সেই জুলাই মাহৰ সেই পহিলা দিনৰ পৰা সেই 7 দিনলৈকে তোমাৰ সেই বন মহোৎসৱ পালন কৰে নহয়
2: তুমি অৱশ্যে এই অনাতাৰ বা সেই ৰেডিঅ'ৰ যোগেৰে বা বাতৰি কাকতৰ যোগেৰে তুমি ভাল খা খবৰ ৰাখা দেই হয়নে নহয়
1: ৰাখিছো সেইদিনা বাতৰি কাকতত দিছে নহয় বোলে 1950 চনৰ পৰাহে আৰম্ভ কৰিছিল কানাইলাল মানেকলাল মুন্সী নামৰ এজন মানুহে দিল্লীত বোলে আৰম্ভ কৰিছিল
2: তেওঁ কোন আছিল জানিছানে তেওঁ সেই সময়ৰ কৃষি আৰু খাদ্যৰ কেন্দ্ৰীয় মন্ত্ৰী আছিল
1: হয় নেকি তেওঁ বোলে দিল্লীৰ ৰাজঘাটত এজোপা সেই গছ ৰোপণ কৰি এই মহোৎসৱৰ শুভাৰম্ভ কৰিছিল
2: তেওঁৱেই প্ৰথম আহ্বান কৰিছিল যে এই বন মহোৎসৱ আয়োজন কৰিব লাগে প্ৰতি বছৰে ভাৰতবৰ্ষত আৰু সেই তাৰে শুভাৰম্ভ হিচাপে 1950 চনৰ জুলাই মাহতে তেওঁ এই কাৰ্যসূচী শুভাৰম্ভ কৰিছিল
1: সমান্তৰালভাৱে আমাৰ 5 জুন তাৰিখে প্ৰকৃতি দিৱস এটা পাতে তাতো তোমাৰ সেই সহস্ৰ সংখ্যক তোমাৰ বৃক্ষ ৰোপণ কৰা হয় নহয়
2: পৰিৱেশ দিৱস সেইদৰে এই সময়ত 1 জুলাইৰ পৰা 7 জুলাই মানে এই জুলাই মাহটোতে এই বন সপ্তাহৰ আয়োজন কৰে আৰু এই বন সপ্তাহ পালন কৰাৰ উদ্দেশ্য বহুত আছে
1: আছে এই খৰাং পীড়িত সেই সমস্যাৰ পৰা সেই হাত সৰাও এটা উপায় তাৰে জুলাই মাহটো যিহেতু তোমাৰ বৰষুণ বেছিকৈ হয় গতিকে সেই বৃক্ষ ৰোপণ কৰিলে সেই বৃক্ষবিলাকে সহজত লহপহকৈ বাঢ়ি যাব পাৰে
2: এতিয়া চোৱা খৰাং বুলিয়ে কোৱা বা বাৰিষা বুলিয়ে কোৱা এইখিনি যদি আমি তাৰ পৰা পৰিত্ৰাণ পাব লগা হয় তেতিয়াহ'লে বৃক্ষ ৰোপণেই একমাত্ৰ আমাৰ উপায় কাৰণ কি জানিছানে খৰাং পীড়িত অঞ্চলসমূহত গছ গছনি নথকাৰ কাৰণে এনেধৰণৰ খৰাং নামি আহে তাৰোপৰি এই যে বাৰিষাৰ কালত আমাৰ যে বানপানী হয় বা বৰষুণৰ ফলত যেতিয়া পাহাৰৰ পৰা পানী নামি আহে তেতিয়াহ'লে পানীৰ ঢলে গোটেইখন তোমাৰ বোৱাই পেলায়
1: হয়

0: আৰু তেতিয়া কি হৈছে, তোমাৰ এফালৰ পৰা গাঁও চহৰ একেবাৰে উচন যায়, মানুহৰ থাকিব নোৱাৰা অৱস্থা হয়, তেওঁলোকে আশ্ৰয় শিবিৰত থাকিব লগা হয়। চৰকাৰে বিভিন্ন ধৰণৰ আশ্ৰয় শিবিৰ স্থাপন কৰি তাত অস্থায়ীভাৱে ৰখাৰ ব্যৱস্থা কৰে, কিন্তু তোমাৰ ঘৰখন যে এৰি আহিব লগা হয় কিমান এটা পৰিতাপৰ কথা।
1: তাৰ উদাহৰণ তোমাৰ সেই সৌ সিদিনা তোমাৰ সেই অৰুণাচলৰ সেই পাহাৰ তোমাৰ ভূমিস্খলন হৈ পেলাই আমাৰ সেই ধেমাজিখন সেই বানাক্ৰান্ত কৰা নাই জানো? ইফালে তোমাৰ সেই ভূটানৰ পাহাৰৰ পৰা সেই নামি অহা পানীয়ে আকৌ তোমাৰ সেই বানপানীৰ সৃষ্টি কৰিছে। এইবোৰে সেই ইয়াৰ উদাহৰণ। আচলতে সেই ভাৰতীয়সকলে সেই বৃক্ষ ৰোপণৰ প্ৰতি সেই উৎসাহিত কৰা হৈছে আমাৰ এই বন মহোৎসৱৰ সেই অন্যতম উদ্দেশ্য বা লক্ষ্য। আৰু আচলতে যে সেই খেউজ অঞ্চলৰ পৰিৱেশ বৃদ্ধি কৰিলে তোমাৰ সেই বৃক্ষৰ দ্বাৰা বিকল্প শক্তিও পোৱা যায়, বিজ্ঞানীসকলে কৈছে। লগতে সেই খাদ্যৰ সমলো বৃদ্ধি হয় আৰু সেই পশুৰ বাবেও খাদ্য আৰু আশ্ৰয় স্থল পোৱা যায়। লগতে সেই খৰাং হ্ৰাস কৰাৰ কাৰণেই হওক বা সেই ভূমিস্খলন ৰোধ কৰাৰ ক্ষেত্ৰতো কিন্তু সেই বৃক্ষৰূপেণ এটা ভূমিকা পালন কৰে।
0: এতিয়া শুনা, এই 1950 চনতেই চিন্তা কৰিছিল সেই সময়ৰ মনীষীসকলে যে এনেধৰণৰ এটা সমস্যা আমাৰ ভৱিষ্যতে হ'ব পাৰে, খৰাং পীড়িত অঞ্চল হওক বা বান আক্ৰান্ত এটা পৰিৱেশ যে আহিব, সেইখিনি কথা সেইখিনি সময়তে অনুধাৱন কৰিব পাৰিছিল আৰু সেইকাৰণে এই বন মহোৎসৱৰ আয়োজন কৰিছিল। আৰু এই যে বন মহোৎসৱৰ জৰিয়তে আমাৰ উঠি অহা প্ৰজন্মক বৃক্ষৰোপণৰ প্ৰতি আগ্ৰহী কৰি তোলা বা বৃক্ষই কেনেধৰণে আমাক অৱদান আগবঢ়াই আহিছে সেই বিষয়ে আমাৰ উঠি অহা সকলক সম্যক জ্ঞান দিয়া, এই বন সপ্তাহৰ জৰিয়তে এইখিনি আমাৰ কৰা হয় বা এইখিনি আমাৰ সচেতনতা বৃদ্ধি কৰে।
1: চৰকাৰীভাৱেও এই বন মহোৎসৱৰ সেই দিনকেইটাত যথেষ্ট তোমাৰ সেই সজাগতাৰ সেই কাৰ্যসূচী হাতত লয়। লগতে সেই বিভিন্ন সেই বেচৰকাৰী সংস্থা মানে NGOবিলাকেও এই ক্ষেত্ৰত যথেষ্ট সেই কাম কৰি থকা দেখা যায়।
0: বন বিভাগৰ তৰফৰ পৰা ৰাজ্যিক পৰ্যায়তে হওক বা জিলা পৰ্যায়ত এনেধৰণৰ বন সপ্তাহ আয়োজন কৰে আৰু এই বন সপ্তাহৰ কাৰ্যসূচীত আমাৰ উঠি অহা প্ৰজন্মক বা ছাত্ৰ ছাত্ৰীসকলক উদ্বুদ্ধ কৰিবৰ বাবে তেওঁলোকৰ মাজত ৰচনা প্ৰতিযোগিতা বা তোমাৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰ আয়োজন কৰে আৰু এই প্ৰতিযোগিতাৰ জৰিয়তে ল'ৰা ছোৱালীক এই বৃক্ষৰোপণৰ প্ৰতি আকৰ্ষিত কৰি তোলে। সেইকাৰণে বন উৎসৱৰ উদ্দেশ্য কিন্তু বহুত মহান। আৰু এই বন উৎসৱ পালন কৰিবলৈ যে 1 তাৰিখৰ পৰা 7 তাৰিখ বা জুলাইত লৈছে সেইখিনি সময়তে যে আমি পালন কৰিব লাগিব এইটো নহয়, গোটেই বছৰে আমি বৃক্ষৰোপণৰ কাৰ্যসূচী আমাৰ তৰফৰ পৰা ল'ব পাৰোঁ। উঠি অহা ল'ৰা ছোৱালীবিলাকক বিদ্যালয়ত হওক ঘৰত যাতে একোজোপাকৈ তেওঁলোকে বৃক্ষৰোপণ কৰে, আমাৰ ঘৰত যেতিয়া উৎসৱ পালন কৰে, লাগিলে সেই জন্মদিনেই হওক বা আন কিবা উৎসৱেই হওক, এজোপাকৈ বৃক্ষ ৰোপণ কৰাৰ একোটা প্ৰচেষ্টা সকলোৱে ল'ব লাগে।
1: এইটো এটা সুন্দৰ প্ৰচেষ্টা। আচলতে বন মহোৎসৱ মানে 7 দিন তোমাৰ 1 জুলাইৰ পৰা 7 জুলাইলৈকে সেই বৃক্ষ ৰোপণেই নহয়, আমাৰ সেই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াজনো সেই যোৱা বছৰ সেই মাতৃৰ নামত এডাল বৃক্ষ বুলি এটা সেই শ্লোগানৰ দ্বাৰা সেই সৰ্বভাৰততে তোমাৰ সেই বৃক্ষ ৰোপণৰ এটা নিশ্চিতকৈ কাৰ্যসূচী লোৱা নাই। এই ধৰণৰ কাৰ্যসূচীহে যদি সফল ৰূপায়ণ হয় তেতিয়াহ'লে আমি সেই উৎকট গৰমৰ পৰাও ৰক্ষা কৰিব পাৰিম, লগতে সেই প্ৰদূষণমুক্ত হৈ এখন পৃথিৱী আমি সেই গঢ়িব পাৰিম।
0: এই ভাৰতীয়সকলক বৃক্ষ ৰোপণৰ প্ৰতি উৎসাহিত কৰাই হৈছে বন মহোৎসৱৰ অন্যতম লক্ষ্য। দেশত সেউজ যাতে বিপ্লৱ এটা আহে আৰু আমাৰ বন জংঘলৰ পৰিসৰ যাতে বৃদ্ধি হয় তাৰ কাৰণে এই ধৰণৰ উৎসৱে আমাক উৎসাহিত কৰে। কাৰণ বৃক্ষৰ দ্বাৰা বিকল্প শক্তি পোৱা যায়, পশুৰ বাবে আশ্ৰয় হওক বা খাদ্য যোগানেই হওক বা খৰাং পীড়িত অঞ্চল যিখিনি সেইখিনি নাইকিয়া কৰিবলৈ এই বৃক্ষৰোপণেই হওক বা ভূমিস্খলন ৰোধ কৰিবৰ বাবে বৃক্ষৰোপণ এনেধৰণৰ কাৰ্যসূচীবিলাক আমাৰ ল'ব লাগে বা লোৱা হয়।
1: হয় আৰু সেই জুলাই মাহতে হওক বা সেই আগষ্ট ছেপ্টেম্বৰতে হওক তোমাৰ সেই আমাৰ অসমত সেই বানপানী আৰু সেই বানপানীৰ ফলত আমাৰ সেই পশুকুল মানে সেই জীৱকুলৰো সেই যথেষ্ট ক্ষয় ক্ষতি হোৱা দেখা যায়। বিশেষকৈ তোমাৰ সেই কাজিৰঙাত তোমাৰ সেই যেতিয়া পানী বাঢ়িবলৈ ধৰে সেই বিভিন্ন জীৱ জন্তুবিলাক সেই কাৰ্বি পাহাৰলৈ ধাৱমান হয় আৰু তাতে যেতিয়া সেই ৰাষ্ট্ৰীয় ঘাইপথটো আছে তাতে যথেষ্ট সেই দুৰ্ঘটনাজনিত কাৰণো সেই সৃষ্টি হয় নহয়।
0: কাৰণ চাৰিওফালে যেনেকে জীৱ জন্তুবিলাকে বান আক্ৰান্তত পৰি সিহঁত ঘূৰি ফুৰে তেতিয়া দুৰ্ঘটনা হয়।
1: সেইকাৰণে আমাৰ সেই গাড়ী চালকসকলক সেই সতৰ্ক হবলৈ কওঁ যে সিহঁতে কাজিৰঙাৰ মাজেৰে যোৱা বা সেই কোনো সেনেকুৱা ধৰণৰ ডাঠ হাবি জংঘলৰ মাজেৰে যোৱা সেই ৰাষ্ট্ৰীয় ঘাইপথেই হওক বা সেই PWD পথেই হওক সেই গাড়ী মটৰ চলাওঁতে সেই খুব সাৱধানে খুব কম স্পীডত সেই যোৱাৰ সেই ব্যৱস্থাটো কৰিব লাগে, তেতিয়া কমচে কম আমাৰ সেই জীৱ জন্তু বা সেই জীৱকুল সেই ৰক্ষা পৰিব। এই ক্ষেত্ৰত অৱশ্যে চৰকাৰ প্ৰশাসনেও তোমাৰ সেই কাজিৰঙাৰ মাজেদি যোৱা সেই ৰাষ্ট্ৰীয় ঘাইপথত স্পীড লিমিট বা সেই গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট সেই পদক্ষেপ লোৱা দেখা গৈছে।
0: এতিয়া চোৱাচোন, এই যে গৰা খহনীয়া হয়, নদীতিয়া বানপানী হয়, এই গৰা খহনীয়াই তোমাৰ কি কৰে, বিভিন্ন অঞ্চল একেবাৰে খহাই লৈ যায়।
1: এ আমাৰ নিচিনাহে চহা খেতিয়কসকলৰহে বিঘাই বিঘাই খেতি মাটি তোমাৰহে নদীৰ বুকুতহে বিলীন হৈ যোৱা নাই।

0: সেইখিনিৰ পৰা যদি আমি পৰিত্ৰাণ পাবলৈ যাওঁ, আমাৰ একমাত্ৰ এটা উদ্দেশ্য হ'ব লাগিব বৃক্ষৰোপণ। কাৰণ এই বৃক্ষৰোপণ কৰিলে এই উদ্ভিদৰ শিপাই মাটিখিনি খামুচি ধৰি ৰাখি সংৰক্ষণ কৰি ৰাখে।
1: সেইকাৰণে পাৰিলেহে নৈপৰীয়া মানুহসকলেহে নৈ পাৰত যিমান পাৰে বৃক্ষৰোপণৰ এটা প্ৰচেষ্টা হাতত ল'ব।
0: তেতিয়া তোমাৰ কি হয়, মাটিৰ গুণাগুণো ৰক্ষা পৰে আৰু মাটি সোনকালে ক্ষয়ো নাযায় বা পানীয়ে উটুৱাই নিব নোৱাৰে। বৃক্ষৰোপণৰ যিখিনি অৱদান সেইখিনি বিষয়ে আমাৰ উঠি অহা প্ৰজন্মই হওক বা শিশুৱে ভালদৰে জানে, কিন্তু
1: জানে জানেহে আজিকালি তোমাৰ সেই বন ৰক্ষাৰ কাৰণে শ্লোগানো চলিছে নহয়, বোলো সেই এক বৃক্ষ তোমাৰ সেই দশ পুত্ৰ হ'ব, তাৰমানে সিহঁতক পোৱা গছ তোমাৰ সেই দহোটা পুত্ৰৰ সমান বুলি কৈছে। তাতে আকৌ সেই গছ ভাল পোৱা ককাৰ বুলি সেই কবিতা এটাও আছিল নহয়, বিয়া খাবলৈ গ'লে আমলখি গছজোপা কটা দেখি ককাই কৈছে মই একোকে নাখাওঁ, তোমাক সেই একাজলি সেই আশীৰ্বাদহে দিলো। কাৰণ আমলখি জোপাই যে কিমান মানুহক সেই কি
0: এনেধৰণৰ কবিতাই আমাৰ উঠি অহা প্ৰজন্মক উদ্বুদ্ধ কৰে। এনেধৰণৰ যিবিলাক কাৰ্যসূচীয়ে আমাৰ উঠি অহা প্ৰজন্মক উদ্বুদ্ধ কৰিব যে এজোপা গছৰ অৱদান কিমান। কাৰণ আমি জানো যে এজোপা উদ্ভিদে আমাক আমাৰ জীয়াই থকাৰ বা উশাহ নিশাহ লোৱাৰ যিখিনি বায়ু বা অক্সিজেন সেইখিনি আমাক প্ৰদান কৰে উদ্ভিদজোপাই।
1: লগতে খাদ্যৰ যোগানো জানো সেই উদ্ভিদৰ দ্বাৰাই নহয়,
0: আমি খোৱা খাদ্যৰ বেছিভাগে আমি লাভ কৰোঁ উদ্ভিদৰ পৰা, আৰু পৰোক্ষভাৱে কিন্তু উদ্ভিদে আমাক সকলো ক্ষেত্ৰত সহায় কৰি আহিছে।
1: এটাৰ লগত আনটোৰ এটা ওতঃপ্ৰোত সম্বন্ধ আছে, যে আমাৰ সেই চেইন বা তোমাৰ সেই এধাৰি যেন মালাৰে
0: শিকলি শিকলি এই খাদ্য শিকলি বুলি কয়। এই খাদ্য শিকলিৰ জৰিয়তে যেনেকৈ শহাপহুটোৱে তোমাৰ কি খায়,
1: ঘাঁহ
0: খাব, আৰু সেই শহাপহুটোক খাব তোমাৰ বাঘ বা সিংহই, হয়নে নহয়? যদি ঘাঁহ নাথাকে তেতিয়াহ'লে শহাপহু বাচিব নোৱাৰে বা বংশবৃদ্ধি নহ'ব, আৰু শহাপহু নাথাকিলে বাঘ বা সিংহ নাথাকিব, আমাৰ গোটেই বিৰূপ প্ৰতিক্ৰিয়া পৰিব প্ৰাকৃতিকগতভাৱে। সেইকাৰণে গছ গছনি ৰোপণৰ জৰিয়তে প্ৰাকৃতিকগত যিটো ভাৰসাম্য সেইটো ৰক্ষা কৰিবলৈ সকলোৱে চেষ্টা কৰিব লাগিব।
1: তাৰ উপৰি মই গছজোপাই সেই গৰমৰ দিনত কম ছাঁ দিয়ে নে ঠাণ্ডাৰ পৰিৱেশ জানো সেই ডাঙৰ ডাঙৰ সেই গছবিলাকে আমাক নিদিয়ে।
0: ঠিকে কৈছা তুমি, মই অলপ আগতে কৈছিলোৱে নহয় যে অক্সিজেন বা বায়ু প্ৰদান কৰে আমি জীয়াই থকাৰ কাৰণে উদ্ভিদে, ঠিক সেইদৰে আমাক খাদ্য প্ৰদান কৰে। তাৰোপৰি বৃক্ষ য'ত থাকে গোটেই অঞ্চলখিনি তোমাৰ শীতল হৈ থাকে।
1: আৰু চৰাই চিৰিকটিৰ সেই বাসস্থান তোমাৰ বৃক্ষই নহয়,
0: চৰাই চিৰিকটি বুলিয়ে নহয় আন জীৱ জন্তু তোমাৰ এই গছক আশ্ৰয় কৰিয়ে থাকে। ইয়াৰ উপৰি আমাক এই উদ্ভিদে আমাক ইন্ধন যোগায়, গছজোপা শুকান হৈ পৰি যায় তেতিয়া তাৰ খৰি ব্যৱহাৰ কৰিব পাৰোঁ ইন্ধন হিচাপে।
1: লগতে গা গছকে আমি বিভিন্ন ধৰণৰ আচবাব তৈয়াৰ কৰোঁ, ব্যৱহাৰ নকৰোঁ।
0: এই গছৰ পৰাই মানুহে কাঠ তৈয়াৰ কৰে আৰু এই কাঠৰ জৰিয়তে বিভিন্ন ধৰণৰ আমাৰ আচবাব তৈয়াৰ কৰে। ঘৰ বনোৱা যিখিনি আমাৰ সম্বল সেই সম্বলখিনিও তোমাৰ উদ্ভিদৰ পৰাই বেছিকৈ নাপাওঁ জানো। বৰ্তমান সময়ত তোমাৰ উদ্ভিদ নোহোৱা হৈ পৰিছে, উদ্ভিদ নোহোৱা হোৱাৰ কাৰণে আমাৰ খাদ্যৰ অভাৱ ঘটিছে, আমাৰ যিদৰে জনসংখ্যা বৃদ্ধি পাইছে ঠিক সেইদৰে কিন্তু উদ্ভিদ বৃদ্ধি পোৱা নাই, উদ্ভিদৰ সংখ্যা তাৰ বিপৰীতে কমি গৈছে। ইয়াৰ ফলত কি হৈছে, খাদ্য সংকট হৈছে, আমাৰ গোলকীয় উষ্ণতা বৃদ্ধি পাইছে, কাৰণ যেতিয়া গছ নাথাকিব তেতিয়া কি হয়, বায়ুমণ্ডল গোটেই গৰম হৈ থাকে আৰু আমাৰ গৰমৰ পৰিমাণটো বৃদ্ধি পাবলৈ ধৰে। বৰষুণ হোৱাৰ যিটো আমাৰ গতি তাত কিন্তু পাৰ্থক্য দেখা যায় বা তাৰতম্য দেখা যায়, যিখিনি সময়ত বৰষুণ হ'ব লাগে সেইখিনি সময়ত বৰষুণ নহয়, কাৰণ পাহাৰত থকা গছবিলাক এফালৰ পৰা যেতিয়া তোমাৰ নোহোৱা হ'ব, পাহাৰ যেতিয়া টকলা হৈ যাব তেতিয়া তোমাৰ সেই মৌচুমী বতাহৰ ফলত যিখিনি আমাৰ বৰষুণ হয় সেইখিনি কিন্তু তেতিয়া দেখা নাযায়। গান এটি শুনাম বাৰু, কিন্তু চাহ কণ বনাই আনিবলৈ তোমাক কবলৈ মোৰ অলপ বেয়াই লাগিছে।
1: মই হাউট কৰে গলো, মই চাহ খাব

0: কুড়িয়া উঠা রে
1: ভদাই
2: এ মাস্টার কোয়াসুন
1: আমার ভারতবর্ষত যি মৌসুমী বতাহৰ বাবে বা মৌসুমী বায়ুৰ বাবে আমাৰ বতৰ পৰিৱৰ্তন ঘটে বা বৰষুণ হয় সেইখিনি বেছিভাগে কিন্তু নিৰ্ভৰ কৰে আমাৰ হাবি জংঘল বা পাহাৰ পৰ্বতৰ ওপৰত কিন্তু বৰ্তমান সময়ত হাবি জংঘলবিলাক নোহোৱা হৈছে গছ গছনি নোহোৱা হৈছে পাহাৰবিলাক একেবাৰে নোহোৱা হৈছে সেইকাৰণে এই মৌচুমী বায়ুৰ ফলত যিখিনি আমাৰ বৰষুণ হ'ব লাগে সেই বৰষুণৰ পৰিমাণটো সময়ত কিন্তু কমি গৈছে
2: যোৱাটো দশকতহে বৰষুণৰ সংখ্যাহে যি হাৰতহে কমি আহিছে এই এনেধৰণে যদিহে চলি থাকে সেই আৰু দহটামান বছৰলৈকে চাগে লাহে লাহে বৰষুণ নহয় এটাহে খৰাং সদৃশ পৰিৱেশৰহে সৃষ্টি হ'ব হে মাষ্টৰ
1: ইয়াৰ ফলত কি হ'ব জানিছেনে আমাৰ পানীৰ অভাৱ ঘটিব আমাৰ যিখিনি জলভাগ সেইখিনি শুকাবলৈ ধৰিব ভূগৰ্ভৰ পানীভাগ শুকাই একেবাৰে তললৈ যাব তেতিয়া কি হ'ব আমাৰ ভূগৰ্ভৰ পানী নহ'লে আমাৰ কিন্তু সেইখিনি সময়ত আমাৰ জীৱকুল বাচি থকাটো কিন্তু সম্ভৱ নহ'ব সেইকাৰণে বৰ্তমান সময়ত আমাৰ চৰকাৰে কি হৈছে পঞ্চায়তে পঞ্চায়তে বা গাঁৱে গাঁৱে চহৰে চহৰে কিছুমান ব্যৱস্থা কৰিছে যে বৰষুণৰ পানী সংৰক্ষণ কৰাৰ ব্যৱস্থা এটা কাৰণ আমি জানো যে বৰষুণৰ পানী বিশুদ্ধ পানী এই বিশুদ্ধ পানীক আমি সংৰক্ষণ কৰিবৰ ঘৰতে ব্যৱস্থা কৰি ল'ব পাৰোঁ তাৰ কাৰণে কিছুমান কণ্টেইনাৰ পানী জমা হোৱাৰ কাৰণে বৰষুণৰ পানী য'ত পৰে সেই ঠাইত নাওৰাৰ ব্যৱস্থা কৰি সেই পানীখিনি সংৰক্ষণ কৰাৰ ব্যৱস্থা কিন্তু আমি ঘৰে ঘৰে কৰিবলৈ এনেধৰণৰ এটা অৱস্থা আহিছে কিন্তু
2: আজিকালিহে প্ৰায় মানুহে তোমাৰ বৰষুণৰ পানীহে ধৰি ৰাখিহে বিভিন্ন কামতহে ব্যৱহাৰ কৰাৰ কথাটো এটাহে নিয়মত পৰিণত হৈছেহে মাষ্টৰ
1: আমি ইতিমধ্যে গম পাইছোঁ আমাৰ ভাৰতবৰ্ষৰ যিখিনি শুকান অঞ্চল বিশেষকৈ ৰাজস্থান হওক বা তেনেধৰণৰ অঞ্চলসমূহত এই বৰষুণৰ পানী সংৰক্ষণ কৰি এতিয়া ৰাজস্থানখন সেউজ কৰি তুলিব পাৰিছে কাৰণ আমি জানো যে ৰাজস্থানখন বালিময় মৰুভূমি অঞ্চল কিন্তু বৰ্তমান এই বালিময় মৰুভূমি

0: অঞ্চলতো গছ গছনি ৰুই সকলোফালে সেউজীয়া কৰি তুলিব পাৰিছে। আমি উঠি অহা প্ৰজন্মকো আমি শিকাব লাগিব যে আমি বৃক্ষ ৰোপণ কৰাই আমাৰ মূল উদ্দেশ্য হ'ব লাগে।
1: হয় হয়, প্ৰবল ইচ্ছা শক্তি থাকে তেতিয়াহে তুমি অকলেহে যুঁজিব পাৰা নহয় মাষ্টৰ। তাৰহে সমুজ্জ্বল উদাহৰণ জানো হে ভদাই ঘৰখন নহয়, এই ভদাইৰ এই 20 বিঘাৰ মেটোত চোৱাচোন কি গছ নাই, কিমান গছ গছনিৰ একেবাৰে সেই সেউজীয়া হৈ আছে।
0: এনেধৰণৰ বাৰী এখন যদি আমাৰ গাঁৱে গাঁৱে হওক চহৰত যদি ৰখাৰ ব্যৱস্থা কৰিব পাৰোঁ, সেইখিনি নহ'লেও ঘৰৰ চৌকাষে যদি কেজোপাকৈ গছ আমি ৰুব পাৰোঁ, ফল মূলৰ গছেই হওক বা ঔষধীয় গছ হওক ৰোপণ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ বায়ুখিনিও নিৰ্মল হয়, আমি তাৰ পৰা খাদ্যও পাব পাৰোঁ আৰু লগতে উষ্ণতা, সেই উষ্ণতাৰ পৰা আমি ৰক্ষা পাব পাৰিম।
1: আমাৰহে প্ৰতিঘৰ মানুহৰ ঘৰত যদি তোমাৰ সেই আমলখি, সেই শিলিখা, তোমাৰ সেই কঁঠাল আম, তাৰপিছত সেই নিম গছ, পনিয়ল, তোমাৰ সেই লেটেকু, ক'লা জামু, এই ধৰণৰ গছ যদি আমি সেই ৰোপণ কৰি সেই বাৰীখন সুন্দৰ কৰি ৰাখোঁ, প্ৰকৃতিকো তুমি সেই সহায় কৰা হ'ল, লগতে তুমি সেই ফল মূলৰ দ্বাৰা নিজৰ সেই স্বাস্থ্যৰ প্ৰতিও সেই যতন লোৱা হ'ল।
0: আমাৰ অসমীয়াত কথা এষাৰ আছে, ৰাইজে নখ জোকাৰিলে নৈ বয়। সকলোৱে যদি আমাৰ এটা সেউজ বিপ্লৱ গঢ়ি তুলিব পাৰোঁ, আমি গছ গছনি ৰোপণ কৰাৰ বাবে সামাজিক যিবিলাক ঠাইত গছ গছনি ৰোপণ কৰিবৰ বাবে অনুষ্ঠানসমূহে যিবিলাক আমাৰ সংস্থা সেইবিলাকো যদি আগবাঢ়ি আহে, আমাৰ উঠি অহা প্ৰজন্মক উৎসাহিত কৰি এই বৃক্ষ ৰোপণৰ কাৰণে যদি তেওঁলোকক আগবঢ়াই দিয়ে, তেতিয়াহ'লে এই পৃথিৱীখন আমাৰ আকৌ সেউজ হৈ পৰিব।
1: হেৰি কৰিবাচোন মাষ্টৰ, এই গৰম বন্ধৰ পিছত হে স্কুল খুলিলে, এই তুমি হে তোমাৰ স্কুলৰ সেই ল'ৰা ছোৱালীবিলাকক সেই আমাৰ সেই নামঘৰটোলৈ লৈ আহিবাচোন, সেই নামঘৰৰ সেই 20 জোপা বকুলে সেই নামঘৰটোক ঘেৰি ধৰি এটা কি সেউজীয়া পৰিৱেশ কৰিছে, সেয়া সিহঁতক দেখুৱাবা আৰু সেই তেনেধৰণৰ কাৰ্য কৰিবলৈ সিহঁতক উৎসাহিত কৰিবা, তেতিয়াহে বন মহোৎসৱৰ নিচিনা মহোৎসৱবিলাক সেই সফল কাম হ'ব হে মাষ্টৰ।
0: ঠিকে কৈছা তুমি, বন মহোৎসৱ মানে এনেকুৱা নহয় যে আনন্দ উল্লাসেৰে পালন কৰা এটা উৎসৱ। এই বন মহোৎসৱৰ তাৎপৰ্য বহুত মহান। এই বন মহোৎসৱৰ জৰিয়তে আমি গোটেই পৃথিৱীখনক আমি সেউজ কৰি তুলিব পাৰোঁ। তুমি যে কৈছিলা অলপ আগতে নিজৰ ইচ্ছা শক্তি লাগে, এজন অসমৰ ব্যক্তি তেওঁৰ নিজৰ ইচ্ছা শক্তিৰে এখন হাবি তৈয়াৰ কৰিছে বা এখন হাবিৰ সৃষ্টি কৰিছে।
1: তুমি তোমাৰ মানে আমাৰ অৰণ্য মানৱ যাদৱ পায়েঙৰ কথা কৈছা, তেখেতে তেখেতৰ নিজৰ কৰ্মৰ আজিৰে অকল অসম তথা ভাৰত নহয় গোটেই পৃথিৱী বিখ্যাত হৈ পৰিছে নহয় মাষ্টৰ।
0: তেওঁ এনেধৰণৰ খোলা ঠাইত হাবি জংঘল নোহোৱা চন পৰা মাটিত তেওঁ গছ গছনিৰে এখন হাবি সৃষ্টি কৰিছে আৰু সেই হাবিত বৰ্তমান সময়ত চৰাই চিৰিকটি বা জীৱ জন্তু আনকি তোমাৰ বাঘ আৰু হাতীৰো পদাৰ্পণ ঘটিছে সেই হাবিখনলৈ। এতিয়া তাত বাসস্থান হিচাপে হাতী, বাঘ আৰু চৰাই চিৰিকটি হওক আন জীৱকুল পহু আদিয়ে গোটেই হাবিখন ভৰি পৰিছে। চোৱাচোন, এজন ব্যক্তিৰ এনে প্ৰচেষ্টাৰে যদি এখন হাবি সৃষ্টি কৰিব পাৰে, তেতিয়াহ'লে আমি সকলোৱে মিলি আমি গোটেই পৃথিৱীখনক বা আমাৰ ভাৰতখনক সেউজ কৰি তুলিব নোৱাৰিম নে কোৱাচোন বাৰু?
1: হে পাৰিম পাৰিম, হে মন কৰিলে চন বোলো হে বাকৰি মাটিতে ধন। আমাৰ ৰাইজে যদি হে নখ জোকাৰে বা হে মন বান্ধে, আমি হে আমাৰ দেশখন বা আমাৰ সেই ৰাজ্যখন সেউজীকৰণ কৰিবলৈ হে বেছি সময় নালাগিব, মানে হে এটা দশকমান ভালধৰণে গছপুলি ৰুই তোমাৰ সেই লালন পালন বা সেই প্ৰতিপালন কৰিলে দেখিবা হে আমাৰ দেশখন আকৌ সেই আগৰ ধৰণৰ সেই সেউজীয়া এটা পৰিৱেশ।
0: এতিয়া তোমাৰ চোৱা, যদি আমি বিভিন্ন মূল্যৱান গছ গছনিৰ এখন বাৰী তৈয়াৰ কৰিব পাৰোঁ, চেগুন গছেই হওক বা শালগছ হওক, এনেধৰণৰ যিবিলাক উদ্ভিদ বা যাৰ জৰিয়তে আমি কাঠ হিচাপে পাব পাৰোঁ, যদি তেনেধৰণৰ বাৰী এখন আমি গঢ়ি তুলিব পাৰোঁ, তেতিয়াহ'লে আমাৰ যিসকল উঠি অহা প্ৰজন্ম বা ভৱিষ্যতৰ বংশধৰৰ কাৰণে আমি কিছুমান সম্বল বা সঞ্চয় হিচাপে ৰাখি থৈ যাব পাৰিম।
1: সেইবোৰৰ দ্বাৰাহে সিহঁত একেবাৰে আৰ্থিকভাৱে যথেষ্ট হে টনকিয়াল হ'ব পাৰিব।
0: বৰ্তমান সময়ত চৰকাৰীভাৱেও অনুমোদন দিছে, যদি বাৰী এখন তৈয়াৰ কৰিব পাৰোঁ বিভিন্ন মূল্যৱান গছৰ, সেই গছবিলাক ডাঙৰ যেতিয়া হ'ব, তেতিয়া সেইখিনিৰ পৰা কাঠ সংগ্ৰহ কৰিবলৈ তেওঁ গছ কাটিব পাৰিব, গৃহস্থই গছ কাটিব পাৰিব, বুজিছানে? সেইকাৰণে আমি ঘৰতে এখন সুন্দৰ বাৰী তৈয়াৰ কৰিব পাৰোঁ, তাত ঔষধি গছ হওক বা বিভিন্ন মূল্যৱান কাঠৰ কাৰণে যিবিলাক গছ, সেইখিনি আমি তাত ৰুব পাৰোঁ, তাৰ জৰিয়তে আমি ভৱিষ্যতটো সংৰক্ষণ কৰিব পাৰোঁ বা ভৱিষ্যত ল'ৰা ছোৱালীৰ কাৰণে আমি এখন সুন্দৰ পৃথিৱী দি থৈ যাব পাৰোঁ।
1: সমুজ্জ্বল উদাহৰণ আমাৰ সেই তেজপুৰ চহৰৰ সেই উপকণ্ঠ অঞ্চলবোৰত থকা তোমাৰ সেই লিচি বাগানবিলাক নহয় জানো মাষ্টৰ? অসমৰ সেই তেজপুৰৰ লিচুৱে ইতিমধ্যে ভাৰতবৰ্ষৰ বজাৰ দখল কৰাৰ লগতে বিদেশৰো সেই উন্নত ৰাষ্ট্ৰবিলাকত সেই বজাৰ দখল কৰিবলৈ সক্ষম হৈছে।

0: ধৰণে তনু হে উদ্ভিদ ৰোপণ কৰি হে আৰ্থিকভাৱে টনকিয়াল হ'ব পৰা নাই মাষ্টৰ?
1: পাৰিছে, কিন্তু কি জানিছে নে নাই, বৰ্তমান সময়ত যি লিচু গছ আছে তাৰ পৰা যে আমি উৎপাদন পাই আছো, সেই লিচু গছ কিন্তু এতিয়াৰ নহয়। সেই লিচু গছ ইতিমধ্যে প্ৰায় 40-50 বছৰ আগতে ৰোৱা। সেই 40-50 বছৰৰ আগতে ৰোৱা লিচুৰ পৰা তেওঁলোকে উৎপাদন পাই আহিছে। তেতিয়া চোৱা, এজোপা লিচু গছ ৰুলে কিমান বছৰলৈ তাৰ পৰা ফল পাই থাকিব পাৰে, উৎপাদন পাই থাকিব পাৰে বা আৰ্থিকভাৱে সবল হ'ব পাৰে?
0: তেজপুৰৰ লিচুৰ হে সোৱাদে বেলেগ বুলিহে আগতেহে জনমানসত শুনা গৈছিল। এতিয়া কিন্তু হে প্ৰশাসনে কিন্তু হে লিচু মহোৎসৱ পাতিহে তেজপুৰৰ লিচুৰ এটা হে সুন্দৰ পৰিৱেশ আনিলে, যাৰ ফলত আজি লিচু বিশ্বমুখী।
1: আৰু এই লিচু উৎসৱ যে পালন কৰিলে শোণিতপুৰ জিলাৰ তৰফৰ পৰা, তাৰ জৰিয়তে আমাৰ কৃষকসকলকো উৎসাহিত কৰিছে যাতে তেওঁলোকে লিচু গছ ৰোপণ কৰে। লিচু উৎসৱত ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা তেওঁলোকে আহ্বান জনাইছে কৃষকসকলৰ প্ৰতি যে তেওঁলোক যাতে আগবাঢ়ি আহে লিচু খেতি কৰিবৰ বাবে। আৰু চৰকাৰৰ তৰফৰ পৰা বিনামূলীয়াকৈ প্ৰতি কৃষককে দুজোপাকৈ লিচু গছ দিয়াৰ ব্যৱস্থা কৰিছে।
0: বৰ সুন্দৰ কাম কৰিছে হে মাষ্টৰ। আৰু আমিও আমাৰ এই মজিয়াৰ পৰা হে ভদাইৰ চোতালৰ পৰা আমাৰ হে তেজপুৰবাসী বা অসমবাসীক মই হে অনুৰোধ জনাব বিচাৰোঁ যে হে অকল হে লিচুৱেই কিয়, হে তামোল, নাৰিকল, বিভিন্ন ফল মূল, তোমাৰ হে বগৰীয়েই হওক বা আন আন ফল মূল, কল খেতিয়েই হওক, এই ধৰণৰ খেতিত যদি আমি হে ভালদৰে মনোনিৱেশ কৰোঁ তেতিয়াহ'লে আমি আৰ্থিকভাৱে হে যথেষ্ট হে টনকিয়াল হ'ব পাৰিম। তাৰ উদাহৰণ আমি হে লিচুৱে আমাক ইতিমধ্যে দিছে।
1: এনেধৰণে তামোল বা নাৰিকল হওক, লিচু হওক, এইবিলাক গছ ৰুলে তাৰ পৰা আমি ফলো লাভ কৰিলোঁ, উৎপাদন লাভ কৰিলোঁ, আৰ্থিকভাৱেও সবল হ'লোঁ আৰু আমি মাটি সংৰক্ষণ কৰাও হ'ল,
0: লগতে সেই পৰিৱেশৰ ক্ষেত্ৰত এটা সেই সুন্দৰ পদক্ষেপ নহ'ল জানো?
1: ঠিকেই কৈছা তুমি। এনেধৰণে যদি আমি সকলোৱে আগবাঢ়ি বৃক্ষৰোপণৰ কাৰণে নিজকে নিয়োজিত কৰিব পাৰোঁ, উঠি অহা প্ৰজন্মকো যাতে আমি বৃক্ষৰোপণত তেওঁলোকক আগ্ৰহী কৰি তোলোঁ, তেতিয়াহ'লে এই বন মহোৎসৱ আয়োজন কৰা, এই জুলাই মাহত যিটো বন মহোৎসৱ আয়োজন কৰে, তাৰ সাৰ্থকতা কিন্তু বৃদ্ধি পাব।
0: গতিকে এই মই সেই ৰাইজলৈ সেই আহ্বান জনাম, আমাৰ সেই গছপুলি ৰোপণো কৰিব লাগিব, প্ৰতিপালনো কৰিব লাগিব, লগতে তোমাৰ সেই বন্য জন্তুক সেই মৰমৰ দৃষ্টিৰে চাব লাগিব। বন্য জীৱ জন্তু মানে হানি বিঘিনি নহয়, তাৰ প্ৰতি আমাৰ সেই মানৱ সমাজ সদায় সতৰ্ক হৈ থাকি সেই তেওঁলোককো সেই ৰক্ষণাবেক্ষণ দিয়াৰ এটা সেই মনত সদায় ইতিবাচক দিশ ৰাখিবই লাগিব।
1: আমি যিমানেই উদ্ভিদ বৃদ্ধি কৰিম বা উদ্ভিদ ৰুম, বৃক্ষ ৰোপণ কৰিম, সেই বৃক্ষ ৰোপণে এই জীৱ জন্তুৰ বাসস্থানৰ পৰিমাণ বৃদ্ধি কৰিব। আৰু এই বাসস্থান যেতিয়া বৃদ্ধি পাব, খাদ্যৰ সংকট নঘটিব জীৱ জন্তুৰ ক্ষেত্ৰত, তেতিয়া এই জীৱ জন্তুৱে আমাৰ চহৰত আহি হানি বিঘিনি নঘটায়। কাৰণ আমি জানো যে ঠায়ে ঠায়ে সময়ে সময়ে দেখা যায় তোমাৰ জনা অঞ্চলত হাতী, বাঘ এনেধৰণৰ জীৱ জন্তু আহি এটা অৰাজকতাৰ সৃষ্টি কৰে বা অশান্তিৰ সৃষ্টি কৰে।
0: বিশেষকৈ হাতী মানুহৰ সংঘাতটো সেই সদায় তুমি সেই বাতৰি কাকততে হওক বা সেই টেলিভিশ্যনতে তুমি পায়েই থাকা। আমি যদি সেই পৰ্যাপ্ত পৰিমাণৰ সেই উদ্ভিদ কৰোঁ আৰু সেই তেওঁলোকক সেই খোৱা বস্তুৰ অভাৱ নহয়, তেতিয়া তেওঁলোক কেতিয়াও সেই জনাঞ্চললৈ সোমাই নাহে। আৰু আমাৰ মনত সদায় এটা সেই ইতিবাচক দৃষ্টিভংগী সেই প্ৰতিটো জীৱকুলৰ ওপৰত থাকিব লাগিব, যাতে সেই সকলোৱে একেলগে সেই আমি সহনশীলভাৱে সেই সহবাস্থান কৰি সেই আমাৰ জীৱন প্ৰণালীটো সেই আগুৱাই নিব।
1: ঠিকেই কৈছা তুমি, এটা বৰ সুন্দৰ কথা কৈছা। আমি অকল নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবে আমি এই বৃক্ষ ধ্বংস নকৰি বা হাবি জংঘল ধ্বংস নকৰি সকলোৰে কথা চিন্তা কৰিব লাগিব, জীৱ জন্তুৰ বাবে বাসস্থানৰ ব্যৱস্থা কৰিব লাগিব। যেনেদৰে আমি বাস কৰোঁ, আমি শান্তিৰে বাস কৰিব বিচাৰোঁ, ঠিক তেনেদৰে জীৱকুলেও যাতে শান্তিৰে বাস কৰে, বাসস্থানৰ অভাৱ নঘটে, খাদ্যৰ সংকট নঘটে, তাৰ কথা আমি মানুহে চিন্তা কৰিব লাগিব। কাৰণ মানুহৰ বিবেক, বুদ্ধি, জ্ঞান আছে, আমাক সেইকাৰণে জীৱশ্ৰেষ্ঠ বুলি কোৱা হয় মানুহক। সেইকাৰণে জীৱশ্ৰেষ্ঠ বুলি আমাৰ কৰ্মৰ জৰিয়তে সেইখিনি দেখুৱাব লাগিব। এ ভদাই, আহোঁ দিয়া, বুইছা?
0: যোৱা নেকি? যোৱা যোৱা যোৱা,
1: আহোঁ দিয়া। এই যাবাচোন, বুইছা?
0: এ যাম যাম, এনেই অকলশৰে আমনি লগা হৈছে নহয় মাষ্টৰ।
1: এই মাজতে যেনেকৈ গৈছিলা, এ যাবা, গ'লে তোমাৰ মনটো ভাল লাগিব, হয়নে নহয়? আহোঁ দেই।
0: এ যোৱা যোৱা যোৱা।
2: শ্ৰোতা, ইমান পৰে ভদাইৰ চোতালৰ মেল অনুষ্ঠানটি শুনিলে। বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিলে ভদাই অজিত চক্ৰৱৰ্তী আৰু মাষ্টৰৰ চৰিত্ৰত শান্তনু শইকীয়া। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা শান্তনু শইকীয়াৰ, প্ৰযোজনা গৌতম নাথৰ।

এয়া আকাশবাণী তেজপুৰ। শ্ৰোতালৈ আগবঢ়াব লৈছোঁ আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। আজি ৰাষ্ট্ৰীয় দিনপঞ্জী অনুসৰি 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 18 দিন, ইংৰাজী 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 3 তাৰিখ।

গিৰিধৰ শৰ্মা। বিশিষ্ট সাহিত্যিক শিক্ষাবিদ আছিল গিৰিধৰ শৰ্মা। 1973 চনত ৰঙিয়াত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ শৰ্মাদেৱে সভাপতিৰ আসন আলংকৃত কৰিছিল। এই এবছৰীয়া এই সময়খিনিত তেওঁ সাহিত্য সভাৰ পত্ৰিকাখনিক মাহেকীয়া আলোচনীলৈ ৰূপান্তৰিত কৰিছিল। তেখেতৰ জন্ম হৈছিল নলবাৰী জিলাৰ ককয়া গাঁৱত 1912 চনৰ আজিৰ দিনটোতেই। পিতৃৰ নাম আছিল ৰাধাকান্ত শৰ্মা আৰু মাতৃৰ নাম আছিল দশমী প্ৰিয়া দেৱী। গিৰিধৰ শৰ্মা আৰু তেওঁৰ ভাতৃ উমাকান্ত শৰ্মা সৰুকালতেই পিতৃহাৰা হৈছিল। পিছত মাতৃ তত্ত্বাৱধানতে প্ৰাথমিক আৰু মজলীয়া বিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰে আৰু সেই সময়তে তেওঁলোকে লাভ কৰা জলপানীয়ে সেই শিক্ষাৰ ক্ষেত্ৰত উদগনি যোগাইছিল। 1933 চনত গিৰিধৰ শৰ্মাই যথেষ্ট সুখ্যাতিৰে চামতা হাইস্কুলৰ পৰা প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। অৰ্থৰ অভাৱত কলেজীয়া শিক্ষাৰ কথা চিন্তা কৰিব নোৱাৰি শৰ্মাই গাঁৱৰে প্ৰাথমিক বিদ্যালয় এখনত শিক্ষকতা কৰিবলৈ আৰম্ভ কৰে। অৰ্থৰ অভাৱত কলেজীয়া শিক্ষাৰ কথা নাভাবি শৰ্মাদেৱে গাঁৱৰে প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰি 1935 চনত নৰ্মাল পাছ কৰে আৰু সেই বছৰতে তেখেতে বিবাহপাশত আবদ্ধও হয়। সেই সময়তে তেওঁ অসম বোৰ্ডৰ আদি মধ্য আৰু উপাধি পৰীক্ষা দি কৃতিত্ব উত্তীৰ্ণ হয় আৰু চৰকাৰী স্কুলত সংস্কৃত শিক্ষক হিচাপে নিযুক্তি পায়। কটন কলেজত 4 বছৰ আৰু কলিকতাত 2 বছৰ ভায়েকৰ শিক্ষা খৰচ বহন কৰোঁতে তেওঁ যথেষ্ট কষ্টৰ সন্মুখীন হ'বলগীয়া হৈছিল।

1950-51 চনৰ পৰা তেওঁ গুৱাহাটীৰ ৰিহাবাৰীত থাকিবলৈ লয়। আৰম্ভণিতে তেওঁ তাত এখন উন্নয়ন সমিতি গঠন কৰিছিল, পিছলৈ উন্নয়ন সমিতিৰ পৰিচালনাত এটা ৰাজহুৱা নামঘৰ, এখন সৰু নাট্যমঞ্চ, এটা পুথিভঁৰালকে ধৰি কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিল। ৰিহাবাৰীত থকা প্ৰাইমাৰী স্কুলখনৰ সম্পাদক হৈ সেই স্কুলখনৰ উন্নতিৰ কাৰণে চেষ্টা কৰাৰ বাদেও তেওঁ 1956 চনত এখন মজলীয়া ইংৰাজী বিদ্যালয়ো প্ৰতিষ্ঠা কৰিছিল। 1958 চনত আৰ্য মহাবিদ্যালয় সুপ্ৰতিষ্ঠিত হয় আৰু শৰ্মাদেৱে 1962 চনৰ পৰা 1975 চনলৈ এই বিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। মহাবিদ্যালয়ৰ অধ্যক্ষ পদৰ পৰা অৱসৰৰ পাছত শৰ্মাদেৱে ঘৰতে পূৰ্বদেশ মুদ্ৰণ নামৰ প্ৰেছ এটা খুলি ব্যস্ত হৈ থাকিবলৈ ধৰে। এটা সময়ত এই প্ৰেছটোৱে শক্তিশালী হৈ গঢ়ি উঠিছিল আৰু অসমীয়া সাহিত্যৰ প্ৰসাৰ আৰু প্ৰচাৰত বিশেষ অৰিহণা আগবঢ়াইছিল। তেখেতৰ দ্বাৰা ৰচিত গ্ৰন্থ সংকলনসমূহ হ'ল অসমীয়া ভাষাৰ ব্যাকৰণ, অসমীয়া অভিধান, সংস্কৃত ব্যাকৰণ চন্দ্ৰিকা, প্ৰৱেশিকা ৰচনা শিক্ষা, সংস্কৃত গ্ৰামাৰ এণ্ড কম্পজিশ্যন, শৰ্মাছ এংলো আছামিজ ডিক্সনাৰী। তেখেতৰ অনুদিত পুথি হ'ল গল্পগুচ্ছ, দেৱী চৌধাৰাণী, কৰ্মযোগী পুৰুষ। এইজনে সাহিত্য সেৱাক বিদগ্ধ পণ্ডিত 1977 চনৰ 10 তাৰিখে পৰলোক প্ৰাপ্তি ঘটিছিল। স্বৰ্ণকুমাৰী দেৱী। স্বৰ্ণকুমাৰী দেৱী আছিল এগৰাকী ভাৰতীয় বাংলা কবি, ঔপন্যাসিকা, সংগীতজ্ঞ আৰু সমাজকৰ্মী। ভাৰতৰ প্ৰথম কেইগৰাকী ঔপন্যাসিকাৰ মাজত তেখেতৰ নামটো লোৱা হয়। বংগত বাংলা ভাষাত সাহিত্য চৰ্চা কৰি সমাদৰ লাভ কৰা প্ৰথম কেইগৰাকী লেখিকাৰ ভিতৰত স্বৰ্ণকুমাৰী দেৱী অন্যতম। স্বৰ্ণকুমাৰী দেৱী আছিল দেৱেন্দ্ৰনাথ ঠাকুৰৰ কন্যা, সন্তানসকলৰ চতুৰ্থগৰাকী। স্বৰ্ণকুমাৰী দেৱীৰ তিনিগৰাকী ভগ্নী চৌদামিনী, সুকুমাৰী আৰু শৰত কুমাৰী তেওঁতকৈ আছিল বয়সত ডাঙৰ। স্বৰ্ণকুমাৰীয়ে মূলতঃ ঘৰতে শিক্ষা গ্ৰহণ কৰিছিল বুলি ক'ব পাৰি। তেখেতে ৰবীন্দ্ৰনাথ ঠাকুৰতকৈ 5 বছৰে জ্যেষ্ঠ আছিল। জৰাচংক ঠাকুৰবাৰীত শিক্ষাক গুৰুত্ব দিয়া হৈছিল। ৰবীন্দ্ৰনাথ ঠাকুৰে আত্মজীৱনীত লিখিছে, বিদ্যালয়ৰ তুলনাত আমি ঘৰতহে অধিক শিকোঁ। কম বয়সৰ পৰাই স্বৰ্ণকুমাৰীয়ে বাকীসকল ছোৱালীৰ লগত বন্ধুত্ব গঢ়ি তুলিবলৈ সক্ষম হৈছিল। স্বৰ্ণকুমাৰী দেৱীৰ প্ৰথমখন উপন্যাস হৈছে দ্বীপ নিৰ্বাণ। এইখন প্ৰকাশ হৈছিল 1876 চনত। হানা কেথৰিন মুলেন্স হৈছে বাংলা ভাষাত উপন্যাস লিখা প্ৰথমগৰাকী মহিলা, যিয়ে প্ৰকাশ হৈছিল 1852 চনত। তেনে এক প্ৰেক্ষাপটত স্বৰ্ণকুমাৰী আছিল বাংলা ভাষাত উপন্যাস লিখা প্ৰথমগৰাকী বাংলা মহিলা। তেখেতৰ উপন্যাস আছিল দ্বীপ নিৰ্বাণ, মিবাৰ ৰাজ, চিহ্ন মুকুল, মালতী, হুগলীৰ ইমামবাড়ী, বিদ্ৰোহ, স্নেহলতা বা পালিতা, ফুলেৰ মালা, কাহাকী ইত্যাদি। তেখেতৰ কাব্যগ্ৰন্থ হ'ল গাথা, বসন্ত উৎসৱ, গীতিগুচ্ছ। কলিকতা বিশ্ববিদ্যালয়ে স্বৰ্ণকুমাৰী দেৱীক 1927 চনত জগত্তাৰিণী সোণৰ পদক প্ৰদান কৰিছিল। আজিৰ দিনটো অনুষ্ঠানত শ্ৰোতালৈ এতিয়া আগবঢ়াইছোঁ আজিৰ দিনটোৰ লগত ইতিহাসত সম্পৰ্কিত কেইটিমান টুকুৰা খবৰ। 1890 চনৰ আজিৰ দিনটোতেই আইডাহক 43তম কমনৱেলথ ৰাষ্ট্ৰ হিচাপে অনুমোদন কৰা হৈছিলে। 1953 চনৰ আজিৰ দিনটোতেই বিশ্বৰ নৱম উচ্চতাৰ শৃংগ নাংগা পৰ্বত অষ্ট্ৰিয়াৰ আৰোহণকাৰী হেৰমান বুলে প্ৰথমবাৰৰ বাবে আৰোহণ কৰে। 1897 চনৰ আজিৰ দিনটোতেই হংসা যুৱৰাজ মেহতা, ভাৰতীয় শিক্ষাবিদ, ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী, সমাজ সংস্কাৰকগৰাকীৰ জন্ম হৈছিল। জাৰ্মান ঔপন্যাসিক আৰু চুটিগল্প লেখক ফ্ৰান্স কাফকা জন্ম হৈছিল 1883 চনৰ আজিৰ দিনটোতেই। জাৰ্মান ব্ৰিটিছ স্নায়ুৰোগ বিশেষজ্ঞ লুডৱিগ গুটমেনৰ জন্ম হৈছিল 1899 চনৰ আজিৰ দিনটোতেই।

ক্রুইজ আমেরিকান অভিনেতা আর প্রযোজক গৰাকীৰ জন্ম হৈছিল 1972 চনৰ আজিৰ দিনটোতে। ভাৰতীয় অভিনেতা, গায়ক আৰু চলচ্চিত্ৰ পৰিচালক অমিত কুমাৰৰ জন্ম হৈছিল 1952 চনৰ আজিৰ দিনটোত। ভাৰতীয় ক্ৰিকেটাৰ হৰভজন সিঙৰ জন্ম হৈছিল 1982 চনৰ আজিৰ দিনটোতে। ৰাজকুমাৰ, ভাৰতীয় অভিনেতাগৰাকীৰ মৃত্যু হৈছিল 1996 চনৰ আজিৰ দিনটোতে। শ্ৰোতাই ইমান পৰে আজিৰ দিনটো অনুষ্ঠানটি শুনিলে। এতিয়া 8 বজাত মুখ্য বাতৰি কেইটিমান আকাশবাণী গুৱাহাটীৰ পৰা শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। ৰাজ্যৰ বান পৰিস্থিতি সামগ্ৰিকভাৱে উন্নত হৈছে, অৱশ্যে এতিয়াও 2খন জিলাৰ 25,000ৰো অধিক লোক বানৰ কবলত আছে। বিধানসভা প্ৰেক্ষাগৃহত আয়োজিত যুৱ ভাৰতীয় সংসদৰ অসম সংস্কৰণৰ আৰম্ভণি অনুষ্ঠানত আজি ৰাজ্যৰ 33খন জিলাৰ 71খন বিদ্যালয়ৰ পৰা নিৰ্বাচিত 170গৰাকী মেধাৱী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। ৰাজ্যত শিশুৰ মৃত্যুৰ হাৰ চকুত লগা ধৰণে হ্ৰাস পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে এই হাৰ 2018 চনৰ 41ৰ পৰা 2024 চনৰ 29লৈ হ্ৰাস পাইছে। নগাঁও জিলাৰ ৰহাত নিৰ্মাণৰত জোঙাল বলহু পৰ্যটন ক্ষেত্ৰ পৰিদৰ্শন কৰি আজি পৰ্যটন মন্ত্ৰী অজন্তা নেওগে কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি বিভাগটোৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত শীৰ্ষ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰন্থবৰ্ষ 2025ৰ সৈতে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদৰ অভিলাষী প্ৰকল্প গ্ৰন্থবৰ্ষ 2025 ফেলোশ্বিপ প্ৰাপকসকলৰ নাম ঘোষণা কৰা হৈছে। অহা দেওবাৰে হ'বলগীয়া অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনসমূহে ব্যৱস্থা লৈছে। ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ অব্যাহত আছে। ধেমাজি জিলাত বানৰ প্ৰভাৱ সামান্য শাম কটাৰ পাছতে এতিয়া জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। এতিয়া মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25ত।

0: এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। আমাৰ পিছৰ অনুষ্ঠানৰ বিষয়ে এতিয়াই শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকলে আমাৰ নিয়মীয়া উপন্যাস পাঠ অনুষ্ঠানটিত শুনি আছে সাহিত্য অকাডেমী বঁটা লাভ কৰা পূৰবী বৰ্মোদয় ৰচিত উপন্যাস শান্তনু কুলনন্দন।

0: ইয়া শুনক পূৰবী বৰমুদয় ৰচিত শান্তনু কুলনন্দন উপন্যাসনীৰ 45 সংখ্যক খণ্ডটি।
1: আৰু দণ্ডবিধান কৰিব লাগে কিয়? কাক বিহিব দণ্ড? ৰজাই হ'ল দেশ এখনৰ সৰ্বময় কৰ্তা, ভগৱানৰ পিছতে প্ৰজাই তেওঁক স্থান দিয়ে। কিবা দণ্ডবিধান কৰিবই যদি লাগে, বিশেষকৈ ধৰ্ম সম্পৰ্কীয় কথাত, তেন্তে ভগৱানেই কৰিব। তাত ৰজাৰ হকাবধা চলা অনুচিত। যদিও ৰজা ন্যায় পালন আৰু দণ্ডবিধানৰে মূল অধিকাৰী, তথাপিও যেতিয়ালৈকে অন্যায় হোৱা দেখা নাযায় তেতিয়ালৈকে দণ্ডবিধানো কৰা উচিত নহয়। নিজ ধৰ্ম পালন কৰাত অন্যায় ক'ত? কুমাৰ ৰজাই এইখিনি কথাহে হিউৱেনচাঙক কৈছিল। কৰ্ণ সুবৰ্ণৰ জয়স্কন্ধাবাৰৰ পৰা কামৰূপ দেশলৈকে এক সুদীৰ্ঘ পৰিক্ৰমা। ৰাজসভাত নানান বিষয়ৰ

0: আলোচনা কৰাৰ পিছত আবেলি তেওঁ অতিথিশালালৈ আহিছিল আৰু হিউৱেন চাঙক তেওঁৰ কথা কৈছিলহি। বিভিন্ন কথাৰ মাজত তেওঁৰ ব্যক্তিগত কথাৰো সামান্য অংশ এটা সোমাই আছিল। চিৰকুমাৰ কুমাৰ ৰজাৰ চিৰকুমাৰত্ব সম্পৰ্কে হিউৱেন চাঙৰ কৌতূহল এটা জাগ্ৰত হৈ উঠা বুলি তেওঁ বুজ পাইছিল। কৌতূহল জাগ্ৰত হৈ উঠাৰ কথাই, চিৰকুমাৰ কুমাৰ ৰজাৰ পিছত কোনে প্ৰবাহিত কৰি লৈ যাব এই ভূম ৰাজবংশ, সেই কথা যে কুমাৰ ৰজাই মাজে মাজে নেভাবে তেনে নহয়। মাজে মাজে এই কথাটোৱে তেওঁৰ নিদ্ৰাহৰণো কৰে। কিন্তু ৰজা হ'লেও কুমাৰ ৰজা মানুহ, আৰু তেওঁৰ এই মানুহ সত্তাটোৱেই বাৰে বাৰে পৰাজিত হৈ পৰে। কিন্তু কাৰ ওচৰত পৰাজিত হয় তেওঁ? কোন তেওঁৰ শত্ৰু? মানুহ পৰাজিত হ'বলৈ জানো কেৱল শত্ৰুৰেই প্ৰয়োজন। মানুহ প্ৰেমৰ ওচৰতো নত জানো। প্ৰেমে মানুহক বিধ্বস্ত কৰে, আৰু বিধ্বস্ত এইবাবেই কৰে যে মানুহে প্ৰেমৰ ওচৰত বিধ্বস্ত আৰু পৰাজিত হোৱাৰে আকাংক্ষা কৰে। হিউৱেন চাঙৰ লগত কথোপকথন কৰি আনন্দিত হোৱা যায়। এজন মানুহে পৃথিৱীৰ কিমান কথা জানিব পাৰে! আচৰিত কথা! ধৰ্ম, সাহিত্য, সংস্কৃতি, ভূগোল, ইতিহাস, এনেকুৱা একো এটা বিষয় নাই যিটো এই মহাচীন দেশৰ বিদ্বানজনৰ অৱগত নহয়। ফলৰ ভৰত দোঁ খাই থকা গছৰ দৰে তেওঁ সদায়েই বিনয়ী। ওঠত প্ৰস্ফুটিত হোৱা ঈষৎ হাঁহি, মাজে মাজে মূৰ দুপিয়াই সঁহাৰি জনায়, এইজন মানুহে কুমাৰ ৰজাক যিমান প্ৰভাৱান্বিত কৰিছে অইন কোনেও কৰা নাই। এই বিদ্বানজনক লগ নোপোৱা হ'লে তেওঁৰ জীৱন পৰিপূৰ্ণ নহ'লহেঁতেন।
1: কামৰূপাধিপতি, আমি বিনিময়ৰ কথা পাতিছিলোঁ,
0: কুমাৰ ৰজাই উত্তৰ দিলে।
1: মোৰ পূৰ্বজ কল্যাণ বৰ্মদেৱৰ দিনত যিজন দেখাত আছিল অতিশয় সুশোভন, সেই কল্যাণ বৰ্মাদেৱে মহাচীন দেশলৈ এজন ৰাজদূত পঠিয়াইছিল। সেয়া আজিৰ পৰা প্ৰায় 200 বছৰৰ আগৰ কথা। ৰাজদূত পঠিওৱাৰ কাৰণ যিয়েই নহওক, এটা কথা সঠিক যে ৰাজদূত প্ৰেৰণ কৰা কাৰ্যই দুখন দেশৰ মাজত বিনিময় এটা হোৱাৰ কথাও সূচায়।
0: ৰাজন, আপুনি উচিত কথাই কৈছে। মনত আছেনে আপোনাৰ যিদিনা মই আহি কামৰূপ দেশত উপস্থিত হৈছিলোঁ, সেইদিনা আপুনি মোক এটা প্ৰশ্ন সুধিছিল?
2: হয়, মই আপোনাক সুধিছিলোঁ। মই বহুদিনৰ আগতে শুনা এটা গীতৰ কথা। গীতটোত মহাচীন দেশৰ চীন বংশৰ কুমাৰ এজনে এটা বিদ্ৰোহ দমন কৰাৰ কথা আছিল, আৰু কুমাৰজনৰ বিজয় সেই গীতটোৰে উদযাপন কৰা হৈছিল। গীতটোত মহাচীন দেশৰ ভাষাৰ পৰা কিৰাত ভাষালৈ অনুবাদ কৰি বাণিজ্য কৰিবলৈ যোৱা সেই দেশীয় বণিকসকলে গাইছিল। মই আপোনাক সুধিছিলোঁ।
1: হয় ৰাজন, আপুনি মোক সুধিছিল যে যিটো মূল ভাষাত সেই গীত ৰচনা কৰা হৈছিল সেইখনেই মোৰ দেশ নেকি? মই কৈছিলোঁ সেইখনেই মোৰ দেশ, মোৰ জন্মভূমি। কামৰূপ দেশৰ পূব সীমাৰ পৰা মহাচীনৰ চেজুৱানলৈ 2 মাহৰ পথ। মই সেই সময়ত জানিব পাৰিছিলোঁ যে কামৰূপ দেশৰ পূবলৈ কোনো ধৰণৰ প্ৰধান নগৰ নোপোৱালৈকে ওখ চাপৰ পাৰ্বত্য অঞ্চল পাৰ হৈ মান আৰু লাও জনজাতিৰ সৈতে সাদৃশ্য থকা লোক বসবাস কৰা দেশ এখনৰ সীমা পায়গৈ, সেইখনেই মহাচীন দেশৰ চেজুৱান।
2: আপুনি মোক সেই কথা কৈছিল। উত্তৰত মই আপোনাক কৈছিলোঁ যে সেইখন দেশ স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ মোৰো বিশেষ আগ্ৰহ, কিন্তু দুৰ্ভাগ্য পৰ্বতমালা আৰু বেগৱতী নদীসমূহে মোক বাধা দিছে।
1: আপোনাক বাধা দিছে? কিন্তু সকলোৱে বাধা দিয়া নাই ৰাজন। এই বিপদ সংকুল পথেৰেও বাণিজ্যিক যাত্ৰা চলি আছে। মহাচীন দেশৰ চীন ৰাজবংশৰ ৰজা কাওচুৰ দ্বিতীয় পুত্ৰই দমন কৰা বিদ্ৰোহ উদযাপিত কৰি ৰচনা কৰা গীত কিৰাত ভাষালৈ অনুবাদ হৈ এই দেশ পাইছেহি। মই কি ভাবিছোঁ জানেনে ৰাজন? বোধহয় এই গীতেই কামৰূপ দেশৰ ভাষালৈ অন্য ভাষাৰ পৰা হোৱা প্ৰথম অনুবাদ। এইটো এটা সাংস্কৃতিক বিনিময় নহয়নে?
0: মহাচীন দেশৰ বিদ্বানজনৰ কথাই কুমাৰ ৰজাৰ মনত তোলপাৰ লগাইছিল, এতিয়াও লগায়। বিদ্বান লোকৰ প্ৰতিটো কথাই অৰ্থব্যঞ্জক আৰু মনত ৰাখিবলগীয়া। কুমাৰ ৰজাই মনত ৰাখিছে, এতিয়াও মনত ৰাখিছে অতি কৃতজ্ঞতাসহ। তেওঁক লগ পোৱা, তেওঁৰ সৈতে বাৰ্তালাপ কৰি কটোৱা সেই দিনবোৰ কুমাৰ ৰজাৰ কাৰণে এতিয়াও স্মৰণীয় আৰু বৰণীয় দিন। এতিয়া বহুত দিন হ'ল তেওঁৰ সৈতে প্ৰগাঢ় মিত্ৰতা থকা পৰম সখা শ্ৰী হৰ্ষ বৰ্মাদেৱো গ'লগৈ। ইতিহাসত নানান উত্থান পতন ঘটিল। মহাচীন দেশৰ পৰা অহা অন্য এজন পৰিব্ৰাজকক অনুৰোধ কৰি আনি লোৱা টাউতেহ কিঙৰ ৰচনাৰাজিৰ সংস্কৃত অনুবাদ পঢ়িয়েই তেওঁ দিনৰ কিছু সময় সুখেৰে পাৰ কৰে। তেওঁৰ শয়নকক্ষৰ দেৱালত ওলমাই থোৱা হৈছে

0: টাও টেহ কিঙৰ এখন ছবি। ৰাতিপুৱা শুই উঠি তেওঁ সেই ছবিখনক নমস্কাৰ কৰে। কুমাৰ ৰাজাৰ এতিয়া বয়স হৈছে, কিন্তু বয়সৰ ভাৰত তেওঁ আক্ৰান্ত হোৱা নাই। বিশ্ৰামৰ সময়ত তেওঁৰ মনলৈ বিভিন্ন চিন্তা আহে। চিৰদিন কুমাৰ হৈ থকা হ'ল। ৰাজসিংহাসনৰ ওপৰত তেওঁ স্থান দিলে প্ৰেমক। মহাচীন দেশৰ বিধি বিশাৰদজন থকা হ'লে এই মুহূৰ্ততে তেওঁ নিশ্চয় সেই কথাই সুধিলেহেঁতেন। কওকচোন মহাশয়, সামান্য দেৱদাসী এজনৰ প্ৰেমৰ কাৰণে মই প্ৰজাৰ সুখ আৰু কল্যাণৰ চিন্তা পৰিত্যাগ কৰিলোঁ নেকি? বিধি বিশাৰদজনে কি উত্তৰ দিলেহেঁতেন তেওঁ নাজানে, কিন্তু তেওঁ নিজকে নিজে উত্তৰ দিয়ে। ব্যক্তি সমষ্টিতকৈ ঊৰ্ধত নহয়, ময়ো নহওঁ মোৰ প্ৰজাগণতকৈ ঊৰ্ধত। কিন্তু কুমাৰ ৰাজাৰ পিছৰ ইতিহাস কি হ'ব, ইতিহাসে নিশ্চয় নিৰ্ণয় কৰি থৈছে। কি হ'ব? একো নহয়, সাৱলীল গতিত বৈ যাব লোহিত ব্ৰহ্মপুত্ৰ। কুমাৰ ৰাজা? কোন কুমাৰ ৰাজা? লোহিতৰ এটোপাল পানীও কুমাৰ ৰাজাক মনত নেৰাখে। জনগণে যিদৰে বিচাৰিব সেইদৰেই কামৰূপ দেশ চলিব, ৰজাই বিচৰাৰ দৰে নহয়। সেই সময়ত কুমাৰ ৰাজা বৰ অসহায় হৈ পৰে। তেওঁক চিন্তাক্লিষ্ট যেন দেখা যায়। আৰু কুমাৰ ৰাজাই নিজকে অসহায় বুলি ভবা সেই মুহূৰ্ততে সোমাই আহে সুনয়না, দেৱদাসী সুনয়না। এতিয়া তেওঁ দেৱদাসী নহয়, কিন্তু দেৱদাসী বোলা শব্দ এটাৰে এতিয়াও তেওঁৰ নামটো বিশেষ কৰি থোৱা হৈছে। সুনয়নাই এতিয়াও অপূৰ্বভাৱে সাজ সজ্জা কৰে। তেওঁৰ কজ্জল চৰ্চিত আয়ত দুচকু এতিয়াও আকৰ্ষণীয়। শৰীৰৰ বান্ধোন শিথিল হোৱা নাই। এতিয়াও তেওঁৰ শৰীৰৰ মাজত লুকাই আছে পথৰ দাঁতিৰ পাণশালাৰ পাণপাত্ৰ ভৰাই দিয়াৰ ৰাগিয়াল মাদকতা, আম্ৰমুকুলৰ সুগন্ধিখনা শৰীৰ। তেওঁৰ চৰণৰ অলংকাৰৰ পৰা খোজ কাঢ়োঁতে ৰুণুজুনু শব্দ হয়। সৰ্বশৰীৰ জুৰি থকা লাৱণ্যই মনটো উজ্বলাই তোলে। কথাত বুদ্ধিদীপ্ত স্বব্যক্তিত্বৰে সুনয়না উজ্জ্বল, আৰু হৃদয়খনত আছে দুকুল উপচি পৰা প্ৰেম। এক চঞ্চল সদ্য আৰ্জিত কৈশোৰৰ মাতৃ গৌৰ ললনা সুনয়নায়ো এসময়ত কুমাৰ ৰাজাই আঙুলিৰ নখ দীঘলকৈ ৰখাটো বিচাৰিছিল। কুমাৰ ৰাজাই নিজৰ আঙুলিৰ নখ দীঘল আৰু জোঙাকৈ ৰাখিছিল সেই সময়ত। সেই সময়ত তেওঁলোক দুয়োজন তাৰুণ্যভৰত প্ৰজ্বলিত অগ্নিসদৃশ হৈ পৰিছিল। এতিয়া বিশাল সমুদ্ৰৰ উচ্ছল ঢৌ স্তিমিত হৈ পৰিছে, কিন্তু স্তিমিত হৈ পৰিছে কিছু পৰিমাণেহে, সম্পূৰ্ণৰূপে নহয়। সুনয়নাৰ শাৰীৰিক আৰু মানসিক অভিব্যক্তিয়েই এনে। তেওঁক দেখিলে মৃত নদীখনো পুনৰ্জীৱিত হৈ উঠিব আৰু চলচলকৈ বৈ যাব যেন লাগে। কামৰূপাধিপতিক চিন্তাক্লিষ্ট যেন দেখা গৈছে। সুনয়না কুমাৰ ৰাজাৰ শয়নকক্ষলৈ সোমাই আহিল। বিনা অনুমতিত এইদৰে শয়নকক্ষলৈ সোমাই অহাৰ অধিকাৰ একমাত্ৰ সুনয়নাৰে আছে।
1: অহ সুনয়না, মই তোমাৰ কথাকে ভাবিছিলোঁ।
2: মই জানো আপুনি চিন্তাক্লিষ্ট হৈ পৰিছে, চিন্তাৰ কাৰণো মই গম পাইছোঁ। কামৰূপাধিপতি, আপুনি দ্বাৰ পৰিগ্ৰহ কৰক। কামৰূপ ৰাজসিংহাসনৰ বাবে এজন সুযোগ্য উত্তৰাধিকাৰী সকলোৰে প্ৰয়োজন।
1: কিন্তু তোমাৰ পুত্ৰ সুনয়না, মোৰ তেজ যাৰ শৰীৰত সেই পুত্ৰ?
2: দাসী পুত্ৰ কামৰূপাধিপতি।
1: তুমি জানো মোৰ দাসী সুনয়না।
2: আগতে আছিলোঁ দেৱদাসী, এতিয়া দাসী। আপুনি অবিচলিত হিমালয়। কামৰূপ দেশৰ প্ৰজাৰ হিতাৰ্থে আপুনি মোৰ অনুৰোধ ৰক্ষা কৰক।
1: কামৰূপ দেশৰ প্ৰজাৰ হিত? কোন ৰজাই প্ৰজাৰ হিতাৰ্থে কাম কৰে সুনয়না? প্ৰজাইহে ৰজাৰ হিতাৰ্থে কাম কৰে, ৰজাই নিজৰ মনৰ মতেহে কাম কৰে। মই আজি মানসিকভাৱে বৰ অসহায় আৰু দুৰ্বল। আকাশখন দেখিছানে, জলদ মেঘেৰে পৰিপূৰ্ণ হৈ পৰিছে। তুমি কালিদাসৰ শ্লোক এটা গাই শুনোৱাচোন।
2: আজি আষাৰৰ প্ৰথম দিৱস মহাৰাজ, মই মেঘদূত কাব্যৰ শ্লোক এটা আপোনাক গাই শুনাইছোঁ, শুনকচোন।
0: সুললিত স্বৰৰে সুনয়নাই মেঘদূতৰ শ্লোক আবৃত্তি কৰিবলৈ লাগিল। ইতিমধ্যে আকাশখন বৰষুণৰ ভৰত ভাগি পৰিবলৈ ধৰিছে। সুনয়নাৰ কোলাত কুমাৰ ৰজাই মূৰ থলে। কুমাৰ ৰজা তেতিয়া আৰু কামৰূপাধিপতি হৈ থকা নাই, তেওঁ এটি সৰল শিশুত পৰিণত হৈছে। সুনয়নাই কুমাৰ ৰজাৰ চুলিত হাত বোলাবলৈ লাগিল।
1: মোক তেনে অনুৰোধ নকৰিবা সুনয়না, তোমাৰ প্ৰেমত মই আজীৱন আকণ্ঠ

0: ডুব গৈ থাকিব খোজো।
1: সন্ধ্যা ধীৰ পদক্ষেপেৰে আগবাঢ়ি আহিল। বাহিৰত আকাশ ভাগি পৰা বৰষুণ, চঞ্চল বিদ্যুৎ তৰংগই আকাশ চিৰাচিৰ কৰিছে, প্ৰবল বতাহে বৰষুণজাক কোবাল কৰি আনিছে। আষাৰৰ প্ৰথম দিৱসৰ বৰ্ষণ, মাদকতা এটা আছেই। কুমাৰ ৰাজাই লাহে লাহে চকু মেলিলে। তেওঁৰ চিলমিল টোপনি আহিছিল নেকি? সুনয়না ক'ত? সুনয়না? তেওঁ বোধহয় উঠি গ'ল। কোবাল বতাহে কঁপাইছে জ্বলাই থৈ যোৱা মৌ সীতাৰ প্ৰদীপ শিখা। আজিকালি তেওঁ বৰ অলপতে ক্লান্ত হৈ পৰে, শাৰীৰিকভাৱেও মানসিকভাৱেও। কি হৈছে? বয়স? কেৱল বয়সৰ বাবেই নে? বয়সে মানুহক বৃদ্ধ আৰু অক্ষম নকৰে। মানুহ বৃদ্ধ আৰু অক্ষম হয় কেৱল মানুহৰ ভিতৰত থকা নিৰন্তৰ অস্থিৰ মানুহ এটাৰ বাবে। মানুহৰ ভিতৰৰ সেই মানুহটো, নিৰন্তৰ অস্থিৰ মানুহটো, সেই মানুহটোক স্থিৰ আৰু যুক্তি নিৰ্ভৰ কৰাৰ উপায় কি? হিউৱেন চাঙে কি উত্তৰ দিলেহেঁতেন? মহাশয়, জীৱনটোক চিৰদিনেই আবেগে মৰ্মাহত কৰে।
0: আবেগক যুক্তিনিষ্ঠ কৰাৰ উপায় কি?
1: হিউৱেন চাঙে হয়তো এনেকৈয়ে ক'লেহেঁতেন, কোনো আবেগেই যুক্তি নিৰ্ভৰ নহয় ৰাজন, আবেগক আবেগ হৈয়ে থাকিবলৈ দিয়ক, যুক্তিৰে খেলি মেলি নকৰিব।
0: মোৰ পিছত এই ৰাজবংশ?
1: প্ৰজাই সিদ্ধান্ত ল'ব, সিদ্ধান্ত ল'ব কামৰূপৰ ইতিহাসে।
0: যদি প্ৰজাৰ ভুল হয়, যদি ৰাজবংশ লোপ পায়?
1: প্ৰজাৰ ভুল নহয়, আৰু পৃথিৱীৰ ইতিহাসত কোনো এটা ৰাজবংশই চিৰদিন একাধাৰে থকা নাই।
0: ধৰ্ম কি?
2: আপুনি যে ক'লে সাংস্কৃতিক বিনিময়, সেইটো কি কথা?
0: ধৰ্ম আৰু দৰ্শন একেই নে?
2: ধৰ্ম মানে শুদ্ধ কাম নে জীৱন আৰু জগত সম্পৰ্কে অন্বেষণ।
1: কামৰূপ দেশৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰ, ৰাজসভাত আলোচনা চলিছে। দেশখনৰ পণ্ডিত সজ্জনৰে ৰাজসভাত এটা গাম্ভীৰ্যপূৰ্ণ পৰিৱেশৰ সৃষ্টি হৈছে। হিউৱেন চাঙে মূৰ তুলি চালে। প্ৰশ্নকেইটা তেওঁকেই কৰা হৈছে। পণ্ডিত সজ্জন, বিষয়াবৰ্গ, লগতে কুমাৰ ৰাজাৰো অনুসন্ধিত হোৱা মুখকেইখন তেওঁৰ চকুত পৰিল। সকলোৱে উৎকৰ্ণ হৈ তেওঁৰ ফালেই চাই আছে। প্ৰশ্নকৰ্তাই প্ৰশ্নহে কৰিছে, প্ৰশ্নবাণেৰে থকা সৰকা কৰাৰ ইচ্ছা তেওঁলোকৰ নাই, কেৱল জানিবৰ আগ্ৰহৰ বাবেই প্ৰশ্ন কৰা হৈছে। অলপ আগতে ৰাজকবি এজনে স্বৰচিত কবিতা পাঠ কৰি গ'ল। গায়ক এজনে ভীমপলাচীৰ আগৰ সংগীতৰ মূৰ্চনাৰে ৰাজসভা জোকাৰি পেলালে। হিউৱেন চাং তন্ময় হৈ আছিল কাব্যপাঠ আৰু মাৰ্গ সংগীতৰ সুললিত জগতখনত। হয়, এয়ে সেই কামৰূপ দেশ য'ত কামদেৱে নৱজীৱন পায়। কেৱল কামদেৱেই নৱজীৱন পায়নে? এই সংগীত, কবিতাৰ এই সুললিত স্বৰ, এইবোৰেতো সকলোকে নৱজীৱন প্ৰদান কৰে। প্ৰশ্নৰ উত্তৰ দিবলৈ তেওঁ সাজু হ'ল। এডল সষ্টম সৈনিকৰ দৰে তেওঁ কুমাৰ ৰাজাৰ ফালে চালে। ৰাজন, শুদ্ধ কামেই হ'ল ধৰ্ম। ধৰ্মই শুদ্ধ পথৰ নিৰ্দেশ দিয়ে। ধৰ্ম আনুষ্ঠানিক হ'লেও শুদ্ধ পথৰ কথাই কয়, তেওঁ প্ৰথম প্ৰশ্নৰ উত্তৰ দিলে। কিন্তু ধৰ্ম মানেই আনুষ্ঠানিকতা নহয়। উত্তম, উত্তম, সকলোৱে শলাগিবলৈ লাগিল। এতিয়া আপোনালোকৰ দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ দিওঁ, হিউৱেন চাঙে ক'লে। সাংস্কৃতিক বিনিময় কি? দেশ এখন বা জাতি এটাৰ ধৰ্ম, ভাষা, আচাৰ, অনুষ্ঠান, সাহিত্য, শিল্প, সকলোবোৰেই দেশ বা জাতি এটাৰ সংস্কৃতিৰ অন্তৰ্গত। কিন্তু কোনো এটাই দেশখনৰ বা জাতিটোৰ সম্পূৰ্ণ নিজা নহয়, বিনিময়েই এটা সংস্কৃতি গঢ় দিয়ে। উত্তম, উত্তম, সভাত উপস্থিত থকা সকলোৱে পুনৰ শলাগিলে। হিউৱেন চাঙে ক'লে, ধৰ্মই মানুহৰ শুদ্ধ পথ আৰু আচৰণবিধি নিৰ্দেশ কৰে, আৰু দৰ্শনে জীৱন ৰহস্যৰ অন্বেষণ কৰে। শেষৰ প্ৰশ্নৰ উত্তৰো আপোনালোকে এই প্ৰশ্নৰ উত্তৰতেই পাব। দৰ্শনে জীৱন আৰু জগতৰ সত্যৰ অনুসন্ধান কৰে। প্ৰশ্নোত্তৰ শেষ হ'ল। ৰাজসভাত গুঞ্জন এটা শুনা গৈছে। আটায়ে বৰ কৃতজ্ঞ চিত্তে হিউৱেন চাঙৰ ফালে চাই আছে। তেওঁলোক বৰ সৰল। হিউৱেন চাঙে ভাবিলে, ধৰ্ম সম্পৰ্কীয় কথাবোৰ বৰ স্পৰ্শকাতৰ, উত্তৰ দিয়াটো কঠিন। আজি কেইবাদিনো ধৰি তেওঁ বিভিন্নজনৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিছে, আলোচনাটো মিলিত হৈছে। তেওঁলোকৰ অধিকাংশ প্ৰশ্নই ধৰ্ম সম্পৰ্কীয়। ধৰ্ম কি? বিভিন্ন ধৰ্মৰ প্ৰয়োজন আছেনে? সকলো

0: মানুহেই যিহেতু একতা ধৰ্ম অৱলম্বন কৰে আৰু ধৰ্মই শুদ্ধ পথৰ নিৰ্দেশ দিয়ে বুলি কোৱা হয়, তেন্তে ধৰ্মলৈ মানুহৰ বিৰোধ কিয় হয়? আমোদজনক প্ৰশ্ন, লগতে বুদ্ধিদীপ্তও। কিছুমান প্ৰশ্নই হিউৱেন চাঙক নতুনকৈ চিন্তা কৰিবলৈ বাধ্য কৰিছে, কাৰণ সকলো প্ৰশ্নৰে সহজ আৰু সুশৃংখলিত উত্তৰ তেওঁৰ হাতত নাই। দৰাচলতে ধৰ্ম কি? ৰাজসভাত আলাপ আলোচনা শেষ কৰি হিউৱেন চাং অতিথিশালালৈ আহিল আৰু জিৰণি ল'লেহি। জিৰণি লোৱা সময়তো তেওঁ বিভিন্ন গ্ৰন্থ অধ্যয়ন কৰাৰ উপৰিও তাৰ টকা আৰু অনুবাদ প্ৰস্তুত কৰে। আজিও তাকে কৰিলে আৰু সন্ধিয়া লগাৰ আগে আগে তেওঁ অতিথিশালাৰ সন্মুখৰ প্ৰাংগণত পদচালনা কৰিবলৈ লাগিল।
1: শ্ৰোতা, ইমান পৰে আমাৰ নিয়মীয়া উপন্যাস পাঠ অনুষ্ঠানত পূৰবী বৰমুদৈ ৰচিত শান্তনু কুলনন্দন উপন্যাসনীৰ 45 সংখ্যক খণ্ডটি শুনিলে। উপন্যাসনী পাঠ কৰিলে প্ৰাঞ্জল শইকীয়াই। উপন্যাসনীৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে অৰ্ণৱ কুমাৰ নাথ আৰু ত্ৰৈলোক্য বৰাই। উপন্যাসনীৰ বাণীবন্ধন আৰু সম্পাদনা চিত্ৰামণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ।

বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে অৰ্ণৱ কুমাৰ নাথ আৰু ত্ৰৈলোক্য বৰাই। উপন্যাসৰ নিৰ্বাণীবন্ধন আৰু সম্পাদনা চিত্ৰামণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ।

শ্ৰোতা ইমান পৰে উপন্যাস পাঠ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ অংগৰাগ মহন্তৰ কণ্ঠৰ আধুনিক গীত।

শ্ৰোতাই অংগৰাগ মহন্তৰ কণ্ঠত শুনিছে আধুনিক গীত আকাশবাণী তেজপুৰৰ পৰা। শিল্পীৰ কণ্ঠত শুনক এইবাৰ এই গীতটি।

শ্ৰোতাই অংগৰাগ মহন্তৰ কণ্ঠৰ গীত শুনিছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া 7:45 সমাচাৰ চেণ্টাৰ আৰু 9:00 নিউজ @9 আকাশবাণী দিল্লীৰ পৰা একাদিক্ৰমে শুনিবলৈ পাব।

আকাশবাণী তেজপুৰ নিবেদন কৰিছো সাপ্তাহিক খেল সংবাদ সম্পৰ্কীয় অনুষ্ঠান খেল জগত। শ্রোতাসকল, আজির খেল জগত অনুষ্ঠানত আমি 23 সংখ্যক ফিফা বিশ্বকাপ ফুটবলৰ বিষয়ে অসম অলিম্পিক সন্থাৰ উপসভাপতি তথা সদৌ ভাৰত ক্ৰীড়া সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি শ্ৰীযুত সুবোধ মল্ল বৰুৱাৰ সৈতে ফোনযোগে হোৱা এটি সাক্ষাৎকাৰ অনুষ্ঠান আকাশবাণী তেজপুৰ কেন্দ্ৰৰ শ্ৰোতাৰ উদ্দেশ্যে নিবেদন কৰিছোঁ।

0: নমস্কাৰ, শ্ৰীযুত সুবোধ মল্ল বৰুৱা, আপোনাক আমি আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ স্বাগতম জনাইছোঁ। আৰু যিহেতু আমাৰ এতিয়া ফিফা বিশ্বকাপ ফুটবল চলি আছে, আপুনি যোৱা কেইবাটাও বিশ্বকাপ আপুনি নিজে প্ৰত্যক্ষ কৰিছে, গতিকে এইবাৰ ফিফা বিশ্বকাপৰ বিষয়ে আপুনি প্ৰাৰম্ভিক কি কথা আমাক তেজপুৰ অনাতা কেন্দ্ৰ শ্ৰোতাক জনাব।
1: সমূহ শ্ৰোতালৈ নমস্কাৰ জনাইছোঁ। বিশ্বকাপ ফুটবল আপোনালোকে নিশ্চয় চাইছে, সুন্দৰ, আচলতে সুন্দৰ অনুভূতি বুলি ক'ব লাগিব। ফুটবলক সেইকাৰণেই আচলতে দি বিউটিফুল গেম বুলি কোৱা
0: হয়। এই
1: ফুটবলৰ মাজেৰে নিশ্চয় আপোনালোকে যি ৰোমাঞ্চ, যি আনন্দ, যি শিহৰণ উপভোগ কৰিছে, তাৰ মাজতে ফুটবলৰ সেই অন্তৰ্নিহিত সত্যটো তাত লুকাই আছে। এইবাৰৰ বিশ্বকাপ ফুটবল নিঃসন্দেহে আমাৰ সকলোৰে বাবে আকৰ্ষণীয়। এইকাৰণেই আপোনালোকে দেখিছে এইবাৰ বিশ্বকাপ ফুটবলত যথেষ্টখিনি আপছেট হৈছে। আপছেট এইকাৰণেই কম যে জাৰ্মানীৰ দৰে দল, নেডাৰলেণ্ডৰ দৰে দল দ্বিতীয় ৰাউণ্ডত পৰাজয় বৰণ কৰিছে।
0: এইটো
1: আটাইতকৈ ডাঙৰ কথা। আৰু আপোনালোকে যদি গ্ৰুপ পৰ্যায়ৰ পৰা চাই, এইবাৰ 48 আঠচল্লিশটা দল প্ৰথমবাৰৰ কাৰণে খেলিছে আৰু দ্বিতীয় ৰাউণ্ডলৈ 16টা দল বাদ দি 32টা দলে খেলিছে। এইবাৰ দ্বিতীয় ৰাউণ্ডত আফ্ৰিকাৰ পৰা 9টা দলে দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ইণ্টাৰেষ্টিং কথাটো হ'ল এইটো, কাৰণ আমি যদি বিশ্বকাপৰ হিষ্ট্ৰি চাওঁ তেতিয়া দেখিম যে বিশ্বকাপৰ নক আউট ৰাউণ্ডত মানে এবাৰত সৰ্বাধিক 2টা দলেহে আফ্ৰিকাৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছিল আগতে। গতিকে এইবাৰ 9টা দল, গতিকে অলমষ্ট 450%, 450% আফ্ৰিকান দলে এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে। আৰু আপোনালোকে চাওক, দ্বিতীয় ৰাউণ্ডত আলজেৰিয়া পৰাজিত হ'ল আজি, তাৰপিছত আপোনালোকৰ বাকী আইভৰি কোষ্ট পৰাস্ত হৈছে, আলজেৰিয়া পৰাস্ত হৈছে। এই গোটেইখিনি দলে কিন্তু মানে যথেষ্ট প্ৰতিদ্বন্দ্বিতা কৰি পেলাই দ্বিতীয় ৰাউণ্ডত কিন্তু পৰাস্ত হৈছে। সহজে তেওঁলোকৰ মঞ্চটো এৰি দিয়া নাই। গতিকে এইবাৰৰ প্ৰতিযোগিতা নিঃসন্দেহে মানে যে অকল মানে নামী দলকেইটাই যে তেওঁলোকৰ প্ৰভূত উন্নতি কৰিছে খেলৰ, সেইটো নহয়। বাকী অনামী দলবিলাকেও, অখ্যাত দলবিলাকেও, অখ্যাত দেশবিলাকেও নিজৰ পাৰফৰ্মেঞ্চ, নিজৰ খেলত উন্নতি ঘটাই ফুটবলক এক দিশলৈ তলে আগবঢ়াই নিছে।
0: এতিয়া আপুনি ক'লে আফ্ৰিকাৰ ইমান দলে অংশগ্ৰহণ কৰিছে, আমাৰ এছিয়াৰটো দলে অংশগ্ৰহণ কৰিছে, এই এছিয়াৰ দলকেইটাৰ বিষয়ে অকণমান কওক।
1: এছিয়াৰ 9টা দলে অংশগ্ৰহণ কৰিছিল, 9টা দলৰ 2টা দলে নক আউট ৰাউণ্ডত পালে। কিন্তু যথেষ্ট দুৰ্ভাগ্যৰ কথা, ইৰাণে গ্ৰুপ পৰ্যায়ত বিদায় ল'ব লগা হ'ল, দক্ষিণ কোৰিয়াই বিদায় ল'ব লগা হ'ল। কিন্তু তেওঁলোকে গ্ৰুপ পৰ্যায়তে যথেষ্ট সুনাম অনুসৰি খেলিবলৈ সক্ষম হৈছে। ইয়াৰ দ্বাৰা যে মানে ধৰক আপুনি আফ্ৰিকাই যি ধৰণে নিজৰ প্ৰদৰ্শন উন্নত কৰিছে, ঠিক একেদৰে এছিয়াৰ দলেও সেই পৰ্যায়ত নহ'লেও টু চাম এক্সটেণ্ট প্ৰদৰ্শন উন্নত কৰিছে। কিন্তু কথাটো হ'ল যে আফ্ৰিকান খেলুৱৈসকল, লেটিন আমেৰিকান খেলুৱৈসকল, উত্তৰ আমেৰিকাৰ খেলুৱৈসকল, তেওঁলোকে বিশ্বৰ ক্লাব ফুটবলৰ যিটো মেইন মুখ্য ক্ষেত্ৰ, ইউৰোপীয়ান ক্ষেত্ৰখনত খেলি পেলাই তেওঁলোকে মানে নিজৰ খেলৰ উন্নতি ঘটোৱাৰ ফলস্বৰূপে তাৰ ফল বাকী দেশকেইখনে লৈছে। কিন্তু এছিয়াৰ পৰা কিমান খেলুৱৈ ইউৰোপৰ ক্ষেত্ৰখনত খেলিবলৈ নাযায় তাৰ ফল আমি দেখিছো। যি নহওক, আমি এইবাৰ বিশ্বকাপ এবাৰ বাকী পৰ্যায়লৈ আহিছো যে আপোনালোকে দেখিব যে এতিয়া চতুৰ্থ ৰাউণ্ড প্ৰি কোৱাৰ্টাৰ ফাইনেল ৰাউণ্ডত ব্ৰাজিল প্ৰৱেশ কৰিছে, ফ্ৰান্স প্ৰৱেশ কৰিছে, এতিয়া আমি বাৰ্চা, স্পেইন প্ৰৱেশ কৰিছে, পৰ্তুগাল প্ৰৱেশ কৰিছে। গতিকে আমি আচল ফুটবলৰ

0: যিটো মাদকতা, ফুটবলৰ যিটো প্ৰতিদ্বন্দ্বিতা, ফুটবলৰ যিটো শিহৰণ, প্ৰকৃত শিহৰণটো এতিয়াহে অনুভৱ কৰিব পাৰিম বুলি আমি আশা কৰোঁ। তথাপিও কম যে গ্ৰুপ পৰ্যায় আৰু দ্বিতীয় ৰাউণ্ডত খেলসমূহ যথেষ্ট উন্নত খেল হৈছে, যথেষ্ট শৃংখলিত আৰু যথেষ্ট পৰিকল্পনা মাফিক দলসমূহে খেলিছে।
1: মই এটা আপোনাক সুধিব বিচাৰিছো, আটাইতকৈ আমাৰ দুখ লগা খেলাখন হৈছে, আটাইতকৈ উত্তেজিত খেলাখন হৈছে জাপানৰ ব্ৰাজিলক। এইটো বৰ দুখ লগা হৈছে, এই জাপানৰ খেলুৱৈসকলে ইমান ধুনীয়াকৈ খেলি লাষ্ট মিনিটত, এক্সট্ৰা টাইমৰ লাষ্ট মিনিটত তেওঁলোকে গলটো খালে, এই বিষয়ে আপুনি কি কয়, আপুনি খেলখন চাইছিল নেকি?
0: মই নিশ্চয় খেলখন চাইছো, এবাৰ টিভিত বহিয়ে চাইছো, কাৰণ যোৱাবাৰ কাটাৰত আমি ষ্টেডিয়ামত আছিলে, এইবাৰ আমি যোৱা নাই, ঘৰতে বহি টিভিত চাইছো। আৰু মই কম, এই মুহূৰ্তলৈকে চেনেগাল বেলজিয়ামৰ খেলখন বাদ দিয়ক, কিন্তু আটাইতকৈ বেষ্ট খেলখন টেকনিকেলি মই যদি চাওঁ তেতিয়াহলে আটাইতকৈ ভাল খেলখন হৈছিলে জাপান আৰু
1: ব্ৰাজিলৰ মাজত।
0: দুয়োটা দলে তেওঁলোকৰ কোচৰ নীতি অনুসৰি, কোচৰ ডাইৰেকশ্যন অনুসৰি প্ৰতিগৰাকী খেলুৱৈ মানে প্লেন বিলাক এক্সিকিউট কৰি গৈছিল।

0: আটাইতকৈ উত্তেজিত খেলাখন হৈছে জাপানৰ ব্ৰাজিলক। এইটো বৰ দুখ লগা হৈছে, এই জাপানৰ খেলুৱৈসকলে ইমান ধুনীয়াকৈ খেলি লাষ্ট মিনিটত এক্সট্ৰা টাইমৰ লাষ্ট মিনিটত তেওঁলোকে গলটো খালে, এই বিষয়ে আপুনি কি কয়? আপুনি খেলখন চাইছিল নেকি?
1: মই নিশ্চয় খেলখন চাইছো, এবাৰ টিভিত বহিয়ে চাইছো, কাৰণ যোৱাবাৰ কাটাৰত আমি ষ্টেডিয়ামত আছিলে, কিন্তু এইবাৰ আমি যোৱা নাই, ঘৰতে বহি টিভিত চাইছো। আৰু মই কম এই মুহূৰ্তলৈকে চেনেগাল বেলজিয়ামৰ খেলখন বাদ দিয়ক, কিন্তু আটাইতকৈ বেষ্ট খেলখন টেকনিকেলি মই যদি চাওঁ তেতিয়াহ'লে আটাইতকৈ ভাল খেলখন হৈছিলে জাপান আৰু ব্ৰাজিলৰ
0: মাজত। দুয়োটা
1: দলে তেওঁলোকৰ কোচৰ নীতি অনুসৰি, কোচৰ ডাইৰেকশ্যন অনুসৰি প্ৰতিগৰাকী খেলুৱৈ মানে প্লেন বিলাক এক্সিকিউট কৰি গৈছিল। প্ৰথমাৰ্ধত জাপানে যিধৰণে খেলা খেলিলে, আচলতে ব্ৰাজিল, আমি ভাবিছিলো যে ব্ৰাজিলৰ হয়তো দ্বিতীয় ৰাউণ্ডতে এইবাৰ যাত্ৰাটো ইতি পৰিব, কিন্তু নহল, কাৰণ ব্ৰাজিল অত্যন্ত যুঁজাৰু, তেওঁলোকৰ ঐতিহ্য আছে ফুটবলত। আৰু দ্বিতীয়তে এটা সাংঘাতিক কথা এইবাৰ লগ লাগিছে, এনচেলটি ইটালিয়ান কোচ, তাৰমানে লেটিন আমেরিকান ফুটবলৰ লগত আপোনাৰ ইউরোপিয়ান ফুটবলৰ কৌশলৰ মিক্স কৰি পেলাই ব্ৰাজিলিয়ান ফুটবলে এবাৰ নতুন ৰূপেৰে অৱতীৰ্ণ হৈছে। আৰু তাৰ ফল আমি দেখিছো যে তেওঁলোকে ছেকেণ্ড অৰ্ডাৰত যিধৰণে এটেকৰ পিছত এটেক কৰি গৈছে বিভিন্ন ধৰণে, এতিয়া ধৰক তেওঁলোকক ভিনিচিয়াছক বাধা দিছিলে জাপানৰ দুগৰাকী খেলুৱৈ, সতৰ্কতাৰে তেওঁক বল চুব দিয়া নাছিল, সেই বস্তুটো দ্বিতীয় অৰ্ধত সাংঘাতিক ধৰণে এনজিকক অৱতীৰ্ণ কৰোৱাই ৰাইট ফ্লেংকেৰে তেওঁলোকে ৰায়নৰ জৰিয়তে এটেক কৰি পেলাই তেওঁলোকে সফল হল। আৰু আচলতে এই মানে যিধৰণে জয়ী হল ব্ৰাজিল, এক কথাত ব্ৰাজিলৰ কৌশল লক্ষণীয় আৰু কোচিং নিশ্চিতভাৱে কোচে নিজকে বেলেগ পৰ্যায়লৈকে উত্তৰণ ঘটাইছে, তাৰেই ফল ব্ৰাজিলৰ জয়। কিন্তু আমি স্বীকাৰ কৰিব লাগিব জাপানে যিধৰণে খেলিছে, জাপানে 2002 চনত ৱৰ্ল্ড কাপ আয়োজন কৰিছে, তাৰ আগতে জাপানৰ ফুটবলক প্ৰফেচনেল ফুটবললৈ ট্ৰান্সফৰ্ম কৰাৰ কাৰণে 1994ত জে লীগ আৰম্ভ কৰিছে। 94ৰ পিছত আজি 30 বছৰত তেওঁলোকে এটা পৰ্যায়লৈকে পাইছে, কোচ মৰি আছে, দলটোক নিশ্চিতভাৱে তেওঁ 2018ৰ পৰা দায়িত্ব লৈছে, আজি 8 বছৰ হ'ল, 3টা বিশ্বকাপতে দায়িত্ব ল'লে। আৰু এই 3টা বিশ্বকাপত জাপানী খেলুৱৈসকলক, জাপানী দলটোক, জাপানৰ ফুটবলক বিশ্ব প্ৰেক্ষাপটত সুন্দৰভাৱে প্ৰতিষ্ঠিত কৰিছে। আৰু এইখিনি এটা কথা, জাপানে তেওঁলোকে টাৰ্গেট লৈছে যে 2050ৰ ভিতৰত তেওঁলোকে ৱৰ্ল্ড কাপ চেম্পিয়ন হোৱাৰ পৰিকল্পনা লৈছে, গতিকে তাৰে ফলশ্ৰুতি এইবাৰ নিশ্চিতভাৱে ক'ব লাগিব। তথাপিও দ্বিতীয় ৰাউণ্ডত পৰাস্ত হ'লেও তেওঁলোকে মানুহৰ হৃদয় জয় কৰিবলৈ সক্ষম হ'ল ফুটবলৰ মাজেৰে। এতিয়া কথাটো হ'ল যে মই আহিছো আৰ্জেণ্টিনা খেলালৈ, এই খেলত আৰ্জেণ্টিনা দলটো সমস্ত আক্ৰমণ, সমস্ত দায়িত্ব যেন মেছিয়ে, লিঅনেল মেছিয়ে গ্ৰহণ কৰিছে, ঠিক তেনেকুৱা অনুভৱ হয়। ঠিক একেদৰে ফ্ৰান্সৰ ইমান গতি, ইমান শক্তি আৰু ইমান স্পীড আমাৰ অভাৱনীয়, তেওঁলোকে বিজুলি সঞ্চাৰী আক্ৰমণ, বিশেষকে কাইলিয়ান এমবাপে, এমবাপে যিটোৰ লগত ডেম্বেলে, তাৰপিছত আপোনাৰ ডিঅ, এইবিলাক গোটেই প্লেয়াৰ আছিলে, গোটেই প্লেয়াৰ বিলাকৰ যিধৰণে এটেকিং মুডত খেলিছে, সেয়া লক্ষণীয়। আৰু নিশ্চিতভাৱে সকলোৰে ক্ষেত্ৰত মই ভাবিছো যে সম্ভাব্য বিজয়ীৰ ক্ষেত্ৰত ফ্ৰান্সে এতিয়া নাম্বাৰ ওৱানত আছে বুলি ক'ব লাগিব। আৰ্জেণ্টিনা আছে, ব্ৰাজিল আছে, স্পেইন আছে, পৰ্তুগালো আছে, কিন্তু পৰ্তুগালৰ পৰা যিটো খেল আমি আশা কৰিছিলো সেই খেলটো আমি দেখা নাই। কিন্তু স্পেইনে অৱশ্যে দ্বিতীয় ৰাউণ্ডত কিছু খেল উন্নত কৰি 3-0 গ'লত অষ্ট্ৰিয়াক আজি পৰাস্ত কৰিছে। আশা কৰিম যে তেওঁলোকে আৰু সুন্দৰ খেল খেলক, কাৰণ ইয়ামেল, স্পেইনৰ এগৰাকী উদীয়মান তাৰকা ইয়ামেল আৰু উঠি আহক, ঠিক একেদৰে ভিনিচিয়াছে ব্ৰাজিলক আগবঢ়াই লৈ যাওক, এনজিকে আগবঢ়াই লৈ যাওক, নেইমাৰে সুন্দৰ খেল খেলক। আৰু আমি মানে কালি আচলতে এগৰাকী তাৰকাৰ বিদায় দেখিলো, লুকা মদ্ৰিছ, লুকা মদ্ৰিছ আৰু পৰ্তুগালৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ সেই দীৰ্ঘদিনীয়া যুঁজখন উপভোগ কৰিলো। আৰু লুকা মদ্ৰিছে আজি 40 বছৰত তেওঁ বিশ্বকাপৰ পৰা হয়তো আৰু তেওঁ যিধৰণে খেলিলে সেয়া সকলো উত্তৰ প্ৰজন্মৰ ফুটবলৰ যিবিলাক খেলুৱৈ হ'ব তেওঁলোকৰ বাবে লুকা মদ্ৰিছ আদৰ্শ হৈ ৰ'ব।
0: হয়, আপুনি যোৱাবাৰ কাটাৰ বিশ্বকাপ ফুটবল আপুনি প্ৰত্যক্ষ কৰিছিলে, এইবাৰ আপুনি টেলিভিশ্যনত চাই আছে, আপুনি এইবাৰ প্ৰতিযোগিতালৈ যোৱা নাই, আপুনি যোৱাবাৰৰ প্ৰতিযোগিতা আৰু এইবাৰৰ

0: যুগীদের মাজত আটাইতকৈ বেছি পৃথকটো কি দেখিছে, কি বিভেদটো দেখিছে?
1: মানে কথাটো হল যে এইবাৰ খেলুৱৈসকলে যথেষ্ট ভ্ৰমণ কৰিবলগীয়া হৈছে।
0: তিনিখন
1: এতিয়া ধৰক মানে দীঘলীয়া প্ৰায় 3,000 কিলোমিটাৰ ভ্ৰমণ কৰিও নেক্সট খেলখন খেলিব লগা হৈছে।
0: এতিয়া
1: ধৰক ইৰাণৰ খেলুৱৈসকলে তিজুৱানত তেওঁলোকে কেম্প পাতিছে, তাৰপিছত তিজুৱান হল মেক্সিকোত, মেক্সিকোৰ পৰা তেওঁলোকে উৰা মাৰি আহি আগদিনাখন আহি আমেৰিকালৈ আহে, তাত ফুটবল খেলি তেওঁলোকে উভতি গৈছে। এনেকুৱা এটা পৰিৱেশ তেওঁলোকে যথেষ্ট ক্লান্তিকৰ, আচলতে এই মানে যিটো কি বুলি ক'ম, ভ্ৰমণৰ ক্লান্তি, সেই ক্লান্তিকৰ মুহূৰ্ত এইবাৰ ফুটবলৰ তাৰকাসকলে অনুভৱ কৰিছে। কিন্তু কাটাৰত সেইটো নাছিলে। কাটাৰ 35-50 কিলোমিটাৰ ব্যাসাৰ্ধত বিভিন্ন খেল অনুষ্ঠিত হৈছিল, য'ত মানে ভ্ৰমণৰ সেই যিটো অনুভৱ কৰা নাছিল, সুন্দৰভাৱে খেলিছিল। আৰু দ্বিতীয়তে কথাটো হল যে এইবাৰ তিনিখন দেশত তিনিটা পৃথক পৃথক এটমছফেয়াৰ, ৱেডাৰ আৰু ৱেডাৰৰ পাৰ্থক্য দেখা যায়।
0: কিন্তু
1: কাটাৰত সেইটো নাছিল, একেটা টেম্পাৰেচাৰতে খেলিছিল খেলুৱৈসকলে। আৰু এইবাৰ সেই আমি নতুন নতুন নতুন নতুন এটেকিং নতুন নতুন ফৰ্মেশ্যনত বিভিন্ন জনে খেলিছে। এইবাৰ ৱৰ্ল্ড কাপত মুঠ 9টা ফৰ্মেশ্যনত কোনোবাই 4-4-3, কোনোবাই 4-2-4 পদ্ধতি, কোনোবাই 4-1-3-2 পদ্ধতি, এনেকুৱা ধৰণে 9টা ফৰ্মেশ্যনত এইবাৰ খেল খেলিছে। আৰু তাৰ দ্বাৰা আমি উপকৃত হৈছো, বিশ্বৰ ফুটবল উপকৃত হৈছে, আৰু বিশ্বৰ ফুটবলে এক নতুন গতিৰে আগলৈ অগ্ৰসৰ হৈছে।
0: বৰুৱা ডাঙৰীয়া, আমাৰ সময় সীমিত, শেষত আপোনাক আমি সুধিব বিচাৰিছোঁ যে ছেমি ফাইনেলৰ 4টা দল কোন হ'ব পাৰে আৰু চেম্পিয়ন কোন হ'ব পাৰে আমাৰ তেজপুৰ অন্ধাৰ কেন্দ্ৰৰ শ্ৰোতাৰ উদ্দেশ্যে, আপুনি অকণমান ক'ব নেকি?
1: এতিয়া নিশ্চয় মানে কথাটো হ'ল যে আমি এইটো সম্ভাৱনা হে দেই,
0: হয় সম্ভাৱনা
1: এইটো নহ'ব পাৰে,
0: হয় হয়
1: এইটো নহ'ব পাৰে। কিন্তু সাম্প্ৰতিক খেলৰ ধাৰণা যিটো চাই পেলাই আমি এটা কথা ক'ব পাৰোঁ যে এটা গ্ৰুপত হয়তো আৰ্জেণ্টিনা আৰু ব্ৰাজিলে ছেমি ফাইনেল খেলিব
0: পাৰে,
1: আনটো গ্ৰুপত স্পেইন আৰু ফ্ৰান্সে খেলিব পাৰে।
0: কিন্তু
1: এটা মই তিনিটা দলৰ, বাকী তিনিটা দলৰ কোন ফাইনেল খেলিব মই নকওঁ, কিন্তু এটা দলক মই, বাকী দুটা দলৰ কোন খেলিব মই নকওঁ, কিন্তু এটা গ্ৰুপৰ পৰা মই মানে খেলৰ গতি চাই পেলাই মই মানে মই প্ৰায় নিশ্চিত হোৱাৰ ক'ব লাগিব ফ্ৰান্সে এটা দিশত ফাইনেল খেলিব।
0: ধন্যবাদ শ্ৰীযুত বৰুৱাদেৱ, আপোনাৰ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা আমাৰ তেজপুৰ অন্তৰ কেন্দ্ৰক এইখন সময় দিলে, তাৰ বাবে ধন্যবাদ জনাইছোঁ। ইয়াকে কৈ আপোনাক ইয়াতে লগ এৰিছোঁ। নমস্কাৰ,
1: ধন্যবাদ।

ইমানপুরে শ্রোতাসকলে আজির খেল জগত অনুষ্ঠানত ফিফা বিশ্বকাপ ফুটবলৰ বিষয়ে অসম অলিম্পিক সন্থাৰ উপসভাপতি তথা সদৌ ভাৰত ক্ৰীড়া সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি শ্ৰী সুবোধমল্ল বৰুৱাৰ সৈতে ফোনযোগে হোৱা এটি সাক্ষাৎকাৰ অনুষ্ঠান শুনিলে। অনুষ্ঠানটো যুগুতাই আগবঢ়ালে প্ৰাণজিৎ বৰুৱাই। নমস্কাৰ।

এফ এম বেণ্ডৰ 102.4 MHz-ত শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া শুনক এখনি আলক্ষ্য শোণিতপুৰৰ সেউজী পাতৰ কাহিনী, ৰচনা দিলীপ কুমাৰ বৰুৱাৰ। আলক্ষ্যখনি আমাৰ কেন্দ্ৰৰ পৰা ইতিপূৰ্বে প্ৰচাৰিত।

0: ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত চাহ বাগিচাৰ উদ্যোগিক ৰূপ গঢ়ি উঠাৰ লগে লগে বৰ্তমানৰ শোণিতপুৰ জিলালৈ ই সম্প্ৰসাৰিত হ'ল।
1: ইংৰাজ যুৱ বটানিষ্ট ছাৰ পাৰ্চিভেন গ্ৰিভছে এক প্ৰতিবেদন প্ৰস্তুত কৰিলে, দৰং জিলাৰ সদৰ ঠাই তেজপুৰলৈ স্থানান্তৰকৰণ আৰু এই অঞ্চলত চাহ উদ্যোগৰ সম্ভাৱনীয়তা সম্পৰ্কে।
0: 1835 চনত জন্ম হ'ল এখন নতুন চহৰত তেজপুৰত। এসময়ৰ স্থাপত্য ভাস্কৰ্য নগৰী তেজপুৰে সাৰ পাই উঠিল উত্তৰ পাৰৰ চাহ উদ্যোগৰ বাণিজ্যিক কেন্দ্ৰৰূপে।
1: আগমন ঘটিল তেজপুৰ জাহাজঘাটেদি বহুকেইজন ইংৰাজ চাহ উদ্যোগপতিৰ। দুৰ্গম অৰণ্যৰ বুকুত ভয়াৱহ মেলেৰিয়া কোলাজ্বৰৰ বিপদ নেওচি, হিংস্ৰ বনৰীয়া জীৱ জন্তু নেওচি আৰম্ভ হ'ল শোণিতপুৰীয়া সেউজী পাতৰ উদ্যোগৰ ৰোমাঞ্চকৰ যাত্ৰা।
0: এখনি যুদ্ধৰ দৰেই আছিল চাহ উদ্যোগৰ প্ৰতিষ্ঠাকালৰ এই অভিযান। সাতসাগৰ তেৰ নদীৰ সিপাৰৰ পৰা অহা বহু ইংৰাজে হেৰুৱাইছিল এই মাটিতেই নিজৰ জীৱন, হেৰাই গৈছিল হাজাৰ বিজাৰ শ্ৰমিকৰ জীৱন।
1: তথাপি থমকি ৰোৱা নাছিল ইংৰাজ সাম্ৰাজ্যবাদৰ চাহ উদ্যোগৰ বিজয় যাত্ৰা। সেই সময়ৰ চাহ বাগিচাৰ পৰিস্থিতি এটা গীতেৰে শুনকচোন।
2: দহ

0: চাহ উদ্যোগৰ সম্ভাৱনাৰে আৰম্ভ হৈছিল শোণিতপুৰৰ বিকাশ। দুৰ্গম অৰণ্যৰ মাজেৰে আৰম্ভ হৈছিল পথ নিৰ্মাণ, দলং নিৰ্মাণ, যাতায়ত, চিকিৎসা সেৱা ইত্যাদি। চাহ বাকচ কঢ়িয়াবৰ বাবে আৰম্ভ হ'ল তেজপুৰ ৰঙাপাৰা বালিপাৰা ৰেলসেৱা।
1: 1860 চনত ইতিমধ্যে আৰম্ভ হৈছিল তেজপুৰ জাহাজ ঘাটেদি ষ্টীমাৰ সেৱা। 1884 চনত আৰম্ভ হ'ল ডাক সেৱা। ইংলেণ্ডৰ লগত যোগাযোগ ঘটিল তেজপুৰৰ।
0: এখন দুখন নহয়, প্ৰায় 59খন চাহ বাগিচাৰ বাবে প্ৰয়োজন হ'ল হাজাৰ হাজাৰ শ্ৰমিকৰ। বৰ্তমান তেজপুৰ উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰৰ স্থানতে আৰম্ভ হ'ল শ্ৰমিক ডিপু। বিহাৰ, সুতনাগপুৰ, সিংভূম আদিৰ পৰা অনা শ্ৰমিক এই ডিপুতে প্ৰথম ৰখা হয়।
2: চাৰিওফালে কান্দোন, মৃত্যুৰ নিৰ্মম কিৰিলি, আপোন জনক হেৰুৱাৰ মৰ্মত বিষাদ। কিন্তু মৃত্যুক লৈ ভবাৰ আহুৰি নাই কাৰো। শ্ৰম শোষণৰ কি এক নিৰ্লজ্জ ব্যৱস্থাপনা, কি এক কদৰ্য ইতিহাস, এটি কলি দুটিপাতৰ ইতিহাস, মাথো স্মৃতি কাতৰতা।

0: বৰ লুইতৰ পানীয়ে নদীৰ বুকুৱেদি বৈ বৈ গৈ গৈ সাগৰ পোৱাৰ দৰে আমাৰ চাহ পানীয়েও বিশ্বৰ প্ৰান্তে প্ৰান্তে মানুহৰ পুৱাৰ টোপনি ভাঙি এলাহ আঁতৰাই কামৰ প্ৰেৰণা দিছে।
1: আজিও শোণিতপুৰৰ অৰ্থনীতি সবলভাৱে শক্তিমান কৰি ৰাখিছে চাহ উদ্যোগে, কিন্তু
2: হেই চাহ উদ্যোগ, তুমি আমাৰ সম্ভাৱনা নহয়, প্ৰকৃতিৰ মূল চালিকা শক্তি কদাপি নহয়। তুমি মাথো শোষক, তুমি মাথো দানৱীয় লুণ্ঠনকাৰী।
1: নহয় নহয়, তেনেকৈ নাভাবিবা। শোণিতপুৰ তথা অসমৰ চাহ উদ্যোগ আমাৰ গৌৰৱ, আমাৰ মূল অৰ্থনৈতিক ভেটি। এই উদ্যোগৰ ফলতে গঢ়ি উঠিছে বহুকেইখন চহৰ, নিযুক্তি লাভ কৰিছে বহু থলুৱা যুৱকে, গঢ়ি উঠিছে বহু বজাৰ। এইবোৰ কি মিছা?
2: সকলো মিছা, সকলো মিছা। বাগিচা মানেই হ'ল শোষণ নিপীড়নৰ হাতিয়াৰ।
1: এই কথা মিছা। চাহ উদ্যোগৰ সহায়তে গঢ়ি উঠিছে বহুতো শিক্ষা অনুষ্ঠান, সাহিত্য অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠান, খেলৰ অনুষ্ঠান।
0: আজিৰ যুৱচামে চাহ উদ্যোগৰ প্ৰতি এক নতুন চিন্তা চৰ্চা কৰা প্ৰয়োজন। ভুল ব্যাখ্যা আৰু সন্ত্ৰাসবাদে এই উদ্যোগৰ ভৱিষ্যত অন্ধকাৰাচন্ন কৰিব পাৰে।
1: চাহ উদ্যোগৰ লগত জড়িতসকলেও আন্তৰিকতাৰে ভাবিব লাগিব অঞ্চলটোৰ, অসমৰ সামগ্ৰিক উন্নতিৰ বাবে। পিছপৰা শোণিতপুৰ সাহিত্য সংস্কৃতি ক্ৰীড়াৰ বিকাশৰ বাবে চাহ উদ্যোগে এক গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে।
0: ল'ব পাৰে নহয়, লোৱা উচিত। আকৌ চাহ উদ্যোগৰ বুকুতেই গঢ়ি উঠক এক নতুন সপোনৰ, যি সপোনে শোণিতপুৰৰ লগতে অসমক আকৌ সকলো দিশতে উজ্বলাই তুলিব।
1: আহকচোন
0: আমি গৌৰৱ কৰো শোণিতপুৰৰ, অসমৰ সেউজী সেউজী পাতৰ কাহিনীক লৈ, গৌৰৱ কৰো চাহ উদ্যোগ আৰু সেই সমাজে দিয়া অভাৱনীয় অৱদানক লৈ, আৰু লগতে আগুৱাই আনো আজিৰ পিছপৰা বনুৱা ভাইসকলক। আমাৰ ভালপোৱাৰে, আমাৰ কৰুণাৰে, আমাৰ ত্যাগৰে, তেওঁলোকৰ কালিৰ বাবে আমাৰ আজিৰ এখন সহায়ৰ হাত আগবঢ়াওঁ।

শ্ৰোতা ইমান পৰে দিলীপ কুমাৰ বৰুৱা ৰচিত আলেখ্য শোণিতপুৰৰ সেউজী পাতৰ কাহিনী শুনিলে। আলেখ্যখনিৰ আঁত ধৰিলে শান্তনু মহন্ত আৰু অংকিতা শইকীয়াই। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ভূপেন শৰ্মা আৰু জিতুমণি দেৱচৌধুৰীয়ে। সংগীত শিল্পী আছিল জিতেন ওৰাং, শুক্ৰু কৰ্মকাৰ, অৰ্জুন নন্দা, অমিন দাস, চাৰিক মুণ্ডা, শান্তি ওৰাং, চামুৱেল হাৰপাল, মায়ুৰ কাঞ্চন বৰা আৰু অন্বেষা কাঞ্চন বৰা। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াব লৈছোঁ হিন্দী বোলছবিৰ কেইটিমান গীত। পুনতে শুনক বিৰজাৰা বোলছবিখনৰ লতা মংগেশকাৰ, উদিত নাৰায়ণ, গুৰদাস মান আৰু পৃথা মজুমদাৰৰ কণ্ঠৰ এই গীতটি।

যান্ত্ৰিক বিজুতিৰ বাবে অনুষ্ঠান প্ৰচাৰত কিছু ব্যাঘাত জন্মিছে, তাৰ বাবে আমি দুঃখিত। এইবাৰ শুনক মেটেৰা হিৰো বুল ছবিখনৰ এই গীতটিত কণ্ঠ দিছে নীতিমোহন আৰু জাভেদ আলীয়ে।

শ্রোতা, হিন্দী বোলছবির গীত শুনিছে আকাশবাণী তেজপুৰৰ পৰা। এইবাৰ শুনক বেজেৰা বোলছবিখনৰ লতা মঙ্গেশকৰ আৰু উদিত নাৰায়ণৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতা ইমান পঢ়ে হিন্দী বোলছবিৰ গীতকেইটি শুনিলে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30। ইয়াৰ লগে লগে আমাৰ আজিৰ অধিৱেশনৰো ইমানতে অন্ত পৰিল। আজি এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল প্ৰমোদ চন্দ্ৰ টাইড, মৃগাংক শৰ্মা আৰু সমীৰ নাৰ্জাৰী। ট্ৰেন্সমিটাৰত আছিল ৰাজীৱ গগৈ আৰু গোবিন ছেত্ৰী। পৰিবহণত নয়ন দৈমাৰী। প্ৰচাৰণৰ সহায়িকা আছিল হিমানী।